সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ 21 শাওন, 1948 শকাব্দৰ 16 শাওন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 7 তাৰিখ। এতিয়া সময় পুৱা 5:43 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপ অথবা AIR ৰেডিঅ' এপতো শুনিব পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। আৰম্ভ কৰিবলৈ লোৱা হৈছে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত ক্ৰমে খনা দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, গুঞ্জলতা শৰ্মা আৰু সংগীসকলৰ কণ্ঠৰ নাম, ডম্বৰুধৰ পাঠকৰ কণ্ঠৰ লোকগীত, মোজাম্মিল হুছেইন আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ আৰু শুভাজী পায়নৰ কণ্ঠৰ কবিৰ ভজন শুনিলে।

0: self-reliant nation. India has successfully test-fired the medium-range ballistic missile Agni-4 from the integrated test range at Chandipur in Odisha. The Defence Ministry said the launch validated all operational and technical parameters of the missile. The test was carried out under the aegis of the Strategic Forces Command. Defence Minister Rajnath Singh congratulated the Strategic Forces Command and DRDO on the successful mission. India and Singapore have reviewed the progress of bilateral cooperation under the 8 areas outlined by the Roadmap for India-Singapore Comprehensive Strategic Partnership. The 19th round of India-Singapore Foreign Office consultations was held in New Delhi yesterday. The meeting was co-chaired by Secretary East Rudrendra Tandon and Permanent Secretary Policy, Ministry of Foreign Affairs, Singapore, Liu Ko. Both sides also exchanged views on regional and global developments and reaffirmed the importance of close coordination at international and regional fora, including ASEAN, in addressing shared challenges. U.S. President Donald Trump has signed 2 executive orders aimed at restricting birthright citizenship and curbing birth tourism. Speaking at the Oval Office, Trump expressed disappointment with the Supreme Court ruling, calling it an unfortunate decision. He added his administration was cracking down very big on what he called abuses of the U.S. immigration system. Now on to the sports. In badminton, India's Tanvi Sharma, Ashmita Chaliha and Rakshita Ramraj have progressed to the women's single quarterfinals at the Korea Masters in Asan. Tanvi continued her impressive run by defeating her compatriot Shriyanshi Velishetty in the pre-quarterfinals. Ashmita beat home favourite Kim Min-ji, while Rakshita defeated Japan's Manami Suzu. In the men's doubles pre-quarterfinals, the Indian duo of Prithvi Krishnamurti Roy and Krishan Prasad Garaga defeated a South Korean pair to secure a place in the quarterfinals. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক নিউজ অন এয়াৰ এপ অথবা এয়াৰ ৰেডিঅ' এপ। এতিয়া শুনক মুকুতামালা।
2: আমি যদি আমাৰ নতুন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰখন শাসন বিধানৰ মূল নীতিসমূহৰ ওপৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তেন্তে ভাৰতবৰ্ষ যে পৃথিৱীৰ ভিতৰত এখন উন্নততম দেশ হিচাপে পৰিগণিত হ'ব তাত মোৰ এধানো সন্দেহ নাই। প্ৰশ্ন হৈছে, মহান দেশ এখন সৃষ্টি কৰা আমাৰ পক্ষে সম্ভৱ হয়নে? এখন বিধানৰ শব্দ বা বাক্যাৱলীৰ দ্বাৰা নাইবা তাৰ বহুল ভাষা ৰচনা কৰি এখন দেশে সেই সন্মান লাভ কৰিব নোৱাৰে? কোনো শাসন বিধানৰ নিৰ্দেশসমূহ এনে অৱস্থাতহে কাৰ্যকৰী কৰিব পাৰি যেতিয়া সেই দেশৰ মানুহৰ অন্তৰত সততা, নৈতিকতা, ন্যায়পৰায়ণতা আৰু সত্যক আঁকোৱালি ধৰাৰ শক্তি থাকে। ভাল শাসন প্ৰণালী কাৰ্যকৰী হয় ভাল মানুহৰ ভিতৰতহে। এইকাৰণেই বোধহয় কোৱা হয় যে কোনো সমাজৰ শাসন প্ৰণালী সেই সমাজৰ লোকসকলৰ চৰিত্ৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। সমাজৰ এজনে আন এজনৰ স্বাধীনতাক শ্ৰদ্ধা কৰি তেওঁলোকৰ মাজত সকলোৱে লগ লাগি সৎভাৱেৰে কাম কৰিবলৈ ইচ্ছা থাকিলেহে গণতন্ত্ৰ কাৰ্যকৰী হ'ব পাৰে। আনৰ পৰা আমি যি ব্যৱহাৰ আশা কৰোঁ আনকো যদি তেনে ব্যৱহাৰ দিবলৈ সাজু নহওঁ, তেন্তে সমাজৰ ভেটি কেতিয়াও সুদৃঢ় হ'ব নোৱাৰে। মানৱৰ হিতাৰ্থে কাম কৰিব পৰাটোতো দূৰৰ কথা। অথচ আমাৰ অতীত সভ্যতালৈ আমি ঘূৰি চালে দেখা পাওঁ যে সেই যুগৰ লোকসকলৰ মাজত এনে ন্যায়পৰায়ণতা, সত্যনিষ্ঠা আৰু সহযোগিতাৰ ভাৱ সম্পূৰ্ণ মাত্ৰাই প্ৰতিষ্ঠিত আছিল। সেই সময়তো ৰজাসকলৰ মাজত যে বিৰোধ বা যুদ্ধ হোৱা নাছিল এনে নহয়, কিন্তু এই যুঁজবাগৰ কেৱল ডাঙৰ নগৰ আৰু চহৰবিলাকতে সীমাবদ্ধ আছিল। এনে যুদ্ধ আৰু সংঘৰ্ষই গাঁৱলীয়া ৰাইজৰ শান্তিপূৰ্ণ, সহযোগী আৰু সৎ জীৱনক একেবাৰে স্পৰ্শ কৰা নাছিল। এনেধৰণৰ শান্তিময় জীৱন আইন বা শাস্তিৰ ভয়ত সম্ভৱপৰ হোৱা নাছিল। সেই যুগৰ মানুহ মূলতেই সৎ আৰু ন্যায়পৰায়ণ আছিল বুলিহে ভাৰতীয় সভ্যতাৰ চৰম উৎকৰ্ষ সাধন হৈছিল। বৌদ্ধ ধৰ্মাৱলম্বী সম্ৰাটসকলৰ দিনত তেওঁলোকে ৰাজ্যৰ সীমা বঢ়োৱাৰ গৌৰৱ পৰিত্যাগ কৰি মানৱৰ অন্তৰত নিহিত থকা সৎ শক্তি স্পৃহাৰ উৎকৰ্ষ সাধনৰ মাজেদি মানৱ সমাজৰ দুখ দৈন্য আঁতৰাবলৈ চেষ্টা কৰিছিল। মোৰ মনেৰে অতীত ভাৰতৰ লোকসকলৰ চৰিত্ৰত থকা সততা, ন্যায়পৰায়ণতা আদি সৎগুণসমূহ আজিও আমি সাধন কৰিব নোৱাৰাৰ কোনো কাৰণ নাই। স্বাধীন দেশৰ ব্যক্তি, বিভিন্ন সমষ্টি আৰু দলৰ লোকসকলে সমজুৱাভাৱে ভাবিবলৈ আৰু কাম কৰিবলৈ শিকিবই লাগিব। বৈচিত্ৰ্য আৰু ঐক্য, এই হৈছে মানৱ জীৱনৰ

0: ভগৱানৰ সৃষ্টিৰ নিবন্ধন। সেইবাবে বিভিন্ন লোকে আৰু সমষ্টিয়ে সৰ্বসাধাৰণৰ হিতাৰ্থে কাম কৰা বা চিন্তা কৰাটো অপৰিহাৰ্য। যেতিয়া কেৱল নিজ স্বাৰ্থ পূৰণৰ কাৰণে কোনো লোক বা সমষ্টি চলে, তেতিয়া সেই পৰিমাণে সমাজত অনৈক্যও সৃষ্টি হয় আৰু জনসাধাৰণ মংগলৰ পৰা বঞ্চিত হয়। আদৰ্শৰ ভিত্তিত নতুন ৰাষ্ট্ৰখন গঢ়ি তোলা বৰ উজু কাম নহয়। কেৱল সংযমী আৰু নিয়মানুৱৰ্তী লোকেহে স্বাধীন হৈ থাকিব পাৰে, আৰু তাকে হ'বলৈ হ'লে অনেক সাধনা, সংযম আৰু ত্যাগৰ দৰকাৰ, যি ত্যাগ বোধ কৰোঁ আমি মহৎ আন্দোলনৰ দিনতো গ্ৰহণ কৰা নাই। দেশৰ ভৱিষ্যত যিসকলে গঢ়িব বিচাৰে তেওঁলোকৰ ওপৰতেই এই দায়িত্ব আৰু বেছি জোৰে পৰেহি। অসামাজিক কাম আৰু অন্যায়বোৰৰ বিৰুদ্ধে সমূহীয়াভাৱে থিয় হ'ব লাগিব। দেখা গৈছে যে আইন বা শাস্তিৰ ভয় দেখুৱাইয়েই এইবোৰ সম্পূৰ্ণৰূপে আঁতৰাব নোৱাৰি। অন্যায়ৰ বিপক্ষে আমি সকলোৱে সম্পূৰ্ণভাৱে সহযোগ কৰিবই লাগিব। মোৰ বিশ্বাস, আজি ভগৱান প্ৰকাশিত হৈছে মানৱৰ সাম্য আৰু আত্মোৎকৰ্ষ সাধনাৰ প্ৰেৰণাৰ মাজেদি। আমাৰ শাসনতন্ত্ৰখনেও এই সত্যটো মানি লৈছে, আনকি সমগ্ৰ জগতেই এই সত্য উপলব্ধিৰ বাটেৰে আগবাঢ়ি যাবলৈ ধৰিছে। মোৰ দৃঢ় বিশ্বাস যে হিংসা আৰু ৰক্তপাতৰ মাজেদি এই সাধনা সিদ্ধি হ'ব নোৱাৰে। ই মাথো শান্তিপূৰ্ণ উপায়েৰেহে সম্ভৱ, আৰু আমিও শান্তিৰ বাটকেই অনুসৰণ কৰা উচিত। তেতিয়াহে আমি আমাৰ আদৰ্শ উপলব্ধি কৰিব পাৰিম। এই মহান আদৰ্শ পূৰণৰ কাৰণে আমি ধৈৰ্য আৰু সদ্ভাৱ বিসৰ্জন দিলে নচলিব। আমাৰ প্ৰজাতন্ত্ৰৰ লোকসকলে যদি এই মহা আদৰ্শৰে অনুপ্ৰাণিত হৈ শান্তিপূৰ্ণ কাৰ্যপদ্ধতিৰে আগবাঢ়ি যায়, তেন্তে পৃথিৱীৰ উন্নত সমাজ সৃষ্টি কৰাৰ উদ্দেশ্য নিশ্চয় সিদ্ধি হ'ব বুলি আশা কৰোঁ। মই বিশ্বাস কৰোঁ, মানৱ সমাজৰ এনে সমূহীয়া প্ৰচেষ্টাৰ সফলতাৰ ওপৰতহে এই জগতখন এক শান্তিপূৰ্ণ ঠাইত পৰিণত হ'ব। ভাৰতৰ স্বাধীন গণতান্ত্ৰিক ৰাষ্ট্ৰ চিৰঞ্জীৱী হওক।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালা গোপীনাথ বৰদলৈ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰুকছানা আখতাৰ খানম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ।

0: ৰুকছানা আখতাৰ খানম আৰু সংগীসকলৰ কণ্ঠৰ জিগিৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: গান্ধীজীৰ প্ৰিয় ভজন্তি শুনিলে এইবাৰ এয়া অসমত মহাত্মা গ্ৰন্থৰ অধ্যায়ৰ এটি পাঠ।
1: প্ৰাচ্যৰ দেশবিলাকত যি ডাঙৰ গণবিপ্লৱ হৈছে তাৰ কথা উল্লেখ কৰি ভাইচ প্ৰেছিডেণ্ট ৱালেছে কৈছিল, মানৱ বুৰঞ্জীৰ 150 বছৰ গণবিপ্লৱৰ দীঘলীয়া দিন। তেওঁৰ কথাবিলাকে যুক্তৰাষ্ট্ৰৰ লোকসকলৰ অন্তৰলৈ এটা নতুন জাগৰণ আনিলে। কংগ্ৰেছ অৱ ইণ্ডাষ্ট্ৰিয়েল অৰ্গেনাইজেশ্যন নামৰ এটা অনুষ্ঠানে ভাৰতৰ জাতীয় আকাংক্ষাৰ প্ৰতি সহানুভূতি দেখুৱাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে। যুক্তৰাষ্ট্ৰৰ বিখ্যাত আলোচনী লাইফৰ সম্পাদকে ইংলেণ্ডৰ ৰাইজলৈ বুলি মুকলি চিঠি এখন প্ৰচাৰ কৰিলে। তাত লিখা হৈছিল, আজি আপোনালোকলৈ যি সময়ত এই চিঠিখন লিখিছে

দেখিছো আমাৰ সভ্যতা সেই সময়ত সংকটাপন্ন। আমাৰ দুয়োখন দেশ আজি বিপন্ন। পৃথিৱীৰ ভিতৰত আমাৰ এই দুয়োখন দেশৰ লোক কি ৰাজনৈতিক অনুষ্ঠান, কি ভাষা, কি তেজৰ সম্পৰ্কত যেনেদৰে ঘনিষ্ঠ সম্পৰ্কত আবদ্ধ, তেনেদৰে আন কোনো দেশ আবদ্ধ নহয়। সেইবাবে আমি একেটা পৰিয়াল হিচাপে এই চিঠিখন লিখিছো। আমি আমেৰিকানবাসীসকল আচৰিত মানুহ বুলি আপোনালোকে ভাবে, এই কথাষাৰ সঁচা হ'ব পাৰে। আপোনালোকে ভাবে আমি বাস্তৱবাদী, বাস্তৱ জীৱনৰ কথাত আৰু ব্যৱহাৰত আমি মুগ্ধ, আমি ডলাৰ প্ৰেমিক, আমি মটৰ তৈয়াৰী কৰোঁ, আমি ইঞ্জিনিয়াৰ। ভাল কথা, আমি ব্যৱহাৰিক জীৱনৰ কথাটো পাকৈ, কিন্তু নীতিৰ তাৎপৰ্যবিলাকত আমি কি গুৰুত্ব দিওঁ সেইটো নুবুজিলে আমাক বুজি নাপাব। আমিনো কি উদ্দেশ্যলৈ এইখন যুঁজত নামিছোঁ তাকে লৈ আমাৰ মাজত মতানৈক্য হৈছে। কিন্তু এটা কথাত আমি সকলো একে হৈছোঁ, সেইটো হৈছে ব্ৰিটিছ সাম্ৰাজ্যখন ৰক্ষা কৰিবলৈ আমি এই যুঁজত নমা নাই। প্ৰথমতে আমি নীতিৰ বাবে আপোনালোকৰ লগত যুঁজত নামিছিলোঁ। আমাৰ নিজৰ বুৰঞ্জীত আমাৰ নিজৰ 500,000 ল'ৰাক বধ কৰিছিলোঁ কলা মানুহক স্বাধীনতা দিবলৈ। সেইবাবে এই যুদ্ধৰ লক্ষ্য সম্পৰ্কে স্পষ্ট নহ'লে আমেৰিকাই এই যুদ্ধত সৰ্বস্ব দিবলৈ ওলাইছে বুলি ভুল নকৰিব। এইদৰে আমেৰিকাত ব্ৰিটেইনৰ ভাৰতীয় নীতিলৈ বিৰোধী জনমত গঢ়ি উঠিল। আনহাতে কংগ্ৰেছৰ নেতৃবৃন্দক আটক কৰাৰ লগে লগে সমগ্ৰ ভাৰতত গণবিপ্লৱৰ অগ্নি জ্বলি উঠিল। 1942 চনৰ ডিচেম্বৰলৈকে 60,000 লোকক গ্ৰেপ্তাৰ কৰা হ'ল, 26,000 লোকক বিচাৰ কৰি শাস্তি দিয়া হ'ল, 18,000জনক বিচাৰ নকৰাকৈ ভাৰত ৰক্ষা আইনমতে আটক কৰা হ'ল। হেজাৰ হেজাৰ কংগ্ৰেছী লোকে পুলিচৰ বাধা নামানি কাম কৰিলে, বহুতে আত্মগোপন কৰি কাম কৰিবলৈ ধৰিলে। গোটেই ভাৰতত 150টা পুলিচ থানা দখল কৰিবলৈ যত্ন কৰা হ'ল। আগষ্টৰ পৰা নৱেম্বৰলৈকে 900জন লোকে মৃত্যুবৰণ কৰিলে। মিলিটেৰীয়ে 538 বাৰ গুলী চলাবলগীয়া হ'ল। গাঁৱে গাঁৱে পিউনিটিভ পুলিচ বহুৱাই 90,00,000 টকা কৰ আদায় কৰা হ'ল। এইদৰে নেতৃত্ববিহীন ভাৰতৰ ওপৰত অৱৰ্ণনীয় অত্যাচাৰ চলোৱা হ'ল। যি হওক, যুদ্ধ শেষ হোৱাৰ লগে লগে ব্ৰিটেইনৰ ৰাইজে চাৰ্চিলক নিৰ্বাচিত নকৰিলে। এইবাবে এটলীৰ দৰে এজন মানুহ আহিব লগা হ'ল। বন্দী হৈ থাকোঁতেও মহাত্মাই চৰকাৰলৈ চিঠি নিলিখাকৈ থকা নাছিল। ভাৰতৰ অশান্তিৰ বাবে কংগ্ৰেছক জগৰীয়া কৰিবলৈ চৰকাৰৰ প্ৰচাৰ বিভাগে এখন পুস্তিকা প্ৰচাৰ কৰিলে আৰু এই কথালৈ মহাত্মাই বৰলাটলৈ লিখিবলগীয়া হ'ল। আপোনাৰ চিঠিখন স্পষ্ট বুলি আপোনাৰ লগত ময়ো একমত হ'ব পৰা হ'লে ভাল পালোহেঁতেন। আপুনি এটা বিশেষ মতকে খামোচ মাৰি ধৰি আছে বুলি বুজাবলৈ আপুনি বিচৰা নাই, এইটো মই নিশ্চয়কৈ ভাবোঁ। মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে সানুনৈয়ে তাকেই কৰিম যে 9 আগষ্ট তাৰিখে বিশৃংখলতা সৃষ্টি কৰাৰ গুৰিত কংগ্ৰেছৰ প্ৰস্তাৱ বুলি আপুনি ক'বলৈ প্ৰয়াস পাইছে যদিও এই বিশৃংখলতা সৃষ্টি হ'ল একেলগে সকলো নেতাক গ্ৰেপ্তাৰ কৰাৰ ফলত। তথাপিও কংগ্ৰেছৰ প্ৰস্তাৱক জগৰীয়া কৰাটো আপোনাৰ মত। মোৰ মনলৈ প্ৰত্যয় অহাকৈ আপুনি আপোনাৰ ভাৱমুখ বুজাওক। মই কওঁ, তথাকথিত হিংসাৰ বাবে অতি কঠোৰ আৰু পৰিস্থিতিৰ লগত সামঞ্জস্য নোহোৱাকৈ লোৱা চৰকাৰৰ নীতিয়েই দায়ী নহয়নে? আগষ্ট প্ৰস্তাৱৰ কোনো অংশ আপোনাৰ মতে বেয়া নাইবা অপৰাধজনক হৈছে বুলিও আপুনি কোৱা নাই। কংগ্ৰেছৰ অহিংসা নীতিৰ পৰা এই প্ৰস্তাৱটো আঁতৰি অহা নাই। নিশ্চয় এই প্ৰস্তাৱটো যিকোনো ধৰণৰ ফেচিবাদৰ বিৰোধী। কি পৰিস্থিতিত যুদ্ধ প্ৰচেষ্টাত সহযোগ কৰাটো সম্ভৱ তাকো প্ৰস্তাৱটোত জনোৱা হৈছে। একমাত্ৰ তেনে পৰিস্থিতিতহে সমগ্ৰ দেশবাসীৰ কাৰ্যকৰী সহযোগ সম্ভৱ হ'ব পাৰে। চৰকাৰে দেখাদেখিকৈ এটা প্ৰয়োজনীয় কথা মন কৰা নাই নাইবা তেওঁলোকৰ চকুতে পৰা নাই, সেইটোৱেই যে কংগ্ৰেছে নিজৰ বাবে একো বিচৰা নাই, সমগ্ৰ দেশবাসীৰ বাবেহে বিচাৰিছে। এই সময়ত কেইটামান হত্যাৰ কথা উল্লেখ কৰি আপুনি কংগ্ৰেছৰ কেইজনমান জনাজাত লোকক জগৰীয়া কৰি মোলৈ লিখিছে। এই হত্যাবিলাকৰ কথা মই স্পষ্টকৈ বুজিছোঁ, আশা কৰোঁ আপুনিও বুজিব। মোৰ উত্তৰ হৈছে, চৰকাৰে জনতাক উন্মত্ত হ'বলৈ উচতনি দিলে। চৰকাৰেই দৈত্যৰ দৰে হিংসা প্ৰবৃত্তিৰে জনতাক আক্ৰমণ কৰিলে। তেওঁলোকৰ হিংসা তাতকৈ একোপধ্যে কম নাছিল, কাৰণ চৰকাৰে এটা বিৰাট আয়োজনৰে এইখিনি সংঘটিত কৰিছিল। কোনোবাই এটা দাঁত ভাঙিলে প্ৰতিপক্ষৰ এটা দাঁত ভাঙিব বুলি মোজেছৰ নিয়ম আছিল। সেই নিয়ম গুচাই এজনক মাৰিলে 10,000ক মৰাৰ নিয়ম প্ৰৱৰ্তন কৰা হ'ল। অৰ্থাৎ যীশুখ্ৰীষ্টই অপ্ৰতিৰোধৰ যি বাণী শুনাইছিল তাৰ বিপৰীতে কাম কৰা সৰ্বশক্তিসম্পন্ন চৰকাৰৰ কাৰ্যাৱলী ইয়াৰ বাহিৰে আৰু আন কোনো প্ৰকাৰে মই ব্যাখ্যা কৰিব নোৱাৰোঁ। ইয়াৰ লগত ৰাইজৰ দুখৰ কাহিনীলে মন কৰক। ভাৰতৰ কোটি কোটি নৰনাৰীয়ে কি দুৰাৱস্থাত পৰিবলগীয়া হৈছে সেই কথা মই ভাবিবই নোৱাৰোঁ। আজি জনতাৰ নিৰ্বাচিত প্ৰতিনিধিৰ চৰকাৰ থকা হ'লে সি এইবিলাক গুচাব নোৱাৰিলেও কিছু পৰিমাণে লাঘৱ কৰিবলৈ যত্ন কৰিলেহেঁতেন।

0: ক্ৰিয়া ৰূপসম আনিব পৰা কিবা এটা নেপাওঁ, তেন্তে সত্যাগ্ৰহীৰ বাবে মুকলি একমাত্ৰ এটাই বাট, অৰ্থাৎ সাধ্যমতে অনশন কৰিবলৈ ল'ম। মই 9 ফেব্ৰুৱাৰী তাৰিখে পুৱাৰ সাজ গ্ৰহণ কৰি 21 দিনলৈ অনশন কৰিম। 2 মাৰ্চ তাৰিখেহে পুৱা এই অনশন ভংগ কৰিম।
1: শ্ৰোতাসকল, অসমত মহাত্মা গ্ৰন্থৰ অধ্যায়ৰ এটি পাঠ শুনিলে আৰু ইয়াৰ লগে লগে আজিৰ গান্ধী প্ৰসংগ অনুষ্ঠানটি ইমানতে সামৰা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জগজিৎ সিং, চিত্ৰা সিং আৰু সংগীসকলৰ কণ্ঠৰেটি ভজন।

জগজিৎ সিং, চিত্ৰা সিং আৰু সংগীসকলৰ কণ্ঠৰ মহজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

পুৱা 9:20 প্ৰভাতী তৰংগ। আজিৰ অতিথি অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক গিৰেণ সৰকাৰ, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অপূৰ্ব ঠাকুৰীয়া, লগতে থাকিব সুবক্তা যুৱতাৰ্কিক ত্ৰিদীপ ভাগৱতী। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত বানপানীৰ পিছৰ স্বাস্থ্যজনিত সমস্যা আৰু চিকিৎসাৰ বিষয়ে ডক্টৰ অমৰ্ত্য ভূঞাৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ।

নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাব দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পানচুইৰ দ্বাদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 4:30 জীৱনৰ দিশবাণী অনুষ্ঠানৰ বিশিষ্ট লেখক তথা শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ চিদানন্দ দেৱগোস্বামীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰিত এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত শুনিবলৈ পাব কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট শীৰ্ষক এখনীয়া লেখ্য। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 ভাৰতীয় মানক ব্যুৰো গুৱাহাটী শাখাৰ সঞ্চালক তথা মুৰব্বী সৌভিক চড্ডা আৰু যুটীয়া সঞ্চালক অবিনাশ বৰদলৈৰ সৈতে এটি বিশেষ সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই।

পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 7:30 বজাত টুটুমণি দত্তৰ কণ্ঠৰ গীত শুনিবলৈ পাব পুৱা 8:30 বজাৰ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী কল্পনা দত্ত পণ্ডিত কুল বৰুৱা মালবিকা বৰা দিলীপ চৌধুৰী আৰু মূৰ্চনা ভূঞা 9:15 জিলাৰ দেহৰূপ 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ 11:05 পাৰাগমালা লাইভ দিনৰ 1:10 আৰু সন্ধিয়া 7:45 গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 1:20 প্ৰফুল্ল ডেকা আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ ওজাপালি 1:45 হাইদৰ আলীৰ স্পেনিছ গীটাৰ বাদন 1:50 সুস্মিতা ৰাণী লহকৰৰ কণ্ঠৰ লোকগীত 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান 3:05 সংগীতা

বিয়লি 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিহৰণ আগবঢ়াব অংকুমণি বৰাই, 6:10 কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্বৰ বিষয়ে এটি আলোচনাত ভাগ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই, আঠ ধৰিব কমল দাসে, প্ৰযোজনা উৎপল বৰাৰ, 6:40 ৰুকছানা আখতাৰ খানম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিবলৈ পাব, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত মজিদ ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ৰাভা গীত শুনিবলৈ পাব, 8:20 ডক্টৰ কিশোৰ ভট্টাচাৰ্যৰ ইংৰাজী কথিকা দ্য কালচাৰেল হেৰিটেজ অৱ আছাম শুনিবলৈ পাব, 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত শুনিবলৈ পাব। অনুষ্ঠান পৰিচিতি ইমানেই।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: গুৱাহাটীৰ এফ এম মহাবাহু জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: প্লাষ্টিক আৰু আমাৰ স্বাস্থ্য প্ৰথম খণ্ড। প্লাষ্টিকৰ বহুল ব্যৱহাৰৰ বাবে বৰ্তমানৰ যুগটোক প্লাষ্টিকৰ যুগ বুলি কোৱা হয়। এই সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে আমাৰ বিভিন্ন কাম সহজ হৈ পৰিছিল, কিন্তু এতিয়া প্লাষ্টিক আমাৰ জীৱন আৰু পৰিৱেশৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি কৰিছে তালৈ চাই ই এটা অভিশাপত পৰিণত হ'বলৈ আগবাঢ়িছে। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্লাষ্টিকৰ বস্তু, পাত্ৰ আদিৰ পৰা নানা প্ৰকাৰৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য ওলাই আহি খাদ্যৰ লগত মিহলি হৈ আমাৰ শৰীৰত প্ৰৱেশ কৰি মগজু, বৃক্ক আদিৰ ক্ষতি কৰে। ই শিশুৰ দৈহিক আৰু মানসিক বিকাশতো বাধা জন্মায়। প্লাষ্টিকৰ বস্তুবোৰ ব্যৱহাৰ কৰাৰ পাছত পেলাই দিয়া হয় আৰু সেইবোৰ কঠিন আৱৰ্জনাত পৰিণত হয়। এই আৱৰ্জনা পচি মাটিৰ লগত লীন যাবলৈ বহু বছৰৰ প্ৰয়োজন হয় আৰু কোনোবিধ প্লাষ্টিকৰ পচন নঘটেই আৰু সেইবাবে সেইবোৰ পৰিৱেশত ৰৈ যায়। প্লাষ্টিক আৱৰ্জনাই পৰিৱেশ লেতেৰা কৰে, মাটিৰ সাৰ পানী বায়ু গ্ৰহণ কৰিব পৰা ক্ষমতা কমাই আনে, নগৰীয়া ঠাইৰ নলা নৰ্দমা বন্ধ কৰি পানী জমা হোৱা সমস্যা বা কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। প্লাষ্টিকবোৰ খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু কয়লাৰ পৰা আহৰণ কৰা হাইড্ৰ'কাৰ্বনজাতীয় যৌগৰ পৰা উৎপাদন কৰা হয়। পৃথিৱীত এই প্ৰাকৃতিক সম্পদবোৰৰ 6-8% প্লাষ্টিক উদ্যোগত ব্যৱহাৰ হয়। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পৰা আহৰণ কৰা ইথিলিন, প্ৰপিলিন, বিউটেন, ষ্টাইৰিন আদি জৈৱ অণুবোৰ প্লাষ্টিক উৎপাদনৰ প্ৰাথমিক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয়। এইবোৰ অণুক মনোমাৰ বোলা হয় আৰু মনোমাৰৰ পৰা বহিযোগীকৰণ প্ৰক্ৰিয়াৰে পলিমাৰ বা প্লাষ্টিক উৎপাদন কৰা হয়। এই কাৰ্যত নিকেল, ক্ৰমিয়াম আদি ধাতু অনুঘটক ৰূপে ব্যৱহাৰ কৰা হয়। সকলো প্লাষ্টিকৰে মূল পদাৰ্থ পলিমাৰ হ'লেও তাৰ লগত উপযুক্ত পৰিমাণৰ সহযোজক দ্ৰব্য যোগ দিলেহে প্লাষ্টিকে লাগতিয়াল গুণ লাভ কৰিব পাৰে। উদাহৰণস্বৰূপে ৰঙীন প্লাষ্টিকৰ বাবে বিভিন্ন ৰং বা ধাতৱ পদাৰ্থ, থাৰ্মকল বা ষ্টাইৰ'ফমৰ বাবে ফেন উৎপাদনকাৰী দ্ৰব্য, পুতলা আৰু শিশুৰ টিথাৰত ব্যৱহাৰ কৰা কোমল স্থিতিস্থাপক প্লাষ্টিকৰ বাবে প্লাষ্টিককাৰী দ্ৰব্য আদি ব্যৱহাৰ কৰা হয়। এই সহযোজক দ্ৰব্যবোৰ প্লাষ্টিক অণুৰ গাঁথনিত অতি ঢিলাকৈ সংযুক্ত হৈ থাকে, সেয়ে বস্তুবোৰ ব্যৱহাৰ কৰোঁতে তেনে দ্ৰব্যবোৰ এটা সময়ত প্লাষ্টিকৰ পৰা এৰাই গৈ আমাৰ শৰীৰত ক্ষতিসাধন কৰিব পাৰে। আকৌ যদিও পলিমাৰ অণুৰ মূল গাঁথনিত কাৰ্বন আৰু হাইড্ৰজেন থাকে, কিছুমান প্লাষ্টিকৰ অণুত আন মৌলো থাকিব পাৰে। আমি প্লাষ্টিকৰ বিভিন্ন বস্তু ব্যৱহাৰ কৰোঁ যদিও সেইবোৰত থকা প্লাষ্টিকবোৰ চিনি নাপাওঁ। বিভিন্ন সামগ্ৰী উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা 6 প্ৰধান প্লাষ্টিক হ'ল নিম্ন ঘনত্বৰ পলিইথিলিন, উচ্চ ঘনত্বৰ পলিইথিলিন, পলিভিনাইল ক্লৰাইড বা PVC, পলিকাৰ্বনেট বা PC, পলিইথিলিন টেৰাথেলেট বা PET আৰু পলিপ্ৰপিলিন বা PP। এইবোৰ প্লাষ্টিকৰ পৰাই বটল, গিলাচ, প্লেট, থাল, বাতি, বেগ, বস্তু ভৰোৱা পাত্ৰ, বিভিন্ন বস্তু বান্ধিবলৈ আৱৰণ আদি ব্যৱহাৰ কৰা হয়। প্লাষ্টিকত থকা বিশেষকৈ সহযোজক পদাৰ্থবোৰ নিগৰি ওলাই খাদ্যবস্তু বা আন বস্তুৰ লগত মিহলি হৈ আমাৰ ক্ষতিসাধন কৰিব পাৰে। নিম্ন ঘনবিশিষ্ট পলিইথিলিন প্ৰথমে

1942 চনত উৎপাদিত হৈছিল আৰু ই দ্বিতীয় বিশ্বযুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতত 1979 চনত কলকাতাৰ ICI কোম্পানীয়ে পোনপ্ৰথমবাৰৰ বাবে এবিধ প্লাষ্টিক উৎপাদন কৰিছিল। পলিইথিলিনৰ ব্যৱহাৰিক নামটো হ'ল পলিথিন। ইয়াক কেৰিবেগ, গাখীৰ, তেল আদি ভৰোৱা পেকেট, বাল্টি, বাতি, কাপ্লেট আদি ঘৰুৱা বাচন আৰু চিমেণ্ট আৰু সাৰ আদি ভৰোৱা বস্তা উৎপাদনত ব্যৱহাৰ কৰা হয়। পলিথিনৰ উৎপাদনত সহযোজক হিচাপে সংযোগ কৰা সীহ আৰু কেডমিয়াম ধাতুৱে পাছত পানী আৰু মাটি প্ৰদূষিত কৰে আৰু এই পদাৰ্থবোৰ মানুহৰ দেহতো প্ৰৱেশ কৰে। সীহ প্ৰদূষণে মগজুৰ ক্ষতি কৰে, সংজ্ঞাহীনতা, শ্বাহৰোগ, হাৰ্ট এটেক, আনকি মৃত্যু পৰ্যন্ত ঘটাব পাৰে। কেডমিয়াম এবিধ নেফ্ৰটক্সিন পদাৰ্থ। ই বৃক্কৰ কোষ আৰু কলা বিনষ্ট কৰি নেফ্ৰাইটিছ ৰোগ সৃষ্টি কৰে। ই ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিৰো কাৰক হ'ব পাৰে। সেয়ে ৰঙীন প্লাষ্টিকৰ মোনাবোৰ স্বাস্থ্যৰ বাবে বেছি অপকাৰী বুলি গণ্য কৰা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19

0: আগস্ট নিয়োগ বাতৰি ইমানেই।
1: আজি পুৱা 9:20 প্ৰভাতী তৰংগ। আজিৰ অতিথি অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক গিৰেণ চৰকাৰ, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অপূৰ্ব ঠাকুৰীয়া আৰু লগতে থাকিব সুবক্তা যুৱতাৰ্কিক ত্ৰিদীপ ভাগৱতী। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্ৰিক সুৰক্ষা পৰিকাঠামোৰ প্ৰযুক্তি আধাৰিত ৰূপান্তৰৰ সপক্ষে মত পোষণ কৰিছে। ভাৰতে ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদী বেলিষ্টিক ক্ষেপণাস্ত্ৰ অগ্নিফৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পেট্ৰলৰ সৈতে মিহলি কৰাৰ বাবে ভাৰতে আমেৰিকাৰ পৰা বৃহৎ পৰিমাণৰ ইথানল আমদানি কৰা বুলি উঠা অভিযোগ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে খণ্ডন কৰিছে। আৰু ভাৰতৰ তন্ভি শৰ্মা আৰু অস্মিতা চলিহা আজি কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বস্ত্ৰ মন্ত্ৰালয়ে আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দেশৰ চহকী হস্ততাঁত ঐতিহ্যৰ উদযাপন আৰু দেশৰ সাংস্কৃতিক তথা অৰ্থনৈতিক বিকাশত শিপিনী সমাজৰ অৱদানৰ স্বীকৃতিকল্পে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই অনুষ্ঠানত 2025 বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত দেশৰ হস্ততাঁত পৰম্পৰাৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান, শিল্পকলা আৰু উদ্ভাৱনৰ বাবে শিপিনীসকলক 3টা সন্ত কবিৰ আৰু 19টা ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাসহ মুঠ 22টা বঁটা প্ৰদান কৰা হ'ব। এই উপলক্ষে দেশৰ চহকী আৰু বিবিধ হস্ততাঁত পৰম্পৰা উদযাপনকল্পে 4টা স্মাৰক ডাক টিকটো মুকলি কৰা হ'ব। অনুষ্ঠানত হস্ততাঁত সম্পৰ্কীয় দুখন গ্ৰন্থও মুকলি কৰা হ'ব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বঁটা লাভ কৰা বিভিন্ন হস্ততাঁত সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিককে উৎসাহ উদ্দীপনাৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্ৰীমোদীয়ে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে 1905 চনৰ 7 আগষ্টত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপে স্বদেশী আন্দোলন আৰম্ভ কৰা হৈছিল আৰু সমাজৰ সকলো ক্ষেত্ৰৰ লোকে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ঐতিহাসিক যুঁজত অৱতীৰ্ণ হৈছিল। প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক নিজ হাতেৰে বস্ত্ৰ প্ৰস্তুত কৰা দুখীয়া শিপিনী পৰিয়াল আৰু কাৰিকৰসকলক সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ভাৰতবৰ্ষ আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ক্ষুদ্ৰ আৰু অৰ্থনৈতিকভাৱে পিছপৰা শিপিনী পৰিয়ালসমূহৰ সবলীকৰণৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে। শ্ৰীমোদীয়ে দেশবাসীক কমেও এবিধ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইয়াৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে, যাতে ভাৰতীয় শিপিনীসকলৰ দক্ষতা আৰু শিল্পই গোলকীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে। উল্লেখযোগ্য যে 1905 চনৰ 7 আগষ্টত আৰম্ভ কৰা স্বদেশী আন্দোলনৰ স্মৃতিত প্ৰতি বছৰে আজিৰ দিনটোত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰি অহা হৈছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ বন্দৰসমূহক কেৱল সামগ্ৰী পৰিবহণ ক্ষমতা আৰু কাৰ্যকৰী নিপুণতাৰে নুজুখি সুৰক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাবুকিৰ সন্মুখীন হ'ব পৰা যোগ্যতাৰ বিষয়েও মন কৰিব লাগিব বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি দ্বিতীয় ৰাষ্ট্ৰীয় বন্দৰ নিৰাপত্তা সন্মিলন 2026ত ভাষণ দি তেওঁ কয় যে ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা ব্যৱস্থাত প্ৰযুক্তি নিৰ্ভৰ ৰূপান্তৰৰ প্ৰয়োজন। দেশৰ বৰ্ধিত বন্দৰ যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত থকা ভূমিকাৰ বাবে সম্প্ৰতি দেখা দিয়া ভূ ৰাজনৈতিক আৰু চাইবাৰ প্ৰত্যাহ্বানসমূহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সংহত, স্থায়ী আৰু সুসজ্জিত নিৰাপত্তা ব্যৱস্থাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। তেওঁ সামুদ্ৰিক অংশীদাৰসকলক উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰি তুলিবলৈও আহ্বান জনায়।

0: ভাৰতৰ দীৰ্ঘম্যাদী সামুদ্ৰিক লক্ষ্যসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত ভৱিষ্যমুখী সুৰক্ষা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও তেওঁ উল্লেখ কৰে।
1: There is actionable recommendation to strengthen India's port security framework and make the proposed Bureau of Port Security a robust, responsive and future-ready institution. Let us work together for a safe maritime India, a strong maritime India and a viksit Bharat. Kyunki desh ki suraksha sarvopari hai aur hum desh ke liye ji raha hoon.
0: মন্ত্ৰীগৰাকীয়ে নিৰাপদ বন্দৰে শক্তিশালী বাণিজ্য, শক্তিশালী বাণিজ্যই শক্তিশালী অৰ্থনীতি আৰু শক্তিশালী অৰ্থনীতিয়ে এখন শক্তিশালী দেশ নিৰ্মাণ কৰে বুলি সজোৰে কয়। এই সন্মিলনত গৃহ পৰিক্ৰমা, ভাৰতীয় নৌবাহিনী, ভাৰতীয় উপকূলৰক্ষী বাহিনী, ৰাজ্যিক সামুদ্ৰিক বোৰ্ড আদিৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে প্ৰধান বন্দৰসমূহৰ কৰ্তৃপক্ষ আৰু ভাৰতৰ সামুদ্ৰিক খণ্ডত দেখা দিয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ নিষ্পত্তিৰ বাবে কাম কৰা কম গুৰুত্বসম্পন্ন বন্দৰ আৰু উদ্যোগসমূহৰ প্ৰতিনিধিসহ প্ৰায় 140টা সংগঠনে অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে উৰিষ্যাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদী বেলিষ্টিক ক্ষেপণাস্ত্ৰ অগ্নিফুৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ জৰিয়তে ক্ষেপণাস্ত্ৰবিধৰ পৰিচালন আৰু কাৰিকৰী মান নিশ্চিত হৈছে। কৌশলগত সামৰিক বাহিনী কমাণ্ডাৰ অধীনত এই পৰীক্ষণ সম্পন্ন কৰা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। মন্ত্ৰালয়ে লগতে এই সফল পৰীক্ষণ দেশৰ সামৰিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত অন্য এটা মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই অভিযান আৰু সাফল্যৰ বাবে কৌশলগত সামৰিক বাহিনীৰ কামাণ্ড তথা প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাক অভিনন্দন জনাইছে। শ্ৰীসিঙে সামাজিক মাধ্যমযোগে অত্যাধুনিক প্ৰযুক্তিৰে ৰাষ্ট্ৰক সুৰক্ষিত কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে সংবাদ মাধ্যমৰ আগত ভাৰতে ইন্ধন মিহলিকৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বৃহৎ পৰিমাণত ইথানল আমদানি কৰা আৰু আমদানি কৰিবৰ বাবে প্ৰস্তুত হোৱা বুলি উঠা অভিযোগ খণ্ডন কৰিছে। এই অভিযোগ ভিত্তিহীন আৰু তথ্যগতভাৱে ভুল বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। মন্ত্ৰালয়ে এখন বিবৃতিযোগে কয় যে ইন্ধন মিহলিৰ বাবে ব্যৱহাৰ কৰা ইথানল পেট্ৰলৰ সৈতে ইথানল মিশ্ৰণ কাৰ্যসূচীৰ অধীনতহে কৰা হয় আৰু এয়া সম্পূৰ্ণভাৱে ঘৰুৱা নীতি পৰিকাঠামো অনুসৰি ঘৰুৱা প্ৰস্তুতকৰ্তাসকলৰ পৰাহে সংগ্ৰহ কৰা হয়। মন্ত্ৰালয়ে ইন্ধন মিশ্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ইথানল আমদানি কৰা হোৱা নাই বুলি সজোৰে উল্লেখ কৰে। ভাৰত আমেৰিকা বাণিজ্য আলোচনাত আমেৰিকাৰ পৰা ইথানল আমদানিৰ ক্ষেত্ৰত কোনোধৰণৰ ৰেহাই বা প্ৰতিশ্ৰুতি গ্ৰহণ কৰা হোৱা নাছিল বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। ভাৰত আৰু ছিংগাপুৰে সৰ্বাত্মক কৌশলগত সহযোগিতাৰ বিশদ পৰিকল্পনা অনুযায়ী 8টা ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰিছে। নতুন দিল্লীত কালি ভাৰত ছিংগাপুৰ বিদেশ কাৰ্যালয়ত পৰামৰ্শ আলোচনাৰ 29লানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাচ্যৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডন আৰু ছিংগাপুৰৰ বিদেশ মন্ত্ৰালয়ৰ স্থায়ী সচিব লিউক গোহে সহ অধ্যক্ষতা কৰে। বৈঠকত দুয়োপক্ষই আঞ্চলিক আৰু গোলকীয় ঘটনাক্ৰমক লৈ মত বিনিময় কৰে আৰু উমৈহতীয়া প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে আছিয়ান ৰাষ্ট্ৰগোষ্ঠীকে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক মঞ্চসমূহৰ ঘনিষ্ঠ সহযোগিতাৰ গুৰুত্বৰ বিষয়ে দোহাৰে। সভ্যতাজনিত ঐতিহ্য আধাৰিত অত্যাধুনিক প্ৰগতিৰ বাট মোকলাব পৰা এখন সমাজ গঢ়ি তোলাটো চৰকাৰৰ উদ্দেশ্য বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মন্তব্য কৰিছে। নতুন দিল্লীত কালি চি ডি দেশমুখ বক্তৃতা প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উপভোক্তাবাদৰ বলি নোহোৱাকৈ সমৃদ্ধিশালী ভৌতিকতাবাদৰ বলি নোহোৱাকৈ ধনাঢ্য আৰু নিজৰ সভ্যতাজনিত বৈশিষ্ট্য নেহেৰুৱাকৈ গোলকীয় পৰ্যায়ত সফল হবলৈ ওলোৱাটো ভাৰতৰ বাবে সৌভাগ্যৰ কথা। ভাৰতৰ তন্বী শৰ্মাই আজি আছানাত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰ ৰক্ষিতা ৰামৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেলত তন্বীয়ে ভাৰতৰে আন এগৰাকী খেলুৱৈ শ্ৰেয়াংশ্ৰী ৱলিছেট্টিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰক্ষিতাই জাপানৰ মনামি ছুইজিক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে অস্মিতা চলিহা মহিলাৰ ছিংগলছৰ অন্য এখন কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিৰ সন্মুখীন হ'ব। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিনজিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত পৃথ্বী কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণ প্ৰসাদ গৰাগৰ যুটিটো মালয়েছিয়াৰ

0: আনৱেশুং আৰু শ্ব' উইউকিৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি সৈতে পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্ৰিক সুৰক্ষা পৰিকাঠামোৰ প্ৰযুক্তি আধাৰিত ৰূপান্তৰৰ সপক্ষে মত পোষণ কৰিছে। ভাৰতে ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদী বেলিষ্টিক ক্ষেপণাস্ত্ৰ অগ্নিফুৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পেট্ৰলৰ সৈতে মিহলি কৰাৰ বাবে আমেৰিকাৰ পৰা ভাৰতে বৃহৎ পৰিমাণৰ ইথানল আমদানি কৰা বুলি উঠা অভিযোগ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে খণ্ডন কৰিছে আৰু ভাৰতৰ তন্ভি শৰ্মা আৰু অস্মিতা চলিহা আজি কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 21 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 7 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ নৱমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:54 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:02

0: কিবা কাম ভালকৈ কৰাটো বিচাৰিলে নিজেই কৰিব লাগে, কথাষাৰ কৈছিল বৰ এডৱাৰ্ডছে। আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, এই সম্পৰ্কে আমাক কৈছে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ সহকাৰী অধ্যক্ষক যামিনী বৰগোহাঁয়ে।
1: আজি 7 আগষ্ট, ভাৰতৰ হস্ততাঁত পৰম্পৰা, আমাৰ শিপিনীসকলৰ সৃজনশীলতা আৰু স্বদেশী আত্মনিৰ্ভৰশীলতাৰ গৌৰৱময় ইতিহাস স্মৰণ কৰাৰ এক বিশেষ দিন। আজি আমি উদযাপন কৰিছোঁ 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ সৈতে জড়িত হৈ আছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। 1905 চনৰ 7 আগষ্টত কলকাতাত স্বদেশী আন্দোলনৰ সূচনা হৈছিল। বিদেশী সামগ্ৰী বৰ্জন কৰি দেশীয় সামগ্ৰী ব্যৱহাৰ আৰু দেশীয় উদ্যোগক উৎসাহিত কৰাৰ সেই আহ্বানে ভাৰতীয় সমাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন চেতনা জগাই তুলিছিল। সেই ঐতিহাসিক দিনটোৰ স্মৃতিত ভাৰত চৰকাৰে 2015 চনৰ পৰা 7 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু অসমৰ বাবে হস্ততাঁতৰ কাহিনী কেৱল 1905 চনৰ পৰা আৰম্ভ হোৱা এক কাহিনী নহয়। অসমৰ মাটি আৰু মানুহৰ সৈতে তাঁতশালৰ সম্পৰ্ক অতি পুৰণি। আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আৰু আমাৰ সামাজিক জীৱনৰ সৈতে তাঁতশাল অতি ওতঃপ্ৰোতভাৱে জড়িত। বিশেষকৈ অসমৰ মহিলা আৰু তাঁতশালৰ সম্পৰ্ক অতি গভীৰ। এগৰাকী অসমীয়া মহিলাই বয়ন শিল্পৰ জৰিয়তে পৰিয়ালৰ প্ৰয়োজন, নিজৰ সৃষ্টিশীলতা, সমাজৰ পৰম্পৰা আৰু অসমৰ সাংস্কৃতিক পৰিচয় বহন কৰে। গামোচাখনৰ পৰা মেখেলা চাদৰযোৰলৈ, পাট মুগা আৰু এৰীৰ পৰা বিভিন্ন পৰম্পৰাগত বস্ত্ৰলৈ, অসমৰ শিপিনীৰ হাতৰ প্ৰতিডাল সূতাই যেন আমাৰ ইতিহাস আৰু সংস্কৃতিৰ একোটা কথা কৈ যায়। অসমৰ বয়ন শিল্পৰ এই অসাধাৰণ দক্ষতাই জাতিৰ পিতা মহাত্মা গান্ধীৰো দৃষ্টি আকৰ্ষণ কৰিছিল। 1921 চনত অসম ভ্ৰমণৰ সময়ত অসমীয়া নাৰীৰ দক্ষতা দেখি তেওঁ কৈছিল, অসমৰ শিপিনীয়ে তাঁতৰ শালত সপোন ৰচিব পাৰে। এই কথাকাৰ কেৱল প্ৰশংসা নহয়, ই অসমৰ নাৰী সমাজ আৰু বয়ন পৰম্পৰাৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ এক অতি শক্তিশালী স্বীকৃতি। আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত আমি সেই ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে আমাৰ শিপিনীসকলৰ অৱদানকো স্বীকাৰ কৰিছোঁ। হস্ততাঁত কেৱল বস্ত্ৰ উৎপাদনৰ এটা পদ্ধতি নহয়, ই জীৱিকা, নাৰী সবলীকৰণ, গ্ৰাম্য অৰ্থনীতি আৰু সাংস্কৃতিক সংৰক্ষণৰ এক অতি শক্তিশালী মাধ্যম। বিশেষকৈ অসমৰ গ্ৰাম্যাঞ্চলত বহু পৰিয়ালৰ জীৱন আৰু উপাৰ্জনৰ সৈতে হস্ততাঁত জড়িত হৈ আছে। আমাৰ হাতত আছে এক অতি অমূল্য ঐতিহ্য, মুগা, পাট আৰু এৰীৰ অনন্য পৰম্পৰা, গামোচাৰ স্বকীয়তা, মেখেলা চাদৰৰ নান্দনিকতা আৰু অসংখ্য ঐতিহাসিক চানেকি আৰু বয়ন কৌশল। এতিয়া প্ৰয়োজন হৈছে এই ঐতিহ্যক আধুনিক চানেকি, নতুন প্ৰযুক্তি, উন্নত গুণগত মানদণ্ড, ডিজিটেল বিপণন, ই কমাৰ্চ আৰু দেশ বিদেশৰ বজাৰৰ সৈতে সংযোগ কৰা। পৰম্পৰাৰ পৰা সম্ভাৱনালৈ

এই যাত্ৰাই হ'ব লাগিব আমাৰ আগন্তুক দিনৰ লক্ষ্য। আমাৰ শিপিনী কেৱল এগৰাকী শিপিনী হৈ নাথাকক, তেওঁলোক উদ্যোগী হওক, ডিজাইনাৰ হওক, নিজৰ একোটা ব্ৰেণ্ডৰ সৃষ্টিকৰ্তা হওক, তেওঁলোকৰ হাতৰ দক্ষতাই যাতে তেওঁলোকৰ নিজৰ অৰ্থনৈতিক স্বাধীনতাৰ পথ মুকলি কৰে। আমি যদি অসমৰ হস্ততাঁতৰ সামগ্ৰী ক্ৰয় কৰোঁ, ব্যৱহাৰ কৰোঁ আৰু আনকো ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰোঁ, তেন্তে আমি কেৱল এখন কাপোৰ ক্ৰয় নকৰোঁ, আমি এগৰাকী শিপিনীৰ শ্ৰমক সন্মান কৰোঁ, এটা পৰিয়ালৰ জীৱিকাক সমৰ্থন কৰোঁ আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আহি থকা পৰম্পৰাক আমি জীয়াই ৰখাত অংশগ্ৰহণ কৰোঁ। হস্ততাঁত আমাৰ অতীতৰ গৌৰৱ, বৰ্তমানৰ জীৱিকা আৰু ভৱিষ্যতৰ সম্ভাৱনা। অসমৰ প্ৰতিগৰাকী শিপিনী আৰু এই খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী

0: বিশ্বাস আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আহক, আমাৰ তাঁতশালৰ প্ৰতিডাল সূতাক আমি আত্মনিৰ্ভৰ অসমৰ সপোনৰ সৈতে সংযোগ কৰো।
1: আমাৰ সৈতে সেয়া আছিল অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ সহকাৰী অধ্যক্ষ যামিনী বৰগোহাঁই। প্ৰতিবছৰে 1 আগষ্টৰ পৰা 7 আগষ্টলৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। নৱজাত শিশুৰ স্বাস্থ্যৰ সুৰক্ষা, জন্মৰ প্ৰথম 1 ঘণ্টাৰ ভিতৰতে মাতৃৰ কেঁচা গাখীৰ কলষ্ট্ৰাম খুৱাবলৈ উৎসাহিত কৰা আৰু প্ৰথম ছমাহ কেৱল মাতৃদুগ্ধ পানৰ সজাগতা সৃষ্টি কৰাই হৈছে এই সপ্তাহৰ মূল উদ্দেশ্য। আজি এই সপ্তাহ পালনৰ অন্তিমটো দিন। হৰ ঘৰ তিৰংগা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীৰ মনত দেশপ্ৰেম জগাই তুলিবলৈ আৰু ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰা এটি বিশেষ অভিযান। হৰ ঘৰ তিৰংগাৰ জৰিয়তে প্ৰতিজন নাগৰিকে তেখেতসকলৰ ঘৰত বা কাৰ্যালয়ত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। এই অভিযানৰ মূল উদ্দেশ্যই হৈছে ৰাষ্ট্ৰীয় পতাকাসহ গৌৰৱ অনুভৱ কৰা, স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰা। নিয়মসমূহ হৈছে প্ৰতিখন ঘৰতে তিৰংগা পতাকা উত্তোলন কৰা, পতাকাখন মৰ্যাদা সহকাৰে ৰখা, চৰকাৰী নিৰ্দেশনা অনুসৰি সঠিক সময়ত পতাকাখন নমোৱা। অদম্য সাহস, মনোবল আৰু উদ্যমেৰে 42ৰ গণ আন্দোলনত ভাগ লৈ মাতৃভূমিৰ কাৰণে হেলাৰঙে প্ৰাণাহুতি দিছিল শ্বহীদ কনকলতা বৰুৱাই। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত মাত্ৰ 17 বছৰ বয়সত গহপুৰত ব্ৰিটিছ পুলিচৰ গুলীত প্ৰাণাহুতি দিছিল কনকলতা বৰুৱাই। 1942 চনত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। মৃত্যু বাহিনী বা শান্তিসেনাৰ এগৰাকী আগ্ৰণুৱা স্বেচ্ছাসেৱিকা আছিল। 17 বছৰীয়া কনকলতা বৰুৱাই হাতত জাতীয় পতাকা লৈ গহপুৰ থানাৰ অভিমুখে যোৱা সমদলৰ সন্মুখৰ পৰাই নেতৃত্ব দিছিল। পুলিচৰ ধাৰাসাৰ গুলীবৰ্ষণত কনকলতা মাটিত বাগৰি পৰে। তেখেতৰ হাতৰ পৰা পতাকাখন মাটিত পৰিবলৈ নিদি ওচৰতে থকা মুকুন্দ কাকতিক অৰ্পণ কৰে। কিছু সময়ৰ পিছত মুকুন্দ কাকতিও পুলিচৰ গুলীত শ্বহীদ হয়। অসমৰ অবিভক্ত দৰং জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত 1924 চনৰ 22 ডিচেম্বৰত কৃষ্ণকান্ত আৰু কৰ্ণেশ্বৰী বৰুৱাৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল কনকলতা বৰুৱাই। পিতৃ কৃষ্ণকান্ত বৰুৱা আছিল এগৰাকী খেতিয়ক। তেখেতসকলৰ পূৰ্বপুৰুষসকল আছিল পূৰ্বৰ আহোম ৰাজ্যৰ দোলাকাষৰীয়া বৰুৱা। পিছলৈ দোলাকাষৰীয়া উপাধি ত্যাগ কৰি বৰুৱা উপাধি অক্ষুণ্ণ ৰাখিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 1942 চনৰ 20 ছেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত গহপুৰ, বিহালী, চতিয়া আৰু ঢেকিয়াজুলিত উত্তোলিত হৈ থকা ব্ৰিটিছ পতাকা নমাই তাৰ ঠাইত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আঁচনি গ্ৰহণ কৰিছিল। গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকাগৰাকী আছিল কনকলতা বৰুৱা। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সন্মুখত বৰপুখুৰী পাৰত তেখেতসকলৰ স্মৃতিত ব্ৰঞ্জৰে নিৰ্মিত পূৰ্ণাৱয়ৰ মূৰ্তিযুগল প্ৰতিষ্ঠিত হৈ আছে। অসমীয়া আৰু ভাৰতীয় নাৰীসকলে পৰৱৰ্তী সময়ত এই মহান বলিদানক অনুপ্ৰেৰণা হিচাপে লৈ ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰিছিল।
2: প্ৰসিদ্ধ কবি, গল্পকাৰ, উপন্যাসিক, ভাষা সাহিত্যিক, গৱেষক, নাট্যকাৰ আৰু সমালোচক ডিম্বেশ্বৰ নেওগৰাজী উপজা দিন। ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল 1899 চনৰ 7 আগষ্টত শিৱসাগৰ জিলাৰ কমাৰফলীয়া নামেৰে এখন গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল মানিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম আছিল চন্দ্ৰপ্ৰভা নেওগ। সৰুৰে পৰা পঢ়া শুনাত আগ্ৰণুৱা ডিম্বেশ্বৰ নেওগক 5 বছৰ বয়সতে বিদ্যালয়ত নামভৰ্তি কৰে। শিক্ষাৰ্থী জীৱনৰ আৰম্ভণিৰ পৰাই নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰিছিল। 1924 চনত সুখ্যাতিৰে BSc পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ইয়াৰ পাছত তেখেতে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। 1925 চনৰ 19 এপ্ৰিলত শিৱসাগৰৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে। তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাপে অসমৰ বিভিন্ন ঠাইত কাম কৰিছিল। 1936 চনত তেখেতে BD পাছ কৰে। তাৰ পাছতেই নৰ্মেল স্কুলত শিক্ষকতা কৰে। চাকৰিৰ মাজতেই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত MA পাছ কৰে। অৱশেষত তেখেত নৰ্মেল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। ডিম্বেশ্বৰ নেওগে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু অসম সাহিত্য সভাৰ পত্ৰিকাৰ সম্পাদক ৰূপেও সাহিত্য জগতলৈ অৱদান আগবঢ়াই থৈ গৈছে। সমালোচক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছে। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণেৰে তেখেতে অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি থৈ গৈছে। প্রায় দুটা দশক ধৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা এম কৰুণানিধিৰ

0: আজি মৃত্যুদিন। 1924 চনৰ 3 চনত তামিলনাডুৰ তিৰুক্কোভালাই গাঁৱত জন্মগ্ৰহণ কৰিছিল কৰুণানিধিয়ে। 1957 চনত কৰুণানিধিয়ে ৰাজনৈতিক জীৱনৰ আৰম্ভ কৰিছিল। পিছৰ বছৰত ৰাজ্যৰ বিধানসভালৈ আহে। 1969 চনত চি এন আন্নাদুৰাইৰ মৃত্যুৰ পিছত কৰুণানিধিক ডি এম কে নেতা নিৰ্বাচন কৰা হয় আৰু তেখেতেই পৰৱৰ্তী মুখ্যমন্ত্ৰী হয়। এম কৰুণানিধিয়ে তামিল সাহিত্যলৈও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ইয়াৰ উপৰিও তেখেতে বহুকেইখন মঞ্চৰ নাট ৰচনা কৰিছিল। বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী এছিয়ান লোকসকলৰ ভিতৰত থকা 3 জন ভাৰতীয়ৰ ভিতৰত অন্যতম স্বামীনাথনে শান্তিস্বৰূপ ভাটনাগৰ বঁটা, ৰমন মেক্সেছে বঁটা, আলবাৰ্ট আইনষ্টাইন বিশ্ব বিজ্ঞান বঁটা আদি বহুতো সন্মানেৰে সন্মানিত হৈছিল। স্বামীনাথনে 2004 চনত ৰাষ্ট্ৰীয় কৃষক আয়োগৰ অধ্যক্ষতা কৰে। স্বামীনাথনে ভাৰতৰ কৃষি ব্যৱস্থা উন্নত কৰাৰ বাবে সুদূৰ প্ৰসাৰী উপায়ৰ পৰামৰ্শ দিয়ে। 2007 চনৰ পৰা 2013 চনলৈ তেখেতে ভাৰতৰ সংসদলৈ এটা কাৰ্যকালৰ বাবে মনোনীত হৈছিল। তেখেতৰ কাৰ্যকালতে ভাৰতৰ মহিলা কৃষকসকলৰ স্বীকৃতিৰ বাবে এখন বিধেয়ক উত্থাপন কৰিছিল। ভাৰতীয় কৃষি বিজ্ঞানী আৰু ভাৰতৰ হিউজ বিপ্লৱৰ পিতৃপুৰুষ এম এছ স্বামীনাথনৰ আজি উপজা দিন। মাতাহাৰী আছিল এগৰাকী দাস নৃত্যশিল্পী। তেখেতক ইতিহাসৰ অন্যতম বিখ্যাত গুপ্তচৰ হিচাপে জনা গৈছিল। মাতাহাৰীৰ জন্ম হৈছিল নেডাৰলেণ্ডত 1874 চনৰ 7 আগষ্টত। তেখেতে পেৰিছত এগৰাকী নৃত্যশিল্পী হিচাপে খ্যাতি লাভ কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সে তেখেতক জাৰ্মানীৰ বাবে গুপ্তচৰ বৃত্তি কৰাৰ অভিযোগ আনে। 1917 চনত তেখেতক দোষী সাব্যস্ত কৰি গুলীয়ে মৃত্যুদণ্ড দিয়া হয়। আজিও ইতিহাসবিদসকলৰ মাজত বিতৰ্ক আছে যে তেখেত সঁচাকৈ এগৰাকী কাৰ্যক্ষম গুপ্তচৰ আছিল নে ৰাজনৈতিক পৰিস্থিতিৰ বলি হৈছিল। মাতাহাৰীৰ জীৱনৰ আধাৰত বহু কিতাপ, নাটক আৰু চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। তেখেতৰ নাম এতিয়াও ৰহস্য আৰু গুপ্তচৰ বৃত্তি এই ঐতিহাসিক বিতৰ্কৰ সৈতে জড়িত হৈ আছে। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ, ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে ব্ৰিটিছ বস্ত্ৰ বহিষ্কাৰৰ বাবে আহ্বান জনাইছিল 1905 চনত। পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী কষ্টে স্বাধীনতা লাভ কৰিছিল 1960 চনত। শ্যাম বেনেগললৈ 2005 চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল 2007 চনত। নীৰজ চোপ্ৰাই 2020 চনত গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ জেভলিন দলীয়ত সোণৰ পদক পাই প্ৰথমজন ভাৰতীয় হিচাপে ইতিহাস সৃষ্টি কৰিছিল 2021 চনত। জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু হৈছিল 1106 চনত। ছুইডেনৰ ৰসায়ন বিজ্ঞানী জন্স জেকব বাৰ্জিলিয়াছৰ জন্ম হৈছিল 1848 চনত। আমেৰিকান কৌতুক অভিনেতা অলিভাৰ হাৰ্ডিৰ মৃত্যু হৈছিল 1957 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: প্রথম পর্যায়ত গৃহতালিকা আর গৃহপিয়ন অর্থাৎ আপনার বাসগৃহর গণনা করা হব। আহক নিজের অংশগ্রহণে ইয়াক সফল করুন। প্রতিজন ব্যক্তি সংযুক্ত হোক, প্রতিটি ঘর সংযুক্ত হোক আর দেশ আগুয়ে যাও। লোকপিয়ল 2027, আমার লোকপিয়ল আমার বিকাশ।
1: এবার হৈছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বানপীড়িত চাৰিখন জিলাৰ বিদ্যালয়লৈ আৰ্থিক সাহায্য ধন মুকলি নিযুত মৈনা নিযুত বাবু আঁচনিৰ শুভাৰম্ভ। মুখ্যমন্ত্ৰীৰ নিযুত বাবুৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতিমাহে লাভ কৰিব 1000 টকাকৈ, স্নাতক বৰ্ষৰ ছাত্ৰীয়ে লাভ কৰিব 1250 টকাকৈ, স্নাতকোত্তৰ ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ, একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে মাহেকত পাব 800 টকাকৈ। গোলাঘাট কাৰ্বি আংলঙৰ সীমান্তৰ অঞ্চলত বান কালিয়নী নৈয়ে উটুৱাই নিলে বাসগৃহ, উটুৱাই নিলে দলং পথ। নাজিৰাত বান পৰিস্থিতি বুজ ল'লে বিটিচি প্ৰধানে বৰ্ণাটক 10,000 আঁঠুৱা, 10,000 বিচনা চাদৰ প্ৰদান। হাগ্ৰামা মহিলাৰ 10,000 ফেনাইল বটল, 10,000 ব্লিচিং পাউডাৰৰ পেকেটো ধৰিলে যোগান। বানত বিধ্বস্ত নাজিৰাত 26 জনে চিকিৎসকৰ স্বাস্থ্য শিবিৰ। গুৰুতৰ চৰ্মৰ ৰোগত ভুগিছে বৰ্ণাঢ্য, মানসিকভাৱে ভাগি পৰা লোক কাউন্সেলিং শিবিৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ। পঞ্চায়তে পাতিব হেল্থ কেম্প, কৰ্কট ৰোগীক দিলে ঔষধ। বানত সাহায্য নামত ধন সংগ্ৰহ কৰাৰ কাৰ্যক লৈ মুখ্যমন্ত্ৰীয়ে ক'লে কোনো বান সাহায্যৰ নামত ৰাজপথত বলপূৰ্বক ধন উঠাব নোৱাৰিব। অসম আৰক্ষীৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, য'তে ত'তে হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য বন্ধ হ'ব অসমত। কেন্দ্ৰীয় কেবিনেটত অনুমোদন, ৰাজ্যৰ পথ পৰিবহণ ব্যৱস্থাত বৈপ্লৱিক যুগৰ সূচনা। 8,970.20 কোটিৰে হ'ব বাইহাটা তেজপুৰ কৰিডৰ। মুঠ দৈৰ্ঘ্য হ'ব 135.87 কিলোমিটাৰ, থাকিব 15খন বৃহৎ, 30খন সৰু দলং, 19খন উৰণ সেতু, 4টা আণ্ডাৰপাছ, 200

10 কিলোমিটাৰ ছাৰ্ভিছ ৰুট তেজপুৰ বাইপাছত জৰুৰীকালীন অৱতৰণৰ সুবিধা নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। মানসাহাৰ্য নামত ধন সংগ্ৰহ কৰা 40টা ছ'চিয়েল মিডিয়া একাউণ্টত নজৰ চি আই ডি চাইবাৰ চেলৰ তদন্তৰ আওতাত কিউ আৰ কোডেৰে ধন সংগ্ৰহ কৰা বহু একাউণ্ট বানত শিশুৰ পৰিচয় ৰাজহুৱা নকৰাৰ আহ্বান আৰক্ষীৰ। দেশৰ বলিয়া বানত ধ্বংস হ'ল আধুনিক সভ্যতাৰ সমল। শিমলুগুৰিৰ পৰা চন্তক বিহুবোৰলৈ 19 কিলোমিটাৰ পথত দুয়োকাষে ফ্ৰিজ, টিভি, ফেন, চোফা, বাইকৰ বিশাল আৱৰ্জনা। শিৱসাগৰৰ দৰে কাজিৰঙা বোকাখাটৰ নুমলীগুৰতো বিভীষিকা নামি অহাৰ আশংকা। পাৰ্কো পাহাৰৰ 19টা শিলৰ কুৰিৰ ধ্বংস লীলা। চেচা নদীৰ বানত জলমগ্ন 10খনৰ অধিক গাঁৱৰ ৰাইজৰ হাহাকাৰ। হৃদয় বিদাৰক নাৰায়ণপুৰত কলৰ ভোৰ সাজি বৰ্ণাঢ্যৰ মৃতদেহ সৎকাৰ। অৰুণাচলত অতৰ্কিতে চীনা সৈন্যৰ প্ৰৱেশ। ফটো ভিডিঅ'ক লৈ চাঞ্চল্য। সীমান্তৰ ৰাজ্যখনৰ গৃহমন্ত্ৰী মামা নাটঙৰ অস্বীকাৰ, মিছা বাতৰি বুলি মত প্ৰকাশ। চিপাজৰত কপিলী সত্ৰত ছিগিল কুলচীৰ কৃষিবান। বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত। শাক তোলাত মাথাউৰিৰ প্ৰতি ভাবুকি। বাহনী প্ৰাণীত প্লাৱিত বিহালীৰ বিজুলী জাৰণী আৰু আম জাৰণী অঞ্চল। বানৰ কবলত নগাঁও, কলিয়াবৰ, চামগুৰিৰ 30খন গাঁও, ডিজুনৈৰ বাহনী প্ৰাণীত কৃষিভূমিৰ ক্ষতিসাধন। দৰঙৰ ঔটলাত মথঙা আহকা গাঁৱত বান পৰিস্থিতি উদ্বেগজনক। মাথাউৰিত আশ্ৰয় 200টা পৰিয়াল। প্ৰস্তুত আজি পৰ্বৰ নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাইয়ে ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে ইমানতে সামৰিছোঁ। নমস্কাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক নিউজ অন এআইআৰ এপ অথবা এআইআৰ ৰেডিঅ' এপ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে টুটুমণি দত্তৰ কণ্ঠৰ আধুনিক গীত।

আধুনিক গীতৰ অনুষ্ঠানত শুনি আছে কল্পনা এলবামৰ গীত টুটুমণি দত্তৰ কণ্ঠত, সংগীত জিতুল সোণোৱালৰ। গীতটিৰ কথা আছিল চন্দ্ৰডেকাৰ আৰু সুৰ চন্দ্ৰডেকাৰে। এতিয়া শুনক টুটুমণি দত্তৰ কণ্ঠৰ আন এটি গীত। গীতটিৰ কথা ডক্টৰ আকৰাম হাইদৰৰ, সুৰ সুজাতা বৰবৰাৰ।

0: টুটুমণি দত্তৰ কণ্ঠৰ কল্পনা এলবামটিৰ গীত গীতি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।

উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। 481খন গাঁৱৰ 168,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ তথা 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক নৈৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু নিজৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি পাইছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰী মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা বি এড কলেজত বিধানসভা সমষ্টিভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত বানপীড়িত কেইবা হাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ পৰা স্বাস্থ্য পৰীক্ষাৰ লগতে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে 3টা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে। শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহালে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত 2,000ৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাধৰা বি এড কলেজত 488গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত 505গৰাকী লোকে স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভজু উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত হ'বলগীয়া এটা অনুষ্ঠানত 2025বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰাসকলৰ ভিতৰত অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গন্ধমৌ অঞ্চলৰ বোৱা কটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান আছে। কামৰূপ মহানগৰ জিলাৰ বুণ্ডাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিল্ক শাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়ন শিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলোৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি দলেই 2025বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। সাম্প্ৰতিক বানত ৰেচন কাৰ্ড নষ্ট হোৱা, উটি যোৱা বা ব্যৱহাৰৰ অযোগ্য হৈ যোৱা পৰিয়ালসমূহৰ বাবে শীঘ্ৰেই ৰেচন কাৰ্ডৰ প্ৰতিলিপি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। কালি শিৱসাগৰ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ অন্তত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই কথা জানিবলৈ দিয়ে।
1: মৰাণ, সোণাৰী দুখন টাউনৰ কি ডেমেজ হৈছে সেই বিষয়টো লৈ আমি ইয়াতে আলোচনা কৰিম। দুখন মিউনিচিপালিটিয়ে তেওঁলোকৰ ফালৰ পৰা এটা দিছে যে আমাৰ ৰাস্তা কিমান ডেমেজ হৈছে, ড্ৰেইন কিমান ডেমেজ হৈছে আৰু কেনেকৈ ৰিপেয়াৰ কৰিব তেওঁলোকে এটা আমাক দিছে। আৰু লগে লগে আমি এই জিলাত, পুৰা চৰাইদেউ জিলাতে আমি দেখা পাইছোঁ যে 38,000 ফেমিলি এফেক্টেড হৈছে মোক কোৱা মতে, আৰু তাৰ মাজতে 22,000 ফেমিলি ইউটেনচিল দিব লগা আমাক হৈছে। সেইকাৰণে আমি ধৰি লৈছোঁ যে ইমানখিনি মানুহৰ কাগজ পত্ৰ ডেমেজ হৈছে।
0: এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

অনুষ্ঠানৰ আৰম্ভণিতে শুনক কল্পনা দত্তপণ্ডিতৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: নাই, আমার লোকপিয়ল আমার বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে গীতিমালিকা অনুষ্ঠানত। এতিয়া শুনক মালবিকা বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অজিত কুমাৰ বৰদলৈৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

মালবিকা বৰাৰ কণ্ঠৰ গীতি শুনিলে। এতিয়া শুনক দিলীপ চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ফজলুল কৰিমৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগদান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোটো গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে গীতি মালিকা। অনুষ্ঠানৰ শেষত শুনক মূৰ্চনা ভূঞাৰ কণ্ঠৰ এটি গীত। গীতিকাৰ বেদানন্দ দাস, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ দেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অহা 5 বছৰত নিকা ব্যৱস্থাৰে 2 লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, সাম্প্ৰতিক বানত নিহতৰ সংখ্যা 97লৈ বৃদ্ধি, বানপীড়িত অঞ্চলত ৰাজ্য চৰকাৰৰ বৃহৎ স্বাস্থ্য অভিযান, পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যৰ 126টা সমষ্টিৰ 3000 কিলোমিটাৰ পথৰ আধুনিকীকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা, আজি 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, অসমৰ 3গৰাকী শিপিনীলৈ সন্ত কবিৰ হস্ততাঁত বঁটা আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছ।

0: কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 5 বছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি পুনৰ ৰাজহুৱাভাৱে ব্যক্ত কৰে। গুৱাহাটীত হোৱা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত তথা অসমত কৰ্মসংস্থাপনৰ সুবিধা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও সংস্থাপন পাবৰ বাবে শিক্ষাৰ্থীসকলে নিজক উপযুক্ত কৰি তুলিব লাগিব। তেওঁ কয় যে চৰকাৰে নতুনকৈ যি 2 লাখ পদত নিযুক্তি দিব তাৰ ভিতৰত লেবৰেটৰী টেকনিচিয়ান, জি এন এম, এ এন এম আদি কাৰিকৰী জ্ঞানৰ প্ৰয়োজন থকা পদৰ সংখ্যাই প্ৰায় 22,000 হ'ব। ইফালে অসমত বিজ্ঞান শাখাত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোত আক্ষেপ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজ্ঞান শিক্ষাৰ প্ৰতি ধাউতি নাথাকিলে সমাজ আগবাঢ়িব নোৱাৰে। তদুপৰি বিজ্ঞান শাখাত পঢ়া ছাত্ৰ ছাত্ৰীৰ নিয়োগৰ সম্ভাৱনাও আন শাখাতকৈ অধিক হয়। পূৰ্বৰ চৰকাৰে ধনৰ লেনদেনেৰে চাকৰি দিয়াৰ প্ৰসংগটো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা 5 বছৰত যোগ্য 1,60,000 প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে আৰু এইসমূহ নিযুক্তিত দুৰ্নীতিৰ এটা ঘটনাও পোহৰলৈ অহা নাই। এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াও পূৰ্বৰ দৰে সম্পূৰ্ণ নিকা হ'ব বুলি তেওঁ নিশ্চিত কৰে। দৰিদ্ৰ, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধ্যয়নৰ কোনো বিকল্প নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ মাজেৰে সমাজলৈ ৰূপান্তৰ আনিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়।
1: যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলো সি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয়। যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলো, গতিকে ডেফিনেটলি আমাৰ নিউ জেনেৰেশ্যনে এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকে চাকৰি নামত দুৰ্নীতি হোৱা নাছিল, অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ। নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজবিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব, কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব, অৰ্থাৎ মেধাৰ শক্তিৰ ফলতেই আমি চৰকাৰত চাকৰি পাব লাগিব।
0: অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 বৃদ্ধি পোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। 481খন গাঁৱৰ 1,68,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ তথা 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চলবিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক নৈ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু নিজৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি পাইছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰী মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা বি এড কলেজত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত বানপীড়িত কেইবা হাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে 3টা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে। শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহালে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত 2,000ৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাধৰা বি এড কলেজত 488গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত 505গৰাকী লোকে স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভজু উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিউ ডেভেলপমেণ্ট বেংকৰ সহযোগত ৰূপায়ণ হ'বলগীয়া অসম পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ অগ্ৰগতিক লৈ বিষয়াসকলৰ সৈতে এখন

0: আলোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰকল্পটোৰ অধীনত ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত প্ৰায় 3000 কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। ইফালে কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি অসমৰ বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ হৈ তেজপুৰলৈ যোৱা 135.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4টা লেনযুক্ত পথলৈ উন্নীত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে 8,970 কোটি টকা ব্যয় কৰিব। এই আধুনিক ঘাইপথ নিৰ্মাণৰ ফলত গুৱাহাটী আৰু তেজপুৰৰ মাজৰ যাত্ৰাৰ সময় বৰ্তমানৰ প্ৰায় 3.5 ঘণ্টাৰ পৰা 1 ঘণ্টা 70 মিনিটলৈ হ্ৰাস পাব। লগতে ব্যৱসায় বাণিজ্য, পৰ্যটন, কৃষি, উদ্যোগ আৰু শিক্ষা তথা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। বিশেষ নিযুক্তি অভিযান চমুকৈ SRDৰ জৰিয়তে নিয়মীয়া হোৱা সমগ্ৰ শিক্ষা অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰদানত কোনো সমস্যা হোৱা নাই বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে। কালি শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৱে SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত অংশ লয়। বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিত্তীয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবেহে এই মাহত দৰমহা প্ৰদানত সামান্য বিলম্ব হৈছে। 2 এদিনৰ ভিতৰতে শিক্ষকসকলে পূৰ্বৰ দৰেই দৰমহা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এতিয়াৰে পৰা শিক্ষকসকলৰ দৰমহা ফিন আছামৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ হৈ কোষাগাৰৰ মাধ্যমেৰে তেওঁলোকৰ একাউণ্টত জমা হ'ব।
1: SRD শিক্ষকসকলৰ দৰমহাক লৈ কোনো সমস্যাৰ সৃষ্টি হোৱা নাই। এই মাহত কেইটামান দিন দেৰি হৈছে, 2 এদিনৰ ভিতৰতে তেওঁলোকে পূৰ্বৰ দৰে তেওঁলোকৰ দৰমহা লাভ কৰিব। এই শিক্ষকসকলৰ পূৰ্বৰ যি ট্ৰেজাৰী ব্যৱস্থা আছিল, আমাৰ বৰ্তমান কিছু বিত্তীয় সংস্কাৰ সাধন হৈ থকা কাৰণে ইয়াৰ কিছু সংস্কাৰ হৈছে আৰু সেই সংস্কাৰৰ ফলস্বৰূপে এই বিলম্বখিনি ঘটিছে। ফিন আছামত তেওঁলোকৰ একাউণ্ট আছে আৰু ফিন আছামৰ জৰিয়তে তেওঁলোকৰ পে শ্লিপ, তেওঁলোকৰ NPS বা অন্যান্য কৰ্মচাৰী হিচাপে যিসমূহ সেৱা পূৰ্বতে তেওঁলোকে পাই আছিল, সেই ফিন আছামৰ জৰিয়তেই তেওঁলোকৰ দৰমহা এতিয়াও প্ৰচেছ হ'ব। ফিন আছামৰ সেৱাসমূহ তেওঁলোকে পাই থাকিব আৰু নিয়মিতভাৱে তেওঁলোকৰ দৰমহা ফিন আছামৰ জৰিয়তেই প্ৰচেছ হৈ ট্ৰেজাৰীৰ পৰা তেওঁলোকে পাব।
0: বানত ক্ষতিগ্ৰস্ত চেলেংহাট, আমগুৰি, শিমলুগুৰি, শিৱসাগৰ টাউন ৰেলপথটো কালিৰে পৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰ ফলত লামডিং আৰু শিৱসাগৰৰ মাজেৰে গুৱাহাটী ডিব্ৰুগড় অভিমুখী প্ৰত্যক্ষ ৰেলসেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। অতি কম সময়ৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ৰেলপথটো পুনৰ মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই সংযোগ পুনৰ স্থাপনৰ জৰিয়তে উজনি অসমৰ সৈতে ৰাজ্যৰ অন্যান্য অঞ্চল তথা দেশৰ বিভিন্ন অংশৰ যোগাযোগ ব্যৱস্থা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত হ'বলগীয়া এটা অনুষ্ঠানত 2025 বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰাসকলৰ ভিতৰত অসমৰ 3 গৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গণমৌ অঞ্চলৰ বোৱা কটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান আছে। কামৰূপ মহানগৰ জিলাৰ বুণ্ডাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিল্কশাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়ন শিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি দলে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। হাফলঙৰ টি আমষ্ট্ৰং চাংচনক আৰ্মেনিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় বৈদেশিক সেৱাৰ 1997 চনৰ বেটছৰ বিষয়াগৰাকীয়ে বৰ্তমান কিউবাৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অসমৰ অস্মিতা চলিহা আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিনজিক 21-17, 21-6 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত

0: প্ৰৱেশ কৰে। কিম মিনজিয়ে অসমৰে আন এগৰাকী খেলুৱৈ ইছাৰাণী বৰুৱাক এখন সংঘৰ্ষপূৰ্ণ খেলত 17-21, 21-18, 21-19 গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
1: গুৱাহাটীৰ পৰা আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে বান বিভীষিকা, জেন জিয়ান জ্বলন, মুখ্যমন্ত্ৰী নিযুত মইনা নিযুত বাবু আঁচনি, অৰুণাচলত ভাৰতীয় সেনা আৰু চীনৰ পি এল এৰ মুখামুখি অৱস্থান আদি ভিন ভিন বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমা প্ৰতিদিন কাকতে পাৰকুপ পাহাৰত 19টা শিলৰ কুঁৱেৰীৰ ধ্বংসলীলা শিৰোনামেৰে, শিৱসাগৰৰ দৰে কাজিৰঙা বোকাখাট নুমলীগড়তো বিভীষিকা নামি অহাৰ আশংকাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতৰ মুখ্য বাতৰি শিৰোনাম বানৰ নামত ধন সংগ্ৰহত নিষেধাজ্ঞা। অসমীয়া খবৰ কাকতে শিক্ষাৰ্থীৰ ন্যায়সংগত প্ৰতিবাদ দেশদ্ৰোহ নহয় শিৰোনামেৰে মুম্বাইত অনুষ্ঠিত এটা অনুষ্ঠানত শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰ দি আৰ এছ এছৰ প্ৰধানগৰাকীয়ে দিয়া মন্তব্যৰ বাতৰিক মুখ্য বাতৰিত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ইছৰোৰ সতৰ্কতা স্বত্তেও নিৰ্বিকাৰ দিছপুৰ শিৰোনামেৰে, লোকসভাত কালি বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰৰ স্বৰূপ ফাদিল কৰাৰ বাতৰি পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকতে কেন্দ্ৰীয় মন্ত্ৰীসভাই বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰিটা লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনুমোদন জনোৱাৰ এটা বাতৰি পৰিৱেশন কৰিছে। নিযুত মইনা নিযুত বাবু আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ এই শিৰোনাম নিয়মীয়া বাৰ্তা কাকতৰ। আমাৰ অসম কাকতে কিয়েভ জ্বলিছে, ইউক্ৰেইনত ৰাছিয়াৰ প্ৰচণ্ড ড্ৰোন আক্ৰমণ শীৰ্ষক এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অৰুণাচলত অতৰ্কিতে প্ৰৱেশ, চীনা সৈন্যৰ ফটো ভিডিঅ'ক লৈ চাঞ্চল্য শিৰোনামেৰে আলোকচিত্ৰসহ এটা বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে এনিমেলছ ফেচ নেচেছ ফিউৰী ইন ষ্টেট শিৰোনামেৰে, শিৱসাগৰৰ 5টা ৰাজচক্ৰত 1,00,000তকৈ অধিক ডাঙৰ জন্তু, 61,000তকৈ অধিক সৰু জন্তু আৰু প্ৰায় 6,00,000 হাঁহসহ অন্যান্য পোহনীয়া চৰাই বানত প্ৰভাৱিত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 12 আগষ্ট পৰ্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসম আৰু মেঘালয়ত আজি আৰু 12 আগষ্টত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ আহিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজুলে বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। অহা 5 বছৰত নিকা ব্যৱস্থাৰে 2,00,000 নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। সাম্প্ৰতিক বানত নিহতৰ সংখ্যা 97লৈ বৃদ্ধি, বানপীড়িত অঞ্চলত ৰাজ্য চৰকাৰৰ বৃহৎ স্বাস্থ্য অভিযান। পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যৰ 126টা সমষ্টিৰ 3,000 কিলোমিটাৰ পথৰ আধুনিকীকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা। আজি 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, অসমৰ 3গৰাকী শিপিনীলৈ সন্ত কবিৰ হস্ততাঁত বঁটা। আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: ঋণ সমিতি জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
1: ফসল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 144-47 লৈ কল কৰক।
2: ফসল বীমা কৰাওক, সুৰক্ষা কবচ পাওক।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: জিলাৰ ৰেহৰূপ।
5: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে হাত ছিঙিমাৰীৰ পৰা আমাৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিন। দক্ষিণ শালমৰা মানকাছাৰ জিলাত 2 আগষ্টৰ পৰা 2027 চনৰ জনগণনাৰ ছেল্ফ ইনুমাৰেশ্যন অৰ্থাৎ স্বগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সুবিধাৰ জৰিয়তে নাগৰিকে মোবাইল ফোন অথবা কম্পিউটাৰৰ সহায়ত অনলাইনযোগে নিজৰ আৰু পৰিয়ালৰ তথ্য নিজেই পূৰণ কৰিব পাৰিব। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
6: জিলা আয়ুক্ত পৰীক্ষিত থাদমে যোৱা 31 জুলাইত অনুষ্ঠিত এক সংবাদমেলত জানিবলৈ দিয়ে যে জিলাখনত জনগণনাৰ সকলো প্ৰস্তুতিমূলক কাম পূৰ্ণগতিত চলি আহিছে। জনগণনা শুদ্ধ, শস্য আৰু সময়মতে সম্পন্ন কৰাৰ লক্ষ্যৰে প্ৰশাসনে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ জানিবলৈ দিয়ে যে 27 জুলাইৰ পৰা 8 আগষ্টলৈকে পৰ্যায়ক্ৰমে জনগণনা কাৰ্যত নিয়োজিত এনুমেটৰ আৰু ছুপাৰভাইজাৰসকলক 3-দিনীয়া প্ৰশিক্ষণৰ প্ৰদান কৰা হৈছে। এই প্ৰশিক্ষণত তথ্য সংগ্ৰহৰ পদ্ধতি, ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰ, ক্ষেত্ৰ পৰ্যায়ত পালন কৰিবলগীয়া নিয়মসমূহৰ বিস্তৃত নিৰ্দেশনা দিয়া হৈছে। জিলা আয়ুক্তই কয় যে 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে ছেল্ফ এনুমেৰেশ্যনৰ সুবিধা উপলব্ধ থাকিব। এই সময়ছোৱাত নাগৰিকে sc.census.gov.in পৰ্টেলত অনলাইনযোগে নিজৰ আৰু পৰিয়ালৰ তথ্য পূৰণ কৰিব পাৰিব। তেওঁ লগতে জানিবলৈ দিয়ে যে জনগণনাৰ প্ৰথম পৰ্যায়ৰ হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছ 17 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্যান্য গাঁথনিৰ লগতে খোৱাপানী, বিদ্যুৎ আৰু শৌচালয় আদি মৌলিক সুবিধা সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা হ'ব। আনহাতে 2027 চনৰ ফেব্ৰুৱাৰী মাহত মূল জনসংখ্যা গণনা অনুষ্ঠিত হ'ব। জিলা আয়ুক্তই জিলাবাসীক ছেল্ফ এনুমেৰেশ্যনৰ সম্পূৰ্ণ কৰাৰ বাবে গণনাকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
5: দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ জাওডাঙ্গা গাঁও পঞ্চায়ত এলেকাৰ যুৱ সমাজ সেৱক জাকিৰ হুছেইনে আৰ্থিক সংকটত থকা 200ৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ী পৰিয়ালৰ কাষত থিয় দি মানৱতাৰ এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
6: যোৱা 9 জানুৱাৰীৰ পৰা মেঘালয়ৰ বিভিন্ন সাপ্তাহিক বজাৰত অনাগাৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকৰ ওপৰত ব্যৱসায়িক বাধা আৰোপ হোৱাৰ ফলত দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ বহু ক্ষুদ্ৰ ব্যৱসায়ী আৰু দিনমজুৰি শ্ৰমিক কৰ্মহীন হৈ পৰে। বিগত 7 মাহ ধৰি উপাৰ্জনৰ পথ বন্ধ হৈ থকাত বহু পৰিয়াল আৰ্থিক সংকটত দিন অতিবাহিত কৰিব লগা হৈছে। এই পৰিস্থিতিত জাকিৰ হুছেইনে দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহলৈ খাদ্য সাহায্য আগবঢ়োৱাৰ লগতে কৰ্মহীন শ্ৰমিকসকলৰ বিকল্প জীৱিকাৰ ব্যৱস্থা কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। তেওঁৰ প্ৰচেষ্টাত ইতিমধ্যে প্ৰায় 100 শ্ৰমিকক কৰ্মসংস্থাপনৰ উদ্দেশ্যে বেংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় ৰাইজে জাকিৰ হুছেইনৰ এই মানৱীয় পদক্ষেপৰ ভূয়সী শলাগ লৈছে।
5: দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ সদৰ হাতছিঙিমাৰীত অৱস্থিত খাৰুৱা বান্ধা সাপ্তাহিক বজাৰ প্ৰায় 80 বছৰৰ ঐতিহ্য বহন কৰা অঞ্চলটোৰ অন্যতম বৃহৎ সাপ্তাহিক বজাৰ। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
6: বজাৰখনত প্ৰায় 2000 অস্থায়ী ব্যৱসায়ৰ উপৰিও 300ৰো অধিক স্থায়ী দোকান আছে। মাছ মাংস, শাক পাচলি, ফল মূল, কাপোৰ, গাখীৰজাত সামগ্ৰী, ধান চাউল, ঔষধ, কিতাপ আদি দৈনন্দিন প্ৰয়োজনীয় প্ৰায় সকলো সামগ্ৰী ইয়াত পোৱা যায়। খাৰুৱাবন্ধা বজাৰৰ আন এক বিশেষত্ব হৈছে ইয়াৰ আন্তঃৰাজ্যিক বাণিজ্যিক সংযোগ। বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে এই বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি মেঘালয়ৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰে। ফলত বজাৰখনৰ দক্ষিণ শালমৰা মানকাছাৰ আৰু মেঘালয়ৰ মাজৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক সংযোগস্থল হিচাপে পৰিচিতি লাভ কৰিছে। প্ৰায় 80 বছৰ পূৰ্বে খাৰুৱাবন্ধাত আৰম্ভ হোৱা এই বজাৰ ক্ৰেতা আৰু ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰায় 50 বছৰ পূৰ্বে বৰ্তমানৰ হাতছিঙিমাৰী ছুপাৰ মাৰ্কেট এলেকালৈ স্থানান্তৰ কৰা হয়। স্থান সলনি হ'লেও আজিও অঞ্চলবাসীৰ মুখত বজাৰখন খাৰুৱাবন্ধা বজাৰ নামেৰেই পৰিচিত।
5: আজিৰ জিলাৰ ৰেহৰূপ ইমানতে অন্ত পৰিল। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ৰেহৰূপ শুনিলে। লিখি পঠাইছিল জেচমিনাৰা পাৰ্ভিনে।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক নিউজ অন এআইআৰ এপ অথবা এআইআৰ ৰেডিঅ' এপ। এতিয়া শুনক প্ৰভাতী তৰংগ, আগবঢ়াব ইন্দ্ৰজিৎ দাসে।
1: প্ৰভাতী তৰংগ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সুপ্ৰভাত। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে, আপোনালোক সকলোৱে কুশলে থকাটোৱে আমি কামনা কৰিছোঁ। আজি শুকুৰবাৰ, আপোনালোকে জানেই যে প্ৰভাতী তৰংগৰ একোটি বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ আমি আহোঁ। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ অনুষ্ঠানটি প্ৰচাৰ হৈ থাকে। আপোনালোকে আমাৰ ৰেডিঅ' ছেটতো অনুষ্ঠান শুনিব পাৰে, আমাৰ অনুষ্ঠান আপোনালোকে নিউজ অন AIR অথবা AIR ৰেডিঅ' এপতো শুনিব পাৰে। যিসকল শ্ৰোতাই এই মুহূৰ্তত নিজৰ কাৰ্যালয়লৈ বা অন্য গন্তব্যস্থলীলৈ গৈ আছে, তেখেতসকলে যদি গাড়ীত FM আছে তেতিয়াহ'লে 101.6 FM টিউন কৰি আপোনালোকে প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ডটি আপোনালোকে পোনপটীয়াকৈ শুনিব পাৰে। ফেচবুক পেজতো যিহেতু পোনপটীয়াকৈ প্ৰচাৰ কৰি থকা হৈছে অনুষ্ঠানটি, এই অনুষ্ঠানটিৰ পোনপটীয়া প্ৰচাৰৰ দায়িত্বত ফেচবুক পেজৰ দায়িত্বত আছে সৌৰভ। সৌৰভৰ সৈতে আজি মোক ফেচবুক পেজৰ উপৰিও ষ্টুডিঅ'ত সহযোগ কৰিব অস্মিতা ভাগৱতীয়ে, আৰু ডিউটি ৰুমত আছে বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত কোষ্ট অৱ দাস, আৰু ষ্টুডিঅ'ত মোৰ সৈতে সহযোগ কৰিবলৈ অস্মিতা ভাগৱতী। শ্ৰোতাসকল, চাৰিওফালে বানৰ বিভীষিকাৰ মাজত চৰাইদেউ, যোৰহাট, শিৱসাগৰ, গোলাঘাট জিলা বহু লোক এতিয়াও আবদ্ধ হৈ আছে। জনসাধাৰণে প্ৰত্যেকেই চেষ্টা কৰিছে, চৰকাৰে চেষ্টা কৰিছে আন্তৰিকতাৰে, প্ৰশাসনে চেষ্টা কৰিছে আন্তৰিকতাৰে, আৰু জনসাধাৰণে প্ৰত্যেকেই এই দুখৰ সময়ত, এইখিনি সময়ত, এই কঠিন পৰিস্থিতিৰ মাজত সকলোকে সহযোগ কৰিবলৈ পাৰ্যমানে আন্তৰিকতাৰে সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে। কেৱল মানৱ জীৱনৰ বাবেই নহয়, জীৱকুলৰ বিপদাপন্ন

অন্য জীৱকুলক উদ্ধাৰ তথা সকাহ দিয়াৰ বাবেও বিভিন্ন লোকে চেষ্টা কৰিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা স্বেচ্ছামূলক সংস্থাসমূহৰ প্ৰতিনিধিসকল গৈছে। তাৰ উপৰিও অসমৰ যিসকল যুৱক যুৱতী, উদীয়মান যুৱক যুৱতী, তেওঁলোকে কোনোবাই হয়তো নাটক কৰিছিলে, তেওঁলোকে নাট্য দলক লৈ একেলগে আগবাঢ়ি গৈছে, কোনোবাই হয়তো কুইজৰ অনুষ্ঠানত ভাগ লয়, তেনেকৈ তেওঁলোকৰ এটা পৰিয়াল গঢ় লৈছে। সেই পৰিয়ালটোৱে লগ লাগি তেওঁলোক ওলাই গৈছে। ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত ব্যৱসায়ীসকলো আগবাঢ়ি আহিছে। কোনো কোনো তেনেকুৱা পৰিয়ালৰ সন্তানেও আহি ইয়াত তেওঁলোকে সহযোগ কৰিবলৈ, এই পানীৰ মাজত গৈ সহযোগ কৰিবলৈ প্ৰয়াস কৰিছে। বলিউডৰ তাৰকাসকলেও কেইবাগৰাকীও আহ্বান জনাইছে। দুই এগৰাকী ইতিমধ্যে সেই বানে ধুৱাই নিয়া অঞ্চলসমূহত নিজে থাকি কষ্ট কৰিছে। পাঞ্জাৱৰ পৰা এটি দল আহি তেওঁলোকে এই কাৰ্যত পাৰ্যমানে চেষ্টা কৰিছে, কষ্ট কৰিছে তেখেতসকলে। তেখেতসকলে কৈছে যে বানৰ এই বিভীষিকাৰ মাজত কেৱল খাদ্য যোগানেই নহয়, পৰিস্থিতি স্বাভাৱিক হোৱালৈকে যিমানখিনি কামৰ প্ৰয়োজন হ'ব তেওঁলোক প্ৰত্যেকেই ইয়াত শ্ৰমদান কৰিবলৈ সাজু হৈ আহিছে। আজি প্ৰতিগৰাকী ব্যক্তি চেষ্টা কৰিছে কিবা নহয় কিবাকৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কৈছে যে চৰকাৰে সকলো ধৰণে ৰাইজক পুনৰ সংস্থাপিত কৰাৰ বাবে ৰাইজৰ এই দুখৰ সময়ত কাষত থিয় হ'বলৈ সাজু হৈ আছে, প্ৰশাসন সাজু হৈ আছে। তেওঁ সকলোকে আশ্বস্ত কৰিছে যে সহযোগ কৰা হ'ব চৰকাৰৰ ফালৰ পৰা। তেখেতে নিজেই, আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ, তেখেতে নিজেই সেই ঠাইলৈ গৈছে। বিভিন্ন মন্ত্ৰী, বিধায়ক সকলো গৈছে, বিভিন্ন বিষয়া গৈছে। আৰু তাতোকৈ ডাঙৰ কথা, নতুন প্ৰজন্মৰ উঠি অহা যুৱক যুৱতীসকল গৈছে। তেওঁলোকে নিজৰ জীৱনটোৰ কথা চিন্তা কৰা নাই, তেওঁলোকে কেৱল ভাবিছে মানুহৰ কথা। ভূপেন্দাই যিটো কথা কৈছিল, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, এই কথা যেন আজি যেন প্ৰতীয়মান হৈছে, আৰু এই সকলো কথা অন্তৰেৰে যেন সকলোৱে অনুধাৱন কৰিছে। আৰু এই যিখন ছবি আমি দেখিবলৈ পাইছোঁ, সকলোৱে একেলগে আগবাঢ়িবলৈ, সকলোৱে এজনে আনজনক সহযোগ কৰিব যিধৰণে আগবাঢ়ি গৈছে, ভূপেন্দাই কোৱা কথা আজি যেন আখৰে আখৰে মিলি গৈছে। আমি মানুহে মানুহৰ বাবে কষ্ট কৰিছোঁ, মানুহে মানুহৰ বাবে আগবাঢ়ি আহিছোঁ। আৰু এইখিনি সময়ত এটা কথাই কওঁ যে নেতিবাচক কোনো কথা আলোচনাৰ সময় নহয়, আপুনি কোনো কথাৰ হিচাপ লোৱাৰ সময় নহয়, এতিয়া কেৱল সহযোগ কৰাৰ সময়। আৰু এই সহযোগ যিসকলে আগবঢ়াইছে, প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি সদয় হৈ সকলোৱে একেলগে আগবাঢ়িব লাগিব। বিভিন্ন বাৰ্তা আমাৰ আহিবলৈ আৰম্ভ হৈছে, আৰু আপোনালোকে জানেই যে আজি দুটাকৈ বিষয়ত আমি কথা পাতিম শ্ৰোতাসকল। এটা হৈছে হৰ ঘৰ তিৰংগা, স্বাধীনতা দিৱস উদযাপন কৰিম আমি, ঘৰে ঘৰে ত্ৰিৰংগ পতাকা, ৰাষ্ট্ৰীয় পতাকা হৈছে আমাৰ স্বাভিমান, আমাৰ আৱেগ জড়িত হৈ আছে। এই ৰাষ্ট্ৰীয় পতাকাখনৰ বাবেই কতজনে নিজৰ জীৱন হাঁহিমুখে উৎসৰ্গা কৰিলে, দেশখনক স্বাধীন কৰিবলৈ, স্বাধীন ভাৰতত থিয় হৈ থাকিবলৈ, স্বাভিমানী হৈ থাকিবলৈ আমাক যিসকলে নিজৰ জীৱনটোক উৎসৰ্গা কৰিলে, যিসকলে নিজৰ সকলো ত্যাগ কৰিলে, সৰ্বোচ্চ ত্যাগ কৰিলে, সেইসকলক স্মৰণ কৰাৰ সময় কেৱল আগষ্ট মাহটোৱেই নহয়, সেইসকলক স্মৰণ কৰা প্ৰতিদিনেই আমি স্মৰণ কৰা প্ৰয়োজন। কাৰণ তেখেতসকল অবিহনে আচলতে আমাৰ যি এই স্বাধীন চিটিয়া, আমাৰ যি সময়, এই সমৃদ্ধ সময় আমি নাপালোহেঁতেন। নতুন প্ৰজন্মৰ প্ৰত্যেকেই আচলতে জনা উচিত, আকাশবাণীৰ যুৱবাণীত আমি নতুন প্ৰজন্মক সজাগ কৰিবলৈ কেইবাটিও কথিকা প্ৰচাৰৰ ব্যৱস্থা কৰিছোঁ। ৰাষ্ট্ৰীয় যুৱ দিৱস আহি আছে, তাৰ বাবেও আমি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিম, বিশেষ আলোচনা, নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সৈতে আমি কথা পাতিম। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুতো অনামী, যিসকলক হয়তো আমি বিশেষভাৱে নাজানো, তেনেকুৱা যিসকল স্বদেশৰ বাবে নিজৰ জীৱন আগবঢ়াই দিয়া, স্বদেশৰ বাবে ইংৰাজৰ লাঠিৰ কোব খোৱা, ইংৰাজৰ অত্যাচাৰ সহা সেইসকল স্বাধীনতা সংগ্ৰামীকো আমি যুৱবাণী অনুষ্ঠানত জানিবলৈ প্ৰয়াস কৰিম। কাৰণ নতুন প্ৰজন্ম হৈছে ভৱিষ্যতৰ আমাৰ এই গোটেই সমাজখনক আগুৱাই নিয়াৰ, তেওঁলোকেই হৈছে আমাৰ সাৰথি।

নতুন প্ৰজন্মক, নতুন প্ৰজন্মই প্ৰতিটো কথা হৃদয়ংগম কৰিব লাগিব, আৰু তেনেদৰেই যদি আগুৱাই যায় তেতিয়াহ'লে নতুন প্ৰজন্মই আমাক সকলোকে এখন সুন্দৰ ভৱিষ্যতৰ ফালে লৈ যাব পাৰিব। কাৰণ বৰ্তমানৰ প্ৰজন্মটো হৈছে সকলো দিশৰ পৰা সজাগ, আৰু বৰ্তমান সামাজিক মাধ্যম যেতিয়াই সক্ৰিয় হৈ গৈছে, এইখিনি সময়ত পৃথিৱীৰ যিকোনো প্ৰান্তত যিকোনো ঘটনা সংঘটিত হ'লে প্ৰত্যেকে আঙুলিৰ মূৰতে এই সকলো খবৰ পায়। গতিকে সকলোৱে ভাল বেয়া বিবেচনা কৰি চাব পাৰে আৰু তাৰ মাজেৰে তেওঁলোকে সঠিক পথটো ল'ব পাৰে। আজি সকলো কথা পাতিম, আমি স্বাধীনতা সংগ্ৰামৰ কথা পাতিম, আমি ৰাষ্ট্ৰীয় পতাকা যিখন আমাৰ স্বাভিমান, দেশৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ কথা পাতিম। আমি আমি কেৱল আনৰ কথা ক'ম, আমাৰ অধিকাৰৰ কথা ক'ম, নে আমাৰ দায়বদ্ধতাৰ কথা আমি পাতিম, এই সকলো কথাই আজি আমাৰ আলোচনাত ঠাই পাব। আৰু আপোনালোকে জানেই যে শুকুৰবাৰ অনুষ্ঠানটো এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হয়, কিন্তু বৰ্তমান যিহেতু বানপীড়িত লোকসকলক সহযোগ আগবঢ়াবৰ বাবে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ তৰফৰ পৰা চিকিৎসকসকল এই 4খন জিলাৰ লোকসকলক সকাহ দিয়াৰ বাবে তেখেতসকল আজি ৰাওনা হৈছে। গতিকে তেওঁলোকৰ এটা বৃহৎ দল তালৈ গৈছে, সেইকাৰণে তেওঁলোক আজি ষ্টুডিঅ'লৈ আহিব পৰা নাই, কিন্তু পৰৱৰ্তী সপ্তাহৰ পৰা পুনৰ তেওঁলোকৰ এই আকাশবাণীৰ সৈতে জনসজাগতাৰ ক্ষেত্ৰত, স্বাস্থ্য সজাগতাৰ ক্ষেত্ৰত যি এক অনন্য প্ৰয়াস, এই অনন্য প্ৰয়াসৰ অংশীদাৰ হ'বলৈ তেওঁলোক আকৌ আমাৰ সৈতে জড়িত হ'ব। তেওঁলোকে আমাক ইতিমধ্যে এই কথা জনাইছে। শ্ৰোতাসকল, আৰম্ভণিতেই স্বদেশপ্ৰেমেৰে উদ্বুদ্ধ এটি গীত সমবেত কণ্ঠত আমি শুনো, তাৰ পাছত আমি কথা পাতিম। প্ৰথমেই আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, এই দিৱসৰ সৈতে সংগতি ৰাখি এই দিৱসৰ তাৎপৰ্য, এইবাৰৰ মূল বিষয়বস্তু, লগতে হস্ততাঁত সম্পৰ্কে আমি কি কথা আচলতে হৃদয়ংগম কৰা প্ৰয়োজন, বৰ্তমান সময়ত আমাৰ শিপিনীসকলক, আমাৰ যিসকল থলুৱাভাৱে যিসকলে এই উদ্যোগটোৰ সৈতে জড়িত হৈ আছে, হস্ততাঁতৰ সৈতে জড়িত হৈ আছে, তেখেতসকলক সকাহ দিয়াৰ বাবে আমাৰ কি কৰণীয় আছে, আমাৰ কি দায়বদ্ধতা আছে, বৰ্তমান জিআই টেগ লাভ কৰিবলৈ সক্ষম হোৱা যিসমূহ সামগ্ৰী, সেইসমূহৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমি বজাৰত আমি দেখিবলৈ পাওঁ বহুতো অসাধু ব্যৱসায়ী তাৰ এক সুবিধা লৈছে বিভিন্ন ধৰণে, সেইসমূহক কেনেকৈ আমি বাধা দিব লাগিব, আমি নিজৰ কামৰ জৰিয়তে তাক বাধা দিব পাৰোঁ, এই সকলো কথা আমি পাতিম। ধ্ৰুৱজ্যোতি কলিতা, অলকা ডেকা, দিলীপ ডেকা, জ্যোৎস্না ডেকা, দীপাঞ্জলি দাসবৰুৱা, উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা, লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা বংকিম দাস আপোনালোক সংযুক্ত হৈছে। ইতিমধ্যে আপোনালোকৰ বাৰ্তাসমূহ আমি পঢ়িম, সকলোখিনি পঢ়িম। পাপৰি দাস তেজপুৰৰ পৰা সংযুক্ত হৈছে। শ্ৰোতাসকল, ৰাতিপুৱাৰ যিখিনি অনুষ্ঠান আকাশবাণী গুৱাহাটী মহাবাহু শাখাৰ, এই অনুষ্ঠানসমূহ একে সময়তে আপোনালোকে নগাঁও কেন্দ্ৰই পোনপটীয়াকৈ ৰিলে কৰে, তেজপুৰ কেন্দ্ৰ ৰিলে কৰে। গতিকে নগাঁও তেজপুৰৰ সমীপৱৰ্তী তাৰ সেই কেন্দ্ৰটোৰ যিখিনি অঞ্চললৈকে বিস্তৃত প্ৰসাৰিত, সেই গোটেইখিনি ঠাইৰ শ্ৰোতাসকলে শুনিব পাৰে। ধুবুৰীৰ কেন্দ্ৰ আমাৰ অনুষ্ঠানী প্ৰচাৰ কৰে। আৰু আপোনালোকৰ পৰ্যায়ক্ৰমে শ্ৰোতাসকল, এতিয়াৰে পৰা আপোনালোকক আমি অৱগত কৰিবলৈ প্ৰয়াস কৰিম যে কোনখিনি অনুষ্ঠান কোন কোন কেন্দ্ৰই ৰিলে কৰি আছে, বা সেইখিনি অঞ্চলৰ লোকে FM যদি হয় FMত কোনটো FMত আপোনালোকে শুনিব পাৰে, বা মিডিয়াম ৱেভত ক'ত শুনিব পাৰে, আমি পৰ্যায়ক্ৰমে এতিয়াৰে পৰা আপোনালোকক এই ক্ষেত্ৰত আমি জনাবলৈ প্ৰয়াস কৰিম, যাতে কাৰো অসুবিধা নহয়। কোনোবা ধুবুৰীত আছে, তেওঁলোকে FM কোনটো টিউন কৰাৰ লগে লগে তেওঁলোকে আমাৰ অনুষ্ঠান শুনি থাকিব পাৰিব। নগাঁও কেন্দ্ৰই কোনটো FMত আপোনালোকে শুনিবলৈ পাৰিব, তেজপুৰৰ সমীপৱৰ্তীসকলে কোনটো FMত শুনিবলৈ পাব, পাপৰি বাইদেউ আপুনি নিশ্চয় উল্লেখ কৰিব পাৰিব আপোনালোকে ক'ত শুনি আছে, সেই কথাটো উল্লেখ কৰিলে মই ইয়াত কৈ দিব পাৰিম। চিপাঝৰৰ পৰা তমিজা খাতুন আমাৰ সৈতে সংযুক্ত হৈছে। আমি স্বদেশপ্ৰেমেৰে উদ্বুদ্ধ এটি গীত শুনি লওঁ, তাৰ পাছতে আমি প্ৰথমেই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ প্ৰসংগত আমি কথা পাতিম।

সমবেত কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকল, আপোনালোকক কৈছিলোঁ আমি যে আমি সংযুক্ত হ'ম অতিথিৰ সৈতে। আজি কথা পাতিম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ বিষয়ে। ইতিমধ্যে আপোনালোকৰ ফালৰ পৰা কিছু বাৰ্তা আহিছে, বাৰ্তাসমূহ আমি ল'ম, কিন্তু আমাৰ অতিথিৰ সৈতে আমি সংযুক্ত হ'ব বিচাৰিছোঁ। শ্ৰোতাসকল, আমাৰ সৈতে সংযুক্ত হৈছে গিৰেণ সৰকাৰ। তেখেত অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। হেল্ল', আমাৰ নিয়ন্ত্ৰণ কক্ষৰ যিসকল আছে তেখেতসকলক অনুৰোধ জনাইছোঁ, আমি ফোন লাইনটো সংযুক্ত কৰিব পৰা নাই, তেখেতসকলক এবাৰ এইটো চাই দিবলৈ অনুৰোধ জনাইছোঁ। আমি অতিথিৰ সৈতে সংযুক্ত হ'ব পৰা নাই, কিন্তু আমি প্ৰয়াস কৰিম আকৌ আমি অতিথিৰ সৈতে সংযুক্ত হ'বলৈ, কিয়নো ফোন লাইনত কিছু

0: বিজুতি হোৱাৰ বাবে আমি পোনে পোনে সংযুক্ত হ'ব পৰা নাই, আমাৰ কনচললৈ অহা নাই তেখেতৰ যি কণ্ঠস্বৰ, ইতিমধ্যে আমি সংযুক্ত হৈছিলোঁ। গতিকে আমি আকৌ এবাৰ প্ৰয়াস কৰিম, আমি কিছু বাৰ্তা পঢ়িবলৈ প্ৰয়াস কৰিছোঁ। মনমোহন নেওগ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন সকলো শিপিনীৰ প্ৰাণৰ দিনৰূপে পালন হওক। তাঁতৰ শালত সপোন ৰচাই নহয়, সুন্দৰতাৰ বাট বোলে শিপিনীৰ অন্তৰে অন্তৰে। বৰ ধুনীয়াকৈ লিখিছে মনমোহন নেওগ, আৰু আন শ্ৰোতাসকলৰ ফালৰ পৰাও বাৰ্তা আহিলে ভাল লাগিব। দিলীপ ডেকা, আজি গুৰুত্বপূৰ্ণ অনুষ্ঠানটি অতিথিসকললৈ স্বাগতম। ভেৰুৱা দৰঙৰ পৰা দিলীপ ডেকা। কল্পনা আমিন শৰ্মা, নমস্কাৰ। বানৰ বিভীষিকা দেখা পাই মন ভাৰাক্ৰান্ত। কালি আমাৰ মঙলদৈৰ পশ্চিম অঞ্চলৰ সকলো লোকসকলো বানপানীৰ গৰাহত পৰে। বানপানী বিভীষিকাৰে সময়ছোৱাত আমাৰ যুৱক যুৱতী তথা বাহিৰৰ ৰাজ্যৰ লোকসকলে যিধৰণে দেহে কেহে সহায় কৰিছে, তেখেতসকললৈ হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকললৈ হৃদয়ৰ পৰা আশীৰ্বাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ ৰেডিঅ' শ্ৰোতা মধুচন্দা শইকীয়া বাইদেউ এই বিভীষিকাৰ কবলত পৰিছে বানপানীৰ। আমাৰ বাৰ্তা পাই ৰেডিঅ'ৰ ফালৰ পৰা সুদীপ্ত শৰ্মা ভৰালী আৰু বনশ্ৰী হাজৰিকাই বাইদেউক যথাসম্ভৱ সহায় কৰিছে। তেখেতসকলৰ মানৱীয় দায়বদ্ধতাৰ বাবে তেখেতসকলক আমি শ্ৰোতা সমাজে হৃদয়ৰ পৰা শলাগ লৈছোঁ। কুশলে থাকক, এই বিভীষিকাৰ অন্ত পৰক তাৰেই প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ জনাইছোঁ কল্পনা আমিন শৰ্মা বাইদেউ, সুদীপ্ত আৰু বনশ্ৰী, তেখেতসকলে সহযোগ কৰিছে। আকাশবাণী পৰিয়ালো তেখেতসকলৰ সৈতে আছে। যিকোনো মুহূৰ্ততে আমাৰ শ্ৰোতাসকল, আমাৰ ৰাইজৰ অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা আমি সকলোৱে পাৰ্যমানে চেষ্টা কৰিম। যিহেতু ফোন লাইনত অসুবিধা হৈছে, মই মোবাইলৰ পৰা তেখেতক সংযুক্ত হ'বলৈ তেখেতৰ সৈতে চেষ্টা কৰিছোঁ, কাৰণ আমি বিষয়টোৰ মাজলৈ যাব বিচাৰিছোঁ। আমি চেষ্টা কৰিম যে আমাৰ অতিথিৰ সৈতে আমি পোনে পোনে মোবাইলত সংযুক্ত হ'ব পাৰোঁ। আপোনালোকৰ বাৰ্তাসমূহো এই মুহূৰ্তত শ্ৰোতাসকল মই পঢ়িবলৈ প্ৰয়াস কৰিছোঁ। কৰুণাকান্ত শৰ্মা, বানপানীত মৃত্যু হোৱা সকলোৰে বিদেহাত্মাৰ শান্তি কামনা কৰিছে। বানপীড়িত সকললৈ সহৃদয়তাৰে কামনা কৰিলোঁ। আগন্তুক 15 আগষ্টৰ শুভেচ্ছা জ্ঞাপন কৰি কৰুণাকান্ত শৰ্মা, দুনি দৰঙৰ পৰা। ক্ষীৰোমণি বৰুৱা ডেকা, ক্ষীৰোমণি বৰুৱা ডেকা, অনুষ্ঠানটি শুনি আছোঁ, অতিথিকেইগৰাকীক নমস্কাৰ জনাইছোঁ। অনুষ্ঠান শুনিবলৈ পাই সন্তোষ পাইছে ধীৰেন্দ্ৰই, তমিজা খাতুন চিপাজাৰৰ পৰা ৰেডিঅ'ত অনুষ্ঠান শুনি আছে। ইতিমধ্যে শ্ৰোতাসকল, আমি গিৰেণ চৰকাৰৰ সৈতে সংযুক্ত হৈছোঁ। তেখেত অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। আপোনাৰ পৰা আমি আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস সম্পৰ্কে কথা পাতিবলৈ প্ৰয়াস কৰিম। প্ৰথমে জানিব বিচাৰিছোঁ, আজি 7 আগষ্ট আৰু আজি দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, এই হস্ততাঁত দিৱস পালনৰ যি তাৎপৰ্য, সেই সম্পৰ্কে আমি আৰম্ভণিতে আপোনাৰ পৰা শুনি ল'ব বিচাৰিছোঁ।
1: হয়, আজি 7 আগষ্ট দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, কিন্তু এই বিষয়ে দুআষাৰ কোৱাৰ আগতে মই যিহেতু অসমৰ সমগ্ৰ উজনি অসমত বা প্ৰলয়ংকাৰী বানে সমগ্ৰ জিলাকেইখন ধুই লৈ গৈছে, গতিকে প্ৰথমতে মই তেখেতসকলৰ যি এই 4খন জিলাৰ যি শিপিনীসকলে, হাজাৰ হাজাৰ শিপিনীসকল ক্ষতিগ্ৰস্ত হৈছে, তেখেতসকলৰ তাঁতশালত লাগি থকা কাপোৰসমূহ ইতিমধ্যে ধ্বংসপ্ৰাপ্ত হৈছে, তেখেতসকলৰ দুখত মই প্ৰথমতে দুখৰ সমভাগী হৈছোঁ আৰু তেখেতসকলৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিবৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে প্ৰথমতে মই অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লক্ষ লক্ষ শিপিনীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহোঁ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ তাৎপৰ্য সম্পৰ্কে দুআষাৰ ক'বৰ কাৰণে যত্ন কৰিছোঁ মই। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ যিসমূহ কাৰ্যসূচী আছিল, সেই কাৰ্যসূচীসমূহৰ ভিতৰত স্বদেশী আন্দোলনো এক বিশেষ কাৰ্যসূচী আছিল। সেই স্বদেশী আন্দোলনৰ যোগেদি স্বদেশী সামগ্ৰী গ্ৰহণ আৰু বিদেশী সামগ্ৰী বৰ্জন, এই বাক্যশাৰী সৰগত কৰি স্বদেশী আন্দোলন আৰম্ভ হৈছিল আৰু সেই আন্দোলন 1905 চনত কলিকতাৰ টাউন হলত যি সভা আহ্বান কৰা হৈছিল, সেই সভাত সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰি 1905 চনৰ

0: আগষ্টৰ পৰা বিদেশী স্বদেশী আন্দোলন আৰম্ভ হৈছিল। সেই আন্দোলনৰ মূল যি সামগ্ৰী আছিল বৰ্জন কৰা, সেই আছিল বিদেশী বস্ত্ৰ। বিদেশী বস্ত্ৰসমূহ বৰ্জন কৰি ভাৰতবৰ্ষতে উৎপাদন হোৱা বস্ত্ৰ পৰিধান কৰিবৰ কাৰণে সমগ্ৰ দেশে একলব্ধ হৈ আগবাঢ়ি গৈছিল। আৰু সেই বস্ত্ৰসমূহ অসমৰ বা ভাৰতবৰ্ষৰ যি শিপিনীসকল আছিল, শিপিনীসকলে ঘৰতে সূতা কাটি ঘৰতে কাপোৰ বৈ পৰিধান কৰিবৰ কাৰণে আৰম্ভ কৰিছিল। আৰু সেই উদ্দেশ্যেই 2015 চনত ভাৰত চৰকাৰে ভাৰতবৰ্ষৰ প্ৰায় 17 লক্ষাধিক শিপিনীক সন্মান জনোৱাৰ অৰ্থে বা তেখেতসকলক উদগনি জনোৱাৰ নিমিত্তে 2015 চনৰ পৰা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস 7 আগষ্ট তাৰিখে ঘোষণা কৰি প্ৰথম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস চেন্নাইত অনুষ্ঠিত কৰা কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে ঘোষণা কৰিছিল। আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰৰ লগতে বিভিন্ন ৰাজ্য চৰকাৰসমূহে 7 আগষ্টৰ তাৰিখে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰি আহিছে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে এই খণ্ডটিত জড়িত থকা লক্ষ লক্ষ শিপিনীক উদগনি জনোৱা, তেওঁলোকক সন্মান জনোৱা আৰু তেওঁলোকক তেওঁলোকৰ উৎকৃষ্ট কামৰ বাবে পুৰস্কৃত কৰা। এই বছৰো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ 22 গৰাকী উৎকৃষ্ট শিপিনীক ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত পুৰস্কাৰ বিতৰণ কৰিব। ইয়াৰ ভিতৰত 3 গৰাকী শিপিনীক কবিৰ চন্দ পুৰস্কাৰ আৰু 19 গৰাকী শিপিনীক ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ বিতৰণ কৰিব। গতিকে চমুকৈ মই এই দিৱসৰ তাৎপৰ্যখিনি মই ইমানতে কৈছো।
1: আৰু এইখিনিতে আমি শ্ৰোতাসকলক জনাব বিচাৰোঁ যে আজি দিনৰ 11 বজাৰ পৰা সেই অনুষ্ঠানটি পোনপটীয়াকৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰয়ো ৰিলে কৰি শুনাব, আপোনালোকে অনুষ্ঠানটি শুনিব পাৰিব। শ্ৰী চৰকাৰ, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। আমি যদি অসমৰ পৰিপ্ৰেক্ষিতত আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে হস্তশিল্পৰ গুৰুত্ব এই সম্পৰ্কে আপুনি কি অনুধাৱন কৰে?
0: আমি যদি অসমৰ ক্ষেত্ৰত চাওঁ, তেতিয়া দেখো যে অসমৰ হস্ততাঁত শিল্প আটাইতকৈ চহকী শিল্প অন্য ৰাজ্যৰ তুলনাত। ভাৰতবৰ্ষৰ প্ৰায় 27 লক্ষ হস্ততাঁত বা শিপিনীৰ তুলনাত মাত্ৰ অসমতে প্ৰায় 12 লক্ষাধিক শিপিনী আৰু তাঁতশাল অসমত আছে। সেই ফালৰ পৰা আমি সংখ্যাগত ফালৰ পৰা যদি চাওঁ, তেতিয়াহ'লে প্ৰায় 45% অধিক শিপিনী আৰু তাঁতশাল অসমত আছে। অসমৰ তাঁতশালৰ যদি আমি বিষয়ে ক'বলৈ যাওঁ, তেতিয়াহ'লে বুৰঞ্জীয়ে ঢুকি নোপোৱাৰ দিনৰ আগৰ পৰাই অসমৰ তাঁতশাল আৰু হস্ততাঁতত বস্ত্ৰ উৎপাদনৰ আৰম্ভণি হৈছে। আমি যদি সঠিক তাৰিখ আমি হয়তো অনুমান কৰিব নোৱাৰো, কিন্তু আমি যদি দেখো যে বৃন্দাবনী বস্ত্ৰৰ কথা যদি আমি উল্লেখ কৰোঁ, তেতিয়া আমি সেই কিমান চনৰ পৰা আমাৰ উন্নত মানৰ তাঁত হস্ততাঁত উৎপাদন চলি আছে সেইটো আমি অনুমান কৰিব পাৰোঁ। আপুনি যদি চাই অসমৰ হস্ততাঁত অসমৰ জাতিৰ এটা পৰিচয়, অসমীয়া জাতিৰ পৰিচয়, অসমৰ সমাজ ব্যৱস্থাৰ পৰিচয়। অসমৰ প্ৰত্যেক ঘৰ মানুহৰে, সেই গাঁৱৰে হওক বা সৰু সুৰা চহৰৰে হওক, প্ৰত্যেক ঘৰ মানুহৰে তাঁতশাল এটা অপৰিহাৰ্য অংগ। অসমৰ যদি আমি সমাজ ব্যৱস্থাৰ গাঁৱৰ ঘৰসমূহ যদি আমি লক্ষ্য কৰোঁ, তেতিয়া আমি দেখো যে আমাৰ প্ৰত্যেকটো পৰিয়ালেই, অসমীয়া পৰিয়ালে এটা এটা আত্মনিৰ্ভৰশীল পৰিয়াল। আমি যদি বহলাই যদি অলপ যত্ন কৰোঁ ক'বলৈ, তেতিয়াহ'লে দেখিব আমাৰ ভঁৰালত ধান, পুখুৰীত মাছ, বাৰীত তামোল পাণ শাক পাচলি আৰু আমাৰ ঘৰত একোখনকৈ বা ততোধিক এখন এখনকৈ তাঁতশাল। তাঁতশালত আমাৰ পৰম্পৰাগত যি আমাৰ বস্ত্ৰৰ প্ৰয়োজন, সেই গোটেই বস্ত্ৰ আমি ঘৰতে উৎপাদন কৰি আমি এটা সময়ত পৰিধান কৰিছিলোঁ। এতিয়া অৱশ্য সময় যোৱাৰ লগে লগে কিছু ইয়াৰ পৰিৱৰ্তন নোহোৱা নহয় হৈছে। আমি কিছু এতিয়া যন্ত্ৰচালিত উৎপাদিত বস্ত্ৰসমূহ আমি পিন্ধিবলৈ আৰম্ভ কৰিছোঁ সময়ৰ যোৱাৰ লগে লগে, এইটো হোৱাটো স্বাভাৱিক। কিন্তু আমি অসমীয়া সমাজখন হস্ততাঁত খণ্ডক বাদ দি আমি চিন্তা কৰিব নোৱাৰোঁ। গতিকে আমাৰ কাৰণে হস্ততাঁত খণ্ডটো গুৰুত্বপূৰ্ণ ইমানেই।
1: আৰু ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত যদি আমি চাবলৈ যাওঁ, অসমৰ হস্ততাঁত শিল্পটো পৃথক নহয় জানো?
0: হয় হয় নিশ্চয়
1: হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
0: আপুনি যদি অসমৰ সমাজ ব্যৱস্থাৰ লগত হস্ততাঁত শিল্পৰ যদি আপুনি তুলনা কৰে, দেখিব আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমত আমি এই হস্ততাঁতৰ বস্ত্ৰ আমি উৎপাদন

0: উৎপাদন কৰোঁ আৰু হস্ততাঁত বস্ত্ৰ উৎপাদন কৰি বা আমি এই শিল্পটো নিজৰ বুলি কৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ই আমাৰ আমাৰ চিনাকি। অসমত উৎপাদিত হস্ততাঁত উৎপাদিত যিসমূহ সামগ্ৰী আছে, গামোচা কওক, মেখেলা চাদৰ কওক বা অন্যান্য জনজাতীয় পৰম্পৰাগত যিবিলাক আমাৰ বস্ত্ৰ সামগ্ৰী আছে, সেইবিলাক আমি গৌৰৱেৰে উৎপাদন কৰোঁ আৰু গৌৰৱেৰে আমি পৰিধান কৰোঁ। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ যিসমূহ ৰাজ্য আছে সেইসমূহত কিন্তু ব্যৱস্থাটো তেনেকুৱা নহয়। সেইসমূহ ৰাজ্যত এই শিল্পটো এক শ্ৰেণীৰ এক মানুহেহে সেইবিলাক তেওঁলোকে এই শিল্পত জড়িত। তেওঁলোকে আৰু এটা পাৰ্থক্য হৈছে যে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলত আমাৰ মহিলাসকলে এই ক্ষেত্ৰত বেছিভাৱে বেছিভাগ জড়িত। প্ৰায় 98% মহিলাই এই খণ্ডৰ লগত জড়িত। পুৰুষৰ সংখ্যা কম, কিন্তু বাহিৰৰ ৰাজ্যসমূহত আপুনি দেখে তেতিয়াহ'লে দেখিব তাত পুৰুষৰ সংখ্যা বেছি, মহিলাসকল এই খণ্ডটিৰ লগত ইমান জড়িত নহয়। প্ৰায় 70% পুৰুষসকলহে এই খণ্ডটোৰ লগত জড়িত আৰু তেওঁলোকে বাই কাষ্ট তেওঁলোকে এই কামটো কৰে। এইটো এই কামটোৱে তেওঁলোকৰ জীৱিকা আৰু তেওঁলোকৰ উপাৰ্জন। কিন্তু অসমৰ ক্ষেত্ৰত নহয়, অসমত আমাৰ ই আমাৰ জীৱিকা উপাৰ্জনৰ লগতেও লগে লগে ই আমাৰ এটা পৰম্পৰা, আমাৰ এটা কি বুলি কওঁ, আমাৰ এটা আমাৰ যি অসমীয়া জাতিৰ যিটো সত্তা, সেই সত্তাটোৰ লগত ই নিবিড়ভাৱে জড়িত হৈ আছে।
1: হয়, আৰু আন আন ৰাজ্যৰ তুলনা যদি আমি চাবলৈ যাওঁ, অসমৰ হস্ততাঁত বস্ত্ৰশিল্পই ব্যৱসায়িকভাৱে আগুৱাই যাবলৈ নিশ্চয় সক্ষম হৈছে, কিন্তু কেনেকুৱা পৰ্যায়লৈ আগুৱাই গৈছে এই ক্ষেত্ৰত আপোনাৰ পৰা কিছু কথা শুনিব বিচাৰিছো।
0: হয়, ব্যৱসায়িক আচলতে এটা সময়ততো অসমৰ হস্ততাঁত খণ্ডটো ব্যৱসায়িক হিচাপে পৰিচালিত হোৱা নাছিলে। আমাৰ ঘৰুৱা যি প্ৰয়োজন আছিলে, ঘৰুৱা প্ৰয়োজনেই পূৰণ কৰিবৰ কাৰণে অসমৰ হস্ততাঁতসমূহ ব্যৱহৃত হৈছিলে। কিন্তু ইয়াৰ ব্যতিক্ৰম আছিলে, শুৱালকুছিখন ইয়াৰ ব্যতিক্ৰম। আপুনি যদি দেখে শুৱালকুছিৰ ব্যৱসায় হস্তশিল্পৰ ব্যৱসায় বহু পুৰণি, কিন্তু অন্য অসমৰ অন্য ঠাইত তেনেকুৱা এটা শিল্প গঢ়ি উঠা নাছিলে অন্য ৰাজ্যৰ তুলনাত। কিন্তু যোৱা যদি আপুনি 15-20 বছৰ যদি আমাৰ যিটো এতিয়া ট্ৰেণ্ড চলি আছে তাত যদি আপুনি মন কৰে, দেখিব যে অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। তেওঁলোকে নতুন নতুন উদ্যোগ গঠন কৰিছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ কিছুমান পলিচি তেওঁলোকক ছাপোৰ্ট কৰি আছে। আপুনি যদি দেখে যে অসম চৰকাৰৰ বিভিন্ন বিভাগে বা ভাৰত চৰকাৰৰ বিভিন্ন বিভাগে এই উদ্যোগীসকলক তেওঁলোকক এই ব্যৱসায়ৰ লগত জড়িত হ'বৰ কাৰণে উদগনি জনাই আছে। ইয়াৰ আপুনি যদি আপুনি মই এটা আপোনাক উদাহৰণ দিব বিচাৰিছো।
1: হয়,
0: আপুনি যদি 10 বছৰৰ গুৱাহাটীৰ পৰিৱেশটো যদি আপুনি লক্ষ্য কৰে, 10 বছৰৰ আগতে অসমৰ বা গুৱাহাটীখনৰ কিমানখন হস্ততাঁত বস্ত্ৰ বিপণী আপুনি দেখিছিলে। কিন্তু আজি যদি আপুনি গুৱাহাটীখনৰ লক্ষ্য কৰে, দেখিব প্ৰায় 150%তকৈ বেছি একমাত্ৰ হস্ততাঁতৰ আপুনি বিপণীসমূহ আপুনি দেখিবলৈ পাব আৰু সেই বিপণীসমূহ অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে পৰিচালিত কৰি আছে আৰু তেওঁলোকৰ লগত হাজাৰ হাজাৰ গাঁৱৰ সেই শিপিনীসকল জড়িত হৈ আছে আৰু তেওঁলোকৰ যোগেদি এই উদ্যোগীসকলৰ যোগেদি সেই আমাৰ গাঁৱত থকা শিপিনীসকলে তেওঁলোকৰ উপাৰ্জন মুকলি কৰিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰে চৰকাৰী পৃষ্ঠপোষকতা আৰু দেশীয় বজাৰত বা আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ বস্ত্ৰশিল্পৰ বা হস্ততাঁত বস্ত্ৰশিল্পৰ চাহিদাও ইয়াৰ এক মূল কাৰণ। লগতে অসমত যি আমাৰ কেঁচামালৰ যি উৎপাদন হয় এৰী আৰু মুগা, সেই এৰী আৰু মুগাৰো আপোনাৰ বিশ্ব বজাৰৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন বজাৰত ইয়াৰ চাহিদা অধিক। মুগাটো অসমৰ বাহিৰে আৰু ভাৰতবৰ্ষ বা পৃথিৱীত ক'তো উৎপাদন নহয়। 98% মুগা অসমত উৎপাদন হয়। ঠিক তেনেকৈ ভাৰতবৰ্ষত যিমান এৰী সূতা উৎপাদন হয় তাৰে 65% এৰী অসমত উৎপাদন হয়। গতিকে এৰী আৰু মুগাৰ ক্ষেত্ৰত অসম ক'বলৈ গ'লে মনোপলি। গতিকে এই ক্ষেত্ৰত এই যিহেতু হস্ততাঁত বস্ত্ৰশিল্পৰ লগত জড়িত এই দুটা কেঁচামালৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, গতিকে ইয়াৰ দ্বাৰা উৎপাদিত হোৱা সামগ্ৰীসমূহৰ ভাৰতবৰ্ষৰ লগতে বিশ্ব বজাৰতো ইয়াৰ চাহিদা অনেক। গতিকে এই লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি আমি যদি শেহতীয়াকৈ মন কৰোঁ, তেতিয়াহ'লে অসমৰ শিক্ষিত যুৱক যুৱতীসকল উদ্যোগ হিচাপে লৈ এই ক্ষেত্ৰত আগবাঢ়িব আৰম্ভ কৰিছে। এতিয়া নতুন নতুন জিলাসমূহত দেখিব আপুনি ব্যৱসায়িকভাৱে এই উদ্যোগীসকলে কাম কৰিবলৈ আৰম্ভ কৰিছে। শিৱসাগৰ, বিভিন্ন জিলা, যোৰহাট, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, এই জিলাসমূহৰ উদ্যোগীসকলেও দেখিব এতিয়া শুৱালকুছিৰ লগত ফেৰ মাৰিব পৰা হৈছে। মই আপোনাক এটা উদাহৰণ দিছো, লখিমপুৰৰ চৌখম বুলি এটুকুৰা ঠাই আছে, সেই ঠাইখনত

0: এতিয়া শুৱালকুছিৰ লগত সম পৰিমাণৰ উৎপাদন কৰি তেওঁলোকে বিশ্ব বজাৰত তেওঁলোকে তেওঁলোকৰ উৎপাদিত কাপোৰ পঠিয়াই তেওঁলোকে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। গতিকে অসমৰ পৰিস্থিতিটো দিনক দিনে পৰিৱৰ্তনশীল হৈ আহিছে আৰু ইয়াৰ কাৰণে দেখিব যে আমি অন্য ৰাজ্যে যি ধৰণে ব্যৱসায় কৰি আছিলে এই খণ্ডটোত আমি অসমেও শেহতীয়াকৈ হ'লেও কিছু আগবাঢ়ি যাবলৈ সক্ষম হৈছো।
1: হয়, আপুনি কৈছে চৰকাৰী পৃষ্ঠপোষকতা আছে, লাহে লাহে নতুন প্ৰজন্মও ইয়াত এনেকুৱা এই উদ্যোগৰ সৈতে জড়িত হ'বলৈ প্ৰয়াস কৰিছে, নিশ্চয় এই হাৰ আৰু বৃদ্ধি হ'লে ভাল হ'ব। নতুন প্ৰজন্মই এই উদ্যোগটোৰ সৈতে আৰু যদি বেছিকৈ জড়িত হয় নিশ্চয় ভাল হ'ব। আৰু এটা কথা এইখিনিতে জানিব বিচাৰিছোঁ যে হস্ততাঁতৰ খণ্ডটোৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, আমাৰ গামোচাকে আদি কৰি বিভিন্ন সামগ্ৰীয়ে জি আই টেগ লাভ কৰিছে, কিন্তু তেনেকুৱা অৱস্থাটো আমি দেখিবলৈ পাইছোঁ যে এচাম অসাধু ব্যৱসায়ীৰ ফলত এই যি আমাৰ উদ্যোগীসকল তেওঁলোক আচলতে তেওঁলোক কিছুমান ক্ষতিৰ সন্মুখীন হয়। গতিকে এই ক্ষেত্ৰত আমি কিমান সজাগ হোৱাৰ প্ৰয়োজন, আমাৰ দায়বদ্ধতা সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব?
0: আপুনি ঠিক প্ৰশ্নই কৰিছে। আপুনি যদি চাই দেখিব যে 2023 চনত অসমৰ গামোচাই জি আই টেগ লাভ কৰিছে, তাৰ আগতে 2007 চনত মুগাই জি আই টেগ লাভ কৰিছিল, কিছুদিন আগতে মিচিংসকলৰ হস্ততাঁত বস্ত্ৰসমূহে জি আই টেগ লাভ কৰিছে, বড়োসকলৰ হস্ততাঁত শিল্প হস্ততাঁত বস্ত্ৰসমূহে জি আই টেগ লাভ কৰিছে, আৰু অতি শেহতীয়াকৈ দেৰীসকলৰ যি হস্ততাঁত শিল্প বস্ত্ৰসমূহ আছে তেওঁলোকেও জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া কথাটো হৈছে জি আই টেগে আমাক লাভালাভ কেনেকৈ কৰে। জি আই টেগে আমাক আইনগতভাৱে আমাক অধিকাৰ দিয়ে যে যি ভৌগোলিক পৰিসীমাৰ ভিতৰত সেই জি আই টেগ লাভ কৰে, সেই পৰিসীমাৰ ভিতৰৰ পৰিসীমাৰ বাহিৰে কোনো উৎপাদনকাৰীয়ে সেই সামগ্ৰীসমূহ উৎপাদন কৰি তেওঁলোকে বিপণন কৰিব নোৱাৰে। গতিকে আমাক এইটো বিধিগতভাৱে যি ঠাইৰ কাৰণে সেই জি আই টেগটো ৰেজিষ্ট্ৰেশ্যন কৰা হয় সেই সকলো শিপিনীয়ে তাৰ অধিকাৰ লাভ কৰে। কিন্তু কথা হ'ল যি কৰ্তৃপক্ষই সেই অধিকাৰটো লাভ কৰে তেওঁলোকে তেওঁলোকৰ সেই ভৌগোলিক সীমাৰেখাৰ ভিতৰত থকা উৎপাদনকাৰীসকলক তেওঁলোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তেওঁলোক অথৰাইজ কৰিব লাগিব যিটো কাম যিবিলাক অথৰিটিয়ে সেই জি আই টেগসমূহ লাভ কৰিছে তেওঁলোকে সেইবিলাক কৰিব লাগে। গামোচাৰ ক্ষেত্ৰত এতিয়া সঞ্চালকালয় হস্ততাঁত বস্ত্ৰ শিল্প তেওঁলোকৰ হৈছে কৰ্তৃপক্ষ, মুগাৰ ক্ষেত্ৰত চাই পৰিৱেশ এষ্টেক বুলি যিটো অৰ্গেনাইজেশ্যন আছে তেওঁলোক, তেনেকুৱা যিসকল অৰ্গেনাইজেশ্যন আছে তেওঁলোকে সেই ভৌগোলিক সীমাৰেখাৰ ভিতৰত থকা উৎপাদনকাৰীসকলক তেওঁলোকে অথৰাইজেশ্যন ইছ্যু কৰিব লাগে। অথৰাইজেশ্যন ইছ্যু কৰিলে তেওঁলোকে উৎপাদন কৰা যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহত তেওঁলোকে কৰ্তৃপক্ষই প্ৰদান কৰা যিসমূহ টেগ আছে জি আই ৰেজিষ্ট্ৰেশ্যন টেগ যিবিলাক আছে টেগবিলাক যদি ব্যৱহাৰ কৰি সামগ্ৰীসমূহ বজাৰত উলিয়াই দিয়ে তাৰ অথেণ্টিচিটি চাৰ্টিফাইড অথেণ্টিচিটি হৈ যায়, যাৰ কাৰণে তেওঁলোকে বজাৰত সেই ভৌগোলিক পৰিসীমাৰ ভিতৰত জি আই টেগ লাভ কৰা স্পেচিফিকেশ্যনৰ সামগ্ৰীসমূহ গ্ৰাহকে পাব পাৰে বুলি এটা আইনগতভাৱে স্বীকৃতি দিছে। কিন্তু আমি দেখিছোঁ, আপুনি ঠিকমতেই কৈছে, আপুনি আমি দেখিছোঁ যে এইবিলাক হোৱা স্বত্বেও বাহিৰৰ পৰা যন্ত্ৰচালিত তাঁতত উৎপাদন হোৱা কিছু নিম্নমানৰ গামোচা অসমলৈ আহি আছে, অসমত বিক্ৰী হৈ আছে। হয়, বিক্ৰী হৈ আছে আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, কিন্তু ইয়াৰ বিৰুদ্ধে অসম চৰকাৰে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি আছে, যিসকল অসাধু ব্যৱসায়ী আছে তেওঁলোকক তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অভিযান চলাই তেওঁলোকৰ সামগ্ৰীসমূহ জব্দ কৰাৰ এটা পদ্ধতি চৰকাৰে মাজে সময়ে চলাই ৰাখে। কিন্তু তৎসত্ত্বেও যিহেতু বাহিৰৰ পৰা অহা সেই নিম্নমানৰ গামোচাসমূহ বা উৎপাদিত সামগ্ৰীসমূহ মেখেলা চাদৰ আদি কৰি বিভিন্ন সামগ্ৰীসমূহ খুব কম দামত বজাৰত উপলব্ধ হয়, গতিকে ক্ৰেতাসকল খুব সোনকালে আকৰ্ষিত হয়, তেওঁলোকে পইচাৰ কথাটো চিন্তা কৰে আৰু সেইমতে তেওঁলোকে সেইসমূহ সামগ্ৰী কিনিবলৈ দ্বিধাবোধ নকৰে। কিন্তু যদি গুণগত মানদণ্ড যদি চাওঁ তেতিয়াহ'লে দেখিব সেইসমূহ সামগ্ৰী গুণগত মানদণ্ড একেবাৰেই নিম্ন, সেইবিলাক আচলতে ব্যৱহাৰ উপযোগী নহয়। গতিকে মই অসমৰ যিসকল ক্ৰেতা আছে তেখেতক মই অনুৰোধ কৰিম যে আপোনালোকে যদি মানদণ্ড উচ্চ মানদণ্ড সম্পন্ন যদি বস্ত্ৰ আপোনালোকে ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে অসমত যিসমূহ হস্ততাঁত উৎপাদন কৰা যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ আপোনালোকে ক্ৰয় কৰক। হয়, মই স্বীকাৰ কৰোঁ যে তাৰ দামটো মূল্য কিছু পৰিমাণে বেছি আৰু হোৱাটোও স্বাভাৱিক, যিহেতু হাতেৰে বনোৱা এটা বস্ত্ৰ আৰু মেচিনত বনোৱা এটা বস্ত্ৰৰ মাজত তাৰ কষ্টৰ এটা ডিফাৰেঞ্চ আহে, গতিকে সেইটো আমি যদি ভাল মানৰ যদি উন্নত মানদণ্ডৰ যদি কাপোৰ এখন আমি কিনিব বিচাৰোঁ আমি দুপইচা

0: বেছি দিয়াটো স্বাভাৱিক। গতিকে মই অসমৰ ক্ৰেতাসকলক মই অনুৰোধ কৰিম যে অসমৰ এই খণ্ডটোৰ স্বাৰ্থত আমি বাহিৰৰ পৰা অহা নিম্নমানদণ্ডৰ কাপোৰ কম দামত হলেও আমি কিছু ইয়াক আমি বাধা দিয়াটো উচিত, আৰু আমাৰ অসমত উৎপাদন হোৱা সামগ্ৰীসমূহ অথেণ্টিচিটি চাই আমি ক্ৰয় কৰিবলৈ যত্ন কৰিব লাগে। তেতিয়াহ'লে হয়তো আমি কিছু এই চেক্টৰটোক চেক্টৰটোৰ যিসকল শিপিনী জড়িত হৈ আছে তেখেতসকলকো আমি সহায় কৰা হ'ব আৰু তেখেতসকল এই শিল্পটোক আমি আগবঢ়াই নিয়াত সহায় হ'ব।
1: খুব ভাল লাগিল শ্ৰী গিৰেণ সৰকাৰ, আপুনি ইমানখিনি সময় দিলে আৰু কথাখিনি ইমান ধুনীয়াকৈ আপুনি বুজাই কৈছে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনটোত। শেষত আমি ক'ব পাৰোঁ যে আমাৰ হস্ততাঁত শিল্পক লৈ আমি আশাবাদী, আপুনি আশাবাদী নহয় জানো?
0: হয় নিশ্চয়,
1: আপুনি এইখিনি
0: মই আশা কৰিম যে অসম চৰকাৰে তেওঁলোকৰ বিভিন্ন আঁচনিসমূহৰ যোগেদি, ভাৰত চৰকাৰে তেখেতসকলে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনিসমূহৰ যোগেদি অসমৰ এই শিল্পটোক জীয়াই ৰখাত আৰু আগবঢ়াই যোৱাত সহায় কৰিব। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছো,
1: হয় কওকচোন,
0: যে ভাৰতবৰ্ষৰ 10 বছৰ মূৰে মূৰে এই হস্ততাঁত আৰু শিপিনীসকলৰ এটা চেঞ্চাছ হয়, এটা গণনা হয়। সেই গণনাসমূহত কিন্তু ভাৰতবৰ্ষৰ অসমৰ তুলনাত ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তাঁতশালৰ শিপিনীৰ সংখ্যা দিনক দিনে কমিছে, কিন্তু তাৰ বিপৰীতে অসমত কিন্তু তাঁতশালৰ শিপিনীৰ সংখ্যা প্ৰত্যেকটো চেঞ্চাছতে 10 বছৰ মূৰে মূৰে চেঞ্চাছ হয়, তাত কিন্তু আমাৰ সংখ্যাটো বাঢ়িছে, আমাৰ সংখ্যাটো কমি যোৱা নাই। এইটো কিন্তু এটা শুভ লক্ষণ আমাৰ এই চেক্টৰটোৰ কাৰণে। গতিকে মই আশাবাদী যে চৰকাৰৰ সহযোগত যদি শিক্ষিত যুৱক যুৱতীসকল আৰু যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে, যিহেতু আমাৰ এই খণ্ডটোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট চাহিদা আছে, আমাৰ যি কেঁচামাল সেই কেঁচামাল আৰু অন্য ঠাইত পাবলৈ নাই, যথেষ্ট চাহিদা। আমি বিভিন্ন পৰ্যায়ত যেতিয়া আমি ফৰামবিলাকত বা প্লেটফৰ্মবিলাকত আমি যেতিয়া দেখিছো, তাত যথেষ্ট বাহিৰৰ গ্ৰাহকৰ আকৰ্ষণ আছে অসমৰ প্ৰতি। ইতিমধ্যে বহু ঠাইৰ অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন বাহিৰৰ ঠাইৰ ব্যৱসায়ীসকল অসমত আহি তেওঁলোকে ইয়াৰ প্ৰডাক্ট কিনি লৈ গৈছে ইতিমধ্যে, আমি সেইবিলাক এক্সপিৰিয়েঞ্চ কৰিছো। গতিকে মই খুবেই আশাবাদী যে এই অসমৰ এই চেক্টৰটোৱে যদি চৰকাৰে যদি সঠিকভাৱে ছাপোৰ্ট কৰে আৰু আৰু এটা শিক্ষিত চাম যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে, এতিয়াও আহিছে আৰু যদি আহে তেতিয়াহ'লে এই চেক্টৰটো আগুৱাই যোৱাত সহায় হ'ব।
1: ধন্যবাদ জনাইছোঁ শ্ৰী গিৰেণ চৰকাৰ, আপুনি এইখিনি সময় দিলে আৰু কথাখিনি খুব সুন্দৰকৈ শ্ৰোতাসকলক বুজি পোৱাকৈ ইমান ধুনীয়াকৈ বুজাই কৈছে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
0: ময়ো এই সুবিধাকণ দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।
1: ধন্যবাদ শ্ৰোতাসকল, সেয়া আছিল গিৰেণ চৰকাৰ, অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ অসম চৰকাৰ। ইতিমধ্যে বহুতো বাৰ্তা আহিছে। ধ্ৰুৱজ্যোতি কলিতা, হস্ততাঁত বস্ত্ৰশিল্পৰ অন্তৰ্গত ৰেচম শিল্প, বিশেষকৈ এৰি আৰু মুগাৰ খেতিৰ পৰা বয়ন পৰ্বলৈকে পানী আৰু বিদ্যুতৰ প্ৰয়োজন আন বস্ত্ৰশিল্পৰ তুলনাত অতি সামান্য। তদুপৰি এৰি আৰু মুগাপলুৰ খাদ্যবৃক্ষৰ খেতি স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশত কৰিব পাৰি, সেয়েহে পৰিৱেশ আৰু থলুৱা অৰ্থনীতিৰ সুৰক্ষাৰ বাবে অসমত ৰেচম শিল্পক উচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। ধ্ৰুৱজ্যোতি কলিতা, বেলতলা, গুৱাহাটীৰ পৰা। ধন্যবাদ জনাইছোঁ বিবেক, আমি মোবাইলতে সংযুক্ত হ'ব লাগিব যাতে অসুবিধা নহয়। আৰু ইয়াৰ পাছতে আমি অপূৰ্ব ঠাকুৰীয়াৰ সৈতে আমি সংযুক্ত হ'ম। ৰাষ্ট্ৰীয় পতাকা আমাৰ স্বাভিমান, এই সম্পৰ্কে আমি কথা পাতিম, তেখেতৰ সৈতে আমি সংযুক্ত হ'ম। তাৰ পাছতে আমি ত্ৰিদীপ ভাগৱতীৰ সৈতে আমি সংযুক্ত হ'ম। ৰন্তু ডেকা, আটাইকেইগৰাকী অতিথিক নমস্কাৰ জনাই বাৰ্তা প্ৰেৰণ কৰিছে, বানপীড়িত ৰাইজৰ কুশল মংগল কামনা কৰিছে, স্বাধীনতা দিৱসৰ আগতীয়া শুভকামনা জনাইছে ৰন্তু ডেকাই। ৰুমি ভট্টাচাৰ্য পুৱাৰ সম্ভাষণ জনাই সকলোৰে কুশল কামনা কৰিছে, হস্ততাঁত শিল্পৰ বিষয়ে শুনি ভাল লাগিছে বুলি কৈছে, শুনি আছোঁ বিশেষ কামৰ মাজতে, আঁতৰৰ পৰা হ'লেও ৰেডিঅ'ত অনুষ্ঠানি শুনি আছে তেখেতে। শ্ৰোতাসকল, আনন্দ গন্ধিয়া আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, তেখেতেই আমালৈ বাৰ্তা এটি প্ৰেৰণ কৰিছে। এতিয়া পুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈ কোকৰাঝাৰ কেন্দ্ৰই আমাৰ মহাবাহু শাখাৰ অনুষ্ঠানসমূহ ৰিলে কৰে, গতিকে এইখিনি সময়ত কোকৰাঝাৰৰ আশে পাশে থকা লোকসকলে অতি ভালকৈ এই অনুষ্ঠান শুনিব পাৰে। কল্পনামীন শৰ্মাই লিখিছে, ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমাৰ শিপিনীসকলে যিধৰণে তাঁতশালত সূতাৰে ছবি আঁকে সেয়া সঁচাকৈ আচৰিত হ'বলগীয়া। প্ৰত্যেকগৰাকী শিপিনীয়ে একো এগৰাকী শিল্পী। মই কৰ্মৰত হৈ থকা বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠান জনশিক্ষণ সংস্থান দৰঙেও এই শিল্পকৰ্মক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াসেৰে হস্ততাঁত শিল্পৰ প্ৰশিক্ষণ দি আহিছোঁ। আজিৰ অতিথি সন্মানীয় ছাৰে যদি আমাৰ এই শিপিনীসকলৰ উৎসাহবৰ্ধনৰ অৰ্থে এটা উন্নত ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী আমাৰ জনশিক্ষণ সংস্থা দৰঙত গ্ৰহণ কৰে, আমাৰ শিপিনী প্ৰশিক্ষাৰ্থীসকল উপকৃত হ'বলৈ হ'ব। ছাৰলৈ এয়া মোৰ বিনম্ৰ অনুৰোধ। তেখেতে অনুষ্ঠান শুনি আছে, নিশ্চয়কৈ আপোনাৰ বাৰ্তাটি তেখেতে লাভ কৰিব। রূপরেখা বরকাকদি সময় উপযোগী আর

তত্ত্বগধুৰ অনুষ্ঠান শুনি উপকৃত হৈছোঁ বুলি তেখেতে উল্লেখ কৰিছে। ক্ষীৰোদ কুমাৰ শৰ্মা অনুষ্ঠানলৈ আহিছে তেখেত। দিলীপ ডেকা, আজিৰ অতিথি সরকার ডাঙৰীয়াৰ যুক্তিপূৰ্ণ কথা শুনি বৰ ভাল লাগিছে, তেখেতক ধন্যবাদ জনাইছোঁ। ভেৰুৱা দৰঙৰ পৰা তেখেতৰ বাৰ্তা আহিছে। দীপাঞ্জলি দাসবৰুৱা, আপোনাৰ বাৰ্তা আহিছে। ধ্ৰুৱজ্যোতি কলিতাৰ পঢ়িলোঁ। দিলীপ ডেকা, আপোনাৰ মনমোহন নেওগ, লক্ষ্যধৰ কলিতা, নলবাৰীৰ পৰা কৰুণাকান্ত শৰ্মা, ক্ষীৰোমণি বৰুৱা ডেকা, ধীৰেন্দ্ৰই অনুষ্ঠানী শুনি খুব ভাল পাইছে। আপোনালোকৰ বাৰ্তাসমূহ পঢ়িলোঁ। উত্তম কুমাৰ ৰয় আমাৰ অনুষ্ঠানলৈ আহিছে। প্ৰশান্ত কোচ, আপোনালোকৰ বাৰ্তা পাইছোঁ। আমি এতিয়া অপূৰ্ব ঠাকুৰীয়াৰ সৈতে সংযুক্ত হ'ম। আহক আমি এটা গীতৰ কিছু অংশ শুনি লওঁ, তাৰ পাছতে আমি অপূৰ্ব ঠাকুৰীয়াৰ সৈতে সংযুক্ত হ'ম।

0: শ্রোতাসকল, আমি আপোনালোকক ইতিমধ্যে জনাইছিলোঁ যে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ কথা পতাৰ পাছতে আমি হৰ ঘৰ তিৰংগা এই অভিযানৰ কথা পাতিম। আমি কিছুদিন পাছতেই স্বাধীনতা দিৱস উদযাপন কৰিম। ৰাষ্ট্ৰীয় পতাকা আমাৰ স্বাভিমান, আমাৰ আৱেগ। শ্ৰোতাসকল, এতিয়া পোনে পোনে আমি সংযুক্ত হৈছোঁ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৰিগাঁও জিলাৰ অপূৰ্ব ঠাকুৰীয়াৰ সৈতে। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। হয়, আমি কিছুদিন পাছতে স্বাধীনতা দিৱস উদযাপন কৰিম আৰু এইখিনি সময়ত হৰ ঘৰ তিৰংগা, প্ৰতি ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উত্তোলনৰ এক প্ৰয়াস, এটি অভিযান আন্তৰিকতাৰে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আমি 13 আগষ্টৰ দিনা অসম চৰকাৰেও সাংস্কৃতিক পৰিক্ৰমা বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতো সন্ধিয়া এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। বিভিন্ন জিলাৰো এই ক্ষেত্ৰতো পদক্ষেপ লোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মন স্বদেশ প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে। গতিকে আজি আপোনাৰ পৰা পোনে পোনে কিছু কথা আমি শুনিব বিচাৰিছোঁ।
1: হয় ইন্দ্ৰজিৎ, মই পুনতে আজি যিহেতুকে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু এই দিৱসৰ লগতে আগন্তুক যি আমাৰ স্বাধীনতা দিৱস আছে, এই দিৱস উপলক্ষে আপোনাৰ লগতে সকলো কলা কুশলী আৰু শ্ৰোতা বন্ধুসকলক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিলো। আৰু মই মূল কথাখিনিলৈ যোৱাৰ আগতে

যিহেতুকে হস্ততাঁত দিৱস আৰু সেই দিৱসৰ লগত সংগতি ৰাখি আমি মৰিগাঁও জিলাত লোৱা এটি কাৰ্যসূচী মই আপোনালোকক জনাব বিচাৰিছো। আমি অলপতে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সহযোগত শিক্ষা বিভাগে 3খনকে বিদ্যালয়ত 3খন শাল আমি দিয়াৰ ব্যৱস্থা কৰিছিলো আৰু যোৱা 1 আগষ্ট তাৰিখে আমাৰ তেতিয়াৰ আয়ুক্ত শ্ৰীযুতা অনামিকা তিৱাৰী বাইদেৱে আমাৰ কুমৈয়া আঞ্চলিক মাধ্যমিক বিদ্যালয়ত সেই হালৰ যি কাৰ্যসূচী উদ্বোধন কৰে। ইয়াৰ আমাৰ উদ্দেশ্য আছিল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ যি ঐতিহ্য পৰম্পৰা আছে এই ঐতিহ্য পৰম্পৰালৈ তেওঁলোকে উভতি চাওক। আৰু আপোনালোকে জানে যে নতুন শিক্ষানীতিত দক্ষতাপূৰ্ণ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। আমি আশা কৰিছো যে ছাত্ৰ ছাত্ৰীসকলে এই যি প্ৰচুৰ সম্ভাৱনা থকা যি আমাৰ এই হস্ততাঁত শিল্প বা বস্ত্ৰ উদ্যোগ তালৈ তেওঁলোকে সৰুৰ পৰাই মন মেলিব আৰু আকৌ আমাৰ শিপিনী যি আমাৰ তেওঁলোকে সপোন ৰচা যি কথা আছিল তালৈ তেওঁলোক উভতি যাব। আৰু বিশেষকে ছোৱালীসকলক সবলীকৰণ কৰাৰ কাৰণে এই উদ্যোগ লোৱা হৈছে। আমি আশা কৰিম যে এই যি প্ৰচেষ্টা এয়া আমাৰ বিভিন্ন বিদ্যালয়লৈ বিয়পি যাব আৰু স্থানীয় স্বেচ্ছাসেৱী সংস্থানসমূহো তেওঁলোকো আগবাঢ়ি আহিব। আৰু ইতিমধ্যে চৰকাৰ ডাঙৰীয়াই খুব সুন্দৰকে কৈছে যে আমাৰ শিপিনীসকলে আজি যিখন গামোচা আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰা অনুষ্ঠানত আমি ব্যৱহাৰ কৰোঁ সেই গামোচাখনৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে যে আমাৰ নিজৰ শিপিনীয়ে বোৱা ঘৰতে বোৱা গামোচা আমি কেতিয়াবা হেপাওঁ, কেতিয়াবা হয়তো আমি বাহিৰৰ পৰা যি গামোচা আহে আচলতে কোনো জিআই টেগ নথকা তেনেকুৱা গামোচা আমি দিয়া দেখো। গতিকে আমাৰ এই ধৰণৰ কথা নহওঁ, এই উদ্যোগলৈ বা এই যি আমাৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰ আছে তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক, দক্ষতাৰে তেওঁলোকে উজলি উঠক, সেয়া আমি নিশ্চয় আশা কৰিম। আৰু আজি যি বিষয় লৈ আমাৰ ইয়াত আলোচনা হৈছে মই ভাবো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু যি তিৰংগা পতাকাৰ কথা বা হৰ ঘৰ তিৰংগাৰ যি কাৰ্যসূচী ভাৰত চৰকাৰ বা অসম চৰকাৰৰ উদ্যোগত বা ৰাইজৰ সহযোগত সকলোৰে সহযোগিতাৰে এই উদযাপন কৰিবলৈ লোৱা হৈছে এয়া অতিকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী, অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। কিয়নো আমি জানো যে আপুনি ইতিমধ্যে উল্লেখো কৰিছে যে আমাৰ তিৰংগা জাতীয় গৌৰৱৰ প্ৰতীক, ই আমাৰ স্বাভিমান। গতিকে এই স্বাভিমান বা এই গৌৰৱৰ কথা এই যিসকল বীৰ শ্বহীদে আমাৰ দেশখনক স্বাধীন কৰিলে, যিসকল সেনানী আমাৰ দেশখনক আজি এনেকুৱা এটা ৰূপলৈ অহাত আমাক সহায় কৰিলে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমি তিৰংগা বা তিৰংগাৰ লগতে আমাৰ যি ৰাষ্ট্ৰীয় একতাবোধ বা আমাৰ যি ভাতৃত্ববোধ এয়া বাণী আমি সকলোলৈ বিয়পাই নিব লাগিব আৰু এয়া আমাৰ শৈশৱৰ পৰাই আমাৰ ছাত্ৰ অৱস্থাৰ পৰাই সকলোকে আমি উদ্বুদ্ধ কৰিব পাৰিব লাগিব। ইন্দ্ৰজিৎ, মোৰ মনলৈ এটা কথা আহিছে এই মুহূৰ্তত, আমি আমাৰ সৰু কালত আমাৰ তেতিয়া অসম আন্দোলনৰ কথা মোৰ মনলৈ আহিছে। মই আমাৰ অকমান মোৰ ব্যক্তিগত কথা কব লগা হৈছে, ক্ষমা কৰিব, কিন্তু কব বিচাৰিছো তেতিয়া আপোনাৰ 1982-83 চন মানৰ কথা, তেতিয়া অসম আন্দোলনৰ সময়তো আমি দেখিছিলো আমাৰ পিতৃদেৱকে প্ৰমুখ্য কৰি তেনেকুৱা ব্যক্তিসকলে যিসকলে চাকৰিয়াল আছিলে তেওঁলোকে কিন্তু আন্দোলনৰ প্ৰতি নৈতিক সমৰ্থন থকা সত্ত্বেও কিন্তু এই ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পৰা বিৰত থকা নাছিলে আৰু অতি শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে এই পতাকা উত্তোলন কৰিছিলে আৰু আমিও ঘৰতে এই পাছ আমি পাইছিলো, আমি ঘৰতো ইয়াক উত্তোলন কৰিছিলো বা আমি ফুল তুলিবলৈ যোৱা বা ফুল আনিবলৈ যোৱা বা যি ধৰণে আমি ৰাতিপুৱাই গা পা ধুই উঠি শুদ্ধ মনেৰে সাত্বিক মনেৰে এই পতাকা উত্তোলন কৰাৰ যিটো কথা এয়া আমি ঘৰখনৰ পৰাই পাইছিলো আৰু বিভিন্নজনে তেনেধৰণে ঘৰখন বা আমাৰ বিদ্যালয়ৰ পৰাই পায়। মই ভাবো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এই দৃষ্টিভংগী আমি আনিব লাগিব। আমি যদি ৰাষ্ট্ৰীয় ঐতিহ্যৰ কথা কওঁ, আমি ৰাষ্ট্ৰীয় একতাৰ কথা কওঁ, তেতিয়া ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি থকা শ্ৰদ্ধা এই কথাখিনিও কিন্তু আমি আনিব লাগিব। আৰু এইবাৰ আমি সকলোৱে জানো যে ৰাষ্ট্ৰগীত আমাৰ বন্দে মাতৰমৰ যি 165 বছৰীয়া জন্ম জয়ন্তী, এই যি জয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে হৰ ঘৰ তিৰংগাৰ। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও বিভিন্ন নিৰ্দেশনা আহিছে বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা আমি জিলা স্তৰতো বিভিন্ন কাৰ্যসূচী লবৰ কাৰণে বিদ্যালয়কে প্ৰমুখ্য কৰি সকলোকে গুহাৰি জনাইছো। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা, শ্লোগান প্ৰতিযোগিতা, তেওঁলোকে ৰংগোলী কৰাৰ প্ৰতিযোগিতা, তেওঁলোকে বক্তৃতা বা তাৰ ওপৰত বিভিন্ন আলোচনা, সেই ধৰণৰ আমি অনুষ্ঠান কৰিবলৈ আমি আহ্বান জনাইছো। আৰু লগতে যোৱাবাৰ যেনেধৰণে আমি দেখিছিলো যে চেলফি উইথ তিৰংগা যি কাৰ্যসূচী অত্যন্ত জনপ্ৰিয় হৈছিলে, এইবাৰো সেই কাৰ্যসূচী থাকিব, কিন্তু এইবাৰ বন্দে মাতৰম গীতৰ লগত সংগতি ৰাখি সেই কাৰ্যসূচী লোৱা হৈছে। আৰু মই আশা কৰিম যে আমাৰ প্ৰতিগৰাকী অভিভাৱক

0: প্ৰতিগৰাকী পিতৃ মাতৃয়ে তেওঁলোকৰ নিজৰ সতি সন্ততিক এই কাৰ্যসূচীসমূহত অন্তকৰণেৰে অংশগ্ৰহণ কৰিবলৈ উৎসাহ যোগাব, তেওঁলোকে নিজে আদৰ্শ হ'ব আৰু আমাৰ যি ৰাষ্ট্ৰীয় পতাকাৰ যি যি আমাক সাহস, সত্য, শান্তি বা বিকাশ বা সমৃদ্ধিৰ কথা কয়, এই কথাখিনি তেওঁলোকক সৰুৰ পৰা কোৱাৰ বা সৰুৰ পৰা তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰাৰ আমি সকলোৱে নিশ্চয় আগবাঢ়ি আহিব লাগিব। মই পিতৃ মাতৃসকলৰ প্ৰতি গুহাৰি জনাম আৰু বিশেষকে মই এই কথাটোও কম যে আমাৰ এতিয়া যিহেতুকে আমি সকলোৱে দেখিছো বা আপুনি আৰম্ভণিতে আজি আলোচনাত কৈছিলে যে আমাৰ কেইবাখনো জিলাত বানপানীয়ে যথেষ্ট ক্ষতি কৰিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে, চৰকাৰে বিভিন্ন উদ্যোগ লৈছে, স্থানীয় বা বিভিন্ন স্বেচ্ছাসেৱী সংস্থান বা ৰাইজে ইয়াত সহায় সহযোগিতা আগবঢ়াইছে, এই যে বিভিন্ন ধৰণৰ সংগঠন, বিভিন্ন ধৰণৰ ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়াইছে, তাৰ গুৰিতেও কিন্তু আমাৰ ৰাষ্ট্ৰীয়তাৰ কথা আছে, একতাৰ কথা আছে। আমি কোনো এক অঞ্চল বা কোনো এক ব্যক্তিক আমি পিছ পৰি থাকি দিব নোৱাৰো। গতিকে আজি দিনটোত মই নিশ্চয়কে কম যে আমাৰ যি আমাৰ বানপানী অধ্যুষিত অঞ্চল, সেই অঞ্চলৰো যাতে ছাত্ৰ ছাত্ৰীসকলে বা ৰাইজকো যাতে আমি তেখেতসকলক যিখিনি আমাৰ ফালৰ পৰা কৰণীয় সেইখিনি কৰাৰ মাধ্যমেৰে আমাৰ যি আগন্তুক স্বাধীনতা দিৱস আমি উদযাপন কৰিম, সেয়াও নিশ্চয় আমাৰ তেনেকা উদযাপনৰ এটা অংশ হৈ পৰিব। মই আপোনালোকক ধন্যবাদ জনাইছো যে আজি বিশেষকে এই বিষয়টো আপোনালোকে আলোচনাৰ কাৰণে আনিছে আৰু ইয়াৰ যোগেদি মই ভাবো যে এটা খুব গুৰুত্বপূৰ্ণ বাৰ্তা সকলোলৈকে বিয়পি যাব। ধন্যবাদ,
1: ধন্যবাদ জনাইছোঁ ডক্টৰ অপূৰ্ব ঠাকুৰী। আপুনি ইমান ধুনীয়াকৈ কথাখিনি কৈছে, বিদ্যালয়সমূহৰ পৰিদৰ্শক আপুনি মৰিগাঁও জিলা আৰু ইমান ধুনীয়াকৈ আমি জানো সামাজিক ক্ষেত্ৰতো সকলোৰে সৈতে মিলিজুলি আপুনি ধুনীয়াকৈ সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত শ্ৰী ঠাকুৰীয়া আপুনি সহযোগ কৰি আহিছে, আমি বিভিন্ন ক্ষেত্ৰত আপোনাক আপুনি আগভাগ লৈ আমি সেইটো দেখি আহিছোঁ আৰু আজি ইমান ধুনীয়াকৈ কথাখিনি আপুনি কৈছে, আপোনাক আমি ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
1: সেয়া আছিল অপূৰ্ব ঠাকুৰীয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক মৰিগাঁও জিলা। ধন্যবাদ জনাইছোঁ তেখেতক আৰু বৰ ধুনীয়াকৈ কথাখিনি তেখেতে কৈছে। দীপাঞ্জলি দাসবৰুৱা, সকলোৱে আমাৰ তাঁতশালত বোৱা গামোচা ব্যৱহাৰ কৰিলে ভাল হ'ব বুলি কৈছে, গীতটি শুনি আপুনি ভাল পাইছে। আৰু এটা কথা, আজিকালি চাবচোন বজাৰত আমি এটা হালধীয়া ৰঙৰ গুণা থকা এখন দীঘলীয়া গামোচা পাম, কম দামতে পায়, সকলোৱে ভাবে দেখিবলৈ ইমান ধুনীয়া, বিভিন্ন ব্যক্তিক আপোনালোকে উপহাৰ দিয়ে, কিন্তু সেই মেচিন মেড, মেচিনত কৰা সেই গামোচাখনৰ কিন্তু কোনো ধৰণৰ তেনেকুৱা আচলতে আমাৰ শিপিনীসকলৰ প্ৰতি যিটো আমাৰ দায়বদ্ধতা, সেই দায়বদ্ধতাক আমি কোনোবাখিনিত আমি যেন নিজেই ওলাই কৰি চলোঁ, গতিকে এই কথাটো আমি মনত ৰাখিব। আমি বিভিন্ন সংস্থালৈ যাব, আপুনি এখন গাড়ী ক্ৰয় কৰিবলৈ যাব, তাতো আপোনাক এখন গামোচা দিয়ে, আপুনি দেখিব বিভিন্ন ক্ষেত্ৰত কিন্তু মেচিনত বনোৱা, মেচিনত কৰা, তৈয়াৰ কৰা সেই গামোচাহে আপুনি পায়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ব্যক্তিগতভাৱেও কেতিয়াবা কওঁ তেওঁলোকক যে আপোনালোকে এনেকুৱা গামোচাখন কিয় দিছে, ব্যৱসায় কৰিছে, বহুত ডাঙৰ ব্যৱসায় এটা কৰি আছে আপোনালোকে, কিন্তু গামোচাখনৰ ক্ষেত্ৰত আপুনি কিয় এনেকুৱা কৰিছে। গতিকে এই কথাটো আপোনালোকে নিজেই যেতিয়া সকলো সজাগ হ'ব, কোনেও তেনেকুৱা কৰিবলৈ আৰু ইচ্ছা নকৰিব। মাধৱী নাথে অনুষ্ঠানটি শুনি বানপীড়িত লোকসকলক কুশল কামনা কৰিছে। চিপাঝাৰৰ শাকতোলা নদীৰ মথাউৰি ভাঙো ভাঙো হৈ আছে বুলি তেখেতে কৈছে। শাকতোলা নদীৰ বান্ধ ভাঙিলে চিপাঝাৰৰ বৃহত্তৰ অঞ্চল পানীত বুৰ যাব, বিভাগীয় কৰ্তৃপক্ষই যাতে এয়া নজৰত ৰাখে তাৰ বাবে তেখেতে আহ্বান জনাইছে। আমি আশা কৰিছোঁ তেনেকুৱা দুৰ্গতি নাহক আপোনালোকৰ জীৱনলৈ, মাধৱীনাথ বাইদেউ। ৰুমা বৰুৱা, সময় উপযোগী বিষয়বস্তু পতাকাখন আমাৰ স্বাভিমান। দিলীপ ডেকা, চৰকাৰ ডাঙৰীয়া কথাখিনি আপুনি খুব ভাল পাইছে, যুক্তিপূৰ্ণ বুলি কৈছে। আমি ঠাকুৰীয়াদেৱৰ সৈতে কথা পাতিলোঁ, অপূৰ্ব ঠাকুৰীয়াদেৱৰ সৈতে, তাৰ পাছত আমি এতিয়া ত্ৰিদীপ ভাগৱতীৰ সৈতে সংযুক্ত হ'বলৈ প্ৰয়াস কৰিম। শ্ৰোতাসকল,
2: মই গান্ধীজীৰ সদায় সত্য পথত ৰম, অহিংস ব্ৰতৰে জগত জিনিম, সত্য কথাহে কম, মই গান্ধীজীৰ। মই হম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি চলিম জয়ৰ পাৰ, মই হম জৱাহৰলাল। মই নেতাজী সুভাষ হম, বিপ্লৱৰ ৰগনি জ্বলাই জয় হিন্দীৰে মেদিনী কপাই, পৰ্বত উলংগী সাগৰ সাঁতুৰি জয়ৰ তিলক লওঁ, মই নেতাজী সুভাষ। মই হম সৰোজিনী, বিশ্ব বিজয়িনী, সুপ্ত ভাৰতক জগাই তুলিম ঢালি সঞ্জীৱনী, মই হম সৰোজিনী। মই হম কনকলতা, প্ৰাণ বলি দি উদ্ধাৰি আনিম দেশৰ স্বাধীনতা, মই হম জয়প্ৰকাশ। নহওঁ কাৰো এটা কৃষক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ শিপা উভালিম, নিজৰ ভৰিত নিজে থিয় হম, নকৰো পৰ

0: মই হম জয়প্রকাশ, মই লাচিত বৰফুকন হম, দেশতকৈ মোমাই ডাঙৰ নহয়, জগতক চিঞৰি কম।
1: সেয়া আছিল লক্ষ্যধৰ চৌধুৰীদেৱৰ কণ্ঠস্বৰ। শ্ৰোতাসকল, এগৰাকী সুবক্তা, যুৱ তাৰ্কিক আৰু অতি সচেতন এগৰাকী যুৱক তেখেত হৈছে ত্ৰিদীপ ভাগৱতী। তেখেতৰ সৈতে আমি পোনে পোনে সংযুক্ত হৈছোঁ। ত্ৰিদীপ ভাগৱতী, আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ।
2: নমস্কাৰ।
1: আমি কথা পাতি আছোঁ হৰ ঘৰ তিৰংগা যি অভিযান, ৰাষ্ট্ৰীয় পতাকাখন আমাৰ স্বাভিমান, সমাজৰ প্ৰতি, দেশৰ প্ৰতি আমি দায়বদ্ধ হ'ব লাগে আৰু নতুন চামক আমি আচলতে আগুৱাই দিওঁ প্ৰতিটো ক্ষেত্ৰতে, কাৰণ

0: ত্ৰিদীপ ভাগৱতী, আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো।
1: নমস্কাৰ। হয়,
0: আমি কথা পাতি আছো হৰ ঘৰ তিৰংগা যি অভিযান, ৰাষ্ট্ৰীয় পতাকাখন আমাৰ স্বাভিমান, সমাজৰ প্ৰতি, দেশৰ প্ৰতি আমি দায়বদ্ধ হ'ব লাগে আৰু নতুন চামক আমি আচলতে আগুৱাই দিওঁ প্ৰতিটো ক্ষেত্ৰতে, কাৰণ ভৱিষ্যতটো তেখেতসকলেই ধৰি থাকিব লাগিব। আমি সকলো লগত আছো। এইখিনি সময়ত আমি যিহেতু স্বাধীনতা দিৱস উদযাপন কৰিম, আপোনাৰ পৰাই কিছু কথা শুনিব বিচাৰিছোঁ। যুৱক যুৱতীসকল, আমি জানো বৰ্তমান সময়ৰ যুৱক যুৱতীসকল পূৰ্বৰ তুলনাত বহুত বেছি সজাগ, তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ সকলো বাৰ্তা অতি সহজতে লাভ কৰে। গতিকে সমাজখনৰ প্ৰতি, দেশখনৰ প্ৰতি যি দায়বদ্ধতা, সেয়া এগৰাকী যুৱ প্ৰতিনিধি হিচাপে আপুনি কি ধৰণে অনুধাৱন কৰে আৰু নতুন প্ৰজন্মৰ পৰা কেনেকুৱা আশা কৰে আপুনি, সেই কথাটো আপোনাৰ পৰা শুনিব বিচাৰিছোঁ।
1: আজিটো এটা বৰ বিশেষ দিন, কাৰণ আজিৰ দিনটোতে স্বদেশী আন্দোলনৰ সূচনা হৈছিল 1907 চনত। গতিকে সেই দিনটো আমি হস্ততাঁত শিল্পৰ প্ৰতি আমাৰ যিটো গুৰুত্ব, নিজৰ দেশৰ সম্পদৰ প্ৰতি আমাৰ যিটো গুৰুত্ব, সেই গুৰুত্ব আমি অনুধাৱন কৰি 2015 চনৰ পৰা এই দিৱসটি আমি পালন কৰি আহিছো। গতিকে এই দিনটোলৈ যদি আমি ঘূৰি যাওঁ, স্বদেশী আন্দোলনটোলৈ লক্ষ্য কৰিলে দেখা যায় যে সেই সময়ত যিসকল তৰুণ প্ৰজন্মৰ প্ৰতিনিধি আছিল, নতুন প্ৰজন্মৰ প্ৰতিনিধি আছিল, তেওঁলোকে সেই আন্দোলনটোৰ নেতৃত্ব লৈছিল আৰু যুগে যুগে এই কথাটো সঁচা প্ৰমাণিত হৈ আহিছে যে যেতিয়াই যিকোনো এটা আন্দোলন হৈছে, যেতিয়াই সমাজত নতুন চিন্তাৰ উন্মেষ হৈছে, বেছিভাগ তেনেকুৱা কামতেই নতুন ল'ৰা ছোৱালীয়ে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে। গতিকে এতিয়াও আপুনি যদি সাম্প্ৰতিক সময়ত লক্ষ্য কৰে, অসম যিটো সময়ত বানাক্ৰান্ত হৈ আছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী, আমাৰ জ্যেষ্ঠ কনিষ্ঠ ভাইটি ভণ্টি, এই গোটেই চামটোৱেই এই কামতো ব্যস্ত হৈ আছে। গতিকে নতুন প্ৰজন্ম এটা, এখন দেশৰ নতুন প্ৰজন্ম এটা কিমান বেছি তেওঁলোক সামাজিকভাৱে সক্ৰিয় হয়, তেওঁলোকে নিজৰ লগতে আনৰ কথা ভাবিবলৈ নিজকে বাধ্য কৰিব পাৰে বা সেই পৰিৱেশটোৰ মাজত থাকে, সেই আটাইবোৰ কথাই দেশখনৰ মানৱ সম্পদ নিৰ্মাণৰ কথাটোত গুৰুত্ব দিয়াৰ লগতে সামগ্ৰিক বিকাশৰ কথাটোত গুৰুত্ব প্ৰদান কৰে। গতিকে মই ভাবো যে যিহেতু আমাৰ সন্মুখত স্বাধীনতা দিৱস আছে, আমি কেইদিনমান পাছতেই সেই দিনটো আকৌ উদযাপন কৰিম, আমাৰ দেশখনৰো এটা যিটো সামগ্ৰিক চৰিত্ৰ, আমাৰ দেশখনৰ যিটো সামূহিক চৰিত্ৰ, যিটো চৰিত্ৰলৈ আমি 1947 চনৰ 15 আগষ্টত প্ৰৱেশ কৰিছিলো, তাৰ আগততো আমি আটাইবোৰ আমাৰ পৃথক পৃথক আমাৰ চিন্তা আছিল, পৃথক পৃথক আমাৰ নিজস্ব পৰিচয় আছিল, এতিয়াও আছে স্বকীয় পৰিচয়, কিন্তু 1947 চনৰ 15 আগষ্টৰ পাছত আমি এটা সামূহিক চৰিত্ৰ গ্ৰহণ কৰিছিলো, আটাইৰে এটা ভাৰতীয় হিচাপে সামূহিক চৰিত্ৰ হৈছিল। সেই চৰিত্ৰটোকো মই ভাবো নতুন প্ৰজন্মই যেতিয়া একেলগে কাম কৰে, নতুন প্ৰজন্মই যেতিয়া ধৰ্ম জাতি এই কথাবোৰ পাহৰি ভাৰতীয় হিচাপে অসমীয়া হিচাপে কাম কৰে, সেই চিন্তাটোকো আমি সাৰ পানী যোগোৱা হয়। গতিকে মই ভাবো যে এতিয়া আমাৰ উঠি অহা প্ৰজন্মটোৱে বানাক্ৰান্তসকলক যিদৰে সহায় কৰিছে বা আন আন সামাজিক বিষয়বোৰত যিদৰে সক্ৰিয় হৈছে আৰু লগতে নিজৰ মাটি, নিজৰ মানুহ, নিজৰ ঠাইখনৰ প্ৰতি যিদৰে ভাল পোৱা দেখুৱাইছে, মই ভাবো এইবাৰ স্বাধীনতা দিৱসত আমাৰ ইয়াতকৈ ভাল উদযাপন আৰু একোৱেই হ'ব নোৱাৰে।
0: হয়, ৰাষ্ট্ৰীয় পতাকাখন আমাৰ আচলতে স্বাভিমান, সেইখন পতাকাক সাৰোগত কৰিয়েই আমি আচলতে সকলো আগুৱাই গৈছোঁ। আৰু ত্ৰিদীপ ভাগৱতী, নিশ্চয় মনত পৰে স্কুলত পঢ়ি থকা সময়ত যেতিয়া পতাকা উত্তোলন হয় স্বাধীনতা দিৱসেই হওক, কিমান আগ্ৰহেৰে যোৱা যায়, নহয়নে? আমিও এটা সময়ত শৈশৱত আমি খুব আগ্ৰহেৰে আমি ৰৈ থাকোঁ সেই দিনটোলৈকে। গতিকে প্ৰতিগৰাকী ব্যক্তিয়ে এই স্বাধীনতা দিৱসৰ সময়ত বা আমাৰ যি ৰাষ্ট্ৰীয় পতাকাখন আমি চাওঁ, তাৰ বিষয়ে আমি অকণমান ভাবিবলৈ চেষ্টা কৰোঁ। নতুন প্ৰজন্মই প্ৰতিগৰাকীৰ অন্তৰত সেই এটা স্বদেশ প্ৰেমৰ ভাৱ যেন জাগৃত হৈ পৰে, নহয়নে?
1: হয় হয় হয়। আৰু মানে আটাইতকৈ ভাল লগা কথাটো হ'ল যে আমাৰ ভাৰতীয় হিচাপে যিটো আমাৰ এটা বিশ্বত চিনাকি, আমাৰ আনতকৈ আমি কোনখিনিত নিজকে পৃথক বুলি ভাবো, আমি কোনখিনিত নিজকে স্বকীয় বুলি ভাবো আৰু আমাৰ এটা সুকীয়া যে চিনাকি আছে, এই আটাইবোৰ কথা পতাকাখনৰ সৈতে সম্পৰ্কিত হৈ থাকে আৰু আমাৰ আটাইৰে মনত একেবাৰে সৰুৰে পৰা সেই পতাকাখনক লৈ যিবোৰ আমাৰ মনত চিন্তা আছে, আমাৰ মনত চেতনা আছে বা সেই পতাকাখন দেখিলে আমাৰ মনত অহা যিবোৰ কল্পনা, সেইবোৰ মই ভাবো আমাৰ আটাইৰে মনবোৰত পবিত্ৰ হৈ আছে। মানে মূল কথাটো হৈছে যে এতিয়াৰ যিটো প্ৰজন্ম, এই প্ৰজন্মটো যথেষ্ট জ্ঞাত বা আমাৰ আগৰ প্ৰজন্মবোৰতকৈ এই প্ৰজন্মটোৰ হাতত তথ্য সাংঘাতিক ধৰণে বেছিকৈ আছে, কিন্তু সমান্তৰালভাৱে যিবোৰ যিবোৰ মানৱীয় অনুভূতি, সেই অনুভূতিবোৰ কিমান দূৰলৈ আমি শিপাব পাৰো সেইটোৱে আটাইতকৈ ডাঙৰ কথা। পতাকাখনৰ প্ৰতি শ্ৰদ্ধা, দেশৰ প্ৰতি শ্ৰদ্ধা, সংবিধানৰ প্ৰতি শ্ৰদ্ধা আৰু

0: আটাইতকৈ ডাঙৰ কথা আমাৰ এই দীঘলীয়া যিটো স্বাধীনতাৰ পাছৰ যাত্ৰা, যিটো যাত্ৰাত প্ৰত্যেকগৰাকী ভাৰতীয়ৰ এটা বিশেষ গুৰুত্ব আছে। পতাকাখনৰ প্ৰতি সন্মানৰ গুৰুত্বটো, সংবিধানৰ প্ৰতি সন্মানৰ গুৰুত্বটোৰ সমান্তৰালকৈ এই দেশখন যে আমাৰ দেশ, এই দেশখনক যে আমি মৰম কৰিব লাগিব, এই দেশখনৰ ভাল বেয়া আটাইবোৰ কথাত আমি যে লগত থাকিব লাগিব আৰু নিজৰ লগতে আনৰ কথা যে ভাবিব লাগিব, এই যিটো স্বাধীনতাৰ পাছতেই আমি এটা সামূহিক প্ৰক্ৰিয়াত সোমাইছিলো, সেই প্ৰক্ৰিয়াটোৰ প্ৰতিও নতুন ল'ৰা ছোৱালীখিনিৰ গুৰুত্ব অটুত থকাটো বৰ দৰকাৰ। মই দৃঢ়তাৰে বিশ্বাস কৰোঁ আমাৰ পতাকাখনৰ যিটো গৌৰৱময় ঐতিহ্য, আমাৰ স্বাধীনতাৰ যি গৌৰৱময় ঐতিহ্য, কাৰণ আমাৰ সৈতে একেলগে স্বাধীন হোৱা বিভিন্ন ৰাষ্ট্ৰ আজি পুনৰবাৰ স্বেচ্ছাচাৰী শাসকৰ দিশে গতি কৰিছে, স্বাধীনতা বা গণতন্ত্ৰ তাত নাই। গতিকে আমাৰ সাধাৰণ মানুহখিনিৰ বাবে যিখিনি মানুহে, আমাৰ আগৰ প্ৰজন্মৰ যিখিনি মানুহে, তেওঁলোকৰ অধ্যয়নৰ আনুষ্ঠানিক সীমা কিমান আছিল সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাটো খামোচ মাৰি ধৰি থাকিলে, তেওঁলোকে এই স্বাধীনতাক খামোচ মাৰি ধৰি থাকিলে, যাৰ বাবে আমি আজি স্বাধীন দেশ এখনত জন্ম হৈছো। গতিকে আমি আগৰ মানুহখিনিৰ প্ৰতিও শ্ৰদ্ধাশীল হ'ব লাগে, সমান্তৰালকৈ আমাৰ পতাকাখন, আমাৰ সংবিধানখন আৰু আমাৰ এই জাতীয় জীৱনটো, সামূহিক প্ৰক্ৰিয়াটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'বই লাগে, নতকীৰ হ'বই লাগে।
1: খুব ভাল লাগিল ত্ৰিদীপ ভাগৱতী, বৰ সুন্দৰকৈ কথাখিনি কৈছে, আৰু ত্ৰিদীপে কথা কৈ থাকিলে আচলতে শুনি থাকিবলৈ মন যায়, অতি যুক্তিপূৰ্ণভাৱে কথাখিনি ইমান ধুনীয়াকৈ কয় কৰচি মাৰি। ধন্যবাদ জনাইছোঁ ত্ৰিদীপ ভাগৱতী এইখিনি সময় দিয়াৰ বাবে। আমি আশা কৰিম অনাগত সময়ত আপোনাক আমাৰ আলোচনাৰ মাজত আপোনাক পাম, আমি আপোনাক এটা অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব বিচাৰিম, কাৰণ আপোনাৰ যুক্তিপূৰ্ণ কথা যুৱক যুৱচামৰ মাজলৈ আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। আকাশবাণীৰ যোগেদি আপোনাক আকৌ এবাৰ আমি আমন্ত্ৰণ জনাম।
0: ধন্যবাদ
1: জনাইছোঁ ত্ৰিদীপ ভাগৱতী, খুব ভাল লাগিল সুবক্তা যুৱতাৰ্কিক ত্ৰিদীপ ভাগৱতীৰ সৈতে কথা পাতিলোঁ আমি। ক্ষীৰোমণি বৰুৱা ডেকা, আমাৰ ঘৰৰ সকলোৱে ঘৰত তাঁতশালত বোৱা কাপোৰ ব্যৱহাৰ কৰোঁ, প্ৰতিগৰাকী বাই ভনীয়ে তাঁতৰ কাম জানো, দুখন শালত কাপোৰ থাকেই। ক্ষীৰোমণি বৰুৱা ডেকা, খুব ভাল লাগিল। চন্দ্ৰমা দেৱী, আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে নিয়মীয়া শ্ৰোতা, পতাকাখন আমাৰ স্বাভিমান, বন্দে মাতৰম ৰুমা বৰুৱাই অতি গুৰুত্বপূৰ্ণ সময় উপযোগী বিষয়বস্তু আলোচনা কৰাৰ বাবে ধন্যবাদ জনাইছে। আপোনালোকৰ বহুতৰে বাৰ্তা আহিল, আমাৰ অনুষ্ঠান সামৰণিৰ সময় হৈ আহিছে। শ্ৰোতাসকল, স্বাধীনতা দিৱসৰ পূৰ্বে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ এই যি বিশেষ অনুষ্ঠানত আপোনালোকৰ সৈতে আমি কথা পাতিলোঁ, হস্ততাঁত বস্ত্ৰশিল্পক আমি স্বাভিমান, আমাৰ আৱেগ, গতিকে এই ক্ষেত্ৰত যাতে আৰু কোনেও ধৰণৰ কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে আমি প্ৰত্যেকেই সজাগ হওঁ। আহক, গামোচাখন যেতিয়া আপুনি কোনোবা অনুষ্ঠানত দিব কোনোবা এগৰাকী ব্যক্তিক, সেইখন যাতে আমাৰ শিপিনীসকলে তাঁতত বোৱা গামোচাখন হয়, মেচিনত তৈয়াৰ কৰা গামোচা যাতে নহয়, আৰু দাম কম হ'ল বুলিয়েই কিছুমান বজাৰত পোৱা মেচিনত তৈয়াৰ কৰা গামোচাসমূহ নিকিনিব, এই শিপিনীসকলৰ প্ৰতি আমি প্ৰত্যেকেই শ্ৰদ্ধাশীল হওঁ। আহক, স্বাধীনতা দিৱস আমি উদযাপন কৰিম, এই হস্ততাঁত বস্ত্ৰশিল্পৰ উদ্যোগটোক আমি আগবঢ়াই লৈ যাওঁ। আহক, নতুন প্ৰজন্মও যাতে ইয়াৰ সৈতে জড়িত হৈছে, ইতিমধ্যে ভাৰত চৰকাৰে প্ৰচেষ্টা চলাইছে, অসম চৰকাৰেও বিশেষ উদ্যোগ লৈছে, কিন্তু এইখিনি সময়ত আৰু অধিক অংশগ্ৰহণৰ খুব প্ৰয়োজন আছে। তাৰোপৰিও আজি যিটো কথা আমি আলোচনা কৰিছোঁ, আলোচনাৰ মাজত এইটো কথা প্ৰতীয়মান হৈছে যে ভাৰতবৰ্ষৰ আচলতে এই যে ৰাষ্ট্ৰীয় পতাকাখন, সেই কথাটোৱে আমাক একতাবোধৰ, একতাৰ এটা আমাৰ যি মহত্ব তাক আমাক অনুধাৱন কৰিবলৈ শিকায়। সেইকাৰণে ভাৰতবৰ্ষৰ কোনো এটা অঞ্চলত কোনো এগৰাকী ব্যক্তি যদি অসুবিধাত থাকে, কষ্টত আছে, তেখেতক আগুৱাই লৈ যাবলৈ প্ৰত্যেকজন ব্যক্তিয়ে আচলতে চিন্তা কৰে। এই যি ৰাষ্ট্ৰীয় চিন্তা, আমাৰ দেশখনৰ প্ৰতি যিটো চিন্তা, আজি বানপানীৰ সময়ত বিভিন্ন ঠাইৰ লোক আহি সহযোগ কৰিছে, এয়া কি, এয়া আচলতে আমাৰ একতাবোধ। এই ৰাষ্ট্ৰীয় পতাকাখনেই আমাৰ সেই স্বাভিমান, সেই একতাক আমাক বহন কৰিছে। এই ৰাষ্ট্ৰীয় পতাকাখন যেতিয়া কোনো আন্তঃৰাষ্ট্ৰীয় মঞ্চত কোনো এগৰাকী খেলুৱৈ পুৰস্কৃত হয়, যেতিয়া সেই ৰাষ্ট্ৰীয় পতাকাখন তুলি ধৰে, তেতিয়া সেই যিটো আনন্দ, সেই যি আনন্দ অশ্ৰু নিগৰি আহে, ৰাষ্ট্ৰীয় সংগীত বাজি উঠাৰ লগে লগে, আৰু এতিয়া বন্দে মাতৰম গীতটি সকলো অনুষ্ঠানতে পৰিৱেশন কৰাৰ এটা চিন্তা কৰিছে ভাৰত চৰকাৰে, ইতিমধ্যে ঘোষণা কৰিছে, অসম চৰকাৰেও তাক কাৰ্যৰূপায়িত কৰিছে। গতিকে এইসমূহে আমাক আচলতে আকৌ এবাৰ সেই সময়খিনিক অনুধাৱন কৰিবলৈ, এইখন ত্ৰিৰংগা পতাকা, যিখন ত্ৰিৰংগা পতাকাক মাটিত ঢলি নপৰিবলৈ মানুহে, আমাৰ জনগণে বুকু পাতি দিছিল, ইংৰাজৰ গুলি খাবলৈও তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল, ইংৰাজৰ গুলি বুকু পাতি লৈছিল, তেনেকুৱা ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি আমি শ্ৰদ্ধাশীল হওঁ। আহক, আমি প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি শ্ৰদ্ধাশীল হওঁ। আহক, আমি সমাজখনক আগুৱাই নিবলৈ প্ৰয়াস কৰোঁ। আহক, সকলোৱে লগে ভাগে আমি যদি একেলগ হৈ থাকোঁ, তেতিয়াহ'লে কোনো শক্তিয়ে

কেতিয়াও আমাৰ হীৰ নত কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ পোনপটীয়া অনুষ্ঠান ৰাষ্ট্ৰপতি মহোদয়া তাত অংশগ্ৰহণ কৰিব, সেই অনুষ্ঠানো আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এইখিনি সময়ত আকাশবাণী নগাঁও, আকাশবাণী তেজপুৰ কেন্দ্ৰ, আকাশবাণী যোৰহাট, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰ, আকাশবাণী ধুবুৰী কেন্দ্ৰ অনুষ্ঠান একে সময়তে প্ৰচাৰ কৰি আছে। গতিকে আমি পৰৱৰ্তী সময়ত আপোনালোকৰ সুবিধা হোৱাকৈ প্ৰত্যেকদিনাই আমি জনাম আপোনালোকক কোনদিনা কোন সময়ত কি অনুষ্ঠান আপোনালোকে কোনটো কেন্দ্ৰ ৰিলে কৰি আছে, যাতে সেই অঞ্চলৰ লোকসকলেও ৰেডিঅ' ছেটত অতি সহজে অনুষ্ঠান শুনিব পাৰে। আপোনালোকে মোবাইলত নিউজ অন AIR অথবা AIR ৰেডিঅ' এপটি ডাউনলোড কৰি আপোনালোকে অনুষ্ঠানটি শুনিব পাৰে যি পৃথিৱীৰ যিকোনো অংশৰ পৰা। আৰু লগতে ফেচবুক পেজত যিসমূহ অনুষ্ঠান থাকে সেই অনুষ্ঠানসমূহ শ্বেয়াৰ কৰক, যাতে এই যি ইতিবাচক আলোচনা ৰাইজৰ মাজলৈ যাতে আগবাঢ়ি যায়। শ্ৰোতাসকল, আপোনালোকৰ সকলোৱে ভালে থকাৰ কামনা কৰি ৰাষ্ট্ৰীয় পতাকা আমাৰ স্বাভিমান, আমাৰ আৱেগক আমি সকলোৱে শ্ৰদ্ধাশীল হৈ দেশৰ প্ৰতি দায়বদ্ধ হৈ ৰাজ্যখনৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়ি যোৱাৰ আমি প্ৰত্যেকেই সংকল্প লওঁ। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উদ্যোগটোক আমি আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি আৰু অধিক দায়বদ্ধ হ'ম, সেয়াই আমি কামনা কৰিছোঁ। আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হওঁ, সকলো ভালে থাকক, দুখৰ সময়তো সকলো এজনে আনজনৰ সমভাগী হৈ একেলগে থিয় দি আহক, ভালে থাকিব সকলো। বন্দে মাতৰম, জয় হিন্দ।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: The conductor cried out, "The train must be stopped or we are lost." "I will go," said Pasipatant. He opened a door and, unseen by the Red Indians, he slipped.
1: Srotahokole iman pore, Rashtriya Shaikshik Gobeshona aru Prashikshan Porishadar dwara projojito onusthan Umang shunile. Eya Akashbani Guwahatir Mahabahu. Khontek pasote Ancholik Batori shunibolai pabo.
2: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। চাৰিও আকাশীখন গাঁৱৰ 168,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10 সহস্ৰাধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈ কাষলৈ নাযাবলৈ আৰু বিপদ সংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে। শ্ৰীভূমি জিলাত কুচিয়াৰা নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক নৈ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু নিজৰ সুৰক্ষা সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলাৰ নুমলীগড়ৰ ধনশিৰি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি পাইছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণালী মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাদৰা বি এড কলেজত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত বানপীড়িত কেইবাহাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ লগতে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে 3টা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে। শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহলে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব।
3: বানৰ আক্ৰান্ত শিৱসাগৰ আৰু চৰাইদেউ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমি ব্যৱস্থা কৰিছো পোষ্ট ফ্লাড হেল্থ চেকআপ কেম্প। যোৱাকালি এটা কেম্প হৈ গ'ল মাহামৰা সমষ্টিত, আজি এটা কেম্প সোণাৰী সমষ্টিত হৈ আছে আৰু এই কেম্পবোৰ প্ৰয়োজন সাপেক্ষে য'ত প্ৰয়োজন হ'ব জইন ডাইৰেক্টৰে সিদ্ধান্ত লৈ এই কেম্পবোৰ কৰিব। যোৱাকালিও কেম্পত 2,100ৰ বেছি ৰোগী আহিছিলে, আজিও আমি ৰোগীৰ ফুটফলটো আশা কৰি আছো আৰু বিশেষভাৱে আমি পাই আছো যে চৰ্মৰোগ আৰু ইয়াৰ সংখ্যাটো অলপ বেছিকৈ ওলাইছে আৰু বিষ ভাইৰেলৰ কথাও কোৱা হৈছে। চ' দেখা যাওক যদি কিবা বিশেষ পৰিস্থিতি তেনেকুৱা থাকে যে এই ৰোগৰ সংখ্যাটো বেছিকৈ বাঢ়িছে, তাৰ স্পেচিয়েলাইজ টীম আমি পঞ্চায়ত ভিত্তিত পঠোৱাৰ কাৰণে ব্যৱস্থা কৰোঁ।
2: স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত 2,000ৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাদৰা বি এড কলেজত 488গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত 505গৰাকী লোকে স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভোজো উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বানপীড়িত লোকসকলৰ স্বাৰ্থত বিজেপিৰ সাংসদ তথা দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ভি ভি জি ৰামজী আঁচনিত শিথিলতা আনি বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে। লোকসভাৰ 377নম্বৰ নিয়মৰ অধীনত কালি এই বিষয়টো উত্থাপন কৰি সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক বানপ্ৰৱণ আৰু দুৰ্যোগ পীড়িত অঞ্চলৰ বাবে আঁচনিখনত বিশেষ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে বানৰ পাছত কৃষিভূমিৰ পৰা বোকা আঁতৰোৱা, ভূমি পুনৰুদ্ধাৰ, বান আৰু জল নিষ্কাশনৰ ব্যৱস্থাৰ মেৰামতি, গ্ৰাম্য পথ পুনৰ নিৰ্মাণ, জল সংৰক্ষণ আৰু জীৱিকা পুনৰুদ্ধাৰৰ কামসমূহ ভি ভি জি ৰামজী আঁচনিৰ অধীনত বিশেষভাৱে অন্তৰ্ভুক্ত কৰাৰো দাবী জনায়। লগতে বানপীড়িত অঞ্চলত অতিৰিক্ত কৰ্ম দিৱস, সময়মতে মজুৰি পৰিশোধ আৰু প্ৰয়োজন অনুসৰি আগতীয়া ধন মুকলিৰ ব্যৱস্থা কৰাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। অসমৰ অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি আছানত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিক 20-22, 21-15, 21-19 গেমত পৰাস্ত কৰে।

135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত আই এছ এলৰ চেম্পিয়ন তথা 16 বাৰকৈ দুৰাণ কাপ জয় কৰা ইষ্ট বেংগল এফ চি ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নিমিষা ভৰালী দাস, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, পম্পা চন্দ, হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস, মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰেন্সমিটাৰত আতিকুৰ ৰহমান, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বীৰিঞ্চি কুমাৰ মেধি ৰচিত এটি বৃন্দ গান।

0: কীৰ্তিকমল ভূঞা ৰচিত বৃন্দগান্তি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।
1: আমাক মাতে, আমাক মাতে, আমাক।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল শিল্পীৰ নিজা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ বুলনী।

আইদৰ বোলনীৰ সমশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, শেহতীয়াকৈ হোৱা বানপানীয়ে বহু লোকৰ জীৱন জীৱিকাৰ লগতে স্বাস্থ্যৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলাইছে। বানপানীৰ পাছত বিশুদ্ধ পানীৰ অভাৱ, দূষিত পৰিৱেশ আৰু বিভিন্ন সংক্ৰামক ৰোগৰ আশংকা বৃদ্ধি পায়। এনে পৰিস্থিতিত সঠিক স্বাস্থ্য সচেতনতা আৰু সময়মতে প্ৰয়োজনীয় যতন লোৱাটো অতিকৈ জৰুৰী। সেয়েহে আজি আমি এই সম্পৰ্কে কথা পাতিবলৈ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এখন ব্যক্তিগত চিকিৎসালয়ৰ মেডিচিন বিভাগৰ চিকিৎসক ডাক্তৰ অমৰ্ত্য ভূঞা। আৰু আজি আমাৰ কথোপকথনৰ বিষয় হৈছে বানপানীৰ পিছত স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ চিকিৎসা।

0: ডাক্তৰ অমৰ্ত্য ভূঞা নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি জনাইছোৱেই যে আজি আমাৰ কথোপকথনৰ বিষয়বস্তু হৈছে বানপানীৰ পিছত স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ চিকিৎসা। অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বানপানীৰ পাছত মানুহে প্ৰথমে স্বাস্থ্যৰ ক্ষেত্ৰত কি কি সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়?
1: নমস্কাৰ, সৰ্বপ্ৰথমে মই অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী কেন্দ্ৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱাৰ বাবে। বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু এই ধৰণৰ জনহিতকাৰ উদ্যোগৰ জৰিয়তে সঠিক স্বাস্থ্য বিষয়ক তথ্য ৰাইজৰ ওচৰলৈ পোৱাত নিশ্চয় সহায় হ'ব। মই আশা কৰোঁ আজিৰ এই আলোচনা বানপীড়িত ৰাইজক কিছু হ'লেও উপকৃত কৰিব আৰু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক সচেতন হ'বলৈ সহায় কৰিব। অসমৰ বাবে বানপানী এটা প্ৰায়ে প্ৰতি বছৰে সমস্যা। বানৰ ফলত কেৱল ঘৰ বাৰী বা খেতিয়ে ক্ষতিগ্ৰস্ত নহয়, জনস্বাস্থ্যৰ ওপৰতো ইয়াৰ গভীৰ প্ৰভাৱ পৰে। বিশুদ্ধ খোৱা পানীৰ অভাৱ, অস্বাস্থ্যকৰ পৰিৱেশ, মানুহৰ অস্থায়ী আশ্ৰয় শিবিৰত একেলগে বাস কৰা আৰু ঠায়ে ঠায়ে পানী জমা হৈ থকাৰ বাবে বিভিন্ন সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। সেয়েহে বানৰ পিছৰ সময়ছোৱা স্বাস্থ্যৰ ফালৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ। বানৰ পিছত আমি সাধাৰণতে কেইবাটাও ৰোগ বেছিকৈ দেখিবলৈ পাওঁ। ইয়াৰ ভিতৰত প্ৰথমতে ডায়েৰিয়া বা যিটো একিউট গেষ্ট্ৰোএনটাইটিছ বহু পৰিমাণে দেখা যায়। কাৰণকেইটা হৈছে কলেৰা হ'ব পাৰে, টাইফয়েড, ভাইৰেল গেষ্ট্ৰোএনটাইটিছ, বিভিন্ন প্ৰটোজুৱেল ইনফেকশ্যনছ ইত্যাদি, যিবোৰ সাধাৰণতে দূষিত পানী আৰু খাদ্যৰ জৰিয়তে বিয়পে। দ্বিতীয়তে মহৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ডেংগু, মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছৰ দৰে ৰোগবোৰ বাঢ়ি যায়। তৃতীয়তে স্ক্ৰাব টাইফাছ, অসমৰ বহু জিলাত এই ৰোগ দেখা যায়। হঠাতে জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষ আৰু কেতিয়াবা ছালত এনেকুৱা ক'লা দাগ, যিটোক আমি এস্কাৰ বুলি কয়, সেইটো থাকিব পাৰে। চতুৰ্থতে লেপ্টোস্পাইৰেছিছ, বানৰ দূষিত পানীত এন্দুৰ বা অন্য জন্তুৰ প্ৰস্ৰাৱ মিহলি থাকিলে এই বেক্টেৰিয়াজনিত ৰোগ হ'ব পাৰে। আৰম্ভণিতে সাধাৰণ জ্বৰৰ দৰে লাগিলেও কিন্তু পিছত সি জণ্ডিচ, কিডনীৰ ডিছফাংশ্যন, লিভাৰ ডিছফাংশ্যন, চকু ৰঙা পৰাৰ দৰে জটিলতা আদি হ'ব পাৰে। পঞ্চমত পানীত বেছি সময় ভিজি থকাৰ ফলত বিভিন্ন ছালৰ সমস্যা যেনে ফাংগেল ইনফেকশ্যন, ছালৰ ঘাঁ, অন্যান্য ছালৰ ৰোগ যেনে স্কেবিজ ইত্যাদি বৃদ্ধি পায়। আৰু ইয়াৰ উপৰিও বানৰ সময়ত সাপৰ কামোৰৰ ঘটনাও বৃদ্ধি পায়।

0: হেপেটাইটিছ এ, হেপেটাইটিছ ই আদি ৰোগ যিবোৰ পানী আৰু খাদ্যৰ দ্বাৰা বিয়পে, ইয়াৰো সংক্ৰমণ বৃদ্ধি পায়।
1: এইখিনি আমি দেখিলোঁ যে এইবিলাক সমস্যাই আমাৰ দেহত দেখা দিব পাৰে বা এইবিলাক ৰোগে আমাক শৰীৰত দেখা দিব পাৰে। ইয়াৰ বাবে আমি কেনেদৰে সাৱধান হোৱাটো উচিত বা আমি কেনেদৰে ইয়াৰ প্ৰতিকাৰ ল'ব পাৰোঁ?
0: হয়, সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে বা কথাটোৱে হৈছে বিশুদ্ধ খোৱা পানী। পানী উতলাই বা ক্লৰিন টেবলেট ব্যৱহাৰ কৰি বিশুদ্ধ কৰি খাব লাগে। খাদ্য যিমান পাৰি সতেজ আৰু ঢাকি ৰাখিব লাগে। খোৱাৰ আগতে আৰু শৌচাগাৰ ব্যৱহাৰৰ পাছত চাবোনেৰে হাত দুখন ধুব লাগে। মহৰ পৰা বাচিবলৈ আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। সম্পূৰ্ণ হাত ভৰিত কাপোৰ পিন্ধিব লাগে যিমান পাৰি, আৰু ঘৰৰ চাৰিওফালে যাতে পানী জমা নহয় সেই তাৰ ব্যৱস্থা কৰিব লাগে। আৰু বানপানীত বা পানীত নামিবলগীয়া হ'লে বুট বা জোতা পিন্ধিব লাগে, আৰু ছালত যদি ঘাঁহ চাহ থাকে ভালদৰে সেইখিনি ঢাকি ৰাখিব লাগে। বানৰ পিছত যিবিলাক বেছিভাগ ৰোগেই দূষিত পানীৰ জৰিয়তে বিয়পে, সেয়েহে বিশুদ্ধ পানী খোৱাটোৱে বা ব্যৱহাৰ কৰাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। মই বাৰম্বাৰ সেইটোৱে ক'ম, পানী যিমান পাৰি একেবাৰে সহজ আৰু নিৰ্ভৰযোগ্য উপায় হৈছে পানী উতলাই খোৱাটো। আৰু দ্বিতীয়তে ক্লৰিন টেবলেট ব্যৱহাৰ, যিটোক আমি NADCC, তাৰ সম্পূৰ্ণ নাম হৈছে ছডিয়াম ডাইক্লৰ আইচচাইনোৰেট। এইটো এটা ক্লৰিন ৰিলিজিং কম্পাউণ্ড যি পানী বিশুদ্ধ কৰাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়, বিশেষকৈ বানপানী বা বেলেগ দুৰ্যোগ আৰু জৰুৰীকালীন পৰিস্থিতিত। এই NADCC টেবলেট পানীত যেতিয়া গলি যায় সি তেতিয়া সেই হাইপ'ক্লৰাছ এচিড উৎপন্ন হয়, আৰু এই হাইপ'ক্লৰাছ এচিডটোৱে সি ক্লৰিনৰ সক্ৰিয় ৰূপ, যিটো এক্টিভ বা ফ্ৰী ফৰ্ম, আৰু ই বেক্টেৰিয়া, ভাইৰাছ আৰু বহুতো পৰজীৱীৰ কোষৰ আৱৰণ, এনজাইম, DNA RNA ক্ষতিগ্ৰস্ত কৰি সিহঁতক ধ্বংস কৰে। কিন্তু ক্লৰিনে জীৱাণু ধ্বংস কৰিবলৈ তাক অলপ সময় লাগে, সেইবাবে টেবলেট দিয়াৰ পিছত কমেও 30 মিনিট অপেক্ষা কৰাৰ পৰামৰ্শ দিয়া হয়। আৰু এই সময়ছোৱাত ক্লৰিনে পানীত থকা অধিকাংশ ক্ষতিকাৰক জীৱাণু ধ্বংস কৰে। কিন্তু কথাটো হৈছে যদি পানী ঘোলা হয় তেন্তে কিন্তু মাটি, জৈৱিক পদাৰ্থ আৰু মলিন বস্তুৰ লগত ক্লৰিনৰ একাংশ প্ৰথমে বিক্ৰিয়া ঘটে, ফলত জীৱাণু ধ্বংস কৰিবলৈ প্ৰয়োজনীয় যিটো ফ্ৰী ক্লৰিন সেইটো কমি যায়। সেয়ে প্ৰথমে কাপোৰেৰে বা ফিল্টাৰ থাকিলে ফিল্টাৰেৰে পানী ফিল্টাৰ কৰি লোৱাৰ পিছতহে ক্লৰিন টেবলেট ব্যৱহাৰ কৰিব লাগে। আৰু এই ক্লৰিন টেবলেটে বিভিন্ন বেক্টেৰিয়া যেনে ভিব্ৰিঅ' কলেৰী যি কলেৰা কৰে, ছালমোনেলা টাইফি যি টাইফয়েড কৰে, ইকোলাই যি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন বা গেষ্ট্ৰোএনটেৰাইটিছ কৰে, বিভিন্ন ভাইৰাছ যেনে হেপেটাইটিছ এ, হেপেটাইটিছ ই, নৰ' ভাইৰাছ, ৰোটা ভাইৰাছ যি ডায়েৰিয়া কৰে, আৰু বহুতো পৰজীৱীক ধ্বংস কৰে। তৃতীয়তে হৈছে ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰ যদি কুঁৱা বা ডাঙৰ টেংকি চফা কৰিবলৈ হয় বোলে আমি ব্লিচিং পাউডাৰ বা ছডিয়াম হাইপ'ক্লৰাইড চলিউশ্যন ব্যৱহাৰ কৰোঁ, কিন্তু কেৱল স্বাস্থ্য বিভাগে পৰামৰ্শ দিয়া ব্লিচিং দ্ৰব্যহে ব্যৱহাৰ কৰিব লাগে। কাৰণ অধিক মাত্ৰা নহ'লে পানীটো চফা নহ'ব আৰু বেছিকৈ দিলেও স্বাস্থ্যৰ বাবে ক্ষতি হ'ব পাৰে। আৰু এটা কথা যে পানী সংৰক্ষণৰ নিয়ম, মানে বিশুদ্ধ কৰা পানী সদায় ঢাকনি থকা পৰিষ্কাৰ পাত্ৰতহে ৰাখিব লাগে, খোৱা পানীৰ পাত্ৰত হাত ডুবাই দিয়া উচিত নহয়। নদী, পুখুৰী বা বানৰ পানীৰ পোনপটীয়াকৈ মানুহে খাব নালাগে। কেৱল কাপোৰে চেকিলেই পানী সম্পূৰ্ণ সুৰক্ষিত হয় বুলিও নাভাবিব। চেকিলে ডাঙৰ মলিন বস্তু আঁতৰাই কিন্তু বেক্টেৰিয়া, ভাইৰাছ, পৰজীৱী নোহোৱা নকৰে। সেইবাবে ক্লৰিন বা ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা বা তাতোতকৈ উপৰি যদি উতলাই অৰ্থাৎ বইলিং কৰে বেছি উপকৃত হ'ব।
1: এইখিনিতে মনলৈ আহিছে কলেৰা বা ডায়েৰিয়া, ইয়াৰ লক্ষণসমূহ আমি কেনেদৰে গম পাম?
0: হয়, কলেৰা মানে ডায়েৰিয়া, যিটোক আমি পাতলা পায়খানা বুলি কওঁ, পাতলা পায়খানা আৰু যদি লগত বমিও হয় তেতিয়া সেইটোক আমি একিউট গেষ্ট্ৰোএনটেৰাইটিছ বুলি কওঁ। এই দুয়োটাই একিউট ইনফেক্টিভ ডায়েৰিয়া বা একিউট গেষ্ট্ৰোএনটেৰাইটিছ সাধাৰণভাৱে দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণসমূহ ভাইৰাছো হ'ব পাৰে, বেক্টেৰিয়াও হ'ব পাৰে, বেলেগ বেলেগ প্ৰট'জোৱেল ইনফেকশ্যনো হ'ব পাৰে, ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে। সাধাৰণতে পাতলা পায়খানা হ'ব, পানীৰ দৰে পায়খানা হ'ব, খুব বমি হ'ব, বাৰম্বাৰ বমিটিং হ'ব, ডিহাইড্ৰেশ্যন হ'ব, পেটৰ বিষ হ'ব পাৰে, আৰু লগত জ্বৰ আৰু পেটৰ বিষ, জ্বৰ তেনেকুৱাবিলাকো থাকিব পাৰে। কলেৰাত বিশেষকৈ আমি সেইটো কওঁ ৰাইচ ৱাটাৰ ষ্টুল একদম, আৰু সাংঘাতিক বেছি 15-20 বাৰ এনেকুৱা ডায়েৰিয়া হয়, ৱাটাৰী ডায়েৰিয়া হয়, পানীৰ দৰে পাতলা পায়খানা হয়। কিন্তু লগত যদি তেজ যায় তেতিয়া আমি সেইটোক একিউট ইনফেক্টিভ ডায়েৰিয়া, যিটোক আমি ডিচেণ্ট্ৰি বুলি কওঁ, তাৰো সাধাৰণতে বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণেই হয়।

0: তেনেকুৱাবিলাক হ'লে সাধাৰণতে ঘৰতে প্ৰথম কথা পানী আৰু ORS সেইটোৰ ভালদৰে খাব, কনজিউম কৰিব লাগে। ORS এটা পেকেট 1 লিটাৰ পানীত মিলাই যিমান পাৰি প্ৰতিবাৰ পায়খানা হোৱাৰ পাছতে সেইটো গ্ৰহণ কৰিব লাগে, আৰু দিনটোৰ ভিতৰত যিমান পাৰি 3-4 লিটাৰ সিমানে খাই থাকিব লাগে প্ৰথম কথা। দ্বিতীয় কথা, যেতিয়ালৈকে সাধাৰণতে প্ৰায়বিলাক যিটো ডায়েৰিয়া ভাইৰাছৰ কাৰণে হয়, গতিকে সেইটো নিজে নিজে ঠিক হৈ যায়। কিন্তু এই কলেৰা হওক, টাইফয়েড হওক, এইবিলাক বেক্টেৰিয়াজনিত ৰোগ, গতিকে এইখিনি হ'লেহে আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে। ভাইৰেল ডায়েৰিয়াত এণ্টিবায়'টিকৰ কোনো তেনেকুৱা ব্যৱহাৰ নাই। গতিকে নিজে এণ্টিবায়'টিক, নিজাববীয়াকৈ এণ্টিবায়'টিকৰ কনজিউম কৰাটো ঠিক নহয়। যদি আপোনালোকৰ ঠিক হোৱা নাই, 2 দিন হৈ গৈছে, 3 দিন হৈ গৈছে, তেতিয়া একেবাৰে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসকৰ ওচৰলৈ যাব লাগে আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি দৰৱ খোৱাটো প্ৰয়োজন।
1: হয়, এতিয়া প্ৰায়ে দেখিবলৈ পাইছোঁ যে বানপানী হৈ যোৱাৰ পিছত মানুহবিলাকৰ খুব জ্বৰ হৈছে, ইয়াৰ কাৰণটো কি হ'ব পাৰে বাৰু?
0: হয়, জ্বৰটো হৈছে এটা চিম্পটম, এটা লক্ষণ। এই জ্বৰৰ 100টা বা 1000টা তাৰ কাৰণ থাকিব পাৰে। কিন্তু এই বানপানীৰ সময়ছোৱাত জ্বৰৰ মেইনলি আমাৰ ভাইৰেল, যিকোনো ভাইৰেল ফিভাৰ যিটোক আমি কওঁ, সেইটো কাৰণে হ'ব পাৰে। দ্বিতীয়তে এইবিলাক মহৰ দৰে বিয়পাৰ যিবিলাক ৰোগ, যেনে মেলেৰিয়া হওক, ডেংগু হওক, জাপানীজ এনকেফেলাইটিছ হওক, তেনেকুৱাবিলাকৰ কাৰণে হ'ব পাৰে। তৃতীয়তে নিমনীয়া হ'ব পাৰে। চতুৰ্থতে একেই, যদি কলেৰা টাইফয়েড হয় লগত জ্বৰো হ'ব পাৰে। জ্বৰ আহিলে পৰ্যাপ্ত জিৰণি লোৱাটো খুবেই জৰুৰী। বেছি পৰিমাণে বিশুদ্ধ পানী, ORS, নাৰিকলৰ পানী, চাউলৰ মাৰ, অন্যান্য তৰল খাদ্য গ্ৰহণ কৰিব লাগে। আৰু যদি 100 ডিগ্ৰী ফাৰেনহাইটৰ ওপৰত জ্বৰ উঠে, তেতিয়াহ'লে পেৰাচিটামল ব্যৱহাৰ কৰিব লাগে। কিন্তু ইয়াকে কৈ বিভিন্ন পেইন কিলাৰ, যেনে IBUPROFEN হওক, নাইচ টেবলেট হওক, যিটো নিমেচলাইট থাকে, ডিক্লোফেনেক, এনেকুৱাবিলাক কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰিব নালাগে। হয়, আৰু নিজে নিজে এণ্টিবায়'টিক কেতিয়াও আৰম্ভ কৰিব নালাগে। যদি জ্বৰ 2-3 দিনতকৈ অধিক থাকে বা শ্বাস প্ৰশ্বাসত কষ্ট হয়, জণ্ডিচ হৈছে, লগতে প্ৰস্ৰাৱ কমি গৈছে, পেটৰ বিষ হৈছে বা অচেতনতা হয়, কাৰোবাৰ অল্টাৰ্ড চেন্সৰিয়াম, অল্টাৰ্ড বিহেভিয়াৰ, সাংঘাতিক মূৰৰ বিষ, চকু ৰঙা পৰিছে, তেনেকুৱা ক্ষেত্ৰত লগালগ কিন্তু চিকিৎসকৰ ওচৰলৈ যোৱাটো প্ৰয়োজন।
1: হয়, ডেংগু আৰু মেলেৰিয়া 2টা বেলেগ বেলেগ ৰোগ, ইয়াৰ লক্ষণবিলাক কেনেকুৱা? ডেংগু ৰোগ হ'লে আমি কেনেদৰে গম পাম আৰু মেলেৰিয়া হ'লে আমি কেনেদৰে গম পাম?
0: হয়, দুটাই ভাইৰেল ইলনেছ, কিন্তু তেওঁলোকক মানে মহৰ দ্বাৰা মানুহলৈ বিয়পে। ডেংগি আৰু মেলেৰিয়াৰ দুটাৰে প্ৰধান লক্ষণ হ'ল জ্বৰ, জ্বৰ 2টাতে থাকিব। কিন্তু ডেংগি ৰোগত সাধাৰণতে শৰীৰৰ মানে গাৰ বিষ, সাংঘাতিক মূৰৰ বিষ, গাৰ বিষ, জইণ্ট পেইন, এনেকুৱাবিলাক বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু লগতে কাৰোবাৰ হয়তো পেট বিষ বা বমি বা অকণমান লুজ মোশ্যন, পাতলা পায়খানা হ'ব পাৰে। মেলেৰিয়াত সাধাৰণতে জ্বৰেই হয় আৰু লগতে খুব ৰাইগৰ বা চিলছ আহিব, খুব ঠাণ্ডা লাগিব, তেনেকুৱা হয়। আৰু ৰাতি ৰাতি জ্বৰ উঠিব পাৰে, তেনেকুৱা হয়। কিছুমান মেলেৰিয়াত এটা যিটো আমি চেৰিব্ৰেল মেলেৰিয়া বুলি কওঁ, যিটোত আপোনাৰ ব্ৰেইনতো স্প্ৰেড হয়, সেইটোত হয়তো মানুহজনৰ অল্টাৰ্ড চেন্সৰিয়াম, অল্টাৰ্ড বিহেভিয়াৰ, এবনৰ্মেল বিহেভিয়াৰ, উল্টা পুল্টা কথা কোৱা, তেনেকুৱাবিলাক, বা কাৰোবাৰ ভ্ৰম বগা বুলি যিটো কয়, কাৰোবাৰ চিজাৰ, মৃগী বেমাৰ নিচিনা, তেনেকুৱা আহিব পাৰে। গতিকে সেই তেনেকুৱাবিলাক, কিছুমান কোমাৰ একদম পিছৰ ষ্টেজত কোমালেও গুচি যায়, তেনেকুৱাবিলাক সাধাৰণতে চিম্পটম দেখা দিয়ে। ইয়াৰ উপৰি ডেংগু বেমাৰত প্লেটলেট কাউণ্টটো বহুত কমি যায়। 3 দিনৰ পাছৰ যিটো ফেজ, 3 দিনৰ পৰা 7 দিনৰ ভিতৰৰ ফেজটোত প্লেটলেট কাউণ্টটো লাহে লাহে কমিবলৈ আৰম্ভ কৰে, ব্লিডিং টেণ্ডেঞ্চিবিলাক বাঢ়ি যায়, বা গাত কিছুমান ফুটফুট, ৰঙা ৰঙা ফুটফুট ওলাব পাৰে, তেনেকুৱাবিলাক সাধাৰণতে ডেংগিত দেখা দিয়ে। গতিকে এই 2টা ৰোগেই খুব আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত খুবেই মানে কমন হয়। গতিকে ৰেপিড টেষ্ট আজিকালি বহুত আছে, কাৰোবাৰ যদি এনেকুৱা লক্ষণ দেখা দিছে, নিশ্চয় তেওঁলোকে স্বাস্থ্য শিবিৰ বা ওচৰ চিকিৎসালয়লৈ গৈ এইকেইটাৰ টেষ্ট কৰাৰ প্ৰয়োজন।
1: হয়, জণ্ডিচৰ লক্ষণসমূহ কেনেদৰে আমি গম পাম?
0: জণ্ডিচটো জ্বৰৰ নিচিনাকে, সিও এটা চিম্পটম হয়, সি এটা ফিভাৰৰ নিচিনাকে চিম্পটম,
1: বহুতে গম নাপায় যে জণ্ডিচ হৈ আছে ভিতৰি ভিতৰি।
0: জণ্ডিচ মানে আমাৰ শৰীৰত, অৰ্থাৎ ব্লাডত বিলিৰুবিনৰ সংখ্যাটো বাঢ়ি যায়। বিলিৰুবিন কিন্তু যেতিয়া আমাৰ নৰ্মেল বিলিৰুবিনটো হৈছে 1.1 বা 1.2লৈকে হয় বিলিৰুবিনৰ যিটো ৰেঞ্জ, কিন্তু জণ্ডিচটো আমাৰ গাত, অৰ্থাৎ চকু বা চকু হালধীয়া পৰে বা শৰীৰ হালধীয়া হয় যেতিয়া আমাৰ বিলিৰুবিনৰ এমাউণ্টটো 2.5 মিলিগ্ৰাম

0: পাৰ ডেচিলিটাৰ কে যদি বাঢ়ি যায় তেতিয়াহে মানুহে মানে দেখাত ধৰা পৰে বা চকু হালধীয়া হয়। জণ্ডিচটো বিভিন্ন বেমাৰত হ'ব পাৰে, কাৰোবাৰ যদি হেপেটাইটিছ এ, হেপেটাইটিছ ই, যি সাধাৰণতে দূষিত পানী বা খাদ্যৰ দ্বাৰা বিয়পে সেইটোত দেখিবলৈ পোৱা যায়। কাৰোবাৰ যদি স্ক্ৰাব টাইফাছ হৈছে, কাৰোবাৰ যদি লেপ্টোস্পাইৰেচিছ হৈছে, সেই তেনেকুৱাবিলাক বেমাৰতো জণ্ডিচ হয়। জণ্ডিচ মানে কি, আল্টিমেটলি বেক্টেৰিয়া বা ভাইৰেল ইনফেকশ্যনটো লিভাৰত সি আক্ৰমণ কৰিছে। লিভাৰত আক্ৰমণ কৰাৰ ফলত আপোনাৰ যিবিলাক লিভাৰ চেলছ থাকে সেইবিলাক ডেমেজ হৈছে, ধ্বংস হৈছে। ধ্বংস হোৱাৰ ফলত সেই বিলিৰুবিনখিনি ধৰক আমাৰ শৰীৰত বাঢ়ি যায় আৰু সেইটোৱেই জণ্ডিচৰ লক্ষণ।
1: আৰু ইয়াৰ বাবে চিকিৎসকৰ কাষ চপাৰ আগতে আমি ঘৰুৱাভাৱে কিবা প্ৰতিকাৰ ল'ব পাৰোঁ নেকি?
0: কাৰোবাৰ যদি জণ্ডিচ ধৰা পৰিছে, চকু হালধীয়া হৈছে, শৰীৰ হালধীয়া হৈছে, প্ৰথম কথা তেওঁলোকে লিভাৰ এনজাইম বা টেষ্ট কৰাটো খুবেই প্ৰয়োজন। কাৰণ জণ্ডিচ এটা বেমাৰ নহয়, কিন্তু বেলেগ এটা বেমাৰৰ সি এটা লক্ষণহে। এতিয়া প্ৰথম কথা আমি চাব লাগিব তাৰ কোনটো বেমাৰৰ কাৰণে জণ্ডিচ হৈছে। যদি বেক্টেৰিয়েল কিবা ইনফেকশ্যনৰ কাৰণে জণ্ডিচ হৈছে, তেতিয়াহ'লে তাৰ মানে দৰৱ খাব লাগিব, চিকিৎসা কৰিব লাগিব। ভাইৰেল কিছুমান যেনে হেপেটাইটিছ এ, হেপেটাইটিছ ই, এইকেইটা বেমাৰৰ সাধাৰণতে তেনেকুৱা একো এণ্টিবায়'টিক বা তেনেকুৱা এণ্টিভাইৰেল থেৰাপি নাই। গতিকে এইটোত ৰেষ্ট আৰু আপোনাৰ ভালকৈ অ' আৰ এছ খুৱাব লাগে, বিশুদ্ধ পানী, সেইখিনি খালেই লাহে লাহে লাহে লাহে কমি যোৱাৰ চান্স থাকে। কিন্তু জণ্ডিচ হ'লেই লগালগ চিকিৎসকৰ কাষ চাপিব লাগে, কাৰণ জণ্ডিচ বহুত বাঢ়ি যাব পাৰে, লিভাৰ ডিছফাংচন গৈ পেলাই একিউট লিভাৰ ফেইলিয়াৰ হ'বগৈ পাৰে, তেতিয়া কিন্তু যথেষ্ট জটিলতা আহিব পাৰে।
1: হয়, বানপানীৰ পিছত ৰোগসমূহৰ ভিতৰত আমি কলেৰা, ডায়েৰিয়া, জণ্ডিচ এই সম্পৰ্কে আমি কথা পাতিলোঁ। ইয়াত দেখিবলৈ পাওঁ যে বানপানীৰ পিছত আমি কিছুমান চৰ্ম ৰোগ মানে স্কিনৰ বেমাৰ হোৱা আমি দেখিবলৈ পাওঁ।
0: বানপানীৰ পিছতে বহুখিনি স্কিনৰ ইনফেকশ্যন বা এনেকুৱা ছালৰ ৰোগ বহুতখিনি দেখা পোৱা যায়। তাৰ ভিতৰত বেক্টেৰিয়েল ইনফেকশ্যন যেনে ইম্পেটিগো, চেলুলাইটিছ, ফলিকুলাইটিছ তেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। দ্বিতীয়তে আপোনাৰ কিছুমান স্কেবিছ নামৰ এটা বেমাৰ আছে, যিটো খুবেই আমাৰ মানে ভাৰতবৰ্ষতে খুবেই প্ৰচলিত স্কেবিছ। গতিকে সেইটোতো আপোনাৰ গুটি গুটি, সৰু সৰু গুটি গুটি হয়, সাংঘাতিক খজুৱতি হয় আৰু ৰাতি ৰাতি বেছি খজুৱায়। এই হাতৰ আঙুলিৰ মাজত গুটি গুটি হয় আৰু সাংঘাতিক খজুৱতি হয় আৰু এজনৰ হ'লেই ঘৰত সকলোৰে হয়। তৃতীয়তে ফাংগেল ইনফেকশ্যন, যিটোক আমি টিনিয়া বুলি কওঁ। ফাংগেল ইনফেকশ্যনত এনেকুৱা গুল গুল এনেকুৱা পেটচ হ'ব, পেটচি কিছুমান স্কিন লিজেন্স থাকিব তাতে আৰু সাংঘাতিক খজুৱতি হ'ব আৰু সাধাৰণতে যিবিলাক অলপ ভিজি থকা, শৰীৰৰ ভিজি থকা অংশ, সেমেকা অংশত বেছিকৈ দেখিবলৈ পোৱা যায়। গতিকে এইবিলাকৰ কাৰণ হৈছে বানপানীত পানীৰ লগতে মানে সংক্ৰমণ আহি থাকে, কণ্টেক্টত আহি থাকে। গতিকে এনিটাইম যদি সেই দূষিত পানী বা বেলেগ বেলেগ জাবৰ এইবিলাকৰ লগত যদি কণ্টেক্টত আহি থাকে, সেইকাৰণে এইখিনি স্কিন ইনফেকশ্যনখিনি বাঢ়ি যায়।
1: হয়, তাৰ বাবে আমি কি কৰিব লাগিব প্ৰতিকাৰ হিচাপে?
0: যিমান পাৰি আমি মানুহে বা বানপীড়িত লোকসকলে কম সময় পানীত যাতে কম সময় যাব লগা হয় সেইটো, আৰু যদি পানীত যাবই লগা হয় তেতিয়াহ'লে বুট বা জোতা, জলৰোধী জোতা পিন্ধিব লাগে। পানীৰ পৰা উঠাৰ লগে লগে কিন্তু পৰিষ্কাৰভাৱে চাবোনেৰে গোটেই ভৰি হাত ভৰি ধোৱাটো প্ৰয়োজন আৰু ভালদৰে শুকুৱাই ল'ব লাগে, বিশেষকৈ ভৰিৰ আৰু হাতৰ আঙুলিৰ মাজমজিয়াবিলাক। আৰু যিমান পাৰি শুকান কাপোৰ আৰু মোজা যদি এবাৰ ভিজি যায় তেতিয়াহ'লে সলনি কৰি শুকান মোজা পিন্ধিব লাগে। ছালত যদি কটা থাকে, ফাট থাকে, ঘাঁহ থাকে, তেতিয়া পৰিষ্কাৰ কৰি এণ্টিছেপ্টিক লগাই ৰাখিব লাগে আৰু একেখন টাৱেল বা একেখন কাপোৰ বহুতে যাতে ব্যৱহাৰ নকৰে। ডায়েবেটিছ ৰোগীয়ে বিশেষকৈ ভৰিৰ বিশেষ যত্ন ল'ব লাগে, কাৰণ তেওঁলোকৰ বেক্টেৰিয়েল ইনফেকশ্যনৰ মানে চান্সেছ বেছি থাকে।
1: এইখিনিতে জানিব বিচাৰিছোঁ, শিশু, গৰ্ভৱতী মহিলা, বৃদ্ধ অথবা দীৰ্ঘদিনীয়া ৰোগীসকলে বানপানীৰ সময়ছোৱাত বিশেষভাৱে কেনেদৰে যতন লোৱা উচিত?
0: হয়, বানপানী অহাৰ লগে লগে গৰ্ভৱতী মহিলা বা প্ৰাপ্তবয়স্ক যিসকল ব্যক্তি আৰু অন্যান্য বিভিন্ন ক্ৰনিক ইলনেছত ভুগি থকা ৰোগীসকলৰ বাবে খুবেই এটা মানে কঠিন সময় আহি পৰে। ইয়াৰ ভিতৰত প্ৰথমতে যদি সেইটো জেগাত, যিকোনো জেগাত বানপানী প্ৰতি বছৰে আহে বা বানপানী অহাৰ আশংকা থাকে, তেতিয়াহ'লে মানুহখিনিয়ে নিজকে প্ৰথম কথা তৈয়াৰী কৰিব লাগিব, প্ৰস্তুত হ'বই লাগিব। যদি কাৰোবাৰ দুমহলীয়া ঘৰ আছে, মানুহকেইজন সামগ্ৰী লগত নিজেও সেই ওপৰ মহললৈ যোৱাটো উচিত। দ্বিতীয়তে

0: ঘৰৰ ৰেচন সকলোবিলাক
1: হয়
0: যাতে বানপানীৰ আগতে মানে বতৰ বৰষুণৰ বতৰ আগতে যাতে গোটেইখিনি তেওঁলোকে আয়োজন আৰু বন্দোবস্ত কৰি ল'ব পাৰে, সেইটো খুবেই জৰুৰী। তৃতীয়তে, যিখিনি তেওঁলোকে দৰৱ খাই থাকে সেই দৰৱখিনি আৰু যিখিনি এমাৰজেঞ্চি ড্ৰাগছ কিছুমান, সেইবিলাক কিন্তু তেওঁলোকে আগতে যোগান ধৰি ৰখাটো খুবেই জৰুৰী। চতুৰ্থতে, গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত তেওঁলোকৰ যদি কিবা চেকআপ আছিলে সেই চেকআপখিনি প্ৰথমতেই কৰি লোৱাটো খুবেই প্ৰয়োজন। আৰু তেওঁলোকৰো যদি কাৰোবাৰ হ'বলগীয়া ডেলিভাৰী হোৱাৰ সময়ত, সেইটো সময়ত যিমান পাৰি তেওঁলোকে এম্বুলেঞ্চৰ ব্যৱস্থা বা তেনেকৈ যোগাযোগ বা নিজৰ নিয়েৰেষ্ট যিখন চিভিল হস্পিটেল আছে বা ডেলিভাৰী চেণ্টাৰ আছে তেওঁলোকৰ মানে কণ্টেক্ট ৰখাটো খুবেই জৰুৰী। আৰু তেওঁলোকক চাই থকা যোনগৰাকী চিকিৎসক, সেই চিকিৎসকৰ লগতো যাতে কণ্টেক্টত থাকে, সেইটো খুবেই জৰুৰী। আৰু চতুৰ্থতে, যিকোনো মানে বেমাৰ হ'লে বা প্ৰাপ্তবয়স্কখিনি বা গৰ্ভৱতী মহিলাৰ, কিন্তু যিকোনো যদি দুৰ্ঘটনা ঘটে লগালগ যিমান পাৰি ঘৰৰ মানুহে হ'লেও চিকিৎসকৰ ওচৰলৈ বা স্বাস্থ্যকেন্দ্ৰলৈ নিয়াৰ যোগান ধৰিব লাগিব। তাতে চৰকাৰৰো যথেষ্ট ভূমিকা আছে। চৰকাৰে বানপীড়িত লোকসকলৰ বাবে এম্বুলেঞ্চৰ যোগান, মানে স্বাস্থ্য শিবিৰৰ যোগান আৰু লগতে খোৱা পানী বা অন্যান্য সামগ্ৰীৰ যোগান ধৰাটো খুবেই জৰুৰী।
1: হয়, এইখিনিতে ডক্টৰ অমিত্ৰ ভূঞা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বানপানীৰ পিছত শাৰীৰিকভাৱে মানুহবিলাকতো ক্ষতিগ্ৰস্ত হয়ে, দেখিবলৈ পোৱা যায় মানসিকভাৱেও কিছু কিছু ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা যায়, মানে মানসিক চাপ বাঢ়ি যায়, তাৰ বাবে আপুনি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব?
0: হয়, বানপানীৰ এটা দুৰ্যোগৰ পাছত অৱশ্যে মানুহৰ শাৰীৰিকভাৱে, মানসিকভাৱে, ফাইনেন্সিয়েলিও এটা ডাঙৰ ক্ষতি হয়। গতিকে স্বাভাৱিক যে মানুহে মানে মেণ্টেল ষ্ট্ৰেছ আৰু লগতে ফিজিকেল ষ্ট্ৰেছ, বেমাৰ আজাৰ বিভিন্ন হেৰিয়াত ভুগিবলগীয়া হয়। কিন্তু তথাপিতো নিজৰ মনটো ডাঠ কৰি নিজৰ শৰীৰটোক যাতে সুস্থ সবল কৰি ৰাখিব পাৰে, কাৰণ আমি যদি নিজৰ মনটো নিজৰ শৰীৰটো সুস্থ কৰি ৰাখোঁ, তেতিয়াহে আমি এই দুৰ্যোগক আমি ফাইট কৰিব পাৰিম, মানে ভালদৰে তাক অতিক্ৰম কৰিব পাৰিম। গতিকে নিজৰ মনোবল, নিজৰ মানসিকভাৱে, শাৰীৰিকভাৱে নিজকে সুস্থ কৰি ৰখাটো খুবেই জৰুৰী।
1: হয়, ডাক্টৰ অমৰ্ত্য গগৈ, বানপানীৰ পিছত স্বাস্থ্যজনিত বিভিন্ন ৰোগ বা সমস্যা সম্পৰ্কে আমাক জনালে। শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, চিকিৎসক হিচাপে আপুনি বানপীড়িত লোকসকললৈ বা বানপানীৰ সময়ত আমি কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰিম, এই বিষয়ে শ্ৰোতাসকলক কি পৰামৰ্শ আগবঢ়াব?
0: মই সকলো ৰাইজলৈ বা বানপীড়িত লোকসকললৈ এটাই অনুৰোধ জনাম যে বানপানীৰ সময়ত আতংকিত নহ'ব। আতংকিত হোৱাটো বাৰু স্বাভাৱিক, হ'লেও নিজৰ মনোবল মানে টান কৰি নিজৰ মনটোক বুজাই সচেতন হৈ থাকিব। যিকোনো বেমাৰৰ লক্ষণ হওক, জ্বৰ, জণ্ডিচ বা ডায়েৰিয়া, সৰু বেমাৰ বুলি ভাবি অৱহেলা নকৰিব। বিশেষকৈ বানপানীৰ পিছত হোৱা জ্বৰ সাধাৰণ ভাইৰেল জ্বৰ নহ'বও পাৰে, সি হয়তো বেলেগ কিবা বেমাৰৰ যেনে ডেংগু হওক, মেলেৰিয়া বা লেপ্টোস্পাইৰেচিছ, ক্ৰাপটাইফাছ, এনেকুৱাবিলাক বেমাৰৰো সি বেমাৰ হ'ব পাৰে। গতিকে সময়মতে চিকিৎসা ল'লে অধিকাংশ ৰোগ কিন্তু সম্পূৰ্ণভাৱে আৰোগ্য হয়। মনত ৰাখিব যে বিশুদ্ধ পানী, পৰিষ্কাৰ পৰিচ্ছন্নতা, মহৰ পৰা সুৰক্ষা আৰু সময়মতে চিকিৎসা, এই চাৰিটাই হৈছে বানৰ পিছৰ ৰোগ প্ৰতিৰোধৰ মূল চাবিকাঠি। আৰু প্ৰতিৰোধ চিকিৎসাতকৈ সদায় উত্তম। সৰু সৰু সাৱধানতাই বহু ডাঙৰ ৰোগৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। ইয়াকে কৈ আজি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে সুস্বাস্থ্য আৰু নিৰাপদ জীৱনৰ শুভেচ্ছা দিছোঁ।
1: হয়, ধন্যবাদ ডাক্টৰ অমৰ্ত্য ভূঞা, আপুনি আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে আৰু এইখিনি আমাক জনালে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হ'ব আজিৰ অনুষ্ঠান শুনি। আপোনাক ধন্যবাদ জনাইছোঁ, নমস্কাৰ।
0: নমস্কাৰ।

সেয়া আছিল ডাক্তৰ অমৰ্ত্য ভূঞা। আৰু আজি আমাৰ কথোপকথনৰ বিষয় আছিল বানপানীৰ পিছত স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ চিকিৎসা।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

আধুনিক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে গায়ত্ৰী হাজৰিকাৰ কণ্ঠত ক্ৰমে উমেশ দত্ত আৰু হীৰেণ ভট্টাচাৰ্য ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে প্ৰফুল্ল ডেকা আৰু সংগীতবৃন্দৰ গ্ৰন্থৰ ওজাপালি।

শ্ৰোতাসকলে ইমান পৰে প্ৰফুল্ল ডেকা আৰু সজ্ঞীবৃন্দৰ কণ্ঠত ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক হাইদৰ আলীয়ে বজোৱা স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে

মই পংকজনন্দন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে সংসদত আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত পুৱাৰ আহাৰৰ টেবুলত NDAত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। ভাৰত আৰু চীনে কালি নতুন দিল্লীত অনুষ্ঠিত সীমান্ত বিষয়ক আলোচনা আৰু সমন্বয় কৰ্মব্যৱস্থা সম্বন্ধীয় 36 সংখ্যক বৈঠকত মুকলি আলোচনা কৰে। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আৰু ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।

0: সংসদত আজি ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। ৰাজ্যসভাত যোৱা সোমবাৰে এই বিধেয়কখন গৃহীত হোৱাৰ পাছত লোকসভাই আজি বিধেয়কখন গৃহীত কৰে। প্ৰথমবাৰ নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত পুনৰ মিলিত হোৱাৰ সময়ত ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী জিতন ৰাম মাঝিয়ে সদনত ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ বিকাশ আইন 2006 সংশোধনৰ বাবে উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে বেতন পলম হোৱা আৰু বিবাদ নিষ্পত্তিৰ দৰে বিষয়সমূহ সমাধান কৰা হ'ব। বিধেয়কখনত উল্লেখ কৰা অনুসৰি প্ৰত্যেক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগৰ পৰা ক্ৰয় কৰা সামগ্ৰী অথবা সেৱাৰ বাবে ট্ৰেড ৰিচিভেলছ ডিছকাউণ্টিং ব্যৱস্থাত সকলো বিল পৰিশোধ কৰিব লাগিব। এই বিধেয়কখন গৃহীত কৰি সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া দিলীপ শইকীয়াই সদনৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় আৰু প্ৰতিবাদৰত সদস্যসকলক নিয়াৰিকৈ কাম কাজ চলোৱাত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ সদনৰ কাম কাজত ব্যাঘাত জন্মোৱাক লৈ অসন্তুষ্টি ব্যক্ত কৰি এনেধৰণৰ প্ৰতিবাদ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে সমীচীন নহয় বুলি উল্লেখ কৰে। শ্ৰীশইকীয়াই বাৰে বাৰে পোষ্টাৰ বেনাৰ আদি প্ৰদৰ্শন কৰি সদনৰ কাম কাজ ব্যাহত কৰাটো উচিত নহয় বুলি কয়। তেওঁ সকলো সদস্যক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আৰু গঠনমূলক আলোচনাত ভাগ ল'বলৈ আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী পক্ষৰ আচৰণত উদ্বেগ প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিদিনে সংসদৰ অধিৱেশনত উপস্থিত থাকে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত লোকসভাৰ কাম কাজ অহা সোমবাৰৰ দিনৰ 11 বজালৈকে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ আৰু স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অহা 9 আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ 84 বছৰ সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি শ্ৰীবিৰলাই এই আন্দোলনক ৰাষ্ট্ৰীয় একতা, সাহসিকতা, সত্য আৰু অহিংসাৰ গভীৰ নিদৰ্শন বুলি প্ৰকাশ কৰে। তেওঁ সদনৰ সদস্যসকলক আলোচনাত অংশ লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ আহ্বান জনায়।
1: लोकतंत्र को सशक्त और मजबूत करना है तो चर्चा और संवाद ही इसका रास्ता है। मैं आपसे हर बार आग्रह करता हूं, लेकिन आपका आचरण संसदीय मर्यादाओं के अनुरूप नहीं है। इस पर आपको विचार करना चाहिए। सदन चर्चा संवाद और विशेष रूप से प्रश्नकाल के अंदर माननीय सदस्यों के महत्वपूर्ण प्रश्न के लिए होता है। मेरा आपसे आग्रह, आप प्रश्नकाल चलने दें। आप सदन नहीं चलाना चाहते, ये व्यवहार आचरण आपका उचित नहीं है।
0: ইপিনে নীটৰ প্ৰতিবাদৰ সময়ত শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে প্ৰশ্নকাল আৰম্ভ কৰে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলৱেৰ ছিগনেল পদ্ধতি আৰু কবচ স্থাপন সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা চলায় যদিও অসম্পূৰ্ণ হৈ ৰয়। বিৰোধী পক্ষৰ সদস্যসকলৰ হুলস্থূলীয়া পৰিস্থিতিৰ বাবে পাছত সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত পুৱাৰ আহাৰৰ টেবুলত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। এইসকলৰ ভিতৰত NCPI আৰু শিৱসেনাৰ সাংসদসকল আছে। এই সাক্ষাতৰ পাছত সংসদ ভৱন চৌহদত সংবাদ মাধ্যমৰ মুখামুখি হৈ শিৱসেনাৰ সাংসদ জ্যোতি সাবিত্ৰী নাগনাথ ৱাঘেমেৰে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে সংসদৰ কাম কাজ বাৰম্বাৰ বিঘ্নিত হৈ থকাৰ বিষয়টো সন্দৰ্ভত কথা পাতে। তেওঁ কয় যে এনেদৰে বাৰম্বাৰ সদনৰ কাম কাজ বিঘ্নিত হৈ থাকিলে নৱনিৰ্বাচিত আৰু প্ৰতিভাৱান সাংসদসকল সদনত নিজৰ নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰাৰ পৰা বঞ্চিত হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে। NCPIৰ সাংসদ শতাব্দী ৰায়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ সৈতে যুক্ত হোৱা প্ৰত্যেককে আদৰণি জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে সাংসদসকলে কি কৰাটো প্ৰয়োজন আৰু তেওঁলোকে কিদৰে ৰাষ্ট্ৰ নিৰ্মাণলৈ ফলপ্ৰসূ অৱদান যোগাব পাৰিব এই সন্দৰ্ভত মত বিনিময় কৰিছে।

0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আই আই টি দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সমাৰোহত 587 গৰাকী শিক্ষাৰ্থীক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰাকে ধৰি 3000ৰো অধিক শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ'ব। শ্ৰীমোদীয়ে শিক্ষা প্ৰতিষ্ঠানখনৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক, সঞ্চালকৰ স্বৰ্ণপদক, শংকৰদয়াল শৰ্মা স্বৰ্ণপদক আৰু পাৰ্ফেক্ট 10 স্বৰ্ণপদককে ধৰি বিভিন্ন সন্মান মেধাৱী শিক্ষাৰ্থীসকলক প্ৰদান কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে আই আই টি দিল্লীৰ শোনিপথ চৌহদত স্থাপন কৰা কৃত্ৰিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ছুপাৰ কম্পিউটিং ব্যৱস্থা পৰম্পৰাগত উদ্বোধন কৰিব। ভাৰত আৰু চীনে কালি নতুন দিল্লীত অনুষ্ঠিত সীমান্ত বিষয়ক আলোচনা আৰু সমন্বয় কৰ্মব্যৱস্থা সম্বন্ধীয় 36 সংখ্যক বৈঠকত মুকলি আলোচনা কৰে। এই বৈঠকত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতিৰো পৰ্যালোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি দুয়োপক্ষই সীমান্তৰ সমস্যা ব্যৱস্থাপনা আৰু সহযোগিতা সন্দৰ্ভত বিস্তৃত মত বিনিময় কৰে। বৈঠকত দুয়োপক্ষই সীমান্তৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত সেই অঞ্চলসমূহত শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাত গুৰুত্ব দিয়ে। ভাৰতৰ প্ৰতিনিধি দলটোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পূব এছিয়া সম্বন্ধীয় যুটীয়া সচিব সুজিৎ ঘোষে নেতৃত্ব দিয়ে। চীনৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমান্ত আৰু সামুদ্ৰিক পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধান হৌ য়াংগি। দুয়োপক্ষই বৰ্তমানৰ কূটনৈতিক আৰু সামৰিক ব্যৱস্থা বাহাল ৰখাত গুৰুত্ব দিয়ে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু দিৱসত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ আত্মাক কণ্ঠদান কৰিছে আৰু তেওঁ কলমেৰে স্বাধীনতা আন্দোলনক নতুন মাত্ৰা দিছিল। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি হোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। 881খন গাঁৱৰ 168,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চলবিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে। ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ৰক্ষিতাই আজি আছানত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰে তন্ভি শৰ্মাক 21-18, 19-21, 19-21 গেমত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। ৰক্ষিতা ছেমিফাইনেলত অস্মিতা চলিহাৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে অস্মিতাই শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিক 20-22, 21-15, 21-19 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত পৃথি কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণাপ্ৰসাদ গৰাগাৰ যুটিটো মালয়েছিয়াৰ মান ৱেই চুং আৰু চুহ উইকিৰ সন্মুখীন হ'ব। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'ব লগা গ্ৰুপ এৰ এখন খেলত আই এছ এলৰ চেম্পিয়ন তথা 16বাৰকৈ ডুৰাণ্ড কাপ জয় কৰা ইষ্ট বেংগল এফ চিয়ে ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। সংসদত আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত পুৱাৰ আহাৰৰ টেবুলত এন ডি এত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। ভাৰত আৰু চীনে কালি নতুন দিল্লীত অনুষ্ঠিত সীমান্ত বিষয়ক আলোচনা আৰু সমন্বয় কৰ্মব্যৱস্থা সম্বন্ধীয় 36 সংখ্যক বৈঠকত মুকলি আলোচনা কৰে। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়োৱা হৈছে সুমিত্ৰা ৰাণী লহকৰৰ কণ্ঠৰ 2টি লোকগীত।

পিয়লৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক।

0: আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে লোকগীত শুনিছে সুমিত্ৰা ৰাণীৰ লহকৰৰ কণ্ঠত।

0: শ্ৰোতাসকলে ইমান পৰে সুমিত্ৰা ৰাণী লহকৰৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I am Valsa Williams with the Midday News.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481খন গাঁৱৰ 168,000ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি নষ্ট হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলক সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চলবিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। ইপিনে বান সমস্যাৰ সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই 10,000 কোটিৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে। সংগঠনটোৱে আজি এখন সংবাদমেলত ইয়াৰ বাবে উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন, মথাউৰি মেৰামতি আৰু যমুনা দখলমুক্ত কৰাৰ উপৰি নাগালেণ্ডৰ অবৈধ কয়লা খনন ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনায়। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানত শিক্ষা সংক্ৰান্তীয় নথিপত্ৰ নষ্ট হোৱা শিক্ষাৰ্থীসকলক পুনৰ নথিপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

0: বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি গাঁও প্ৰধান অথবা সংশ্লিষ্ট চক্ৰ বিষয়াৰ প্ৰমাণ পত্ৰ দাখিলৰ ভিত্তিত বান ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক নম্বৰ পত্ৰ প্ৰমাণ পত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় শৈক্ষিক নথি পত্ৰ পুনৰ প্ৰদান কৰা হ'ব। বানৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ অধীনৰ কোনো শিক্ষাৰ্থীৰে শৈক্ষিক যাত্ৰা যাতে ব্যাহত নহয় সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোড চহৰৰ কৃত্ৰিম বানৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে জাগীৰোড পৰিদৰ্শন বঙলাত জিলা আয়ুক্ত, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। শ্ৰীহাজৰিকাই কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধান আৰু নলা নিষ্কাশন ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে বিষয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ লগতে জাগীৰোড চহৰৰ নিষ্কাশন ব্যৱস্থা উন্নীতকৰণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক সমীক্ষাৰ জৰিয়তে যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। জিলা প্ৰশাসনে ইতিমধ্যে কালভাৰ্ট আৰু নলা নিষ্কাশনৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰি জলাশয়ৰ সৈতে সংযোগ থকা পথসমূহ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ কাম আৰম্ভ কৰিছে। বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত আজি বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিভাগটোৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই কাৰ্যসূচীত বিটিচিৰ বিভিন্ন প্ৰান্তৰ শিপিনী গোটে প্ৰস্তুত কৰা বস্ত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকী শিপিনীৰ লগতে 25টা শিপিনী গোটক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত বাক্সাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, মানাহৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে VBG ৰামজি বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত ISL চেম্পিয়ন তথা 16বাৰকৈ ডুৰাণ্ড কাপ জয় কৰা ইষ্ট বেংগল FCয়ে ছাউথ ইউনাইটেড FCৰ বিৰুদ্ধে খেলিব। নিশা 7:00 খেলখন অনুষ্ঠিত হ'ব। আনহাতে ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া দিনটোৰ প্ৰথমখন খেলত SC দিল্লীয়ে ডিফেণ্ডাৰ্ছ FCৰ মুখামুখি হ'ব। গ্ৰুপ চিৰ এই খেলখন বিয়লি 4:00 অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4:00 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে শ্ৰব্য সফুৰা ৰুণঝুন বৰষে মোৰ পৰা সংগীতা কাকতিৰ কণ্ঠৰ দুটি গীত। প্ৰথমটি গীতৰ কথা আৰু সুৰ ডক্টৰ অৰূপ কুমাৰ শৰ্মাৰ।

0: কপিয়ালৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: সংগীতা কাকতিৰ কণ্ঠৰ এইবাৰৰ গীতটিৰ কথা নমিতা ডেকাৰ, সুৰ শিল্পীৰ নিজা।

সব্যসফুৰা ৰুণজুন পৰশে মোৰ পৰা সংগীতা কাকতিৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোদ চহৰৰ কৃত্ৰিম বানৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰিদৰ্শন কৰে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানত শিক্ষা সংক্ৰান্তীয় নথি পত্ৰ নষ্ট হোৱা শিক্ষাৰ্থীসকলক পুনৰ নথি পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংসদত আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। ৰাজ্যসভাত যোৱা সোমবাৰে এই বিধেয়কখন গৃহীত হোৱাৰ পাছত লোকসভাই আজি বিধেয়কখন গৃহীত কৰে। ৰাজ্যৰ বানপীড়িত লোকসকলৰ স্বাৰ্থত বিজেপিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ভি ভি জি ৰামজী আঁচনিত শিথিলতা আনি বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত আজি বি টি চিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় আৰু ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি গ্ৰুপ এৰ এখন খেলত ইষ্ট বেংগল এফ চি ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। প্ৰিয় শ্ৰোতা, খন্তেক পাছত বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক, 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। যোৰহাটত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানৰ ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ টেৱাৰীপালত 10টা দুষ্প্ৰাপ্য শগুন মুকলি আৰু পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে কাছাৰ জিলাত মেডিটেশ্যন ফৰ নেশ্যনৰ তৃতীয় পৰ্যায় আৰম্ভ। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481খন গাঁৱৰ 168,000ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰিও 14,382 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। ইপিনে, বান সমস্যাৰ সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই 10,000 কোটিৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে। সগন্ধটোৱে আজি এখন সংবাদমেলত ইয়াৰ বাবে উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন, মথাউৰি মেৰামতি কৰাৰ উপৰিও নাগালেণ্ডৰ অবৈধ কয়লা খনন ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনায়। যোৰহাট সন্মিলন কেন্দ্ৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট তথা গোলাঘাট জিলাত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বিভাগীয় বিষয়াসকলক মোবাইল এপৰ জৰিয়তে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত আৰু বিজ্ঞানসন্মত মূল্যায়নৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তকে ধৰি যোৰহাট, তিয়ক, তিতাবৰ, মৰিয়নীৰ বিধায়কসকল তথা 4খন জিলাৰ

0: জিলা উপায়ুক্তসকল উপস্থিত থাকে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতি জৰীপ কৰা হ'ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে কাইলৈৰ পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব। প্ৰথম পৰ্যায়ত অহা 30 আগষ্টলৈ জৰীপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: আজিৰ আলোচনাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে ক'ৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয় ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয় ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম।
0: সমাগত স্বাধীনতা দিৱস সুকলমে আয়োজন কৰাৰ বাবে আজি বৰপেটা জিলা প্ৰশাসন, আৰক্ষী আৰু বিভিন্ন বিভাগৰ মাজত এখন সমন্বয়ৰক্ষী সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত জিলা আয়ুক্ত নৱদ্বীপ পাঠক উপস্থিত থাকে। সমাগত স্বাধীনতা দিৱস পালনৰ বাবে পতাকা উত্তোলনৰ স্থলী সাজু কৰি তোলা, নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰা, যান বাহন চলাচলৰ পথ নিৰ্দেশনা দিয়া আদি বিষয়সমূহ আলোচনা কৰা হয়। ইয়াৰ লগতে পতাকা উত্তোলনস্থলীত সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন, স্বচ্ছতা নিশ্চিত, চিকিৎসাজনিত প্ৰয়োজনীয়তা পূৰণৰ ব্যৱস্থা, খোৱাপানী যোগান আদিকে ধৰি অন্যান্য বিষয়বোৰো বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক ইয়াৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়। এই দিৱস পালনৰ কাৰ্যসূচীত কোনোধৰণৰ সুৰুঙা নাৰাখিবলৈ জিলা আয়ুক্তই বিভাগসমূহৰ মুৰববীসকলক আহ্বান জনায়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ টেবাৰীপালত থকা জটায়ু পক্ষীগৃহত থকা 5টাকৈ বগা পিঠিয়া আৰু লাহি থুটীয়া শগুনকে ধৰি মুঠ 10টা দুষ্প্ৰাপ্য শগুন মুকলি আকাশলৈ এৰি দিয়ে। জৈৱ বৈচিত্ৰৰ বাবে অপৰিহাৰ্য এই শগুনবোৰক প্ৰজনন প্ৰক্ৰিয়াৰ পাছত প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিয়াৰ পূৰ্বে ৰাণীত থকা শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ পৰা আনি পৰিৱেশৰ সৈতে খাপ খুৱাই ল'বৰ বাবে ছফ্ট ৰিলিজ চেণ্টাৰত ৰখা হৈছিল। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে শগুনৰ বিলুপ্তিয়ে জৈৱ বৈচিত্ৰৰ প্ৰভাৱ পেলায় আৰু ইয়াৰ বাবে শগুন সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে।
2: আজি পৃথিৱীতে প্ৰায় বিলুপ্ত প্ৰায় 2টা প্ৰজাতি 10টা শগুন আমি ইয়াত এৰি দিবলৈ ওলাইছো আৰু সঁচাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে পৃথিৱীত প্ৰায় বিলুপ্ত হৈ পৰা বগা পিঠিয়া আৰু লাহি থুটীয়া আমাৰ 10টা শগুন আছে ইয়াতে প্ৰায় 1.5-2 বছৰ ধৰি প্ৰজননৰ পিছত তেখেতসকলক ডাঙৰ দীঘল কৰা কামখিনি আমাৰ এই যিটো স্বেচ্ছাসেৱী সংগঠন তেখেতসকলে কৰি আছিলে আৰু খুব সুন্দৰভাৱে ডাঙৰ দীঘল কৰাৰ পিছত আজি আমি মুকলি আকাশৰ তললৈ এৰি দিছো আৰু এই ধৰণৰ কামটো সঁচাকৈ প্ৰকৃতিৰ কাৰণে এটা ডাঙৰ অৱদান। কাৰণ শগুনৰ বিলুপ্তই প্ৰকৃতিৰ বায়'ডাইভাৰ্চিটিত যথেষ্ট ক্ষতি কৰে আৰু সেইকাৰণে আমি এই ধৰণৰ প্ৰজাতিৰ সংৰক্ষণৰ কাৰণে সদায় চেষ্টা কৰা হয়।
0: মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজন নৰামাৰীত ফ্লৰিকান ইক' টুৰিজম গেটৰ শুভ উদ্বোধন কৰে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানত শিক্ষা সংক্ৰান্তীয় নথিপত্ৰ নষ্ট হোৱা শিক্ষাৰ্থীসকলক পুনৰ নথিপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি গাঁও প্ৰধান অথবা সংশ্লিষ্ট চক্ৰবিষয়াৰ প্ৰমাণপত্ৰ দাখিলৰ ভিত্তিত বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক নম্বৰ পত্ৰ, প্ৰমাণপত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় শৈক্ষিক নথি পুনৰ প্ৰদান কৰা হ'ব। বানৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ অধীনৰ কোনো শিক্ষাৰ্থীৰে শৈক্ষিক যাত্ৰা যাতে ব্যাহত নহয় সেই উদ্দেশ্যেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত আজি ইণ্টিগ্ৰেটেড কমিউনিকেশ্যন এণ্ড আউটৰিচ কাৰ্যসূচীৰ অধীনত লোকপিয়েল 2027 আৰু নিচামুক্ত ভাৰত শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ গৰিয়ামাৰীৰ এফ এ আহমেদ মহাবিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ গুৱাহাটী শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱ উপস্থিত থাকে।
3: प्रोग्राम है इंटीग्रेटेड कम्युनिकेशन आउटरीच प्रोग्राम का एक दिन का हम लोगों ने इस कॉलेज में रखा है जिसमें नशा मुक्त भारत और जो सेंसस हो रही है पूरे भारत में असम में थोड़ा देर से शुरू हुई है उसके बारे में अवेयरनेस करने के लिए कि जिससे ज्यादा से ज्यादा लोग इसमें भागीदारी करें पार्टिसिपेट करें और दिन भर तक हम लोग ये कार्यक्रम करेंगे बच्चों के बीच में लोगों के बीच में रहेंगे जिसमें एंटरटेनमेंट के माध्यम से और कुछ स्पेशल अच्छे वक्ता रिसोर्स पर्सन के रूप में आएंगे अपनी बातें करेंगे बच्चों के लिए कुछ कॉम्पिटिशन्स हैं इनाम हैं जिसके माध्यम से

0: से नशा मुक्त भारत का जो लक्ष्य है भारत का कि विकसित भारत बनाने के लिए 2047 में जो सपना है इस देश का उसको पूरा करने के लिए कि बच्चे नशा से दूर रहें, ड्रग्स से दूर रहें, कैसे दूर रहें, उसके लिए क्या प्रिकॉशन बरतें, इन्हीं सब चीजों पे हम लोग बातचीत करेंगे आज पूरा दिन भर।
1: আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8 বাজি 2 মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি জি ৰামজী বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই অনুষ্ঠানটি আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 94354-05222 এই নম্বৰটোত ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে কাছাৰ জিলাত মেডিয়েচন ফৰ নেচন অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। কাছাৰ জিলাৰ আইন সেৱা প্ৰাধিকৰণে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মধ্যস্থতা কেন্দ্ৰৰ নিৰ্দেশনাত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মিলন প্ৰকল্প সমিতিৰ অনুমোদিত এই পদক্ষেপৰ জৰিয়তে বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ, সৌহাৰ্দ্যপূৰ্ণ আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। এই অভিযানৰ জৰিয়তে বিচাৰাধীন গোচৰ চিনাক্ত কৰি পৰ্যায়ক্ৰমে মধ্যস্থতা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক। 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। যোৰহাটত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানৰ ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ টেৱাৰীপালত 10টা দুষ্প্ৰাপ্য শগুন মুকলি আৰু পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে কাছাৰ জিলাত মেডিয়েচন ফৰ নেচনৰ তৃতীয় পৰ্যায় আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱিকা দাস, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, পপী চন্দ আৰু শেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই প্ৰণীতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সংস্কৃত ভাষা শিক্ষাৰ পাঠ। পাঠ যুগুতাই শিক্ষা দিছে ডক্টৰ ৰজেন্দ্ৰনাথ শৰ্মাই। পাঠ গ্ৰহণত ভাগ লৈছে মানসী শৰ্মা, শ্ৰুতিমালা দেৱী আৰু ভাস্কৰজ্যোতি গোস্বামীয়ে।

0: নমস্কাৰ গুৰুদেৱ,
1: তোমালোকৰ কল্যাণ হওক। যোৱা পাঠত আমি কৰ্মকাৰক আৰু দ্বিতীয় বিভক্তি সম্বন্ধে আলোচনা আৰম্ভ কৰিছিলোঁ। আজি বাকী থকা অংশখিনি কওঁ তেন্তে, অভি আৰু নিপূৰ্বক বীজ ধাতুৰ অধিকৰণ কৰ্ম হয়। অৰ্থাৎ উপসৰ্গ দুটা নাথাকিলে অকল বীজ ধাতুৰ যোগত সপ্তমী বিভক্তি হয়, কিন্তু এই উপসৰ্গ দুটা থাকিলে দ্বিতীয় বিভক্তিহে হ'ব। যেনে অভিনিৱিশতে সন্মাৰ্গম, ধৰ্মম অভিনিৱিশতে।
0: ইয়াৰ বাহিৰেনো আৰু ক'ত ক'ত কৰ্ম আৰু দ্বিতীয় বিভক্তি হয় গুৰুদেৱ?
1: প্ৰথমতে কৰ্মকাৰক বা কৰ্ম কি প্ৰসংগত হয় কৈছোঁ আৰু। উপসৰ্গ যুক্ত ক্ৰোধ আৰু দ্ৰোহ ধাতুৰ সম্প্ৰদানকাৰক কৰ্ম হয়। উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ, প্ৰভু ভৃত্যম অভিক্ৰুধ্যতি। সেইদৰে ৰাজা শত্ৰুম অভিযুজ্যতি। ইয়াত ভৃত্য

0: আৰু শত্ৰুম এই পদ দুটা কৰ্ম হৈছে আৰু সেয়ে তাত দ্বিতীয় বিভক্তি ব্যৱহাৰ হ'ল। এই কথাখিনি পাণিনিয়ে ক্ৰোধ দ্ৰোহ উপশিষ্টয়োঃ কৰ্ম এই সূত্ৰৰ দ্বাৰা প্ৰকাশ কৰিছে।
1: গুৰুদেৱ, আপুনি আমাক ভাষ্য আৰু বাৰ্তি সম্বন্ধে যোৱা পাঠত কৈছিলে, কিন্তু সূত্ৰৰ লক্ষণ কি সেই বিষয়ে নক'লে, তাৰমানে সূত্ৰৰ সংজ্ঞা নাই নেকি?
0: তুমি ঠিকেই মন কৰিছা। সূত্ৰকাৰ বা সূত্ৰজনা পণ্ডিতসকলে বা ব্যাকৰণবিদসকলে সূত্ৰৰ লক্ষণ সম্পৰ্কত এইদৰে কয়, অল্পাক্ষৰম অচিন্দগ্ধম সাৰৱত।

0: সূত্ৰবিদৌ বিদুহু,
1: অৰ্থটো আমাক কৈ দিয়ক গুৰুদেৱ।
0: সেইটোকে সূত্ৰ বুলি সূত্ৰবিদ বা সূত্ৰজনাসকলে কৈছে, যি কম সংখ্যক আখৰৰ, যি সন্দেহমুক্ত, যি অৰ্থপূৰ্ণ, যাৰ চাৰিওফালে মুখ অৰ্থাৎ যি চাৰিওফালে বিয়পি থাকে, যি বিৰামহীন আৰু যি অনবদ্য।
2: শ্লোকটো আকৌ এবাৰ লাহে লাহে কৈ দিয়ক গুৰুদেৱ, আমি লিখি লওঁ।
0: লিখা বাৰু, মই কৈ আছো। অল্পাক্ষৰম অসন্দিগ্ধম সাৰৱৎ বিশ্বতো মুখম অস্তোভম অনবদ্যম চ সূত্রম সূত্রবিদৌ বিদুহু। সূত্রর লক্ষণের বিষয়ে আন একটা শ্লোক আছে,
1: সেই শ্লোকটো কব নেকি গুরুদেব?
0: কইছো বাৰু, লঘুনি সুচিতার্থানি স্বল্পাক্ষর পদানি চ সর্বত সারভূতানি সূত্রন্যাহুর মনীষিণাহ। মনীষীসকলে সেইবোৰকেই সূত্ৰ বুলি কয়, যিবোৰ কম অক্ষৰৰ পদ আৰু লঘু অৰ্থসূচক আৰু যিবোৰ সকলো ফালৰ পৰা সাৰমুক্ত। এতিয়া সূত্ৰ কাক কয় বুজিলানে?
2: বুজিলোঁ মহাশয়।
0: তোমালোকে এই লক্ষণসমূহ মুখস্থ কৰি থবা। এতিয়া আকৌ দিবহ কৰ্মচ নামৰ অন্য এটা সূত্ৰ কথা কওঁ। এই সূত্ৰটোত কোৱা হৈছে যে জীৱ ধাতুৰ কৰণকাৰক বিকল্পে কৰ্ম হয়, যেনে ধূৰ্ত অক্ষান অক্ষয় বা দিব্যতী। ইয়াত অক্ষান এইটো কৰ্মপদ। শ্ৰুতিমালাই উদাহৰণ দিয়া বাক্যটোৰ অৰ্থ ক'ব পাৰিবানে?
1: ধূৰ্তজনে পাশা খেলিছে, এই বাক্যত অক্ষান এই পদত দ্বিতীয় বিভক্তি হৈছে, কাৰণেই কৰ্ম।
0: এতিয়ালৈকে আমি এটা কৰ্মৰ বিষয়ে আলোচনা কৰিলোঁ, কিন্তু কিছুমান দ্বিকৰ্মক ধাতু আছে যাৰ কৰ্ম দুটা, দুহ নি প্ৰভৃতি কিছুমান দ্বিকৰ্মক ধাতুৰ মুখ্য বা প্ৰধান কৰ্মৰ বাহিৰে অপাদান সম্প্ৰদান অধিকৰণ প্ৰভৃতি অন্য কাৰক কৰ্মকাৰ হয়। এই কৰ্মটো অকথিত অপ্ৰধান বা গৌণ হয়। দ্বিকৰ্মক ধাতু ষোল্লটা, যেনে দুহ য়াচ পচ দণ্ড ৰুট প্ৰচ চি ব্ৰু শাস জি মণ্ঠ মুচ, এক বাৰটা দুহাদি ধাতু আৰু নি হ্ৰী কৃষ আৰু বহ, এই চাৰিটা ধাতু দ্বিকৰ্ম। উদাহৰণ গোপ গাং দুগ্ধং দুগ্ধি দরিদ্র রাজানম ধনম ইয়াচতে গোপ গাম গৃহম নয়তি। ভাস্করে কোয়াশন এই বাক্য তিনিটাত কোনকেইটা পদ কর্ম হয়েছে?
2: এই বাক্য তিনিটার প্রত্যেকটোতে দুটাকৈ কর্ম আছে, যেনে গোপ গাং দুগ্ধং দুগ্ধি এই বাক্যত গাম আৰু দুগ্ধম কর্ম হয়েছে, সেইদৰে দ্বিতীয় বাক্যত অর্থাৎ দরিদ্র রাজানং ধনং ইয়াচতে বাক্যত রাজানম আৰু ধনম পদ দুটা কৰ্ম, আৰু তেনেদৰে গোপু গাং গৃহং নয়তি এই বাক্যত গাম আৰু গৃহম এই দুটা কৰ্ম।
0: তুমি কৰ্মকেইটা ঠিকেই ধৰিব পাৰিছা। মানুহে বাৰু ভাস্কৰে বাছি উলিওৱা কৰ্মপদকেইটাৰ প্ৰধান বা মুখ্য কৰ্মপদকেইটা ক'ব পাৰিবানে?
1: পাৰি মহাশয়। প্ৰথম বাক্যত দুগ্ধম, দ্বিতীয় বাক্যত ধনম আৰু তৃতীয় বাক্যত গৃহম কৰ্মপদ।
0: প্ৰথম বাক্য দুটাত তুমি প্ৰধান কৰ্মপদ ঠিকেই ধৰিব পাৰিছা, কিন্তু তৃতীয় বাক্যত অর্থাৎ গোপ গাম গৃহম নয়তি এই বাক্যত প্রধান বা মুখ্য কর্মপত্র হল গাম গৃহম নহয়। এটা শ্রুতিমালায় কোয়া ভাস্করে উল্লেখ করা আন তিনিটা কর্মপদ কি নামেরে কোয়া হয়?
1: ভাস্করে কোয়া আন তিনিটা পদ যেনে গাম রাজানাম আৰু গৃহম অপ্রধান বা গৌণ কর্ম।
0: তুমিও সঠিক উত্তরই দিছা। এতিয়া মই তোমালোকক দ্বিতীয় বিভক্তি ব্যবহার হওয়া কেইটামান প্রসঙ্গ বা ক্ষেত্রর বিষয়ে কওঁ শুনা।

0: কাৰক, কিয়নো চকুৱে দেখা কাৰ্যক প্ৰধানভাৱে সহায় কৰিছে। কৰণ মানে সাধন বা মাধ্যম। ভাস্কৰে বাৰু চক্ষুষাৰ পদটো কি শব্দৰ, কোন বিভক্তিৰ, কোন বচন আছে ক'ব পাৰিবানে?
1: চক্ষু শব্দৰ তৃতীয় বিভক্তিৰ একবচনত আছে গুৰুদেৱ।
0: তুমি অকণমান ভুল কৰিলা। মূল শব্দটো চক্ষু নহয়, চক্ষুহে। কৰণ কাৰকত তৃতীয় বিভক্তি হয় আৰু সেয়ে চক্ষুষা পদত তৃতীয় হৈছে। তৃতীয় বিভক্তি ক'ত ক'ত হয় সেই বিষয়ে আমি অপাছত আলোচনা কৰিম। আজিলৈ সময় হ'লহি, ইমানতে পাঠ সামৰোঁ।
2: প্ৰণাম গুৰুদেৱ।
0: তোমালোকৰ কল্যাণ হওক।
3: সংস্কৃত শিক্ষাৰ পাঠ শুনিলে, পাঠ যুগুতাই শিক্ষা দিলে ডক্টৰ ৰজেন্দ্ৰনাথ শৰ্মাই। পাঠ গ্ৰহণত ভাগ ল'লে মানসী শৰ্মা, শ্ৰুতিমালা দেৱী আৰু ভাস্কৰ জ্যোতি গোস্বামীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

0: কৰাৰ লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰ বতৰা। পুৱা 11:30 বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ একাদশ খণ্ড, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ আৰু অশোক ভট্টাচাৰ্যৰ। পুৱা 7:30 বজাত ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ পাঞ্চৰ দ্বাদশ খণ্ড শুনিবলৈ পাব, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 বজাত সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পী জিতেন ডেকা, চন্দামিতা ঠাকুৰীয়া, বিজয় মহন্ত, নন্দিতা শৰ্মা, বিউটি শৰ্মা বৰুৱা আৰু আৰিফুল হক। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: বিদ্যার্থীর অনুষ্ঠান। দশম শ্রেণীর ছাত্রছাত্রী সকল, আজি তোমালোকৰ সাধাৰণ বিজ্ঞান পাঠ্যপুথিৰ পাঠ পোহৰৰ প্ৰতিসৰণ আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়াইছে অংকুমণি বৰাই।
2: মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। সেয়া হৈছে পোহৰৰ প্ৰতিসৰণ বা ৰিফ্ৰেকশ্যন অফ লাইট। তোমালোকে নিশ্চয় আগৰ পাঠত গম পাইছা যে পোহৰ সদায় এটা সৰল ৰেখাত গতি কৰে। কিন্তু মনত ৰাখিবা, পোহৰে তেতিয়ালৈকেহে সৰল ৰেখাত গতি কৰে যেতিয়ালৈকে ই একেটা মাধ্যমতে থাকে। ধৰা পোহৰ কেৱল বায়ুমণ্ডলৰ মাজেৰে গৈ আছে, তেতিয়া ই পোন হৈয়ে গৈ থাকিব। কিন্তু যেতিয়াই পোহৰৰ ৰশ্মি এডাল হেলনীয়াকৈ এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰে, তেতিয়া দ্বিতীয় মাধ্যমত পোহৰৰ গতিৰ দিশৰ এক পৰিৱৰ্তন ঘটে। এই পৰিঘটনাটোত, অৰ্থাৎ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ প্ৰৱেশ কৰোঁতে পোহৰৰ দিশ সলনি হোৱা কাৰ্যটোকে পোহৰৰ প্ৰতিসৰণ বোলে। এতিয়া তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে পোহৰৰ এই দিশৰ পৰিৱৰ্তন কিয় হয়। ইয়াৰ মূল কাৰণটো হ'ল বেলেগ বেলেগ মাধ্যমত পোহৰৰ বেগ বা দ্ৰুতি বেলেগ বেলেগ। শূন্য বা বায়ুত পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি, প্ৰায় ছেকেণ্ডত 3,00,000 কিলোমিটাৰ। কিন্তু যেতিয়াই পোহৰ কাঁচ বা পানীৰ দৰে ঘন মাধ্যমত সোমায়, তেতিয়া ইয়াৰ দ্ৰুতি বহুখিনি কমি যায়। দ্ৰুতিৰ এই হ্ৰাস বৃদ্ধিৰ বাবেই পোহৰৰ ৰশ্মি নিজৰ পথৰ পৰা সামান্য বেঁকা হৈ পৰে। আমাৰ দৈনন্দিন জীৱনত ইয়াৰ বহুতো আমোদজনক উদাহৰণ দেখিবলৈ পোৱা যায়। তোমালোকে নিজে ঘৰত পৰীক্ষা কৰি চাব পাৰা। এগিলাচ পানীত পেঞ্চিল এডাল আংশিকভাৱে ডুবাই দিলে পানীৰ উপৰিভাগত পেঞ্চিলডাল ভাঙি থকা বা বেঁকা হোৱা যেন লাগে। ঠিক তেনেদৰে পানীৰে পূৰ্ণ এটা পাত্ৰ বা পুখুৰীৰ তলিখন আচল গভীৰতাতকৈ অলপ ওপৰলৈ উঠি অহা যেন লাগে। তোমালোকে চুইমিং পুলত দেখা পাব পাৰা। আকৌ এটা কাঁচৰ ডাঠ টুকুৰা যদি কোনো লিখিত কাগজৰ ওপৰত ৰখা হয়, তেন্তে কাগজৰ সেই আখৰবোৰ অলপ ওপৰলৈ জিলিকি থকা যেন লাগে। সেই সকলোবোৰ কেৱল পোহৰৰ প্ৰতিসৰণৰ বাবেই দৃশ্যমান হয়। এতিয়া আমি বুজিব লাগিব যে পোহৰৰ ৰশ্মিডাল কোনটো মাধ্যমত কেনেকৈ বেঁকা হ'ব। ইয়াৰ বাবে মাধ্যমক দুটা ভাগত চোৱা হয়, আলোকীয়ভাৱে লঘুতৰ মাধ্যম আৰু আলোকীয়ভাৱে ঘনতৰ মাধ্যম। ইংৰাজীত কোৱা হয় অপ্টিকেলি ৰেয়াৰ মিডিয়াম আৰু অপ্টিকেলি ডেন্সাৰ মিডিয়াম। উদাহৰণস্বৰূপে পানী বা কাঁচৰ তুলনাত বায়ু হৈছে লঘুতৰ মাধ্যম। যেতিয়া পোহৰৰ ৰশ্মি এটা লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ সোমায়, তেতিয়া পোহৰৰ বেগ কমে আৰু ই আপতন বিন্দুত টনা লম্বৰ কাষলৈ বেঁকা হৈ যায়। আকৌ ইয়াৰ বিপৰীতভাৱে যেতিয়া পোহৰ ঘনতৰ মাধ্যমৰ পৰা ওলাই পুনৰ লঘুতৰ মাধ্যমত প্ৰৱেশ কৰে, তেতিয়া ইয়াৰ বেগ বৃদ্ধি পায় আৰু ই লম্বৰ পৰা আঁতৰলৈ ফালৰি কাটি যায়। পোহৰে এটা নিৰ্দিষ্ট মাধ্যমত কিমান পৰিমাণে নিজৰ দিশ সলনি কৰিব পাৰে তাক প্ৰকাশ কৰা হয় এটা ধ্ৰুৱক সংখ্যাৰ দ্বাৰা, যাক কোৱা হয় প্ৰতিসৰণাংক বা ৰিফ্ৰেক্টিভ ইণ্ডেক্স। ইয়াক সাধাৰণতে এন আখৰেৰে বুজোৱা হয়। প্ৰতিসৰণাংক হ'ল শূন্য বা বায়ুত পোহৰৰ দ্ৰুতি আৰু কোনো এক নিৰ্দিষ্ট মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাত। তোমালোকৰ পাঠ্যপুথিত কিছুমান মাধ্যমৰ প্ৰতিসৰণাংকৰ তালিকা দিয়া হৈছে, যেনে বায়ুৰ প্ৰতিসৰণাংক 1

1.003, পানীৰ 1.33, কাঁচৰ 1.52। আৰু এটা কথা মনত ৰাখিবা, হীৰাৰ প্ৰতিফলনাংক আটাইতকৈ বেছি 2.42। ইয়াৰ অৰ্থ হ'ল হীৰাত পোহৰৰ দিশ সলনি কৰাৰ ক্ষমতা আটাইতকৈ বেছি। ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কথা মন কৰিবলগীয়া যে আলোকীয় ঘনত্ব আৰু পদাৰ্থৰ ভৰ ঘনত্ব মানে মাছ ডেনচিটি একে নহয়। ভৰ ঘনত্ব কম হ'লেও কিন্তু কোনো পদাৰ্থ আলোকীয়ভাৱে বেছি ঘন হ'ব পাৰে। যেনে কেৰাচিন তেলৰ ভৰ ঘনত্ব পানীতকৈ কম, সেইবাবে ই পানীৰ ওপৰত উপঙে। কিন্তু কেৰাচিনৰ প্ৰতিফলনাংক 1.44 পানীতকৈ মানে 1.33 পানীৰ বেছি, অৰ্থাৎ কেৰাচিন পানীতকৈ আলোকীয়ভাৱে বেছি ঘনত্বৰ মাধ্যম। পৰীক্ষাত এই প্ৰশ্নটো প্ৰায় আহে, গতিকে তোমালোকে এই পাৰ্থক্যটো মনত ৰাখিব লাগিব। এতিয়া আহোঁ প্ৰতিসৰণ প্ৰক্ৰিয়াৰ আটাইতকৈ উপযোগী ব্যৱহাৰিক প্ৰয়োগটোলৈ। সেয়া হৈছে লেন্স। আমাৰ চশমা, অণুবীক্ষণ যন্ত্ৰ মানে মাইক্ৰস্কোপ, দূৰবীক্ষণ যন্ত্ৰ মানে টেলিস্কোপ, আৰু আনকি আমাৰ চকুত থকা প্ৰাকৃতিক লেন্সখনো পোহৰৰ প্ৰতিসৰণৰ ওপৰত ভিত্তি কৰিয়েই কাম কৰে। লেন্স হ'ল দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ মাধ্যম, যাৰ অন্ততঃ এখন পৃষ্ঠ গোলাকাৰ হয়। লেন্স মূলতঃ দুবিধ, উত্তল লেন্স মানে কনভেক্স লেন্স আৰু অৱতল লেন্স মানে কনকেভ লেন্স। প্ৰথমে উত্তল লেন্সৰ কথা ক'ম। এই লেন্সৰ মাজভাগ শকত আৰু দুই মূৰ বা দাঁতিৰ অংশ পাতল হয়। ইয়াৰ মাজেৰে যেতিয়া পোহৰৰ সমান্তৰাল ৰশ্মিবোৰ পাৰ হৈ যায়, তেতিয়া প্ৰতিসৰণৰ পিছত সেইবোৰ এটা নিৰ্দিষ্ট বিন্দুত থোপ খায়। যিহেতু ই পোহৰৰ ৰশ্মিবোৰক একত্ৰিত কৰে বা অভিসাৰী কৰে, সেইবাবে উত্তল লেন্সক অভিসাৰী লেন্স বুলিও জনা যায়। ইংৰাজীত কয় কনভাৰ্জিং লেন্স। দ্বিতীয়তে অৱতল লেন্স। এই লেন্সখনৰ মাজভাগ পাতল কিন্তু দাঁতিৰ অংশ শকত হয়। ই ইয়াৰ মাজেৰে যোৱা সমান্তৰাল পোহৰ ৰশ্মিবোৰক চাৰিওফালে মেলি দিয়ে বা অপসাৰী কৰে। সেইবাবে অৱতল লেন্সক অপসাৰী লেন্স বা ডাইভাৰ্জিং লেন্স বুলি কোৱা হয়। মনত ৰাখিবা, পৰীক্ষাত লেন্সৰ অংক কৰিবলৈ বা প্ৰতিবিম্বৰ অৱস্থান বুজিবলৈ ৰশ্মিচিত্ৰ জনাটো অতি প্ৰয়োজনীয়। কিতাপত যদিও বহুত ধৰণৰ ৰশ্মিচিত্ৰ দেখিবলৈ পোৱা যায়, কিন্তু যিকোনো লেন্সৰ বাবে ৰশ্মিচিত্ৰ আঁকিবলৈ আমি মাত্ৰ তিনিটা মূল নিয়মৰ প্ৰয়োজন হয়। এই তিনিটা নিয়ম যদি তোমালোকে মন মগজুত সুমুৱাই ল'ব পাৰা, তেন্তে যিকোনো প্ৰতিবিম্বৰ ছবি তোমালোকে চকু মুদিও কল্পনা কৰিব পাৰিবা। আহা, নিয়মকেইটা আমি বুজি লওঁ। প্ৰথম নিয়ম মতে, ধৰা লেন্সখনৰ সোঁমাজেৰে এডাল আনুভূমিক ৰেখা পাৰ হৈ গৈছে, যাক আমি মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিছ বুলি কওঁ। এতিয়া লক্ষ্যবস্তুৰ পৰা অহা পোহৰৰ ৰশ্মি এডাল যদি এই মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে, তেন্তে লেন্সৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছত অৰ্থাৎ প্ৰতিসৰণৰ পাছত কি হ'ব? যদি লেন্সখন উত্তল হয়, তেন্তে পোহৰৰ ৰশ্মিডাল লেন্সৰ আনটো পাৰে থকা মুখ্য ফ'কাছ বিন্দুৰ মাজেৰে পাৰ হৈ যাব। আৰু যদি লেন্সখন অৱতল হয়, তেন্তে প্ৰতিসৰিত ৰশ্মিডাল লেন্সৰ একে দিশতে থকা মুখ্য ফ'কাছৰ পৰা ওলাই অহা যেন লাগিব। দ্বিতীয় নিয়ম মতে, এই নিয়মটো আকৌ প্ৰথম নিয়মৰ ঠিক ওলোটা। যদি পোহৰৰ ৰশ্মি এডাল পোনপটীয়াভাৱে উত্তল লেন্সৰ ফ'কাছ বিন্দুৰ মাজেৰে পাৰ হৈ লেন্সত আপতিত হয়, তেন্তে লেন্সৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছত ই মুখ্য অক্ষৰ সমান্তৰাল হৈ ওলাই যাব। অৱতল লেন্সৰ ক্ষেত্ৰতো একেই। যদি কোনো ৰশ্মি ফ'কাছ বিন্দুমুখী হৈ আহে, তেন্তে প্ৰতিসৰণৰ পিছত ই মুখ্য অক্ষৰ সমান্তৰাল হৈ গতি কৰিব। তৃতীয় নিয়মটো আটাইতকৈ সহজ। লেন্সখনৰ একেবাৰে কেন্দ্ৰবিন্দুটোক কোৱা হয় আলোকেন্দ্ৰ বা অপ্টিকেল চেণ্টাৰ। মনত ৰাখিবা, পোহৰৰ ৰশ্মি এডাল যদি লেন্সৰ আলোকেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায়, তেন্তে ই কোনো দিশ পৰিৱৰ্তন নকৰাকৈ পোনে পোনে পাৰ হৈ গুচি যায়। ইয়াৰ কোনো ধৰণৰ বিচ্যুতি নহয়। প্ৰতিবিম্ব গঠনৰ ছবি আঁকিবলৈ এই তিনিটা ৰশ্মিৰ ভিতৰত যিকোনো দুডাল ৰশ্মি য'ত কটাকটি কৰিব, তাতেই আমাৰ প্ৰতিবিম্বটো গঠিত হ'ব। উত্তল আৰু অৱতল লেন্সৰ প্ৰতিবিম্ব গঠন এতিয়া সেই কথাটো আমি আলোচনা কৰিম। লেন্সৰ সন্মুখত লক্ষ্যবস্তুৰ স্থান সলনি কৰিলে প্ৰতিবিম্বৰ স্থান আৰু প্ৰকৃতি কেনেকৈ সলনি হয়, তাৰ বাবে তোমালোকে উত্তল লেন্সৰ কেইটামান বিশেষ অৱস্থান মনত ৰাখিব লাগিব। ধৰি লোৱা, আমাৰ উত্তল লেন্সৰ দুই কাষে ফ'কাছ বিন্দু F1 আৰু F2 আছে।
আৰু ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বক আমি টুৱাইছ

F1 আৰু 2S F2 বুলি চিহ্নিত কৰোঁ। প্ৰথমে ধৰা লক্ষ্যবস্তুটো বহু দূৰত আছে, যেনে অসীমত আছে। তাৰ পৰা অহা সমান্তৰাল পোহৰৰ ৰশ্মিবোৰ লেন্সত পৰাৰ পাছত আমাৰ প্ৰথম নিয়ম অনুসৰি লেন্সৰ আনটো পাৰে থকা ফ'কাছ F2 বিন্দুত একত্ৰিত হ'ব, অৰ্থাৎ প্ৰতিবিম্বটো ফ'কাছত গঠিত হ'ব। এই প্ৰতিবিম্বটো অতিশয় সৰু বিন্দু আকাৰৰ হ'ব আৰু ই হ'ব সত আৰু ওলোটা। দ্বিতীয় অৱস্থানত 2S F1 বাহিৰত এতিয়া বস্তুটো অলপ ওচৰলৈ আনি 2S F1 বিন্দুৰ কিছু পিছফালে ৰাখিলে প্ৰতিবিম্বটো লেন্সৰ আনটো পাৰে F2 আৰু 2S F2ৰ মাজত গঠিত হ'ব। এই ক্ষেত্ৰত প্ৰতিবিম্বটো বস্তুতকৈ সৰু হ'ব, কিন্তু ই সত আৰু ওলোটা হ'ব। তৃতীয় অৱস্থানটো অতি আমোদজনক, যেতিয়া বস্তু বা মমবাতি এডাল ঠিক 2S F1 দূৰত্বত ৰখা হয় তেন্তে লেন্সৰ আনটো পাৰে ঠিক একেই দূৰত্বত অৰ্থাৎ 2S F2 বিন্দুত প্ৰতিবিম্বটো গঠিত হয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সম্পূৰ্ণ সমান হয় আৰু প্ৰকৃতি হয় সত আৰু ওলোটা। চতুৰ্থ অৱস্থানত আমি 2S F1 আৰু F1ৰ মাজত বস্তুটো ৰাখিম। বস্তুটো লাহে লাহে লেন্সৰ যিমানেই ওচৰ চাপি আহিব প্ৰতিবিম্বটো সিমানেই লেন্সৰ পৰা দূৰলৈ যাব আৰু ডাঙৰ হৈ যাব। যেতিয়া বস্তু 2S F1 আৰু F1ৰ মাজত থাকে প্ৰতিবিম্বটো 2S F2ৰ বাহিৰলৈ গুচি যায়। এই প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ হয়, সত আৰু ওলোটা হয়। পঞ্চম অৱস্থানত ফ'কাছ 1ত যেতিয়া বস্তুটো আমি ৰাখিম তেতিয়া প্ৰতিসৰিত ৰশ্মিবোৰ পৰস্পৰ সমান্তৰাল হৈ একেবাৰেই দূৰলৈ গুচি যায়। ইয়াৰ অৰ্থ হ'ল প্ৰতিবিম্বটো অসীম দূৰত্বত গঠিত হ'ব। এই প্ৰতিবিম্বটো অত্যন্ত ডাঙৰ হ'ব, সত আৰু ওলোটা হ'ব। ষষ্ঠ অৱস্থানত আমি ফ'কাছ F1 আৰু আলোককেন্দ্ৰৰ মাজত বস্তুটো ৰাখিম। এইটো উত্তল লেন্সৰ আটাইতকৈ ব্যতিক্ৰমী আৰু গুৰুত্বপূৰ্ণ অৱস্থান। যেতিয়া বস্তুটো লেন্সৰ একেবাৰে ওচৰলৈ অনা হয় অৰ্থাৎ ফ'কাছ আৰু আলোককেন্দ্ৰৰ মাজত ৰখা হয় তেতিয়া লেন্সৰ আনটো পাৰে ৰশ্মিবোৰ ইখন সিখনৰ পৰা মেলি যায় অৰ্থাৎ লগ নালাগে। কিন্তু পিছফালৰ পৰা চালে এনে লাগে যে ৰশ্মিবোৰ লেন্সৰ পিছফালেহে ক'ৰবাত লগ লাগিছে। ইয়াৰ ফলত লেন্সৰ যিটো দিশত বস্তুটো আছিল ঠিক সেই দিশতেই এটা ডাঙৰ প্ৰতিবিম্ব গঠিত হ'ব। কিন্তু মন কৰিবা এই প্ৰতিবিম্বটো সত নহয়, ই হ'ব অসত আৰু থিয়। আমি যি চিয়াঁহীৰে লিখা ডাঙৰ ডাঙৰকৈ চাবলৈ হেণ্ড মেগনিফায়াৰ গ্লাছ ব্যৱহাৰ কৰোঁ তাত উত্তল লেন্সৰ এই ষষ্ঠ নিয়মটোৱে কাম কৰে। অৱতল লেন্সৰ বাবে কথাটো বৰ সহজ, ইয়াত বেছি অৱস্থান তোমালোকে মনত ৰাখিব নালাগে। বস্তু অসীমতে থাকক বা লেন্সৰ সমুখৰ যিকোনো স্থানতে থাকক অৱতল লেন্সে সদায় লেন্সৰ একেটা দিশতে ফ'কাছ আৰু আলোককেন্দ্ৰৰ মাজত এটা প্ৰতিবিম্ব গঠন কৰে। এই প্ৰতিবিম্বটো সদায় অসত থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু হয় মানে সংকুচিত হয়। লেন্সৰ পৰা বস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজত আমি এটা সম্বন্ধ বিচাৰি পাওঁ। সেইটো হৈছে 1/F = 1/V - 1/U। শেষ কৰাৰ পূৰ্বে মই চশমাৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ বিষয় বুজাব খুজিছোঁ। সেয়া হৈছে লেন্সৰ ক্ষমতা বা পাৱাৰ অফ লেন্স। লেন্স এখনৰ পোহৰ অভিসাৰী বা অপসাৰী কৰাৰ যি সামৰ্থ্য তাকেই লেন্সৰ ক্ষমতা বোলে। গাণিতিকভাৱে লেন্সৰ ক্ষমতা ফ'কাছ দৈৰ্ঘ্যৰ ব্যস্তানুপাতিক মানে P = 1/F। এফ আমি মিটাৰত ল'ব লাগিব। লেন্সৰ ক্ষমতা SI একক মতে ডায়প্টাৰ বুলি কওঁ, যাক D আখৰেৰে প্ৰকাশ কৰা হয়। এক ডায়প্টাৰ হ'ল 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্য থকা লেন্স এখনৰ ক্ষমতা। তোমালোকে দেখিবা যে চকুৰ ডাক্তৰে চশমাৰ প্ৰেছক্ৰিপশ্যনত নম্বৰবোৰ +2D বা -1.5D বুলি লিখে। ইয়াৰ অৰ্থ হ'ল উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য ধনাত্মক হোৱাৰ বাবে ইয়াৰ ক্ষমতাও ধনাত্মক আৰু আনহাতে অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য ঋণাত্মক হোৱাৰ বাবে ইয়াৰ ক্ষমতাও ঋণাত্মক। গতিকে যাৰ চশমাৰ নম্বৰ প্লাছ তেওঁ উত্তল লেন্স আৰু যাৰ নম্বৰ মাইনাছত আহে তেওঁৰ অৱতল লেন্স ব্যৱহাৰ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি দেখিলোঁ যে পোহৰে কেৱল নিজৰ দিশেই সলনি নকৰে, বৰঞ্চ লেন্সৰ সঠিক ব্যৱহাৰে

0: ই কেনেকৈ আমাৰ দৃষ্টি আৰু জগতখনক চোৱাৰ ধৰণো সলনি কৰি দিব পাৰে তাকেই আমি শিকিলোঁ। আজি শিকোৱা ৰশ্মিচিত্ৰকেইখন ঘৰত নিজে এবাৰ আঁকি চাবলৈ নাপাহৰিবা দেই। আশা কৰোঁ তোমালোকে পাঠটো ভালদৰে বুজি পাইছা। তোমালোকলৈ মৰম আৰু শুভেচ্ছা জনাই আজিলৈ পাঠটি ইমানতে সামৰিছোঁ।
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিসৰণৰ আলোচনা শুনিলা। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়ালে অংকুমণি বৰাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: বিদ্যার্থীৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি এতিয়া উদ্বেগজনক, 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া প্লাবিত, যোৰহাটত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানৰ ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ, ধেমাজি জিলা ভ্ৰমণ কৰি মন্ত্ৰী কৌশিক ৰায়ৰ পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম কাজৰ খতিয়ান গ্ৰহণ আৰু দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481খন গাঁৱৰ 168,000ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। ইপিনে বান সমস্যাৰ সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই 10,000 কোটিৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে। সংগঠনটোৱে আজি এখন সংবাদমেলত ইয়াৰ বাবে উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন, মথাউৰি মেৰামতি আৰু যমুনা দখলমুক্ত কৰাৰ উপৰি নাগালেণ্ডৰ অবৈধ কয়লা খনন ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনায়। যোৰহাট সন্মিলন কেন্দ্ৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বিভাগীয় বিষয়াসকলক মোবাইল এপৰ জৰিয়তে বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত আৰু বিজ্ঞানসন্মত মূল্যায়নৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তকে ধৰি যোৰহাট, তিয়ক, তিতাবৰ, মৰিয়নিৰ বিধায়কসকল তথা 4খন জিলাৰ জিলা উপায়ুক্ত উপস্থিত থাকে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 9 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে কাইলৈৰ পৰা জিলা পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ'ব। প্ৰথম পৰ্যায়ত অহা 30 আগষ্টলৈ জৰীপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
2: আজিৰ আলোচনাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ

0: পিছত আমি মানুহৰ ওচৰত বা পৰিয়াল সমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে কৰবাত কিবা ভুল থাকি গৈছে নেকি। অর্থাৎ আমি আশা কৰিব পাৰো যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিবেশ এটা বা কিমান ক্ষয়ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয়ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম।
1: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানত শিক্ষা সংক্ৰান্তীয় নথিপত্ৰ নষ্ট হোৱা শিক্ষাৰ্থীসকলক পুনৰ নথিপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি গাঁও প্ৰধান অথবা সংশ্লিষ্ট চক্ৰ বিষয়াৰ প্ৰমাণপত্ৰ দাখিলৰ ভিত্তিত বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক নম্বৰ পত্ৰ, প্ৰমাণপত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় শৈক্ষিক নথি পুনৰ প্ৰদান কৰা হ'ব। বানৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ অধীনৰ কোনো শিক্ষাৰ্থীৰে শৈক্ষিক যাত্ৰা যাতে ব্যাহত নহয় সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, সমবায় তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ধেমাজি জিলা ভ্ৰমণ কৰি এলানি কাৰ্যসূচীত অংশ লয়। জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে চিলাপথাৰ পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰে। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আৰু জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰকল্প, নগৰীয়া খোৱাপানী যোগান আঁচনি আৰু চিলাপথাৰ টাউন হলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পসমূহৰ গুণগত মান নিশ্চিত কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়ত পৌৰসভাৰ এখন বিশেষ পৰ্যালোচনা বৈঠকত পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম কাজৰ খতিয়ান লয়।
2: চিলাপথাৰ পৌৰসভাৰ আমাৰ ৱেষ্ট মেনেজমেণ্টৰ কাম দুটা পেণ্ডিং কাম আছে, যিটো কামটো বন্ধ হৈ আছে এইটো চাইছোঁ। পৌৰসভা কাৰ্যালয়ত বহি পৌৰসভাৰ কি সমস্যা, তেওঁলোকে এনেকৈ কি কাম কৰি আছে এইটো আমি আলোচনা কৰিছোঁ। কিন্তু চিলাপথাৰ পৌৰসভা ভাল কাম কৰি আছে, ৰেভিনিউ জেনেৰেশ্যনৰ কাৰণে, ৱেষ্ট মেনেজমেণ্টৰ কাৰণে ভালকৈ কাম কৰি আছে। ইয়াৰ পিছত আমি এখন ইয়াতে এই জিলাৰ এখন PPCত আমি গৈছোঁ, পেডি প্ৰক্যুৰমেণ্ট চেণ্টাৰ, য'ত আমি ধান কিনাৰ য'ত ব্যৱস্থা আছে। লগতে আমি ইয়াত মিলটো চাইছোঁ আৰু আমাৰ সুলভ মূল্যৰ যি দোকান তালৈকে আমি আহিছোঁ। অহা 10 তাৰিখৰ পৰা আমি চেনি দালি দিয়াৰ যে কাৰ্যক্ৰম, সেই কাৰ্যক্ৰমটো আমি আৰম্ভ কৰিম। আমাৰ অলমষ্ট 89% বিনামূলীয়া চাউল অন্ন সেৱা দিনত তেওঁলোকে ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰিছে। যোৱা মাহতে এই দোকান অলমষ্ট 100% কৰিছিলে। সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে ৰাইজে যাতে বিনামূলীয়া চাউল 100% ৰাইজৰ তাতে আমি দিব পাৰোঁ।
1: কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোড চহৰৰ কৃত্ৰিম বানৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে জাগীৰোড পৰিদৰ্শন বঙলাত জিলা আয়ুক্ত, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। শ্ৰীহাজৰিকাই কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধান আৰু নলা নিষ্কাশন ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে বিষয়াসকলৰ সৈতে আলোচনা কৰে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপন কৌশলৰ তিনিদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। ভাৰতৰ 4খন ৰাজ্যৰ মুঠ 7জন প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাটোত অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠানখনৰ জ্যেষ্ঠ বিজ্ঞানী তথা গৱেষণা সমন্বয়ক ৰাজীৱ কুমাৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত এই প্ৰশিক্ষণত সাঁচি গছৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত অভিজ্ঞ সমল ব্যক্তিৰ দ্বাৰা ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ তেৱাৰীপালত থকা জটায়ু পক্ষীগৃহত থকা 5টাকৈ বগাপিঠিয়া আৰু লাহিঠুঠীয়া শগুনকে ধৰি মুঠ 10টা দুষ্প্ৰাপ্য শগুন মুকলি আকাশলৈ এৰি দিয়ে। জৈৱ বৈচিত্ৰ্যৰ বাবে অপৰিহাৰ্য এই শগুনবোৰক প্ৰজনন প্ৰক্ৰিয়াৰ পাছত প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিয়াৰ পূৰ্বে ৰাণীত থকা শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ পৰা আনি পৰিৱেশৰ সৈতে খাপ খুৱাই লবৰ বাবে ছফ্ট ৰিলিজ চেণ্টাৰত ৰখা হৈছিল। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে শগুনৰ বিলুপ্তিয়ে জৈৱ বৈচিত্ৰত প্ৰভাৱ পেলায় আৰু ইয়াৰ বাবে শগুন সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজন নৰামাৰীত ফ্লৰিকান ইক' টুৰিজিম গেটৰ শুভ উদ্বোধন কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত অংশ লৈ কয় যে হস্ততাঁত খণ্ডই কেৱল জীৱন নিৰ্বাহৰ উৎস হিচাপেই নহয় বৰং সৰ্বাংগীন বিকাশৰ শক্তিশালী খণ্ড হিচাপে সেৱা আগবঢ়াই আহিছে। হাজাৰ হাজাৰ বছৰ ধৰি হস্ততাঁত ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতাগত

0: যাত্ৰাৰ অবিচ্ছেদ্য অংশ হৈ আহিছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই খণ্ডই ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্য সংৰক্ষণৰ লগতে নিয়োগ, মহিলাৰ সবলীকৰণ, কলা সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি ভালপোৱাৰ প্ৰসাৰ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে দেশৰ শিপিনী আৰু কাৰিকৰসকলৰ দক্ষতা, সৃষ্টিশীলতা আৰু সমৰ্পণক অভিবাদন জনাইছে। তেওঁ কয় যে এই দিনটোতে দেশে ইয়াৰ বৰ্ণাঢ্য আৰু চহকী হস্ততাঁত ঐতিহ্যক পালন কৰে। মাজুলীৰ গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত পকাজৰাত বিধায়ক ভুৱন গামে আজি এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। এই অনুষ্ঠানতে ধান ক্ৰয় তদাৰকী সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত শুভম আদিত্য বৰা, জিলা কৃষি বিষয়া নাছিৰ ইকবাল ৰেজাকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে কৃষক আৰু ধানকলৰ মালিকসকল উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক। 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। যোৰহাটত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানৰ ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ, ধেমাজি জিলা ভ্ৰমণ কৰি মন্ত্ৰী কৌশিক ৰায়ৰ পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম কাজৰ খতিয়ান গ্ৰহণ আৰু দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনা।
2: কৃষি জগতৰ সকলোজন শ্ৰোতালৈৰ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠানটি। আশা কৰিছোঁ সকলো কুশলে আছে। শ্ৰোতাবন্ধুসকল, আজি আপোনালোকৰ ওচৰত এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ আহিছোঁ। বিষয়টো হৈছে অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব। এই বিষয়ত আলোচনা কৰিবলৈ আমাৰ মাজত আছে ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ অসমৰ সহকাৰী কৃষি সঞ্চালক শ্ৰীমতী অপৰ্ণা দাস বাইদেউ।
3: নমস্কাৰ।
2: আৰু লগতে উপস্থিত আছে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া শ্ৰীমতী মধুমিতা কলিতা বাইদেউ।
4: নমস্কাৰ।
2: এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আমি আলোচনা কৰোঁ। আমি জানো অসমখন এখন কৃষি প্ৰধান ৰাজ্য, সেয়েহে কৃষকসকলৰ উন্নয়ন আৰু শস্য উৎপাদন বৃদ্ধি কৰাৰ বাবে মাটিৰ স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ বিষয়। লগতে আমি দেখিবলৈ পাইছোঁ জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ খেতি মাটিটো পৰা হৈছে। সেইকাৰণে বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাও দিনক দিনে বাঢ়ি গৈ আছে। এই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি কৃষকসকললৈ ৰূপায়ণ কৰি আছে। তাৰে মাজতে দুখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে ভূমি স্বাস্থ্য আৰু উৰ্বৰতাৰ আঁচনি আৰু বৃষ্টি নিৰ্ভৰ অঞ্চলৰ উন্নয়নৰ আঁচনি। প্ৰথমে মই শ্ৰীমতী অপৰ্ণা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতুকে আপুনি ৰাজ্য চৰকাৰৰ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ নোডেল অফিচাৰ, মাটিৰ স্বাস্থ্য মূলতঃনো কি হয় এই বিষয়ে আমাৰ কৃষকসকলক থূলমূলকৈ অকণমান জনাব।
4: হয়, নমস্কাৰ। মাটিৰ স্বাস্থ্য বুলিলে মাটিৰ সেই ক্ষমতাক বুজায় যাৰ দ্বাৰা মাটিয়ে গছ গছনিৰ বৃদ্ধিত সঠিকভাৱে সহায় কৰে আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। সুস্থ মাটিত প্ৰয়োজনীয় পুষ্টি উপাদান, জৈৱ পদাৰ্থ, পানী ধৰি ৰাখিব পৰা ক্ষমতা আৰু উপকাৰী জীৱাণু থাকে। মাটিৰ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ কাৰণকেইটা হৈছে ই ফচল উৎপাদনত বৃদ্ধি কৰে, সাৰৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰে, কৃষি ব্যয় কমায়, ভৱিষ্যত প্ৰজন্মৰ বাবে মাটিৰ উৰ্বৰতা সংৰক্ষণ কৰে আৰু পৰিৱেশ প্ৰদূষণ কমায়। সুস্থ মাটি থাকিলেহে কৃষি ছাষ্টেইনেবল আৰু লাভজনক হ'ব পাৰে। সেইকাৰণে আমাৰ মাটিৰ স্বাস্থ্যটো অতি গুৰুত্বপূৰ্ণ।
2: হয় বাইদেউ, আপুনি বহুত সুন্দৰ কথা ক'লে। অলপ আগতে মই কৈছিলোঁ যে ভূমি স্বাস্থ্য আৰু উৰ্বৰতা নামৰ এখন আঁচনি ৰূপায়ণ কৰা হৈছে। এই আঁচনিটোনো কি, আমাৰ কৃষকৰ উদ্দেশ্যে থূলমূলকৈ দুষাৰমান ক'ব নেকি?
4: হয়, এই আঁচনিটো ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিটো হৈছে ভাৰত চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনিৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ মাটিৰ পুষ্টিগত অৱস্থা, যিটো আমি ফাৰ্টিলিটি বুলি কওঁ, মাটিৰ যিটো ফাৰ্টিলিটি আছে, সেই অৱস্থাটো সম্পৰ্কে বৈজ্ঞানিকভাৱে তথ্য দিয়া হয়। ইয়াৰ

0: উদ্দেশ্যসমূহ হৈছে মাটিৰ উৰ্বৰতা নিৰ্ণয় কৰা, ফচল ভিত্তিক সাৰৰ পৰামৰ্শ দিয়া, সাৰৰ সুষম ব্যৱহাৰ উৎসাহিত কৰা, অত্যাধুনিক ৰাসায়নিক সাৰ ব্যৱহাৰ হ্ৰাস কৰা, উৎপাদন বৃদ্ধি আৰু মাটিৰ স্থায়িত্ব ৰক্ষা কৰা। এই আঁচনি ৰূপায়ণ কৰিবলৈ আমাৰ অসমত বৰ্তমান 26টামান স্থায়ী লেব আছে, তাৰ যাৰ দ্বাৰা আমি এই মাটিখিনি পৰীক্ষা কৰা হয়।
1: হয় বাইদেউ, ছয়েল হেল্থ কাৰ্ডৰ যি কথা ক'লে অলপ আগত,
0: হয়,
1: এই ছয়েল হেল্থ কাৰ্ড বা ভূমি স্বাস্থ্য পত্ৰ, তাত কি ধৰণৰ তথ্য উল্লেখিত হৈ থাকে?
0: হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ছয়েল হেল্থ কাৰ্ডখনত আমাৰ সাধাৰণতে আমি যিটো মাইক্ৰ আৰু মেক্ৰ নিউট্ৰিয়েণ্টৰ বিষয়ে তাতে উল্লেখ কৰা থাকে, কিমান পৰিমাণত এই মেক্ৰ আৰু মাইক্ৰ নিউট্ৰিয়েণ্ট থাকে।
1: হয়,
0: তাৰোপৰি মই কৈ আছোঁ আপোনাক, তাৰোপৰি আমি মাটিৰ পি এইচ মানটো আমি পাব পাৰোঁ আৰু ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো আমি পাব পাৰোঁ। এই কাৰ্ডখনত অৰ্গেনিক কাৰ্বন, নাইট্ৰজেন, ফচফৰাছ, পটাছিয়াম, যিকেইটা মই এতিয়া ইতিমধ্যে আপোনাক ক'লোঁ মেক্ৰ নিউট্ৰিয়েণ্ট, আৰু তাৰোপৰি ছালফাৰ আমি কৰা হয়, আৰু মাইক্ৰ নিউট্ৰিয়েণ্ট যিটো মই ক'লোঁ সেইটো হৈছে জিংক, বৰণ, আইৰণ, কপাৰ আদি এইবিলাক ক্ষুদ্ৰ পুষ্টি উৎপাদন বুলি কয়। সেই বিষয়ে আমি ভালকৈ তাতে কিমান পৰিমাণত আছে সেইটো লিখা থাকে।
1: হয় বাইদেউ, আপুনি যে ক'লে মেক্ৰ আৰু মাইক্ৰ নিউট্ৰিয়েণ্ট, মানে মুখ্য মূল আৰু গৌণ মূল, তাৰ মানে কৃষকসকলক অকণমান বহলকৈ জনাব নেকি?
0: হয়, গছৰ মানে বৃদ্ধি আৰু উৎপাদনৰ বাবে বিভিন্ন পুষ্টি উৎপাদনৰ প্ৰয়োজন হয়। গছে যি খাই জীয়াই থাকে, মেক্ৰ নিউট্ৰিয়েণ্ট হৈছে গছক যিটো পৰিমাণ বেছিকৈ লাগে। কিছুমান আমাৰ নিউট্ৰিয়েণ্ট আছে যিবোৰ গছক বেছিকৈ লাগে, সেইকেইটা হৈছে নাইট্ৰজেন, ফচফৰাছ, পটাছ। ইয়াৰ উপৰিও সেইকেইটাক আমি মেক্ৰ নিউট্ৰিয়েণ্ট বুলি কওঁ, আৰু মাইক্ৰ নিউট্ৰিয়েণ্ট হৈছে অতি কম পৰিমাণে লাগে সেইকেইটা। যদিও কম পৰিমাণে লাগে কিন্তু ইয়াৰ গুৰুত্বপূৰ্ণ, ই অত্যন্ত প্ৰয়োজনীয়। সেইকেইটা হৈছে জিংক, বৰণ, আইৰণ, কপাৰ, মেংগানিজ। এইটো আমাৰ এটা কথা কওঁ, এইটো আমি মাইক্ৰ নিউট্ৰিয়েণ্টো আমি নিমখৰ লগতো আমি তুলনা কৰিব পাৰোঁ। যেনেকৈ আমাক নিমখ অকণমান লাগে কিন্তু নহ'লেও নহয়, তেনেকৈ আমাৰ সেই মাইক্ৰ নিউট্ৰিয়েণ্টবোৰ নহ'লেও আমাৰ গছে পুষ্টি নাপায়।
1: হয়, ঠিকে আছে বাইদেউ।
0: হয়,
1: এটা কথা আৰু জানিব বিচাৰিছিলোঁ, আমাৰ কৃষকসকলে এই আঁচনিটোৰ লাভ কেনেকৈ পাব পাৰে?
0: কৃষকসকলে এই আঁচনি পাবৰ কাৰণে নিজে তেওঁলোকে একো কৰিব নালাগে, আমাৰ বিভাগৰ মানুহ নিজে গৈ মাটিৰ নমুনা সংগ্ৰহ কৰিব। এইখিনিতে মই আমাৰ কৃষক বন্ধুসকলক বিশেষভাৱে অনুৰোধ কৰিব খুজিম যে যেতিয়া বিভাগীয় মানুহ মাটিৰ নমুনা সংগ্ৰহ কৰিবৰ কাৰণে আপোনালোকৰ তাত ফিল্ডত যায়, তেতিয়া আপোনালোকে সম্পূৰ্ণ সহায় সহযোগ তেওঁলোকক আগবঢ়াওক। আৰু আমাৰ এখন এটা এপ্লিকেশ্যন আছে, মোবাইল এপ্লিকেশ্যন, তাৰ জৰিয়তে আমি এই মাটিখিনি আমি সংগ্ৰহ কৰোঁ। সেই এপটোত যাবৰ কাৰণে আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হয়। সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তেওঁলোকৰ আমাক কিছুমান নথি পত্ৰ লাগে, ফোন নাম্বাৰ লাগে, আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগে। আপোনালোকে যে একো সংকোচ নকৰিব, আমাৰ যিটো বিভাগীয় মানুহ গ'লে আপোনালোকে সেই ইনফৰ্মেশ্যনখিনি আপোনালোকে তেওঁলোকক দি দিব, তেতিয়াহে আপোনালোকৰ মাটিডৰা আমি কালেক্ট কৰিবলৈ, সংগ্ৰহ কৰিবলৈ সুবিধা পাওঁ।
1: তাৰমানে বাইদেউ, ছয়েল হেল্থ কাৰ্ড এপৰ যিটো বিষয়ে ক'লে, সেইটো নেথাকিলে কৃষকসকলৰ পৰা আমাৰ মাটিৰ নমুনা সংগ্ৰহ কৰাটো
0: অসম্ভৱ, মানে তেতিয়া আমি সংগ্ৰহ কৰিব পাৰিম, টেষ্টো কৰিব পাৰিম, কিন্তু কাৰ্ডখন আমি উলিয়াব
1: নোৱাৰোঁ।
0: জিঅ' লোকেশ্যন থাকে আৰু কাৰ্ডখন উলিয়াবলৈ হ'লে আমাৰ এটা পৰ্টেল থাকে, তাতে আমি যিখিনি টেষ্টিং কৰোঁ, টেষ্টিঙৰ যিখিনি ৰিজাল্ট ওলায়, সেই ৰিজাল্টখিনি তাতে আমি ভৰাই দিলেহে সেই কাৰ্ডখন আমি উলিয়াব পাৰোঁ।
1: বাইদেউ, খুব সুন্দৰকৈ ছয়েল হেল্থ কাৰ্ডৰ বিষয়ে আমাক অৱগত কৰিলে। এতিয়া দেখা গৈছে যে জলবায়ুৰ পৰিৱৰ্তন এটি জ্বলন্ত সমস্যা, আৰু যাৰ ফলত আমাৰ কৃষকৰ কৃষিৰ ওপৰতো প্ৰভাৱ পৰিছে, আৰু যাৰ ফলত জীৱিকাৰো ওপৰত প্ৰভাৱ পৰা দেখা গৈছে। সেইকাৰণে ভাৰত চৰকাৰে এটি আঁচনি ৰূপায়ণ কৰি আছে যাৰ নাম হৈছে ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট বা বৃষ্টি নিৰ্ভৰ অঞ্চলৰ উন্নয়নৰ এখন আঁচনি। মই এতিয়া মধুমিতা কলিতা বাইদেউক সুধিব বিচাৰিছোঁ, এই আঁচনিখননো কি আৰু তাৰ মূল উদ্দেশ্যটোনো কি, আমাক এবাৰ চমুকৈ জনাব নেকি?
2: হয়, ধন্যবাদ কমল ডাঙৰীয়া। বৃষ্টি নিৰ্ভৰ অঞ্চলত কৃষি কাৰ্যকলাপৰ বৃদ্ধি নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে 2011-12 চনত এখন নতুন আঁচনি, যিটোৰ নাম হ'ল বৃষ্টি নিৰ্ভৰ এলেকা উন্নয়ন আঁচনি, যিটো আমাৰ ইংলিছত

0: ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট RAD বুলি কৈছিল, সেইটো আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য হৈছিল ক্ষুদ্ৰ আৰু প্ৰান্তীয় যিবিলাক কৃষক আছিল, সেই কৃষকসকলৰ কৃষিকাৰ্যৰ দ্বাৰা সৰ্বাধিক লাভ প্ৰদান কৰি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰা।
1: বাইদেউ, ইয়াত যিটো এইটো আঁচনি আপুনি আঁচনিৰ কথা ক'লে, ইয়াত কেনেকুৱা কেনেকুৱা ধৰণৰ উপাদান বা কেনেকুৱা ধৰণৰ মূল্য বা প্ৰজেক্ট লোৱা হয়?
0: এই আঁচনিটো যদিও আঁচনিখন সৰু আঁচনি, কিন্তু কৃষকসকলে মানে জ্ঞাত হোৱাটো বহুতো জৰুৰী। এই আঁচনিখনত মূলতঃ উৎপাদনশীলতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত যিবিলাক বিপদসমূহ কম কৰাৰ বাবে মানে সংহতি কৃষি ব্যৱস্থা, সংহত যিটো কৃষি ব্যৱস্থা, আমাৰ যিটো ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম, সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আৰু সংহত কৃষি ব্যৱস্থা হৈছে এক বহনক্ষম কৃষি পদ্ধতি য'ত পশুধন, শস্য উৎপাদন আদি জড়িত থাকে।
1: আপোনাৰ কমতে বাইদেউ, বহনক্ষম কৃষি ব্যৱস্থাত আমাৰ বিভিন্ন ধৰণৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং মডেল লোৱা হয় য'ত আমাৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰৰ কাৰণে খুবেই দৰকাৰী হয়। এতিয়া বাইদেউ জানিব বিচাৰিম, এই আঁচনিখনৰ দ্বাৰা এজন কৃষকে কি কি সুবিধা পায়?
0: এই আঁচনিৰ যোগেদি কৃষকে উন্নতমানৰ বীজ, কৃষি সঁজুলি, প্ৰশিক্ষণ, জৈৱিক কৃষিৰ সহায় বা মৌ পালন, বিভিন্ন কৃষিভিত্তিক কাৰ্যকলাপ, গাহৰি পালন, কেঁচুসাৰ তৈয়াৰ কৰিব পৰাকৈ আৰ্থিক সহায় লাভ কৰে। আচলতে কি জানেনে, মানে বৰষুণ নিৰ্ভৰশীল যিবিলাক অঞ্চল আছে তেওঁলোকত খৰাং বা অনিশ্চয়তা মানে বৰষুণৰ বাবে উৎপাদনবিলাক কমি যায়। RAD যি আঁচনি আছে, সেই আঁচনিখনে পানী সংৰক্ষণ, মাটিৰ উৰ্বৰতা বৃদ্ধি আৰু বিকল্প আয়ৰ ব্যৱস্থা কৰি কৃষকক মানে সহায় কৰে। এই যিখিনি মই অলপ আগতে যিটো ক'লোঁ যে ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম, যিটো সংহত কৃষি ব্যৱস্থা, তাতে আমি বহুতকেইটা উপাদান থাকে, যেনেকৈ এইবিলাক হাঁহ কুকুৰা হওক, পশুধন হওক, এইবিলাকৰ পৰা মানে কৃষকসকলে আয়টো উৎপাদন মানে বেছি হয়। ধৰি লওক এটা আপোনাৰ কৃষি ক্ষেত্ৰখনতেই পটককৈ যেনিবা বানপানী আহিল, কিবা পোক পতংগৰ আতক হ'ল, তেতিয়া মানে কৃষি খেতিখিনিৰ পৰা আমি উৎপাদন খেতিয়কজনে বেছি নাপাবও পাৰে, কিন্তু তেতিয়া তাৰ লগত যদি হাঁহ কুকুৰা কৰিছে বা মৌ পালন কৰিছে, সেইখিনিৰ পৰা যিখিনি উপাৰ্জন পাব, তেওঁৰ উপাৰ্জনটো সন্তুলন হৈ থাকে। মানে
1: বাইদেউ আপুনি মানে এইটো আমি এইটো বুজিব পাৰোঁ যে ধৰি লওক এটা খেতি যদি তেখেতৰ কিবাকৈ ন্যস্ত হৈ যায়, আন এটা খেতিৰ দ্বাৰা তেখেতৰ স্বাৱলম্বনটো মানে
0: নিশ্চিত হৈ থাকে, তেওঁ মানে আয় ক্ষেত্ৰত মানে তেতিয়া আৰু ইমান প্ৰব্লেম নহয়।
1: ধন্যবাদ বাইদেউ। অলপ আগতে আমাক অপৰ্ণা বাইদেউ জনালে যে ভূমি স্বাস্থ্য পত্ৰ বনাবলৈ হ'লে বিভিন্ন জেগাৰ পৰা বিভাগীয় কৰ্তৃপক্ষ গৈ পেলাই মাটি সংগ্ৰহ কৰে আৰু মাটিসমূহ আমাৰ ছয়েল হেল্থ কাৰ্ড লেবৰেটৰীত পৰীক্ষা কৰি পেলাই ছয়েল হেল্থ কাৰ্ড প্ৰস্তুত কৰে। এতিয়া ধৰি লওক অপৰ্ণা বাইদেউ সুধিব বিচাৰিছোঁ, এজন কোনোবা খেতিয়কে নিজে নিজাববীয়াকৈ নিজৰ ছেম্পল বা নমুনা দিব বিচাৰিছে, তেনেহ'লে কি কি মানে পদক্ষেপ ল'ব লাগিব সেই খেতিয়কজনে?
2: হয়, মই আপোনাক আগতেই কৈছিলোঁ, এই কৃষকে নিজেই তেওঁ মাটিডৰাৰ পৰা নমুনা সংগ্ৰহ কৰিব নোৱাৰে। কাৰণ মই আপোনাক কোৱাৰ দৰে মোবাইল আমাৰ এপ আছে, সেই মোবাইল এপটোৰ জৰিয়তেহে এই মাটিখিনি সংগ্ৰহ কৰিব পাৰে। গতিকে কৃষকে নোৱাৰে, আমাৰ বিভাগীয় তৰফৰ পৰাই আমি এইটো কামটো কৰালা হয়। যদি তেওঁ ইচ্ছা কৰে যে সোনকালে তেওঁ মাটিডৰা পৰীক্ষা কৰাব লাগে, তেতিয়াহ'লে তেওঁ ওচৰতে যিটো কৃষি বিভাগ আছে, তেওঁলোকৰ ADO অফিচেই হওক, লাগিলে আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচেই হওক, নতুবা ছয়েল টেষ্টিং লেবৰেটৰী যাৰ ওচৰত আছে, তাতে তেওঁ খবৰ কৰি মাটিডৰা পৰীক্ষা কৰাই ল'ব পাৰে।
1: বাইদেউ, এই ছয়েল হেল্থ কাৰ্ড জেনেৰেশ্যন বা ভূমি স্বাস্থ্য পত্ৰ যেতিয়া আমাৰ কৃষকসকলে পায়, সেইটো কাৰণে কৃষকসকলে কিবা মাচুল দিব লাগে নেকি বাৰু?
2: নালাগে, এইটো একদম মাচুল দিব নালাগে, এইটো বিনামূল্যে আমাৰ পৰীক্ষা কৰা হয়। বৰ্তমানলৈকে এইটো বিনামূল্যে পৰীক্ষা কৰি আহিছে।
1: খুব সুন্দৰ পদক্ষেপ বাইদেউ।
2: হয়,
1: আৰু বাইদেউ এটা আমি আজিকালি দেখিছোঁ যে কৃষকসকলে অসন্তুলিত হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি ক্ষয় হৈছে, আপুনি অলপ আগত কৈছে এইখিনি কথা, আৰু কৃষিৰ উৎপাদনো হ্ৰাস পাইছে। এই ক্ষেত্ৰত আমাৰ বিভাগৰ ফালৰ পৰা কিবা সজাগতামূলক পদক্ষেপ লোৱা হৈছে নেকি বাৰু?
2: হয়, আগতেও আমাৰ এনেকৈ বহুত সজাগতা সভা পতা হৈছিলে, আৰু এতিয়া ৰিচেণ্টলি আমাৰ ধৰিত্ৰী মাতা বচাও অভিযানৰ অধীনত আমাৰ যিটো আত্মা আছে, আত্মা অৰ্থাৎ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অধিকৰণৰ কৰ্তৃপক্ষৰ দ্বাৰা সুষম হাৰত যাতে আমি সাৰখিনি প্ৰয়োগ কৰিব পাৰোঁ, তাৰ ওপৰত 11 এপ্ৰিলৰ পৰা ৰাজ্যজুৰি বিশেষ সজাগতা অভিযান চলোৱা হৈছে। এই অভিযানৰ অন্তৰ্গত ইতিমধ্যে 650খন

0: আটাইতকৈ অধিক সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে আৰু তাৰ দ্বাৰা 25,000তকৈ অধিক কৃষকক সজাগ কৰা হৈছে। সেইটো আমি এতিয়া কৰি আছো,
1: হয় এতিয়াও চলি আছে,
0: এতিয়াও চলি আছে।
1: হয়তো ইয়াত আমাৰ কৃষকসকলক জনোৱা হৈছে যে কেনেকে আমি জৈৱিক কৃষিৰ ফালে লাহে লাহে আগবাঢ়িব
0: লাগে, জৈৱিক কৃষিৰ ফালে কেনেকে আগবাঢ়িব লাগে।
1: আৰু ধৰি লওক আমাৰ যিখিনি কৃষক আছে, কৃষকে আমাৰ ছয়েল হেল্থ কাৰ্ড ব্যৱহাৰ কৰি ছয়েল হেল্থ কাৰ্ডত থকা
0: যিখিনি আমাৰ ৰিকমেণ্ডেশ্যন
1: আছে সেইমতে যদি সাৰ প্ৰয়োগ কৰে,
0: হয়
1: তেনেহ'লে আপোনাৰ সন্তুলিত সাৰ
0: দিয়া যায়।
1: ধন্যবাদ বাইদেউ। এতিয়া মই অকণমান এটা বেলেগ এটা কথা সুধিব বিচাৰিছোঁ বাইদেউ। আমাৰ যিখিনি নৱপ্ৰজন্ম আছে, দেখা গৈছে যে নৱপ্ৰজন্মৰ মাজতো আমাৰ ছয়েল হেল্থ কাৰ্ড বা ছাষ্টেইনেবল এগ্ৰিকালচাৰ, বহনক্ষম কৃষি যিখিনি ব্যৱস্থা আছে সেইখিনিৰ সজাগতাও খুব দৰকাৰী হৈ পৰিছে। এনেকুৱা ধৰণৰ বিভাগে আমাৰ নৱপ্ৰজন্মৰ ওচৰত এনেকুৱা কিবা প্ৰজেক্ট বা কিবা পদক্ষেপ লৈছেনে?
0: হয় হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ভিতৰত আমাৰ অন্যতম পদক্ষেপ হৈছে স্কুল ছয়েল হেল্থ কাৰ্ড। এই স্কুল ছয়েল হেল্থ কাৰ্ডৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীক মাটিৰ পৰীক্ষাৰ ওপৰত সচেতনতা বৃদ্ধি কৰাইছে। আমাৰ অসমত বৰ্তমান আমি 185খন স্কুলত এই আঁচনিসমূহ কাৰ্যক্ষম কৰা হৈছে। আমি প্ৰত্যেকখন ছিলেক্টেড স্কুলতে এটা এটা মিনি ছয়েল টেষ্টিং লেব প্ৰতিষ্ঠা কৰি আছোঁ। বৰ্তমানলৈকে 150খন স্কুলত আমি মিনি ছয়েল টেষ্টিং লেব ষ্টাব্লিছ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে কি হয়, ইয়াতে নিজেই ওচৰতে থকা যিটো কৃষক থাকে, ওচৰতে থকা ফিল্ডৰ পৰা মাটি সংগ্ৰহ কৰি নিজৰ পৰীক্ষাগাৰত পৰীক্ষা কৰে, নিজেই কৰে ল'ৰা ছোৱালীখিনি, আৰু কাৰ্ডখন প্ৰস্তুত কৰি সেই কৃষকসকলক বিতৰণ কৰে। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহিত হৈছে আৰু আমি দেখিছোঁ তেওঁলোকে খুবেই ভাল পাইছে এই প্ৰজেক্টটো। তেওঁলোকে নিজে যেতিয়া টেষ্টিং কৰে তেওঁলোকে নিজকে ছাইণ্টিষ্ট নিচিনাও এটা ভাৱ আহিছে আৰু ভাল হৈছে, সুন্দৰ পদক্ষেপ। তাৰোপৰি আমি বহুত সচেতনতা অভিযান আমি আৰম্ভ কৰিছোঁ, কৃষি মেলা আৰু প্ৰদৰ্শনী আৰম্ভ কৰিছোঁ, আৰু কৃষক বিজ্ঞানী আলোচনা চক্ৰ আমি কৰিছোঁ, ৰেডিঅ', টেলিভিশ্যন আৰু সামাজিক মাধ্যমৰ জৰিয়তেও আমি প্ৰচাৰ চলাইছোঁ আৰু শিক্ষামূলক সামগ্ৰীও আমি বিতৰণ কৰিছোঁ।
1: এতিয়া বাইদেউ, আমাৰ যিখিনি স্কুলৰ দাঁতি কাষৰীয়া যিখিনি আমাৰ কৃষক আছে, তেখেতসকলেও এই স্কুলৰ পৰাই ছয়েল হেল্থ কাৰ্ড পোৱাৰ এটা ব্যৱস্থা
0: কৰা হৈছে।
1: খুব সুন্দৰ পদক্ষেপ বাইদেউ। এতিয়া মই মধুমিতা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাইদেউ, RAD আঁচনিৰ দ্বাৰা কৃষকৰ কেনেধৰণৰ উন্নতি কেনেকৈ হ'ব পাৰে, লাভৱান কেনেকৈ হ'ব পাৰে এজন কৃষকে?
2: মই আগতেও কৈছোঁ তেওঁলোকে যেতিয়া দুটা তিনিটা যেনেকৈ খেতি কৰে তেনেকৈ তাৰপৰাতো লাভ হয়েই। একেটা মাটিতে বিভিন্ন কৃষি আৰু সংলগ্ন কাৰ্যকলাপ একেলগে কৰাৰ ফলত বছৰৰ বিভিন্ন সময়ত আয় আহে, ফলত কৃষকৰ অৰ্থনৈতিক অৱস্থাটো উন্নত হয়। আৰু এটা কথা এইখিনিতে মই কওঁ যে অকল আঁচনিৰ কাৰণে আমি বীজ প্ৰদান বা এইবিলাক প্ৰশিক্ষণ এইটোৱেই নহয়, ইয়াত মানে এটা ভাৰ্মি কম্প'ষ্ট ইউনিট বনাবৰ কাৰণেও আমি আৰ্থিক
1: কিছু সাৰৰ ইউনিট
2: আৰ্থিক অৱদান প্ৰদান কৰা হয় এই আঁচনিত, যিটো ভাৰ্মি কম্প'ষ্ট ইউনিট। এইটো হ'ল এটা মানে প্ৰক্ৰিয়া য'ত কেঁচুৱে জৈৱিক আৱৰ্জনাবোৰ পুষ্টিকৰ সাৰলৈ ৰূপান্তৰিত কৰে, যাক আমি কেঁচুসাৰ বুলি জানো। এই কেঁচুসাৰত আমাৰ বিভিন্ন ধৰণৰ নাইট্ৰেট, যিটো নাইট্ৰজেন, খনিজ পদাৰ্থ আদি থাকে, সেয়েহে মাটিৰ গুণাগুণবিলাক বৃদ্ধি পায় এই সাৰ ব্যৱহাৰ কৰিলে। আৰু এই যিটো ভাৰ্মি কম্প'ষ্ট ইউনিটটো আছে সেইটো মানে বহুত ডাঙৰ কিবা এনেকুৱা নহয়, তেওঁ খেতি পথাৰতে এটা ছাইডত গৈ সেইটো কৰিব পাৰে তেওঁ।
1: আৰু যিহেতুকে এতিয়া আমি দেখিছোঁ আমাৰ এতিয়া বৰ্ষাকালীন খেতিৰ বতৰ আৰু শালি ধান আমাৰ অসমৰ এটা প্ৰধান খেতি,
2: হয়
1: গতিকে বাইদেউ শালি ধানৰ লগত ভিত্তি কৰি কোনোবা সংহত কৃষি প্ৰণালী বা IFS মডেল আছে নেকি?
2: হয়, অসমৰ খাৰিফ বতৰত শালি ধানক কেন্দ্ৰ কৰি কেইবাটাও IFS যিটো সংহত পদ্ধতি আছে, বিশেষকৈ বৰষুণ নিৰ্ভৰ কৃষি অঞ্চলত এই মডেলসমূহ কৃষকৰ আয় বৃদ্ধি কৰিবলৈ মানে বহুত সহায় কৰে। তাৰে ভিতৰত যিটো মানে বেছি পপুলাৰ আমাৰ সেইটো হ'ল ধান আৰু মীন পালন, যিটো আমাৰ পেডিকাম ফিছ কালচাৰ বুলি কোৱা হয়। ধানসহ মীন পালন এক এনেকুৱা সংহত কৃষি পদ্ধতি য'ত ধান খেতি আৰু মীন পালন একেখন পথাৰতে কৰা হয়। এই পদ্ধতিত মানে কি হয়, যিখন পথাৰ আছে তাৰ উৎপাদনশীলতাটো বাঢ়ে, গোটেই মানে মাটিৰ হেৰি কোৱালিটিটো ভাল হৈ যায়, অনুকূল হয়। ইয়াত মানে কি হয়, মাছ যেতিয়া ধাননিৰ লগত একেলগে কৰা যায়, মাছখিনিয়ে ধানৰ পৰা জৈৱিক পদাৰ্থ আৰু পুষ্টিকৰ পদাৰ্থখিনি

ব্যৱহাৰ কৰে আৰু মাছৰ যিখিনি আৱৰ্জনা আছে সেইবোৰ পাছত ধানৰ মানে সাৰ হিচাপে পৰিণত হয়। এই সংহত পদ্ধতিৰ কাৰণে মানে কৃষকৰ বহুত আয় বৃদ্ধি হোৱা দেখা গৈছে। তেনেকৈ এটা আৰু আপোনাক এটা মই উদাহৰণ দিওঁ, যেনেকৈ ধান আৰু হাঁহ পালন। হাঁহ পালন ধাননিত যেতিয়া হাঁহ এৰি দিয়া যায় তেতিয়া হাঁহে পোক পতংগ গোটেইখিনি খাই পেলায়। পোক পতংগ যিটো নিয়ন্ত্ৰণ কৰাৰ খৰচ সেইটোও কমি যায় আৰু আমাৰ মানে খেতিডৰা ভাল হয়, কাৰণ হাঁহৰ যিবিলাক বিস্তাৰ থাকে সেইবোৰ জৈৱ সাৰ হিচাপে আকৌ কাম কৰে। আৰু হাঁহৰ আপোনাৰ তাৰ এডিশ্যনেলি হাঁহৰ যিবিলাক কণী মাংস এইবিলাকৰ পৰাতো আকৌ আয় বৃদ্ধি হয়েই, সেইটো যদি বজাৰত বিক্ৰী কৰা যায় তেনেকৈ। আৰু আৰু কিছুমান তেনেকুৱা আমাৰ পদ্ধতি আছে, যেনেকৈ গাহৰি আৰু মীন পালন যেনিবা একেলগে কৰিছে খেতিডৰাৰ ওচৰতে, তেতিয়া এই মানে এইটো এটা বহনক্ষম আৰ্হি হয়। এইটো গাহৰিৰ যিবিলাক আৱৰ্জনা আছে মাছৰ পুখুৰীৰ লগত জৈৱিক সাৰ হিচাপে হৈ পৰে, যাৰ ফলত পুষ্টিকৰ এটা চক্ৰৰ মানে সৃষ্টি হয়।

0: শীলতাটো বঢ়াই দিয়ে। এইটো এটা যিটো ক'লো আপোনাক গাহৰি আৰু মাছ পালনৰ, সেইটো এটা এনেকুৱা এটা পদ্ধতি যিটো মানে পৰিৱেশ বন্ধুত্বপূৰ্ণ কৰি তোলে আৰু কৃষকসকলৰ মানে কৰ্মস্থাপনো সৃষ্টি কৰে।
1: মানে বাইদেউ, আই এফ এছ মডেল বা সংহত কৃষি প্ৰণালী ব্যৱস্থাত এইটো এনেকুৱা এটা মডেল য'ত এটা মডেলৰ বা এটা ব্যৱস্থাৰ অৱশিষ্ট এটা বেলেগ মডেলৰ কাৰণে এটা ৰ মেটেৰিয়েল হৈ পৰে
0: আৰু মানে আপোনাক এক্সট্ৰা খৰচটো ইমান নপৰে, কাৰণ তাতে যিখিনি আছে। এনেকুৱা আৰু এটা পদ্ধতি আছে, যেনেকৈ মৌ পালন। মৌ পালনটোতো কৃষকসকলে সাধাৰণতে কৰেই, কিন্তু যেতিয়া আমি যেতিয়া আমাৰ সৰিয়হৰ খেতি হয় তাৰ ওচৰত যদি মৌ পালন কৰা যায়, মৌৰ হেৰি কোৱালিটিটোও ভাল হয় আৰু আপোনাৰ সেইটো এটা এটা ডাঙৰ মানে হেৰি পদ্ধতি। আৰু সেই এইটো যিটো মৌ পালনৰ আছে তাৰ কাৰণে মানে এইটো গুৰুত্বপূৰ্ণ কাৰ্যকলাপ। আৰু ইয়াত মানে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়েও বহুত এটা ডাঙৰ ফ্লেক্সিভ প্ৰগ্ৰেম চলি আছে এইটোৰ ওপৰত।
1: একেধৰণে মই এতিয়া অপৰ্ণা বাইদেউৰ পৰা জানিব বিচাৰিম। বাইদেউ, এতিয়া আমাৰ যিহেতুকে অলপ আগতে আমি ক'লোৱেই যে শালি ধানৰ খেতিৰ বতৰ, এতিয়া ধৰি লওক শালি ধানত আমাৰ কৃষকসকলে প্ৰয়োগ কৰিব লগা সাৰৰ কিবা পৰামৰ্শ আপুনি দিব নেকি? আৰু অকণমান এইটো জানিব পাৰিব নেকি যে সাৰবিলাক কেনেদৰে মাটিত দিব লাগে?
2: এতিয়া যিহেতু আপুনি কোৱাৰ দৰে এতিয়া শালি ধানৰ বতৰ আহি আছে,
1: হয়,
2: এতিয়া সাৰ প্ৰয়োগ কৰিবলৈ আপোনালোকে আমাৰ বেছি সাধাৰণতে আমাৰ মানুহখিনিয়ে ইউৰিয়া, ফচফেট আৰু পটাছটোৱেই দিয়ে। এতিয়া এইটো কেনেকৈ দিব লাগে মই আমাৰ কৃষক বন্ধুসকলক জনাব খুজিছোঁ যে আমাৰ 17-18 কেজি ইউৰিয়া, 16-17 কেজি ছুপাৰ ফচফেট আৰু 8-9 কেজি মিউৰেট অফ পটাছ আমাৰ প্ৰতি বিঘাই প্ৰতি দিব লাগে। ইয়াৰে আধা ইউৰিয়াখিনি আৰু সম্পূৰ্ণ ছুপাৰ ফচফেট আৰু পটাছ সেইখিনি মাটি চহোৱাৰ সময়ত বা ৰোপণৰ আগে আগে প্ৰয়োগ কৰিব লাগে। আৰু বাকী থকা ইউৰিয়া সাৰখিনি দুভাগ কৰি এভাগ পোখা মেলাৰ সময়ত আৰু অন্যভাগ থুৰ উলিওৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। আৰু ইয়াতে মই কিন্তু এটা কথা অনুৰোধ কৰিম আমাৰ কৃষক বন্ধুসকলক, এই প্ৰয়োগ কিন্তু মাটিৰ পৰীক্ষা অনুসৰিহে সাৰ প্ৰয়োগ কৰিব লাগে। মই যিটো ক'লোঁ সেইটো জেনেৰেল এটা ইনফৰ্মেশ্যন হয়, কিন্তু আমাৰ যিখিনি আমাৰ কাৰ্ডত থাকিব সেই অনুসৰিহে যেন তেওঁলোকে সাৰ প্ৰয়োগ কৰে। কাৰণ আমাৰ কিছুমান মাটিত আমাৰ সাৰ বেছিকৈও থাকিব পাৰে, অতি কমেও থাকিব পাৰে, গতিকে সেইখিনি কিমান পৰিমাণত দিব লাগিব সেইটো আমাৰ কাৰ্ডখনত ধুনীয়াকৈ উল্লেখ কৰা থাকে আৰু সেই অনুসৰিয়ে যেন মাটিডৰাত তেওঁলোকে সাৰ প্ৰয়োগ কৰে। আৰু গোবৰ সাৰ আৰু জৈৱিক সাৰ অধিক পৰিমাণে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকক মই অনুৰোধ জনাম। আৰু এইৰ কাৰণে প্ৰতি বিঘাই প্ৰতি 1.5 টন 1.5 টনলৈকে জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে আৰু অত্যাধিক ইউৰিয়া ব্যৱহাৰ নকৰিব। প্ৰয়োজনীয় অনুসৰি জিংক ছালফেট, য'ত জিংক কম আছে
1: তাত দিব লাগে,
2: তাত দিব লাগে জিংক ছালফেট।
0: এই অপৰ্ণা বাইদেউৰ লগতে মই এটা কথা ক'ব খুজিছোঁ, যিখন কৃষি আমাৰ যিখন ভূমি স্বাস্থ্যপত্ৰ দিয়া যায় খেতিয়কক, খেতিয়কসকলে মানে ঘৰতে যাতে ৰাখি এনেই নথয়, তেওঁলোকে যাতে সেইখন হয় সেইখন তাৰমানে আমি ব্যৱহাৰ কৰা যিটো বুজি নাপায় যদি তেওঁলোকে নিকটৱৰ্তী যিটো অফিচ আছে আমাৰ এগ্ৰিকালচাৰৰ তাতে গৈ তেওঁলোকে সুধিলেও বুজাই দিব কাৰ্ডখন। অসমীয়াতে আমি সাধাৰণতে দিয়া যায় তে তেওঁলোকে কোনটো নাইট্ৰজেন কিমান দিব লাগে বা কি কথা এইখিনি যদি বুজি নাপায় তেওঁলোকে তাতে গৈ পেলাই সুধি ল'লেও
1: হয়। বাইদেউ, মধুমিতা বাইদেউ আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। ধৰি লওক আমাৰ আৰ আই ডি স্কীমৰ বিষয়ে আপুনি ক'লে, এজন কৃষকে আৰ আই ডি স্কীমৰ লাভটো আমাৰ বিষয়াসকলৰ পৰা কেনেদৰে ল'ব পাৰিব?
0: একেই বেলেগ স্কীমবিলাকৰ যেনেকৈ আমি তেওঁলোকে কৃষকসকলে মানে নিজৰ নিকটৱৰ্তী যিখিনি কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় আছে বা কৃষি বেলেগ কাৰ্যালয় আছে, আত্মাৰো আজিকালি কাৰ্যালয় আছে, সেইবিলাকত গৈ পেলাই তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে। তেওঁ যদি ইচ্ছা কৰিছে এইটো আঁচনি ল'বৰ কাৰণে তেওঁ গৈ পেলাই ক'ব লাগে। আৰু সাধাৰণতে আমি যেনেকৈ হিতাধিকাৰী কেনেকৈ মানে ছিলেক্ট কৰোঁ মই এইটো কৈ দিওঁ, এনেকুৱা এজন হিতাধিকাৰী আমি ছিলেক্ট কৰোঁ যিজনে মানে অলৰেডি তেওঁলোক যাতে এখন সংহত কৃষি ব্যৱস্থা কৰি আছে। যেনেকৈ ধান দুটা মিনিমাম কৰিব লাগে, ধান খেতিৰ লগত যেনিবা মৌ পালন কৰি আছে, কৃষিৰ লগত মীন পালন কৰি আছে, তেনেকুৱা।
1: মই অৱশেষত মই অপৰ্ণা বাইদেউ জানিব বিচাৰোঁ, আপুনি আমাৰ কৃষকসকললৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে নেকি?
2: হয়, মই মাটি আমি সকলোৱে জানো যে মাটি আমাৰ অমূল্য সম্পদ। আজিৰ দিনত মাটিৰ সংৰক্ষণ কৰিলে ভৱিষ্যত প্ৰজন্মৰ উপকৃত হ'ব। সাৰৰ সঠিক ব্যৱহাৰ কৰক, জৈৱ পদ্ধতি গ্ৰহণ কৰক আৰু নিয়মিত মাটি পৰীক্ষা কৰক। সুষম পুষ্টি মানেই উন্নত ফচল, অধিক আয় আৰু সুস্থ মাটি। সাৰ প্ৰয়োগৰ আগতে মাটিৰ পৰীক্ষা কৰক, মাটির পরীক্ষায় কৃষি ব্যয়

0: উৎপাদন বৃদ্ধি কৰে, মাটিৰ উৰ্বৰতা ৰক্ষা কৰে। অত্যাধিক সাৰ ব্যৱহাৰে মাটি আৰু পৰিৱেশ দুয়োটাকে ক্ষতি কৰে। সেয়ে বৈজ্ঞানিক পদ্ধতিৰ সাৰৰ ব্যৱহাৰ কৰক আৰু সুস্থ মাটিৰ জৰিয়তে ছাষ্টেইনেবল কৃষি গঢ়ি তোলক।
1: হয় বাইদেউ, মই ধন্যবাদ জনাইছোঁ অপৰ্ণাছ বাইদেউলৈ আৰু মধুমিতা কলিতা বাইদেউলৈ। আপোনালোকে ইমান কম সময়ৰ ভিতৰত আমাৰ কৃষকসকলৰ কল্যাণৰ উদ্দেশ্যে বহুতো গুৰুত্বপূৰ্ণ কথা আমাক জনালে। আমি আশা কৰিছোঁ এই অনুষ্ঠানটো শুনি আমাৰ কৃষকসকলে নিশ্চয়কৈ উপকৃত হ'ব আৰু ভৱিষ্যতেও আমি এনেদৰে লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠানটো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে অসম কৃষি সঞ্চালকালয়ৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মধুমিতা কলিতা, সহকাৰী কৃষি সঞ্চালক অপৰ্ণা দাস আৰু অনুষ্ঠানটিৰ আঁত ধৰিলে উপপ্ৰকল্প সঞ্চালক কমল দাসে। অনুষ্ঠানটিত এইবাৰ শুনক পটল খেতিৰ বিষয়ে। গ্ৰীষ্মকালীন পাচলি বুলিলে প্ৰধানকৈ জিকা, পটল, ভাতকেৰেলা, ভেন্দি, লেচেৰামা, ভোল ইত্যাদিৰ কথাই মনলৈ আহে। ব্যৱসায়িক চাহিদা থকা এই পাচলিসমূহৰ জনপ্ৰিয়তা অধিক। পটল হৈছে এবিধ লতাজাতীয় বহুবৰ্ষীয় উদ্ভিদ। পুষ্টিকৰ পাচলিৰ উপৰিও পটল হৈছে ঔষধি গুণযুক্ত এবিধ পাচলি আৰু পটলক ৰোগীৰ পথ্য হিচাপেও গণ্য কৰা হয়। অসমত ব্যৱসায়িক ভিত্তিত ঠাই বিশেষে পটল খেতি কৰা হয়। ওখ পানী জমা নোহোৱা বালিচহীয়া মাটি আৰু নৈপৰীয়া পলসুৱা মাটি পটল খেতিৰ বাবে উপযোগী। মাটিৰ আম্লিক গুণ কম হ'লে পটল খেতি ভাল হয়। পটলৰ কোনো অনুমোদিত সঁচ নাই যদিও থলুৱা অধিক উৎপাদনক্ষম সঁচবোৰেই খেতিৰ কাৰণে বাছনি কৰি ল'ব লাগে। থলুৱা সঁচবোৰ বিভিন্ন প্ৰকাৰৰ আছে, যেনে কিছুমান সঁচ গোল, কিছুমান থুপুকা, কিছুমান দুইমূৰ জোঙা, তেনেদৰে ৰঙৰ ক্ষেত্ৰতো পাতল সেউজীয়া, মধ্যমীয়া, ডাঠ সেউজীয়া, সেউজীয়া ৰঙত আঁচ থকা বিভিন্ন সঁচ পোৱা যায়। কিন্তু ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ হ'লে দীঘলীয়া দুইমূৰ জোঙা আৰু আঁচ নথকা সেউজীয়া জাতবোৰেই নিৰ্বাচন কৰা উচিত, কিয়নো এনেবোৰ জাতৰ জনপ্ৰিয়তা অধিক। পটল গছত স্ত্ৰীপুষ্প আৰু পুংপুষ্প ভিন ভিন গছত থাকে, সেয়েহে সঠিক উৎপাদন কৰিবলৈ প্ৰতি দহজোপা স্ত্ৰীপুষ্প থকা গছৰ মাজত এজোপা পুংপুষ্প থকা গছ ৰুব লাগে। পটল গছৰ বংশ বৃদ্ধি ডাল কাটি নতুবা শিপা কাটি কৰা হয়। পটল গছৰ বংশ বৃদ্ধি তিনিটা বিভিন্ন পদ্ধতিত কৰা হয়। প্ৰথম পদ্ধতিত তিনি বা পাঁচটা গাঁঠি থকা ডেৰ দুই ইঞ্চিৰ পুৰঠ লতা বাছি লোৱা হয়। লতাডালত সৰু সৰু পাতবোৰ ৰাখি বেছি ডাঙৰ পাতবোৰ আঁতৰাই পেলাব লাগে। তাৰ পাছত বালি, সাৰুৱা মাটি, শুকান গোবৰৰ মিশ্ৰণেৰে তৈয়াৰী এটা গাঁঠি পোত যোৱাকৈ ডালবোৰ ৰুব লাগে। দ্বিতীয়বিধ পদ্ধতিত জানুৱাৰী ফেব্ৰুৱাৰী মাহত পুৰণা পটল গছৰ এক ডেৰ মিটাৰমান দীঘল লতা বাছি মূল পথাৰত ছহ কৰি থোৱা মাটিত লতাডালৰ দুইমূৰ মুকলিকৈ ৰাখি বাকী অংশ মাটিৰ সমান্তৰালভাৱে পুতি দিব লাগে। প্ৰতি দহডাল স্ত্ৰীগছৰ মাজত এডাল পুংপুষ্প উৎপাদন কৰা গছ ৰুব লাগে। তৃতীয়বিধ পদ্ধতিত মূল পথাৰত মাটি চহোৱাৰ পাছত তিনি মিটাৰ ব্যৱধানত একোটা ভেটি তৈয়াৰ কৰি তাত শুকান গোবৰ, সাৰ আদি দিব লাগে। প্ৰতিটো ভেটিত উৎপাদনক্ষম পটল গছৰ শিপা ৰুব লাগে। প্ৰতিডাল শিপাত এটা চকু থকা উচিত। পটল খেতিৰ বিষয়ে শুনিলে। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক, শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 বৃদ্ধি, যোৰহাটত সাম্প্ৰতিক বানৰ ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ, শিক্ষকসকলক দৰমহা প্ৰদান ব্যৱস্থাক লৈ শংকিত নহবলৈ শিক্ষামন্ত্ৰীৰ আহ্বান, ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও লাভ কৰিব বুলি প্ৰকাশ, দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছতে কলকাতাত ইষ্ট বেংগল এফ চি আৰু ছাউথ ইউনাইটেড এফ চি মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। সাম্প্ৰতিক বানত 481 গাঁৱৰ 168,000 অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50 সাহায্য শিবিৰ আৰু 83 সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শেহতীয়াকৈ কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰা লাভলীনা বৰগোহাঁয়ে আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী বিতৰণ কৰে। ইপিনে অসম কৃষি সেৱা বিষয়া সন্থাৰ উদ্যোগত মৰিগাঁও জিলা শাখা আৰু এখোজ শীৰ্ষক কৃষক উৎপাদক কোম্পানীৰ সহযোগত আজি শিৱসাগৰ জিলাৰ বানপীড়িত কৃষকলৈ শালি ধানৰ কঠীয়া আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰা হয়। অসম কৃষি সেৱা বিষয়া সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ভূঞাৰ উপস্থিতিত শিৱসাগৰ জিলাৰ আমগুৰি মহকুমালৈ উন্নত জাতৰ ধানৰ কঠীয়া প্ৰেৰণ কৰা হয়। যোৰহাট সন্মিলন কেন্দ্ৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বিভাগীয় বিষয়াসকলক মোবাইল এপৰ জৰিয়তে বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত আৰু বিজ্ঞানসন্মত মূল্যায়নৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তকে ধৰি যোৰহাট, তিয়ক, তিতাবৰ, মৰিয়নীৰ বিধায়কসকল তথা 4 জিলাৰ জিলা উপায়ুক্তসকল উপস্থিত থাকে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 9 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে কাইলৈৰ পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব। প্ৰথম পৰ্যায়ত অহা 30 আগষ্টলৈ জৰীপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: আজিৰ আলোচনাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে ক'ৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয়ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয়ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম।
0: বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক মেৰামতিৰ বাবে চৰকাৰে ইতিমধ্যে ধন মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিদ্যালয়সমূহত 10 আগষ্টত পুনৰ পাঠদান আৰম্ভ হ'ব। অৱশ্যে বেয়াকৈ ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমীপৱৰ্তী বিদ্যালয়লৈ যাব পাৰিব।

0: বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ করে।
1: 10 তারিখৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ বাবে আমি নিৰ্দেশ দিছো, কিন্তু ধৰি ললো যে এখন বিদ্যালয়ত একেবাৰে যোৱাৰ অৱস্থা নাই, তেতিয়াহলে তাৰ কাষৰ বিদ্যালয়খনত বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলক একে লগ কৰি শিক্ষা বিভাগে পঢ়াৰ ব্যৱস্থা কৰিব। আমি ইউনিফৰ্মৰ কাৰণে পুঁজি ইতিমধ্যে পঠিয়াই দিছো, গতিকে অলৰেডি স্কুলবিলাকৰ হাতত দুযোৰ ইউনিফৰ্মৰ চৰকাৰী নৰ্মছ মতে যি পাব লাগে তাক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা ইতিমধ্যে দি দিয়া হৈছে।
0: গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বানত শিক্ষা সংক্রান্তীয় নথিপত্র নষ্ট হোৱা শিক্ষার্থীসকলক পুনৰ নথিপত্র প্রদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি গাঁও প্ৰধান অথবা সংশ্লিষ্ট চক্র বিষয়ৰ প্ৰমাণপত্র দাখিলৰ ভিত্তিত বানত ক্ষতিগ্ৰস্ত শিক্ষার্থীক নম্বৰ পত্র, প্ৰমাণপত্র আৰু অন্যান্য প্ৰয়োজনীয় শৈক্ষিক নথি পুনৰ প্ৰদান কৰা হ'ব। বানৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ অধীনৰ কোনো শিক্ষাৰ্থীৰে শৈক্ষিক যাত্ৰা যাতে ব্যাহত নহয় সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি এখন সংবাদমেলত দৰমহা প্ৰদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। ৰাজ্যৰ সমগ্ৰ শিক্ষা কাৰ্যালয়ত আয়োজিত সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে সকলো বিত্তীয় বিধি ব্যৱস্থা পালন কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত শিক্ষকসকলৰ চাকৰিৰ নিয়মীয়াকৰণ কৰা হৈছিল। সেই অনুসৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী এজনে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও পাই থাকিব বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে দৰমহা প্ৰদানৰ ব্যৱস্থাপনা ক'ৰ পৰা কেনেকৈ হ'ব সেয়া চৰকাৰ অথবা বিত্ত বিভাগৰ অভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে কোনটো কোষাগাৰৰ পৰা শিক্ষকসকলে দৰমহা পাব সেয়া চৰকাৰৰ বিষয় আৰু তাৰ বাবে শিক্ষকসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ফিন আছাম পৰ্টেলৰ পৰা শিক্ষকসকলৰ নাম কৰ্তন কৰাৰ বিষয়টোৰ সত্য নহয় বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষণ সন্মিলনীৰ আহ্বানত শিক্ষকসকলে এছ এন এ স্পৰ্শ মডুল পদ্ধতিৰে দৰমহা প্ৰদান ব্যৱস্থাৰ বিৰোধিতাৰে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ স্বচ্ছতা দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত অংশ লৈ কয় যে স্বচ্ছতা খণ্ডই কেৱল জীৱন নিৰ্বাহৰ উৎস হিচাপেই নহয় বৰঞ্চ সৰ্বাংগীন বিকাশৰ শক্তিশালী খণ্ড হিচাপে সেৱা আগবঢ়াই আহিছে। হাজাৰ হাজাৰ বছৰ ধৰি স্বচ্ছতাত ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতাগত যাত্ৰাৰ অবিচ্ছেদ্য অংশ হৈ আহিছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই খণ্ডই ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্য সংৰক্ষণৰ লগতে নিয়োগ, মহিলাৰ সবলীকৰণ, কলা সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি ভাল পোৱাৰ প্ৰসাৰ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে দেশৰ শিপিনী আৰু কাৰিকৰসকলৰ দক্ষতা, সৃষ্টিশীলতা আৰু সমৰ্পণক অভিবাদন জনাইছে। তেওঁ কয় যে এই দিনটোতে দেশে ইয়াৰ বৰ্ণাঢ্য আৰু চহকী হস্ততাঁত ঐতিহ্য পালন কৰে। অসমতো আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত আজি বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিভাগটোৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই কাৰ্যসূচীত বিটিচিৰ বিভিন্ন প্ৰান্তৰ শিপিনী গোটে প্ৰস্তুত কৰা বস্ত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকী শিপিনীৰ লগতে 25টা শিপিনী গোটক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বাক্সাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, মানাহৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, সমবায় তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ধেমাজি জিলা ভ্ৰমণ কৰি এলানি কাৰ্যসূচীত অংশ লয়। জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে চিলাপথাৰ পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰে। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আৰু জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰকল্প, নগৰীয়া খোৱাপানী যোগান আঁচনি আৰু চিলাপথাৰ টাউন হলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পসমূহৰ গুণগত মান নিশ্চিত কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়ত পৌৰসভাৰ এখন বিশেষ পৰ্যালোচনা বৈঠকত পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম কাজৰ খতিয়ান লয়।
3: চিলাপথাৰ পৌৰসভাৰ আমাৰ ৱেষ্ট মেনেজমেণ্টৰ কাম দুটা পেণ্ডিং কাম আছে, যিটো কামটো বন্ধ হৈ আছে এইটো চাইছোঁ। পৌৰসভা কাৰ্যালয়ত বহি পৌৰসভাৰ কি সমস্যা, তেওঁলোকে কি এনেকৈ কি কাম কৰি আছে এইটো আমি আলোচনা কৰিছোঁ। কিন্তু চিলাপথাৰ পৌৰসভা ভাল কাম করে আছে, রেভিনিউ জেনারেশনের কারণে, ওয়েস্ট ম্যানেজমেন্টের কারণে ভালকে কাম করে আছে। ইয়ার পিছত আমি এখন ইয়াতে এই জেলার এখন পিপিসিতে আমি গেছি, পেডি প্রকিউরমেন্ট সেন্টার, যাতে আমি ধান কিনার যত ব্যবস্থা আছে, লগতে আমি ইয়াত মিলও চাইছো,

0: আৰু আমাৰ সুলভ মূল্যৰ যি দোকান তালৈকে আমি আহিছোঁ। অহা 10 তাৰিখৰ পৰা আমি চেনি দালি দিয়াৰ যে কাৰ্যক্ৰম, সেই কাৰ্যক্ৰমটো আমি আৰম্ভ কৰিম। আমাৰ অলমষ্ট 89% বিনামূলীয়া চাউল অন্ন সেৱা দিনত তেওঁলোকে ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰিছে। যোৱা মাহতে এই দোকান অলমষ্ট 100% কৰিছিলে। সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে ৰাইজে যাতে বিনামূলীয়া চাউল 100% ৰাইজৰ তাতে আমি দিব পাৰোঁ।
1: আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে VV ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই। অনুষ্ঠানটি আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানত অংশ ল'ব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: ৰাজ্যৰ দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ সমমানৰ পৰামৰ্শ, প্ৰশিক্ষণ আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ লক্ষ্যৰে হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত উড়ান শীৰ্ষক এটা বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচীত IIT IIMৰ প্ৰাক্তন শিক্ষাৰ্থী, ত্ৰিজুচ ফাউণ্ডেশ্যন, টাইম আৰু IIT গুৱাহাটীয়ে একেলগে কাম কৰিব। কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত হাইলাকান্দি, লালা, কাটলিচৰা আৰু কাটাখাল অঞ্চলৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত IIT IIM প্ৰাক্তন শিক্ষাৰ্থী আৰু বিশেষজ্ঞসকলে কেৰিয়াৰ কাউন্সেলিং আগবঢ়াব। উচ্চ শিক্ষা, ব্যৱস্থাপনা, প্ৰযুক্তি, ডিজাইন, উদ্যোগ বিকাশ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত শিক্ষাৰ্থীসকলক দিহা পৰামৰ্শ দিয়া হ'ব। কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত IIT গুৱাহাটীৰ ডিজাইন বিভাগৰ সহযোগত অহা 5 আৰু 6 অক্টোবৰত এটা বিশেষ উদ্যোগ বিকাশ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াত অসমৰ উদীয়মান ছেমি কণ্ডাক্টৰ আৰু আধুনিক উৎপাদন উদ্যোগক কেন্দ্ৰ কৰি নতুন ব্যৱসায় আৰু ষ্টাৰ্টআপ গঢ়ি তোলাৰ সম্ভাৱনাৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। প্ৰশিক্ষণৰ সকলো ব্যয় IIT গুৱাহাটীয়ে বহন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলে IIT গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত প্ৰমাণ পত্ৰ লাভ কৰিব। পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বিচৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে কাছাৰ জিলাত মেডিয়েশ্যন ফৰ নেশ্যন অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। কাছাৰ জিলাৰ আইন সেৱা প্ৰাধিকৰণে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মধ্যস্থতা কেন্দ্ৰৰ নিৰ্দেশনাত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মিলন প্ৰকল্প সমিতিৰ অনুমোদিত এই পদক্ষেপৰ জৰিয়তে বিচৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ, সৌহাৰ্দ্যপূৰ্ণ আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। এই অভিযানৰ জৰিয়তে বিচৰাধীন গোচৰ চিনাক্ত কৰি পৰ্যায়ক্ৰমে মধ্যস্থতা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ'ব। এই অভিযানৰ অধীনত বৈবাহিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ গোচৰ, চেক বাউন্স গোচৰ, আলোচনাযোগ্য অপৰাধমূলক গোচৰ, গ্ৰাহক বিবাদ, ঋণ আদায়ৰ গোচৰ আদি বিভিন্ন গোচৰ সামৰি লোৱা হ'ব। কাছাৰ জিলা আইন সেৱা প্ৰাধিকৰণে জিলাখনৰ বাদী বিবাদী অধিবক্তা আৰু সাধাৰণ জনতাক এই বিশেষ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাহিত্য একাডেমীৰ উদ্যোগত আৰু গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে আন্তঃমান নিৰূপণ গোটৰ সহযোগত আজি গুৱাহাটী মহাবিদ্যালয়ত অস্মিতা আৰু যুৱ সাহিত্য শীৰ্ষক দুটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সাধাৰণ সম্পাদক জিন্তু শৰ্মাই অনুষ্ঠানৰ আঁত ধৰাৰ লগতে সভাপতি ধৰণী লাহনে যুৱ লেখকৰ সাহিত্য পাঠৰ অনুষ্ঠান যুৱ সাহিত্য সঞ্চালনা কৰে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত ISL চেম্পিয়ন তথা 16 বাৰকৈ দুৰাণ কাপ জয় কৰা ইষ্ট বেংগল FCয়ে ছাউথ ইউনাইটেড FCৰ বিৰুদ্ধে খেলিব। খেলখন কিছু সময় পাছতে আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক। শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি। যোৰহাটত সাম্প্ৰতিক বানৰ ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ। শিক্ষকসকলক দৰমহা প্ৰদান ব্যৱস্থাক লৈ শংকিত নহ'বলৈ শিক্ষামন্ত্ৰীৰ আহ্বান। ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও লাভ কৰিব বুলি প্ৰকাশ। দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছতে কলকাতাত ইষ্ট বেংগল FC আৰু ছাউথ ইউনাইটেড FC মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz, লগতে নিউজ অন এয়াৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
0: নিয়োগ বাতৰি শুনিলে
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: এয়া আকাশবাণী গুৱাহাটী।

নবীন চন্দ্ৰ বৰদলৈ ৰচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত অনুষ্ঠিত দ্বাদশ হস্ততাঁত দিৱসত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে হস্ততাঁত খণ্ড কেৱল জীৱিকাৰ উৎস নহয়, বৰঞ্চ ই সৰ্বাংগীন উন্নয়নৰ আহিলা। হিংসা, শত্ৰুতা আৰু সন্ত্ৰাসবাদমুক্ত পৰিৱেশ গঢ়ি উঠাৰ পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক আগবঢ়াব বুলি মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত অসমৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজহুৱা ক্ৰয় মঞ্চ চৰকাৰী ই বজাৰ ব্যৱস্থাই যোৱা 10 বছৰত সামগ্ৰিকভাৱে 20 লাখ কোটিতকৈও অধিক মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। হস্ততাঁত খণ্ড কেৱল জীৱিকাৰ উৎসই নহয়, বৰঞ্চ ই সৰ্বাংগীন উন্নয়নৰ আহিলা। নতুন দিল্লীত আজি অনুষ্ঠিত দ্বাদশ হস্ততাঁত দিৱসত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে হাজাৰ হাজাৰ বছৰ জুৰি হস্ততাঁত ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতাৰ যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ আছে। এই খণ্ডই কৰ্মসংস্থাপন, মহিলা সবলীকৰণ, শিল্প সংস্কৃতি, প্ৰকৃতিৰ প্ৰতি প্ৰেমক প্ৰসাৰিত কৰাৰ সমান্তৰালভাৱে ভাৰতৰ চহকী ঐতিহ্য সংৰক্ষণ কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে এই খণ্ডই অপৰিসীম কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰে বুলি আলোকপাত কৰি কয় যে ভাৰতত হস্ততাঁত খণ্ডত 35 লাখতকৈও অধিক লোক নিয়োজিত হৈ আছে আৰু ইয়াৰে ভিতৰত 25 লাখ মহিলা। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে হস্ততাঁত ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু ই জাতিটোৰ অসাধাৰণ বৈচিত্ৰ্যক প্ৰতিফলিত কৰে। আজি এই হস্ততাঁত দিৱসত এই খণ্ডৰ সৈতে জড়িত শিপিনী, উদ্যোগী, ছাত্ৰ ছাত্ৰী, আৰ্হি প্ৰস্তুতকাৰী সকলোকে ৰাষ্ট্ৰপতিগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।
1: हमारे हथकथा सेक्टर में भारत की रूरल प्रीवियन इकोनॉमी का सबसे सुंदर और मानवीय उदाहरण बनने की संभावनाएं बलबती हुई। महत्वपूर्ण हैंडलूम क्लस्टर्स को आधुनिक प्रौद्योगिकी और सामूहिक प्रशिक्षण विधियों से जोड़ा जा रहा है। बुनकरों की आय बढ़ाने के लिए अनेक पारदर्शी उपाय सरकार ने हाथ में लिए है। बुनाकरों को उनकी मेहनत का पूरा लाभ सीधे मिलने के रास्ते खुले है।
0: একেটা অনুষ্ঠানতে ভাষণ দি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে কয় যে অনাগত বছৰত হস্ততাঁত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই বজাৰৰ চাহিদা যাতে পোনপটীয়াকৈ শিপিনীসকলৰ ওচৰলৈ যায় সেই সন্দৰ্ভত চৰকাৰে নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব। তদুপৰি তেওঁ নৱপ্ৰজন্মক বয়ন শিল্পক পেছা হিচাপে বাছি ল'বলৈ উৎসাহিত কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2025 বৰ্ষৰ বাবে সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। ভাৰতৰ বয়ন শিল্পৰ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন কাৰুকাৰ্য উদ্ভাৱন আৰু অৱদানৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীবিজয়পুৰমৰ চেলুলাৰ জেলৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিদৰ্শন কৰিব। এই স্মাৰক পৰিদৰ্শন কৰি তেওঁ শ্বহীদ স্তম্ভ আৰু স্বতন্ত্ৰ জ্যোতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বীৰ সাৱৰকাৰৰ কোষ পৰিদৰ্শন কৰিব। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাহিনী আৰু সাহসী স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক লৈ আয়োজন কৰা শব্দ আৰু পোহৰৰ অনুষ্ঠানতো শ্ৰীৰাধাকৃষ্ণনে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণ কাৰ্যসূচীৰ দ্বিতীয় দিনা শ্ৰীবিজয়পুৰমৰ ফ্লেগ পইণ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ঘৰে ঘৰে পতাকা অভিযানত ভাগ ল'ব। পৰৱৰ্তী সময়ত ডঃ বি আৰ আম্বেদকাৰ ইনষ্টিটিউট অব টেকনলজি প্ৰেক্ষাগৃহত হ'বলগীয়া ৰাজ্যিক অনুষ্ঠান বন্দে মাতৰমত অংশগ্ৰহণ কৰিব। একেদিনাই বিয়লি উপৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহাসিক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ পৰিদৰ্শন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে হিংসা, শত্ৰুতা আৰু সন্ত্ৰাসবাদমুক্ত পৰিৱেশ গঢ়ি উঠাৰ পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক আগবঢ়াব। লোকসভাত আজি এটা লিখিত প্ৰশ্নোত্তৰত শ্ৰীজয়শংকৰে কয় যে পাকিস্তানে সীমান্ত সিপাৰৰ সন্ত্ৰাসবাদৰ নীতি আৰু সন্ত্ৰাসবাদক ভাৰতৰ বিৰুদ্ধে দেশখনৰ প্ৰধান আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। শ্ৰীজয়শংকৰে কয় যে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ প্ৰতি কোনো সহমৰ্মিতা প্ৰকাশ কৰা নাই আৰু পাকিস্তানৰ পৰা আমদানি আৰু ৰপ্তানিকৃত সকলো সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ হাৰ 200% বৃদ্ধি কৰিছে। পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে সিন্ধু জলচুক্তি স্থগিত কৰা, আট্টাৰী পহৰা চকী বন্ধ কৰা, ভিজাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা আদি বিভিন্ন কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ভাৰতীয় সেনাই ধবংস কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু পাকিস্তানে বৰ্তমান দেশ দুখনৰ ৰাজধানীত নিজৰ কূটনৈতিক অভিযান অব্যাহত ৰাখিছে। দেশ দুখনৰ মাজত সামৰিক অভিযানৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ আলোচনা, বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণৰ পূৰ্বে আগতীয়া তথ্য প্ৰদান, পৰমাণু ক্ষেপণাস্ত্ৰ তালিকাৰ আদান প্ৰদান আৰু দেশ দুখনৰ কাৰাগাৰত থকা কয়দীসকলৰ তালিকাৰ আদান প্ৰদানকে ধৰি বিভিন্ন কাম কাজ অব্যাহত আছে। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481খন গাঁৱৰ 168,000ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শেহতীয়াকৈ কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰা লাভলীনা বৰগোহাঁয়ে আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী বিতৰণ কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজহুৱা ক্ৰয় মঞ্চ চৰকাৰী ই বজাৰ ব্যৱস্থা চমুকৈ জেমে যোৱা 10 বছৰত সামগ্ৰিকভাৱে 20,00,000 কোটিতকৈও অধিক মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য, 2016ৰ 9 আগষ্টত প্ৰযুক্তি, স্বচ্ছতা, পাৰদৰ্শিতা আৰু সুপ্ৰশাসনৰ জৰিয়তে ৰাজহুৱা ক্ৰয় ব্যৱস্থাৰ ৰূপান্তৰৰ উদ্দেশ্যে এই মঞ্চ মুকলি কৰা হৈছিল। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জেমৰ মুখ্য কাৰ্যবাহী বিষয়া মিহিৰ কুমাৰে কয় যে 2016-17 চনত জেমৰ 422 কোটি টকাৰ ব্যৱসায় বৰ্তমান 20,00,000 কোটিতকৈও অধিক হৈছেগৈ। তেওঁ কয় যে যোৱা দশকত এই মঞ্চ দেশৰ ডিজিটেল প্ৰশাসন ব্যৱস্থাৰ এটা শক্তিশালী খুঁটি হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ IIT দিল্লীৰ 57সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সমাৰোহত 587গৰাকী শিক্ষাৰ্থীক PhD ডিগ্ৰী প্ৰদান কৰাকে ধৰি 3,000ৰো অধিক শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ'ব। শ্ৰীমোদীয়ে শিক্ষা প্ৰতিষ্ঠানখনৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক, সঞ্চালকৰ স্বৰ্ণপদক, শংকৰ দয়াল শৰ্মা স্বৰ্ণপদক আৰু পাৰ্ফেক্ট 10 স্বৰ্ণপদকে ধৰি বিভিন্ন সন্মান মেধাৱী শিক্ষাৰ্থীসকলক প্ৰদান কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে IIT দিল্লীৰ চনিপথ চৌহদত স্থাপন কৰা কৃত্ৰিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ছুপাৰ কম্পিউটিং ব্যৱস্থা পৰম প্ৰাজ্ঞ উদ্বোধন কৰিব। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বিৰোধী সদস্যৰ বাধাৰ মাজতো সংসদৰ দুয়োখন সদন কাৰ্যক্ষম হৈ আছে। সংসদৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে লোকসভাই আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত কৰিছে। কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে দুয়োখন সদনত আলোচনা সীমিত হৈ পৰিছে। ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰক্ষিতাই আজি আসনত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰে তন্বী শৰ্মাক 21-18, 19-21, 19-21 গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ৰক্ষিতাই ছেমি ফাইনেলত অস্মিতা চলিহাৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে অস্মিতাৰ শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকিচিক 20-22, 21-15 আৰু 21-19 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছক কোৱাৰ্টাৰ ফাইনেলত পৃথ্বী কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণা প্ৰসাদ গাৰ্গাৰ যুটিটো মালয়েছিয়াৰ মান ৱেই চুং আৰু চো ইউ বিকৰ সন্মুখীন হ'ব। নতুন দিল্লীত অনুষ্ঠিত দ্বাদশ হস্ততাঁত দিৱসত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে হস্ততাঁত খণ্ড কেৱল জীৱিকাৰ উৎসই নহয়, বৰঞ্চ ই সৰ্বাংগীন উন্নয়নৰ আহিলা। হিংসা, শত্ৰুতা আৰু সন্ত্ৰাসবাদমুক্ত পৰিৱেশ গঢ়ি উঠাৰ পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক আগবঢ়াব বুলি মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত অসমৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে আৰু ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ অনুষ্ঠান আকৌ শুনোৱা হওক। প্ৰথমে আগবঢ়াইছোঁ অপূৰ্ব কুমাৰ দাসৰ কণ্ঠৰে এটি গীত। গীতৰ ৰচনা সতীশ দাসৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: অপূর্ব কুমার দাসৰ কণ্ঠৰ গীতটি শুনিলে।
1: গলিয়ে গলিয়ে এই কণ্ঠ শুনা যাওক, প্ৰতিটো ঘৰে নিজ গণনা কৰাওক, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন আমাৰ বিকাশ।
2: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
0: শ্ৰোতাসকলে শুনিছে অনুষ্ঠান আকৌ শুনোৱা হওক। এইবাৰ আগবঢ়াইছোঁ দৰ্পণাথ শৰ্মা ৰচিত এটি গীত, গীতৰ শিল্পী পাৰ্বিন আহমেদ।

পারবিন আহমেদৰ কণ্ঠৰ গীতটি শুনিলে। আকৌ শুনোৱা হওক অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছোঁ মৃণাল শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৌস্তুভমণি শইকীয়াৰ, প্ৰযোজনা তৰুণ শৰ্মাৰ।

মৃণাল শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান আকৌ শুনোৱা হওক। প্ৰিয় শ্ৰোতা, এতিয়া সময় হৈছে অনুষ্ঠান পূবালীৰ সুৰৰ। এই অনুষ্ঠানত আগবঢ়াইছোঁ মজিদ ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ দুটি ৰাভা গীত।

0: সাতচল্লিশৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী গায়ত্ৰী হাজৰিকা। শিল্পীৰ কণ্ঠত প্ৰথমে শুনোৱা হওক নলিনীবালা দেৱী ৰচিত এটি গীত।

সীমাহীন মনৰ আশা দূৰণিত তৰাৰ ভাষা জানুলীন হয় কাহানিবা। প্ৰশান্ত কুমাৰ বৰদলৈ ৰচিত গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শিল্পী গায়ত্ৰী হাজৰিকাৰ কণ্ঠত এইবাৰ অনিল কলিতা ৰচিত এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল গায়ত্ৰী হাজৰিকা। গীতৰ কথা আছিল ক্ৰমে নলিনী বালা দেৱী, প্ৰশান্ত কুমাৰ বৰদলৈ আৰু অনিল কলিতাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481খন গাঁৱৰ 168,000ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৰহাটত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ আৰু সম্প্ৰচাৰ মন্ত্ৰী

মন্ত্ৰালয়ৰ উদ্যোগত আজি ইণ্টিগ্ৰেটেড কমিউনিকেশ্যন এণ্ড আউটৰিচ কাৰ্যসূচীৰ অধীনত লোকপিয়ল 2027 আৰু নিচামুক্ত ভাৰত শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি এখন সংবাদমেলত দৰমহা প্ৰদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোড চহৰৰ কৃত্ৰিম বানৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰিদৰ্শন কৰে। মাজুলীৰ গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত পকাজৰাত বিধায়ক ভুৱন গামে আজি এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। বান আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ টেৱাৰী পালত থকা জটায়ু পক্ষী গৃহত থকা 5টাকৈ বগাপিঠিয়া আৰু লাহি থুটীয়া শগুণকে ধৰি মুঠ 10টা দুষ্প্ৰাপ্য শগুণ এৰি দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানত শিক্ষা সংক্ৰান্তীয় নথি পত্ৰ নষ্ট হোৱা শিক্ষাৰ্থীসকলক পুনৰ নথি পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'ব লগা গ্ৰুপ এৰ এখন খেলত ইষ্ট বেংগল এফ চিয়ে ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ

প্ৰভু ঈশ্বৰ, ৰাতি বঞ্চা নাম এভাগিৰ নিমিত্তে ফৰকাটিঙৰ ৰূপকলীয়ালৈ গৈছিলোঁ যোৱা চ'তত। পাছৰ দিনা চাউল সিজোৱা, ভোজৰ পৰা বিদায় লৈ আবেলি কবাকবিকৈ গোলাঘাটলৈ মটৰ ধৰিবলৈ ৰাওনা হ'লোঁ। টাউনৰ মাজবাটতে মানুহ এজনে আমালৈ একেথৰে চাই আছিল। ভয়ত আমাৰ বুকু ঢিপিং ঢাপাং কৰিলে। টাউন বুলিলে আচহুৱা ঠাই, অচিন মানুহৰ সমাগম। আমি যিমানে খৰখোজ লওঁ, সিও সিমানে বেগাই আমাৰ পাছ লয়। ভাবিলোঁ ঠগ বা ডকাইত, ওখ পাখ মানুহটোৱে কেনিবা সুৰুঙা বাটেৰে সৰকি আহি আমাক আগভেটা দিলে। সাজ পোছাক বগা ঢকঢকীয়া, ডিঙিত পাখি মেলা জীয়াইটিৰ দৰে দুগদুগী ওলমি আছে। আমাৰ অৱস্থা জোৱা থোৱা, শৰীৰত কঁপনি, মুখৰ মাত হৰিল। চিৰি হৰিক চিন্তি কিবা এষাৰ কওঁ বোলোতেই যেনিবা তেওঁ গহীনকৈ মাত লগালে, ককাইদেউ। চিনাকি চিনাকি মাতষাৰ শুনিও তেওঁৰ মুখলৈ চাব পৰা নাই। তেওঁ আকৌ মাত লগালে, ককাইদেউ, মোক চিনি পোৱা নাই নেকি? মুখলৈ ভালকৈ চাই দেখোঁ, এই বোপাই, তুমি লক্ষাইৰ পুতেক কৰ্ণ দেখোন। আও, সাজে পোছাকে তোমাক ধৰিবই পৰা নাছিলোঁ, ডিঙিত দুগদুগী আৰিছা, ৰঙে বৰণেও আগতকৈ পোহৰ হ'লা, কোৱাচোন চিনি পাওঁ কেনেকৈ? কোৱাচোন তোমাৰ বতৰা, চুঙাজানৰ পৰাই আহিলানে? এৰা, তাহানি পদে পয়াৰে বাইকে বচনে গীতে মাতে তোমাৰ সমান কোনো নাছিল। আহ, কি বচন আছিল তোমাৰ, মাতত নামঘৰ কঁপি উঠিছিল। তোমাৰ অভিমন্যুৰ ভাও চাই সকলোৱে শোকত কান্দি পেলাইছিল। এতিয়াও ভাওনা সবাহত তোমাৰ নাম সকলোৱে লয়। ককাইদেউ, আমি এতিয়া প্ৰভু যীশুৰ শিষ্য, মই এতিয়া ৰেভাৰেণ্ড কৰণ। সেইজনা গোসাঁই বা কোনখন সত্ৰৰ অধিকাৰ? তেওঁ গোটেই জগতখনৰ অধিকাৰ। কোন সংহতিৰ বা? ব্ৰহ্মণে কাল, নিকানে পুৰুষ সংহতিৰ। খ্ৰীষ্টান, খিৰিস্থান? মনতে আওৰালোঁ, আউনীআটি, দক্ষিণপাত, কুৰুৱাবাহী, কমলাবাৰী, বেঙেনা আটি। নাই, মোৰ আৰু খিৰিস্থান।

0: স্থান বুলি কোনো সত্ৰৰ নাম মনত নপৰিল। মটৰ ধৰিবলৈ বেগাই খোজ ল'লোঁ, ওৰে তো বাট চিন্তিও একো ওৰ উলিয়াব নোৱাৰিলোঁ। এ প্ৰভুৱে কৰ্ণক চিনি পায় নহয়।
1: জ্ঞাত জ্ঞাত হে বৰমেধি, খেহৰোগী লখাইৰ পুত্ৰ কৰ্ণ।
2: সত্ৰাধিকাৰ প্ৰভুৰ মাতত ৰক্ষতা। এক অক্ষমনীয় দোষত দোষী প্ৰতিদ্বন্দ্বীৰ প্ৰতি ঘৃণা উপজিল সত্ৰাধিকাৰৰ। এই ঘৃণা উকালিয়াই বাহিৰ কৰিলে মহাপ্ৰভুৱে।
1: ম্লেচ, মহাম্লেচ, মৰং চোৱাৰ জাত, ম্লেচ মৰং চোৱাৰ জাত নহ'লে কোনো পুৰুষ তেনে অধৰ্মত পতিত হ'ব নোৱাৰে। নগা মিকিৰৰ লগত একে এখন পাততে ভোজন কৰিব লাগিব। নিচ নিচ নিচ ধৰ্ম, যাতনা ভুঞ্জিব লাগি মৰি মৰি জীয়ে, কাক গৃধে মাংস চিৰি তাৰ তেজপিয়ে, ত্ৰাহি ত্ৰাহি বুলি অনেক শবদ, দেখা ধৰ্মী কৰ্মী নেৰাই যাতনা পদ।
2: একো তৎ ধৰিব নোৱাৰিলে বৰমেধিয়ে। কোনো অৰ্থ নগা মিকিৰৰ সৈতে কিয় একেলগে বহিব লাগিব তাকো বুজিব পৰা নাই। নিমাত হৰিয়ল বৰমেধি, নিমাত মহাপ্ৰভু। কিছুক্ষণৰ পাছত নিস্তব্ধতা ভংগ কৰি নিৰুদ্বেগ চিত্তেৰে সত্ৰাধিকাৰ প্ৰভুৱে বৰমেধিৰ চকুলৈ চালে। বৰমেধি কিবা আগন্তুক বিপদৰ আশংকাত শংকিত হৈ পৰিল। চকু স্থিৰ, ওঠ দুখনিও লৰিছে, বুকুৰ ধপধপনি বাঢ়ি গৈছে। তাৰ পাছত মহাপ্ৰভুৱে গুৰুগম্ভীৰ অথচ মাতত কিছু শীতলতা আনি বৰমেধিক ক'লে,
1: ঘোৰ সংকটৰ কাল বৰমেধি, মহাসন্ধিক্ষণ। এফালে খহনীয়াই নিষ্পিখেৰাজ ভূমি গ্ৰাস কৰিছে, আনফালে ভকত বৈষ্ণৱ হবৰ সত্ৰৰ পৰা নিষ্ক্ৰমণ। তাতে ভূতৰ ওপৰত দানৱ পৰাদি কমিউনিষ্টৰ হুমকি, যাৰ হাতত নাঙলৰ খুটি তাকেই এৰি দিব লাগে ভূমিস্বত্ব। আমাক নিন্দে পৰজীৱী বুলি পথভ্ৰষ্ট হৈছে সৰ্বলোক, ভ্ৰষ্টাচাৰী হবলৈ কাকো এৰি দিব নোৱাৰি বৰমেধি। ধৰি ৰাখিব লাগিব ভক্তবৃন্দক, সত্ৰৰ চাৰিহাতীৰ বাহিৰতো শিষ্যৰ সংখ্যা বঢ়াব লাগিব, শৰণ ভজন দিয়াই নিকা কৰিব লাগিব শিলজুৰি কাকজুৰি মৰিয়া হলা মুৰুলিয়াৰ ডেকা হবক। বৰমেধিৰ বা মত কি?
2: উশাহ বন্ধ হৈ যোৱা তপত গোমা পৰিৱেশৰহে যেন অন্ত পৰিল। বৰমেধিৰ গাৰ ওপৰেদি এজাক জোৰ বতাহ বৈ যোৱা যেন লাগিল। সংকটকালত তেওঁৰ ওপৰত ভৰসা ৰখাৰ কাৰণে ভক্তিত গদগদ হৈ পৰিল তেওঁ। এটা দীঘল হুমুনিয়াহ এৰি মনৰ ভিতৰত জমা হৈ থকা এডঙা ঘোলা পানী লোঙা কাটি এৰি দিব খুজিলে।
0: সজ সজ মহাপ্ৰভু, উত্তম। পাছে মিছামৰীয়া মৰিয়া হোলা মুৰুলিয়াৰ সদৌতি দক্ষিণ পাতৰ সিচ, গোসাঁই প্ৰভুসকল নীলগত থকাত সেইবোৰ গাঁৱত এতিয়া বিহুৰ কোব চৰিছে। ঢোল বজাই পানী তোলে, দৰা আদৰে, তিৰোতা মানুহৰ মুখতো বিহু নাম, জীয়ৰী ছোৱালীয়ে টকা বজাই বৰ তলত বিহু নাচে, চহকীয়ে টোপ ভঙা বঙলাঘৰ সাজিবলৈও লৈছে, ইপিনে চুলেফা গোহাঁই আৰু বাপকণ দাসে উচতনি দি সকলোকে কমিউনিষ্ট কৰিবলৈ লৈছে, সত্ৰৰ নিষ্পিখেৰাজ মাতি সকলোকে সমানে ভগাই দি চৰকাৰী পত্তা পিহনা দিব লাগে বুলি সকলোৰে সমৰ্থন বিচাৰিছে।
1: বৰমেধি, সকলো সংবাদ আমাৰ কৰ্ণগোচৰ হৈছে। পকনীয়াত পৰা বৰ নামৰ গুৰি কেনেকৈ ধৈৰ্যৰ বঠাৰে ধৰিব লাগে আমি জানো। গুৰু দুজনকো বিপদৰ অনেক কুকুৰে বেৰি ধৰিছিল, স্বাপদৰ গড় ভেদি নিৰ্গমন হ'ব লাগে, বৈকুণ্ঠৰ পাৰ ভাঙি বৈ অহা নামৰ অমৃত ৰস ভক্ত হবক পান কৰাব লাগে। এতেকে কাল বিলম্ব নকৰি মোহনিদ্ৰাত পৰি থকা ভক্ত হবক উদ্ধাৰ কৰিব লাগে। অচিৰে সেইসব গ্ৰামত আমি প্ৰৱেশ কৰাই উত্তম শুভ কৰ্ম শীঘ্ৰেই হওক বৰমেধি। অহা বৃহস্পতিবাৰে আমি সব মৰিয়া হোলা অভিমুখে যাত্ৰা কৰোঁ।
0: প্ৰভু ঈশ্বৰ, খাটলাত চৰি যোৱা হ'বনে পদব্ৰজে?
1: বাট নীলগড়, এতেকে আমাৰ ইভ পৃষ্ঠত বিচৰণ কৰাৰ ইচ্ছা।
0: ইভ পৃষ্ঠ প্ৰভু?
1: হয়, এটা হস্তী যোগাৰ কৰা হওক।

0: প্ৰভু, হাতী বুলিবলৈ ভাল মখনা হাতী এটি মাজু কৈৱৰ্তৰহে আছে।
1: অস্পৃশ্য সেই হস্তি,
2: নাক কোচাই দিলে অধিকাৰ প্ৰভুৱে। তেওঁ শৰীৰটো এনেকৈ কপাই তুলিলে যেন লেউ লেউকৈ এসোপা বিচা সমস্ত শৰীৰত বগাই ফুৰিছে। বুজি পালে বৰমেধিয়ে, তৎক্ষণাত তেওঁ কথাৰ বাগি সলালে।
0: হে, আৰু এজনী হাতী আছে প্ৰভু, দীঘলা বৰাৰ হাতী, নামী হাতী, সেইজনী চাহিনী, তাতে মাউতীও উচ্চ কুলৰ, জাতত বৰ কুলিতা, সেইজনী হাতীৰে ব্যৱস্থা কৰিব পৰা যাব।
1: অঁ, কৰা হওক কৰা হওক, দীঘলা বৰাই বৰাই নকৰে, আমাৰ সদিচ্ছা আমাৰ মনোবাঞ্ছা দীঘলা বৰাই পূৰ্ণ কৰিব।

0: সাজ লগাৰ সময়। গাঁৱৰ সকলোৱে পথাৰ সমাৰ সামৰি ঘৰ সোমাইছে। বাহিৰৰ পোহৰে যেতিয়া মেলানি মাগিছে, ঘৰৰ ভিতৰত তেতিয়া ঢিমিক ধামাক চাকিৰ পোহৰ বিয়পি পৰিছে। ঘৰে ঘৰে শিশুহঁতৰ কণ্ঠেৰে নিগৰি গৈছে সন্ধ্যাৰ প্ৰাৰ্থনা, তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ। গোহালিৰ কাষত ধানখেৰ, বিহলঙনি আৰু তুঁহগুৰিৰে জ্বলোৱা জাগৰ মিশ্ৰিত গোন্ধ গাঁওখনত বিয়পি পৰিছে। একেৰাহে বাজি থকা উইচিৰিঙাৰ চিঁচিঁয়নিৰ সমবেত স্বৰে সন্ধিয়াৰ এইচোৱা সময় আৰু সজীৱ কৰি তুলিছে। জোনাকী পৰুৱাৰ ঢিমিক ধামাক পোহৰৰ জিকমিকনি আৰু জাগৰ নেদেখা ধোঁৱাৰ পাতল আচ্ছাদন আন্ধাৰৰ সৈতে মিলি গৈছে। মন নমন আন্ধাৰৰ মাজত গাত ঢকঢকীয়া বগা চুৰিয়া চেলেং, মূৰত মথুৰা পাগ মাৰি গাঁৱৰ বাটেৰে হাতত লাখুটি লৈ আগবাঢ়ি গৈছে বৰমেধি। পদূলিমুখৰ নঙলা খুলি দীঘল পদূলিটোৰে তেওঁ সোমাই গৈছে দীঘলা বৰাৰ ঘৰলৈ। দীঘলা বৰাই সন্ধিয়াৰ এইকণ সময়তে চোৰাঘৰৰ চকী এখনত বহি দীঘল নলিচাৰ হোকাত ধপাত সেৱন কৰে। চোতালৰ পৰাই হোকাৰ টৰুক টৰুক শব্দ এটি শুনা গৈছে। চোতালৰ পৰাই এটা গলহেকাৰী মাৰি নিজৰ আগমনৰ সংকেত দি বৰমেধিয়ে দীঘলা বৰাক মাত লগালে।
1: গৃহস্থ ঘৰত আছেনে?
2: কোন?
1: মইহে, সত্ৰৰ বৰমেধি।
2: ভাল, সোমাই আহক।
0: বৰমেধি পোনে পোনে সোমাই চোৰাঘৰ পালেগৈ। দীঘলা বৰাই সন্ধ্যাৰ অতিথিক চকুৰে ইংগিত কৰিয়েই কাষৰ দীঘল বেঞ্চিখনত বহিবলৈ ক'লে। এই বিলাতী আসন আশা কৰা নাছিল বৰমেধিয়ে। তেওঁ এখন তামুলী পীৰা নাইবা এখন ধৰাহে আশা কৰিছিল। অনিচ্ছা সত্ত্বেও তেওঁ সেই আসনতে বহি পৰিল। তাৰ পাছত মনতে কথাবোৰ জুকিয়াবলৈ ধৰিলে। তেনেহ'লে কথাবোৰ সঁচা, গাঁৱত মানুহে বুবু বাবা কৰিছে। দীঘলাৰ ল'ৰাহঁতে টেবুলত কাঁহি বাতি তুলি চকীত বহি ভাত খায়, চোৱা নিকা নামানে। কোন হতেৰে মেলেচহঁতে মাছ মঙহৰ আঞ্জা আৰু অন্নমুঠিক এনে কাঠৰ চাঙত তুলি খাব পাৰে? দীঘলা বৰাই আলহীৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱাই একান্ত মনে হোকা টানিবলৈ ধৰিলে। হোকাৰ শেষ টানটো মাৰি হোকাটো লাহেকৈ বেৰৰ কাষলৈ আঁতৰাই থৈ বৰমেধিৰ চকুলৈ চালে। অস্বস্তিয়ে ঘেৰাও কৰিছিল বৰমেধিক। বিৰক্তিকৰ হৈ পৰিছিল এইক্ষণ, যেন তেওঁৰ সমস্ত মান মৰ্যাদা, সামাজিক অৱস্থান আৰু ব্যক্তিত্ব মুহূৰ্তৰ ভিতৰতে ধূলিচাত হৈ গ'ল। যেন এজাক ধূলিৰ ধুমুহাই তেওঁৰ সমগ্ৰ চকু মুখ বুৰাই পেলাইছে। নাকৰ দুয়ো ৰন্ধ্ৰেৰে সোমাই গৈছে তপত বালি। এনেয়ে কাহ হেতা মাৰিলে বৰমেধিয়ে, শুকান কাহ, অহৈটুকি কাহ। মেধিৰ ভৰিৰ পৰা মূৰলৈকে ক্ৰমান্বয়ে এটা ধীৰ দৃষ্টি নিক্ষেপ কৰিলে দীঘলা বৰাই। এই দৃষ্টি বৰমেধিয়ে সহ্য কৰিব পৰা নাই। যেন এডাল দীঘল চেলা তেওঁৰ শৰীৰত অকাই পকাই ঘূৰি ফুৰিছে তেওঁ এনে লাগিল। কিছু সময়ৰ নীৰৱতা ভাঙি দীঘলা বৰাই সুধিলে,
2: কিবা সকাম আছিল?
0: এই তপ্ত পৰিস্থিতি, এই ৰুদ্ধশ্বাস পৰিৱেশৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছিল বৰমেধিয়ে। লৰালৰিকৈ তেওঁ উত্তৰ দিলে,
1: হয় হয়, অহা বৃহস্পতিবাৰে অধিকাৰ মহাপ্ৰভুৱে মৰিয়াহোলা মুৰুলীয়া গাঁৱৰ ৰাইজক দৰ্শন দিব বিচাৰে। মহাপ্ৰভুৱে তালৈকে যাবৰ নিমিত্তে আপোনাৰ হাতীজনী বিচাৰিছিল।
2: সত্ৰাধিকাৰ প্ৰভুৱে হাতী বিচাৰিছে যেতিয়া নিব পাৰে। পাছে হাতীৰ কথা আমাৰ মাওতেহে ভালকৈ জানিব।

0: আপুনি তাৰ সৈতে কথা হওক। কথা চহকী গেলাই কানিৰ খোলাত বহিলে কথা ভীষম হ'ব। যদি আন কোনোফালে হাতীৰ বন্দোবস্তি সেইদিনা নাই, তেনে সেই গোসাঁই প্ৰভু ফুৰি আহকগৈ। আপুনি সেই তামোল চালি এখন খাই সেই গেলাইকে প্ৰভুৰ ইচ্ছাৰ কথা কওকগৈ। আমাৰ আপত্তি নাই, পাছে সি যদি কানিৰ খোলাত বহিল তেতিয়া তাৰ পৰা হা না একো উত্তৰ নাপাব।
1: তেনেহ'লে মই উঠোহে বুলিছোঁ।
0: তামোল চালি কিবা একা?
1: নাই নাই, নহ'লেও হ'ব। মাউতিক লগ ধৰাহে আগ কথা, তামোল চালি পাছে পৰেও হ'ব। মই এতিয়া উঠিছোঁহে।
2: টান মুঠিৰে লাখুটিডাল ধৰি হন হনকৈ বৰমেধি দীঘলা বৰাৰ ঘৰৰ পৰা ওলাই গ'ল। ওলাই গৈয়ে পদূলিমুখৰ নঙলা মাৰিডাল জোৰেৰে টান মাৰি নঙলা খুঁটিত সুমুৱাই খৰখোজেৰে গৈ হাতীমাউত গেলাইৰ চোতালত থিয় দি তেওঁ কোমলকৈ মাত লগালে।
1: বোপা, গেলাই বৰমাউত ঘৰত আছানে?
3: কোননো সেয়া? দেওনে মনীষ? আবতৰ ঘৰত নেথাকি কিবা মেলা চিকাৰলৈ যাম নেকি? খুন আহিছে, পোনে পোনে সোমাই আহিলে হ'ল দেখোন।
2: বৰমেধি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। সুধ বগা সাজ পিন্ধা থুলন্তৰ পুৰুষজনাক দেখি গেলাই বিচুৰ্তি খালে। আঠে বেঠে পীৰা এখন আগবঢ়াই দি অতিথিক বহিবলৈ ক'লে। গেলাই মাউত কানিৰ নিচাত ইতিমধ্যে ডুব যাবলৈ আৰম্ভ কৰিছিলেই। অতিথিৰ মুখলৈ নোচোৱাকৈয়ে গেলাই ফটামুখ মেলিলেই।
3: আও, আৰে বোলো চুঙা বাদুলি বহাত ফেঁচা উৰুলি। এবাৰ কি হ'ল? স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ঐৰাৱতটোৰ কিবা এটা বিকাৰ হ'ল বুজিছেনে? একেবাৰে আপোনাক সেই চাৰি ঠেং জোকাৰি ঐৰাৱতে নাচে। ঐ নাচ যে নাচ, ঐ নাচোন নেভাঙে। এবাৰ যদি ঠেং নচুৱাই এবাৰ মূৰটো জোকায়। দেৱৰাজটো অবাক আপোনাক, ঐ বোলে মোৰ ঐৰাৱতটো কি হ'ল আকৌ? তাৰপাছত এই মেল চপাই সকলোকে গোটাই লৈ ভাগে ভাগে সোধ পোছ কৰিলে, ভাগে ভাগে আলচ কৰিলে। কেনেহে বোলে উবকি মেনকা নাচোন চাই চাই ঐৰাৱতৰ গাটো নাচোন লম্বিছে। কেনেহে বোলে দেৱতা হ'ল কি হ'ল? দেৱতাৰ মাজতো পেট কপুটি আছে নহয়, কিবা ঠুমুৰি মাৰিছে কোনোবাই। তাৰপাছতহে আৰু যেনিবা বুঢ়া দেৱতা বৃহস্পতিয়ে চকু দুটা মুঠি ধ্যান কৰি আঙুলি মূৰত কিবা লিখি লিখি ক'লে, ঐৰাৱতৰে বিকাৰ মটৰ চুঙা বাদুলিৰ বাহিৰে আন কেৱে গুচাব নোৱাৰে। চুঙা বাদুলিকনো এতিয়া স্বৰ্গলৈ আনে কোনে? এইবোৰ গুণা কথা মেলুৱৈসকলৰ মাজত চলি থাকোঁতে জোপোকা মাৰি বহি থকা ফেঁচাই উৰুলি এজোকা দি ইন্দ্ৰৰ ফালে চাই বোলে, দেৱৰাজ, আপুনি চিন্তা কৰিব নালাগে নহয়, মই এটা গিয়ালৈ আনিব পাৰিম। এইবুলি কৈয়ে চুঙ মাৰি ফেঁচা উৰি আহি ও মটৰ চুঙা বাদুলি বহা পালেহি। তাকে দেখি চুঙা চুইত সি বোলে, আও, আৰু আমি দুটা নিশা ফুৰা জীৱ, কোনো কাহানী মোক মাত এষাৰি নিদিয়া, আজিনো কিহৰ গজত আহিলা? ফেঁচাই বোলে, কথাটো হওঁতে সঁচা দেওঁ, পাছে বোপা চুঙা, বৰ বিপদত পঢ়িয়ে আহিলোঁ, তুমি ৰক্ষা কৰিলেহে কৰা। এইবুলি ফেঁচাই সোপাকে বখানি অ দুয়ো স্বৰ্গৰ ফালে উৰা মাৰিলে। স্বৰ্গ গৈহে চুঙা বিপদত পৰিল। ইমান চাফা চিকুণ ঠাই, এইবোৰ ক'তো বহিবলৈ ঠাই এখন বিচাৰি নাপায়হে নাপায়। উৰিহে আছে, উৰিহে আছে, যিনিয়ে চাই তিনিয়ে আপোনাৰ গোটেইখন সোণৰ গছ, ৰূপৰ পাত, গছৰ গুটি আৰু হীৰা মুকুতা। ইফালে

ওৰ হৈ অহাত চকুত টোপনি যাল। সিহঁত উপায় নেপাই একেবাৰে আপোনাক চোৰ মাৰি গৈ ঐৰাৱত কাণতে সোমাল। ঐৰাৱতেও ওচৰ খাই জিকা মাৰি দিলে নহয়, চুঙাও কৰপাল খাই পৰোজেন হৈ আকৌ উৰা মাৰি ঘূৰি পাকত আহি সিখন কাণত সোমাল। এইবাৰো ঔৰাহতে আপোনাক মূৰটো জোকাৰি জোকাৰি তাৰ কাণৰ ভিতৰৰ পৰা উলিয়াই পঠিয়ালে। যে চুঙা বাদুলিও ঐৰাহতৰ কাণত সোমাইছিল, সেই ঐৰাৱতৰ কাণত যে মকৰাই জাল বান্ধিছিল, সেই জাল ফাটি তাত লাগি ধপ ধপাই থকা পোক পখিলাবোৰে মুক্তি পাই উৰা মাৰিলে। এই ঐৰাৱতো ভাল হ'ল।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ভাৰতীয় মানক ব্যুৰোৰ গুৱাহাটী শাখাৰ সঞ্চালক তথা মুৰব্বী সৌভিক চান্দা আৰু যুটীয়া সঞ্চালক অবিনাশ বৰদলৈৰ সৈতে এটি বিশেষ সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ।

0: নমস্কাৰ আদৰৰ শ্ৰোতা,
1: আৰম্ভ কৰিছোঁ আজি আমাৰ এটা বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান। আৰু আজি আপোনালোকক জনাবলৈ পাই আমি অতি সুখী হৈছোঁ যে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে বিউৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ গুৱাহাটী ব্ৰাঞ্চৰ সঞ্চালক তথা মুৰব্বী সৌভিক চন্দাজী। আপোনাক আমি স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ।
2: নমস্কাৰ।
1: আৰু তেখেতৰ সৈতে আছে বিউৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ জইণ্ট ডাইৰেক্টৰ অবিনাশ বৰদলৈ ডাঙৰীয়া।
3: নমস্কাৰ,
1: আপোনাকো স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ।
3: নমস্কাৰ।
1: আৰু আজি এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। বিশেষকৈ আমি বিউৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ বুলি ক'লে ভাৰতীয় মানক বিউৰো বুলি আমি যাক অসমীয়াত কওঁ, সাধাৰণতে মানুহে বুজে। আৰু ইয়াৰ সৈতে বিভিন্ন কথা জড়িত হৈ থাকে, বিভিন্ন সংবাদ মাধ্যম বা আজিকালি বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে আপোনালোকৰ কাম কাজৰ বিষয়ে মানে গম পায়, বিভিন্ন এডভাৰটাইজমেণ্ট চলি থাকে। তথাপিও মই জানিব খুজিছোঁ আৰম্ভণিতে, আই উড লাইক টু ষ্টাৰ্ট ফ্ৰম সৌভিক চন্দা, হোৱাট ইজ বি আই এছ ইফ ইউ হেভ টু এক্সপ্লেইন ইন জেনেৰেল টাৰ্মছ অৰ ফৰ জেনেৰেল অডিয়েঞ্চ, হোৱাট ইজ বি আই এছ?
2: বি আই এছ অৰ বিউৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ ইজ দ্য নেশ্যনেল ষ্টেণ্ডাৰ্ডছ বডি অফ ইণ্ডিয়া। ইট ৱাজ ছেট আপ প্ৰায়াৰ টু ইণ্ডিপেণ্ডেন্স, চ' ইটছ অলমষ্ট ইন নেক্সট ইয়াৰ উইল বি কমপ্লিটিং অলমষ্ট 80 years অফ আৰ in the 80 years of the setting up of Bureau of Indian Standards. Bureau of Indian Standards was initially set up as Indian Standards Institution, set up by Pandit Jawaharlal

0: এতিয়া অবিনাশ বৰদলৈ ওচৰলৈ আহিব খুজিছোঁ যে এখেতে সুন্দৰকৈ BIS কি এই বিষয়ে আমাক জনালে, কিন্তু হোৱাট ইজ দ্য মেইন ৰোল? যদি আমি মেইন ৰোলৰ কথা কওঁ, BISৰ মেইন ৰোল ইন এভৰিডে লাইফ কি কি হ'ব পাৰে?
1: BISৰ মেইন ৰোল হয়, ফাৰ্ষ্ট অফ অল কনজিউমাৰ ইণ্টাৰেষ্টক আমি প্ৰটেক্ট কৰোঁ বহুত চাৰ্টিফিকেশ্যনৰ মাধ্যমে আৰু বেলেগ, আৰু যেনেকুৱা ছাৰে ক'লে যে আমাৰ বহুত স্কীমছ আছে, চাৰ্টিফিকেশ্যন স্কীমছ, বেলেগ বেলেগ প্ৰডাক্টছৰ বেলেগ বেলেগ স্কীম আছে, তো এইটোৰ মাধ্যমত আমি মেইনলি আমি ফ'কাছ কৰোঁ যে কনজিউমাৰৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট থাকক। যেনেকুৱা আমাৰ ISI মাৰ্ক আছে, ISI মাৰ্ক আমাৰ প্ৰডাক্টছত আমি দিওঁ। যেনেকুৱা আমি আপোনালোকে চাইছে যে ৰেগুলাৰ প্ৰডাক্টছ যিকোনো আপুনি চাই, গেছ চিলিণ্ডাৰ হওক, আপোনাৰ হেলমেটছ হওক, গেছ ষ্ট'ভ হওক, ইলেক্ট্ৰিকেল ৱায়াৰ্ছ হওক, এনেকুৱা ডে টু ডে লাইফত যিবিলাক আমি ইউজ কৰোঁ, তাতে আমি কোৱালিটি মেইনটেইন কৰাৰ কাৰণে মানে এজ এ ট্ৰাষ্ট অৰ কোৱালিটি মাৰ্ক আমি ISI চাৰ্টিফিকেশ্যনটো চলাওঁ আৰু ISI মাৰ্কৰ লাইচেঞ্চ আমি দিওঁ। ছেকেণ্ডেৰী গ'ল্ড জুৱেলাৰী, চিলভাৰ জুৱেলাৰী, সেইটোৰ পিউৰিটি কনজিউমাৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰাৰ কাৰণে আমি হলমাৰ্কিং ৰেজিষ্ট্ৰেশ্যন গ্ৰেণ্ট কৰোঁ। তো এইধৰণে মানে এই মাধ্যমে আমি মানে কনজিউমাৰৰ ট্ৰাষ্ট আৰু কোৱালিটিটো আমি প্ৰমোট কৰোঁ মানে।
0: আৰু BISে কেনেদৰে ধৰক যিটো আমাৰ মান আৰু সত্যতা নিৰূপণ কৰা কেনেদৰে সহায় কৰে, যে হাউ ডাজ BIS হেল্প ইন ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ গুডছ এণ্ড ছাৰ্ভিচেছ, কেনেকৈ কৰে, হাউ ইট ডাজ?
2: Bureau of Indian Standards, since we are an organization under the Ministry of Consumer Affairs, Food and Public Distribution, Government of India, we formulate Indian standards. That is, in layman's term, Indian standard, we make Indian standards. So whenever a manufacturer, you want to produce a good, you take the help of Indian standards, see the manufacturing requirements, the product requirements, the laboratory equipments that would be required, and then you can manufacture a product as per the Indian standard so that the quality meets the requirements of the standard. And for the common consumers also, it's a product which they can use with blindfolded.
0: Okay, and what is the importance of product certification? Why it is necessary?
2: Product certification or the ISI mark that everybody knows, that whether you cement, you use gas stoves, helmets, or anything, or any other products, it assures the consumer that the product is of good quality, it is safe to use, and it can be used for longer periods with the help of, the product should be making the product as per the Indian standard, and the product should comply to the requirements of the Indian standard.
0: Mr. Sundar, you mentioned about hallmarking. So how does the hallmark system work?
2: Hallmark assures us that the gold or silver, whatever you purchase, it confirms to the purity. Say you have purchased a gold jewelry, it may be a bangle, it may be a ring or anything of 22 carat. But how will you know it is of 22 carat? Hallmark is a process through which the article is first, XRF testing is done, then a process of chemical analysis, that is assaying, is done at the assaying and centers, and then it is assured that the product is of 22 carat or 18 carat or 20 carat, and BIS now has also introduced 9 carat jewelries. So, or the caratage for which a jeweler has mentioned, the product is of that purity.
0: Okay. এতিয়া অবিনাশ বৰদলৈ ওচৰলৈ আহিব খুজিছোঁ, তেখেতে যিটো কথা হলমাৰ্কৰ কথাটো ক'লে যে পিউৰিটিটো নিৰ্ধাৰণ কৰে গোল্ড আৰু চিলভাৰৰ কাৰণে। এতিয়া সাধাৰণ মানুহে যেতিয়া বস্তু এটা কিনিবলৈ যায়, তেতিয়া কি কি কথা লক্ষ্য কৰিব লাগে, কোনবিলাক বস্তু আমি লক্ষ্য কৰিব লাগে? সোণো হ'ব পাৰে, ৰূপো হ'ব পাৰে, বা অন্যান্য বস্তু যেনেকৈ এখেতে ক'লে যে গেছ ষ্ট'ভ হওক বা অন্যান্য যিবিলাক ইয়াত ইলেক্ট্ৰিকেল গুডছ আছে, এইবিলাক কি কি চাই আমি বস্তু এটা কিনিব লাগে?
1: ফাৰ্ষ্ট অফ অল আমাৰ তাতে এটা এপ আছে, BIS কেয়াৰ এপ বুলি, এইটো আপুনি গুগল প্লে ষ্ট'ৰ আৰু iOS এপতো আপুনি ডাউনলোড কৰিব পাৰিব। তাতে যদি এজ এ কনজিউমাৰ, যে আপুনি গম নাপায় কিবা এটা বস্তু মেণ্ডেটৰী হয় কি ভলণ্টৰী হয়, আমাৰ তাতে লিষ্ট আছে এটা, যে আপুনি ডাউনলোড কৰিব পাৰে যে লিষ্ট অফ প্ৰডাক্টছ আণ্ডাৰ মেণ্ডেটৰী চাৰ্টিফিকেশ্যনছ, আৰু গ'ল্ড বা চিলভাৰ সেইটো মেণ্ডেটৰী ডিষ্ট্ৰিক্টছ ৱাইজ আমি মেণ্ডেটৰী কৰিছোঁ। আমাৰ নৰ্থ ইষ্টত আমাৰ টোটেল 14 ডিষ্ট্ৰিক্টছ আছে টোটেল মেণ্ডেটৰী ফৰ গ'ল্ড এণ্ড চিলভাৰটো নহয়, গ'ল্ড জুৱেলাৰী। আৰু সেই লিষ্টটোৰ মতে আপোনালোকে যেতিয়া এটা প্ৰডাক্ট চাব, মানে এটা ISI মাৰ্ক যদি

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। চিত্ৰগীতত প্ৰথমে শুনোৱা হওক ললিতা চিনেমাখনৰ পৰা দুটি গীত। দুইটি গীতেই গাইছে দীপেন বৰুৱাই।

অসমীয়া ৰাতিৰ সময় শিকুল নাপাওঁ আমি শিকুল নাপাওঁ যেন মাছ পানীত ৰৈ থকা অচল।

অতিকৈ চহৰ মুগাৰে মেখেলা কৈছে নেহৰ ৰিহা তাতো কৈছে নেহৰ তেৰেলিন শাৰীয়ে শুৱনি কৰে যে দেহা মিছেছ কেটি হাউ ডু ইউ ডু

মুকলি সময় গলো কলি শুই থকা শিয়াল ধৰি বনোৱাৰ হা টুটু টুটু হা টুটু টুটু হা।

ললিতা চিনেমাখনৰ পৰা দীপেন বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। চিনেমাখনৰ আন এটি গীত শুনোৱা হওক অৰ্চনা দাসৰ কণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ।

ললিতা চিনেমাখনৰ কিটকিটি শুনিলে। অনুষ্ঠানত এইবাৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ বিপ্লৱী ছবিৰ কেইটিমান গীত। প্ৰথমটি গীত শুনোৱা হওক মলিন বৰাৰ কণ্ঠৰ।

শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল মলিন বৰাৰ আৰু সুৰ আছিল দুৰ্গা ভূঞাৰ। বিপ্লৱী ছবিৰ আন এটি গীত শুনক, ভূপেন হাজৰিকা আৰু সংগীসকলৰ কণ্ঠত।

শ্রোতাসকলে শুনিছে অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। চিত্ৰগীতত এইবাৰ আগবঢ়াইছোঁ আৰতী মুখাৰ্জীৰ কণ্ঠৰে টিকিট। গীতটি লোৱা হৈছে মৰীচিকা চিনেমাখনৰ পৰা। গীতৰ কথা নবকান্ত বৰুৱাৰ।

আৰতি মুখাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ বনশ্ৰী সেনগুপ্তৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা নুৰুল হকৰ।

0: পিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে অৰ্থাৎ 9:25 পৰা নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481 গাঁৱৰ 168,000 অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50 সাহায্য শিবিৰ আৰু 83 সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ইপিনে নাগালেণ্ডৰ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা অতিৰিক্ত জলভাগ এৰি দিয়াৰ কাৰ্য অব্যাহত আছে। গোলাঘাট জলসম্পদ বিভাগে জিলাখনৰ কেইবাখনো নদীৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰত থকাৰ তথ্য প্ৰকাশ কৰিছে। নদী কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ গোলাঘাট জিলা প্ৰশাসনে আহ্বান জনাইছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চলবিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ

0: নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। যোৰহাট সন্মিলন কেন্দ্ৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বিভাগীয় বিষয়াসকলক মোবাইল এপৰ জৰিয়তে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত আৰু বিজ্ঞানসন্মত মূল্যায়নৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে কাইলৈৰ পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব। প্ৰথম পৰ্যায়ত অহা 30 আগষ্টলৈ জৰীপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বোকাখাটত উপস্থিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' ছেনচিটিভ জ'নৰ দূৰত্ব পূৰ্বতকৈ হ্ৰাস কৰা বিষয়ত নতুন নিৰ্দেশনা জাৰি কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰে। বোকাখাটৰ সৰ্বাংগীন উন্নয়নৰ বাবে এখন বিস্তৃত কৰ্ম আঁচনি প্ৰস্তুত কৰিবলৈও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্ত্ৰী অতুল বৰাক আহ্বান জনায়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি এখন সংবাদমালত দৰমহা প্ৰদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে সকলো বিত্তীয় বিধি ব্যৱস্থা পালন কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছিল। সেই অনুসৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী এজনে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও পাই থাকিব বুলি তেওঁ উল্লেখ কৰে। ডিব্ৰুগড় জিলাৰ হস্ততাঁত বাণিজ্য কেন্দ্ৰত আজি দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। এছ বি আই ফাউণ্ডেশ্যনকে ধৰি কেইবাটাও সংস্থাৰ সহযোগত আয়োজন কৰা এই দিৱসত জিলাখনৰ আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে ভালেসংখ্যক গণ্য মান্য লোক উপস্থিত থাকে। মুখ্য অতিথি তথা জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে হস্তশিল্পীসকলে আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে উল্লেখ কৰাৰ লগতে তেওঁলোকৰ অৱদানৰ স্বীকৃতি হিচাপে মানপত্ৰ প্ৰদান কৰে। সমাগত স্বাধীনতা দিৱস সুকলমে উদযাপন কৰাৰ অৰ্থে দৰং জিলা প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা আৰু সামাজিক তথা জনসচেতনতামূলক ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বাধীনতা দিৱসক অধিক জনমুখী কৰি তোলাৰ লগতে জনসাধাৰণৰ মাজত দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা, সামাজিক দায়বদ্ধতা আৰু জন অংশীদাৰিত্বৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিশিষ্ট চিকিৎসক মহেন্দ্ৰ বৰশইকীয়াৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। ডাঃ বৰশইকীয়াই চাবুৱা নগৰত আৰ্থিকভাৱে পিছপৰা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা কৰাৰ লগতে অঞ্চলটোৰ ভালেমান সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল। সৰবৰহী চিকিৎসকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱনৰ টিকপাণী এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে অসমৰ এগৰাকী মননশীল সাহিত্যৰ নমস্য সাহিত্যিক, জীৱনী সাহিত্যক অসমৰ সাহিত্য বুৰঞ্জীত এক অনন্য ৰূপত প্ৰতিষ্ঠা কৰা, অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাসৰ স্ৰষ্টা, সাংবাদিক তথা লামডিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উপেন্দ্ৰ বৰকটকীৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে চিদানন্দ দেৱগোস্বামীয়ে। আজি এয়া চতুৰ্থ খণ্ড।
2: নমস্কাৰ।
3: নমস্কাৰ।
2: নমস্কাৰ। আমি আজিৰ খণ্ডটি আৰম্ভ কৰিবলৈ লৈছোঁ, আজি চতুৰ্থ খণ্ড। যোৱা খণ্ডটিত আমি কথা পাতিছিলোঁ বিশ্ববিদ্যালয়ত আপুনি পঢ়িবলৈ গৈ আপুনি সংবাদ জগতখনৰ লগতো আপুনি জড়িত হৈ পৰিলে, তাৰপিছতে আপুনি বিশ্ববিদ্যালয়ত লগ পালে গল্পকাৰ কুমুদ গোস্বামী, কবি আনিছুজ্জামানক। আপুনি কবি আনিছুজ্জামানক বিশ্ববিদ্যালয়ৰ আলোচনী সম্পাদক হিচাপে প্ৰক্ষেপ কৰিলে। তাৰপিছত পৰৱৰ্তী কথাখিনি কৈ যাওকচোন।
3: অকল ময়ে নহয় আৰু, লগত আছিল, কিন্তু মই আগভাগ লৈছিলোঁ
2: হয়
3: আনিছৰ কাৰণে। তেতিয়া মই বন্ধু, মানে বহল মনৰ বন্ধু বুলি নকওঁ, কিছুমানে মোক অকণমান ইটিকিঙেই কৰিছিল, বেয়াকৈ কৈছিল, আপুনি আৰু নাপালে আৰু মানুহক, আপুনি আনিছকে হেৰি আনিছে। সেই কথা কেইবা ঠাইতো উল্লেখ কৰিছে আনিছুজ্জামান আৰু

0: আনিছো জামানৰ বিষয়ে আৰু বহলাই কিনোকো হয়, তেওঁ নিজৰ কাব্য প্ৰতিভাৰে তেওঁ নিজৰ পৰিচয় দিছে, সেইলৈ মই সুখী আৰু।
1: হয়,
0: সেয়া
1: তাৰপিছতে আপুনি বিশ্ববিদ্যালয়ৰ পঢ়ি থকা সেইখিনি সময়তে আপুনি দৈনিক অসম কাকতখনৰ লগত সহ সম্পাদক হিচাপে জড়িত হৈ পৰিলে। দৈনিক অসমৰ সেইখিনি সময়ৰ পৰিৱেশটো আপুনি কাক কাক লগ পাইছিলে তাত?
0: দৈনিক অসম
1: সম্পাদক কোন আছিলে?
0: দৈনিক অসম তেতিয়া ওলাইছে।
1: হয়,
0: দৈনিক অসমৰ মানে আচল জহুৰীয়ে প্ৰকৃত মানে সোণ চিনি পায় এই কথাটো মই বিশ্বাস কৰোঁ।
1: হয়,
0: স্বনামধন্য ৰাধাগোবিন্দ বৰুৱাই কীৰ্তিনাথ হাজৰিকাক দৈনিক অসমৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে নিযুক্তি দিলে।
1: হয়,
0: মই কীৰ্তিনাথ হাজৰিকাৰ বিষয়ে এখন মোৰ অলপতে কিতাপ প্ৰকাশ পাইছিল, তাৰ আগতে মোক দৈনিক অসম কাকতৰ সহকাৰী সম্পাদক এজন মৃদুল হালৈ তেওঁ মোক এলানি প্ৰবন্ধ লিখিবলৈ অনুৰোধ কৰিছিল, সেইসকলক

0: যুক্তিটি বহুতখিনি উপকাৰ কৰিলে। মই নিজা বাতৰি দিওঁ, তাৰপিছত আহি পেলাই এইবাৰ ডেস্কত
1: হয়
0: দৈনিক অসমৰ মেজলৈ আহিবলগীয়া হ'ল। কিন্তু সঁচা কথা কৈছোঁ, মই মেজত বহি চাকৰি কৰি বৰ মানে ভাল পোৱা নাছিলোঁ, আনেই পাইছিলোঁ। কিন্তু কেতিয়াবা ৰিপৰ্টিং কৰিবলৈ মোক পঠিয়াই দিয়ে, যেনে মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰা ঢুকুৱাত মোক পঠাই দিছিল। মই তেখেতৰ বিষয়ে এটা
1: দৈনিক অসমত
0: নিউজ কৰিছিলোঁ।
1: হয়,
0: এনেধৰণৰ নিউজো কেতিয়াবা কওঁ। তাৰপিছত দৈনিক অসমত চাকৰি কৰি থাকি তাতো মই একেঘেয়ে চাকৰি।
1: তেতিয়াতো সংবাদ জগতখন সম্পূৰ্ণ বেলেগ আছিল, আজিৰ নিচিনা নাছিল।
0: নাছিল, নাছিল।
1: আপোনালোকে সংবাদবিলাক কেনেকৈ?
0: তেতিয়া ডেস্কত অৰ্থাৎ দৈনিক অসমৰ মেজত থকা চাকৰিয়ালবিলাকৰ দিগদাৰ নাই আৰু।
1: হয়,
0: মোৰ ভাগত মানে পৰিছিল, ভাগ ভাগ কৰি দিয়ে, মোক প্ৰায়ে লোকেল নিউজ
1: হয়
0: হেৰি কৰিবলৈ দিছিল, সম্পাদনা কৰিবলৈ দিছিল।
1: হয়,
0: মই তেনেকৈ কৰিছিলোঁ।
1: দৈনিক অসমত তেতিয়া সহকৰ্মী হিচাপে কাক লগ পাইছিলে?
0: দৈনিক অসমৰ সহকৰ্মী হিচাপে কেইবাজনো মানে কৃতি লোকক সহকৰ্মী হিচাপে পাইছিলোঁ। এজন হ'ল প্ৰেমধৰ শৰ্মা,
1: হয়,
0: যি অলপতে এই সংসাৰৰ পৰা গৈছে। অতি ফূৰ্তিবাজ মানুহ প্ৰেমধৰ শৰ্মা,
1: হয়, তেখেত আকাশবাণীৰ ধাৰাভাষ্যকৰো
0: আছিল। হয়, তেওঁ বহুতো গুণৰ অধিকাৰী আছিল, আৰু তেওঁ আছিল আটাইতকৈ ডাঙৰ কথা, গুণগ্ৰাহী আছিল।
1: হয়,
0: গুণগ্ৰাহী আছিল। আৰু মই দৈনিক অসম এৰাৰ পিছতো মানে তেখেত যেতিয়া দৈনিক অসমৰ ডেপুটি এডিটৰ,
1: হয়,
0: তেতিয়া মোক মানে এদিনাখন ক'লে যে বৰগুতুকী, আপুনি সেই আশ্ৰফ আলীৰ বিষয়ে এটা জীৱনী লিখিব লাগে। আশ্ৰফ আলীও কিন্তু বৰ নীতি নিষ্ঠ মানুহ, বৰ নিজৰ প্ৰিন্সিপলত সদায় মানে লৰচৰণ কৰে। আশ্ৰফ আলীৰ প্ৰতি তেওঁ অতি মানে কি কয় আগ্ৰহী। আশ্ৰফ আলীয়ে তালৈ তেখেতে মোক লৈ গৈছিল, মই দৈনিক অসম এৰাৰ পিছত।
1: হয়, আপুনি সেই কাহিনীটো লিখিছে?
0: লিখিছোঁ, আশ্ৰফ আলীৰ বিষয়ে লিখিছিলোঁ। গতিকে সেই মোৰ সহকৰ্মী তেনে হেৰিক পাইছিলোঁ, কি কয়,
1: প্ৰেমধৰ শৰ্মা।
0: প্ৰেমধৰ শৰ্মা এজন পাইছিলোঁ, অনিল বৰুৱা।
1: হয়,
0: তেওঁ বহুত জানিছিল দেই অনিল বৰুৱাই। অনিল বৰুৱাই মোৰ হতুৱাই অলেখ অলেখ বুলিয়ে কৈছে, বেছি হ'ল নেকি? নাই, বহুতখিনি, কিন্তু বহুতখিনি জীৱনী জীৱনী লিখিছিল। আৰু তেওঁ মানে এনেবিলাক মানুহৰ নাম দিছিল যে সেইবিলাক মানুহ বৰ গুণী মানুহ, কিন্তু প্ৰচাৰ হোৱা নাই।
1: হয়,
0: গতিকে অনিল বৰুৱাক মই গুণগ্ৰাহী বুলি কৈছোঁ।
1: হয়,
0: সেই অনিল বৰুৱাৰ মোৰ হতুৱাই ভালেমান জীৱনী লিখাইছিল, আৰু সেই তাৰ সেইটোৱে এইবিলাক লিখি মই সংগ আৰু প্ৰসংগ নামৰ কিতাপখন উলিয়াইছিলোঁ। শীতান্তৰ নামো দিছিল তেওঁ সংগ আৰু প্ৰসংগ, মানে অন্য কথাও আহিব, এজন ব্যক্তিৰ বিষয়ে লিখিবলৈ যাওঁতে অন্য প্ৰসংগও আহিব, তেনেধৰণৰ নাম দিছিল। তেনেধৰণৰ ভালেমান জীৱনী লিখা হৈছিল অনিল বৰুৱাৰ কাৰণে। আৰু বিশেষ আৰু নাই, এতিয়া এজন মাত্ৰ মই জনাত আছে, তেখেত হৈছে, তেখেতে অৰ্থনীতিৰ বিষয়ে প্ৰায়ে লিখে, জয়কান্ত শৰ্মা।
1: হয়,
0: তাৰপিছত বাকীবিলাক মানে চোকা আছিল,
1: হয়,
0: তেওঁলোকক সহকৰ্মী হিচাপে পাইছিলোঁ, খুব জনা শুনা অভিজ্ঞ, কিন্তু তেওঁলোক তেওঁলোকৰ দেহাৱসান ঘটিল। এজনৰ নাম আছিল পুৰুষু গোস্বামী, নাজিৰাৰ পিনৰ, নাজিৰাৰ ফালৰ। আৰু তাৰপিছত এজন আছিল পুষ্পকান্ত গোস্বামী, টিহুৰ ফালৰ, কিন্তু তেওঁৰ লগত মোৰ বেছি ভাল আছিল।
1: হয়,
0: তাৰপিছত আটাইকেইজনে গোস্বামী, আকৌ আদ্য গোস্বামী বুলি এজন পলাশবাৰী,
1: হয়,
0: তেখেতৰ মানে বিয়া খাবলৈও গৈছিলোঁ, এনেধৰণৰ।
1: আৰু কীৰ্তিনাথ হাজৰিকাক আপুনি সম্পাদক হিচাপে পাই পেলাই আপোনাৰ কেনেকুৱা অভিজ্ঞতা হৈছিল?
0: মই আচলতে মই তেখেতৰ ওচৰত ঋণী, কীৰ্তিনাথ হাজৰিকাই মোক বহল জগতখনলৈ লৈ গ'ল, ঋণী আৰু বৰ গুণগ্ৰাহী, ভালটো তেওঁ স্বীকাৰ কৰে। এদিনাখন এটা সংবাদ জগত সাংবাদিকতাৰ কথা কওঁতে বহুত কথাই ক'বলগীয়া হয়, তেওঁ নৈশ মানে নাইট শ্বিফ্টত নৈশ শাখাটো কাম কৰিবলগীয়া হয় নহয়, মই সপ্তাহত তিনিদিন নৈশ শাখাত কাম কৰিছোঁ, কি কষ্টকৰ কথা, ৰাতিপুৱাই যায় কেতিয়াবা।
1: হয়,
0: তাৰপিছত হ'ল কি, এদিন এটা বৰ ডাঙৰ ঘটনা ঘটিল, সব প্রিন্ট আউট অর্ডার দিলো।

0: কাগজখন পাঁচদিন কাগজখন ওলাব, সব ঠিক ঠাক হৈ গ'ল। শেষ মুহূৰ্তত এটা বাতৰি আহিল, এতিয়াও মনত আছে সেইবিলাক, আৰব গণৰাজ্যৰ প্ৰেচিডেণ্ট কৰ্ণেল কি কয় গামিল আব্দেল নাছেৰ নেকি, তেওঁ মানে ঢুকাল।
1: হয়,
0: শেষ মুহূৰ্তত দুটা নে তিনিটা বজাত আহিছে বাতৰিটো।
1: হয়,
0: এইবিলাক কথা এতিয়া মনলৈ আহিছে তুমি সোধাৰ কাৰণে। মই তেতিয়া ক'লোঁ, ইফালে প্ৰিণ্ট অৰ্ডাৰ দিলোঁ নহয়,
1: হয়
0: প্ৰিণ্ট আফটাৰ কাৰেকশ্যন। তাৰপিছত বাতৰিটো সাধাৰণতে আহিব সময়ত সেই নাইট শ্বিফ্টৰ মানুহজনেও টেলিভিণ্ডাৰটো চায়, প্ৰত্যেকৰ সেইটো চাবা, মোৰ বোলো চাওঁচোন কি আহিছে বা আজি আহিল হৈ বাতৰিটো।
1: অঁ,
0: সিং বুলি এজন মণিপুৰী হেৰি টেলিভিণ্ডাৰ দায়িত্বত থকা, মই তেওঁক মাতি আনিলোঁ, বোলো এইপিনে আহকচোন, এটা কথা হ'ল নহয়, কওকচোন কি কথা, মোক ক'লে। মই বোলো হেৰি এটা বৰ ডাঙৰ কথা হ'ল, এজন বিখ্যাত পৃথিৱীৰে জনাজাত তেওঁ মানে ঢুকাল, এইমাত্ৰ খবৰ আহিছে।
1: হয়,
0: তাৰপিছত তেওঁ বৰ ভাল মণিপুৰীকে নীলমণি সিং নে কি আছিল পাহৰিলোঁ নামটো, বৰ যি নহওক কৈছে খুব চমুকৈ তিনিটামান বাক্যৰ ভিতৰত লিখি দিয়ক, দুই তিনিটামান, মই ব্যৱস্থা কৰিম বাৰু। তাৰপিছত মই লিখি দিলোঁ, ইমান সময়ত কৰ্ণেল গাম নাছেৰৰ মৃত্যু হয়, এইমাত্ৰ এনে পোৱা বাতৰি দিছে, শেহতীয়াকৈ পোৱা বাতৰি। বাতৰিটোৰ পিছত দৈনিক অসমত ওলাল, কিন্তু একেটা প্ৰতিষ্ঠানৰ পৰা ওলোৱা, ট্ৰিবিউনতো সেই বাতৰিটো ওলোৱা নাই। অঁ,
1: হয়,
0: আচৰিত কথা, আচলতে ট্ৰিবিউনত দিবলৈ সহজ, ইংৰাজীত লিখা,
1: ইংৰাজীত লিখা,
0: অন্য কাগজৰ কথাটো বাদেই দিছোঁ,
1: হয়
0: মানে ট্ৰিবিউনতো নোলাল।
1: হয়,
0: কীৰ্তিনাথ হাজৰিকাই গুণটো বৰ স্বীকাৰ কৰে দেই, কীৰ্তিনাথ হাজৰিকাই মোক মাতি নি ধন্যবাদ এটা দিছে আৰু,
1: হয়
0: ভাল পালোঁ আৰু, সেইটো মোৰ সাংবাদিক জীৱনৰ এটা মনত ৰাখিবলগীয়া দিন।
1: হয়,
0: এয়া
1: আপোনাৰ এই যে সাংবাদিক জীৱনৰ অন্য এটা দিশ আছে, আপুনি বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে শিশু আলোচনী, শিশু আৰু চামনীয়াসকলৰ এখন আলোচনী ওলাইছিলে ৰ'দালি, আপুনি ৰ'দালিৰ লগতো জড়িত হৈ পৰিছিল,
0: জড়িত হৈছিলোঁ,
1: হয়
0: হয়তোৱে কথা, ঘটনাটো হৈছে কি, কিবা মোৰ কি কথা ক'ব নোৱাৰোঁ, মোক বিচাৰে, মই আচলতে মই এইটো বিশ্বাস কৰোঁ, নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰিলে তাৰ সুফল পোৱা যায় নেকি, মই সেইটো খুব অনুভৱ কৰোঁ। হ'ল কি, সেইখিনি সময়ত শিক্ষাধিকাৰ সুৰেশ চন্দ্ৰ ৰাজখোৱা ছাৰে অৱসৰ লৈ এখন শিশু আলোচনী উলিওৱাৰ ইচ্ছা কৰিলে।
1: হয়,
0: উলিওৱাৰ ইচ্ছা প্ৰকাশ কৰি পেলাই তেখেতে গুণীসকলক জড়িত কৰালে, নৱকান্ত বৰুৱা শিশু সাহিত্য বিশেষ, তাৰপিছত হেৰি ভৱেন্দ্ৰনাথ শইকীয়া, তাৰপিছত এতিয়া তেওঁ সমস্যাটো হ'ল, তেখেতৰ সমস্যাটো হ'ল যে কাম কৰিব পৰা তেনেধৰণৰ ডেকা উদ্যোগী এজনৰ সন্ধানত লাগিল। তাৰপিছত মানুহ বিচাৰি ফুৰিছে বিচাৰি ফুৰিছে, তেওঁ গৈ এদিন তেওঁ গৈ হোমেন বৰগোহাঁইক ক'লে, হোমেন বৰগোহাঁই সুৰেশ ৰাজখোৱা ছাৰৰ ছাত্ৰ আছিল, তাৰপিছত হোমেন বৰগোহাঁইক সুধিলে যে হোমেন, মোক ল'ৰা এজন লাগে হেৰি সহকাৰী সম্পাদকৰ কাৰণে। হোমেন বৰগোহাঁয়ে ক'লে এজন ল'ৰাক খবৰ কৰি চাব পাৰে, মোৰ নামটো ক'লে,
1: হয়
0: হোমেন বৰগোহাঁই, তেতিয়া আকৌ মই ইউনিভাৰ্চিটিত আছোঁ
1: নহয়,
0: তাৰপিছত সুৰেশ ৰাজখোৱা ছাৰে তেতিয়া বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব আছিল দণ্ডেশ্বৰ গগৈ ছাৰ,
1: হয়
0: দণ্ডেশ্বৰ গগৈ ক'লে যে ইয়াৰ কোনোবা এটা হোষ্টেলত অমুক নামৰ ল'ৰা এজন আছে, মোক অকণমান মানে ৰাজখোৱাক লগ পাবলৈ বিচাৰিছে ৰাজখোৱাই, গতিকে খবৰটো দিবা। তাৰপিছত মই সেইমতে লগ ধৰিলোঁ, মোক ৰ'দালিৰ সহকাৰী সম্পাদক হিচাপে নিযুক্তি দিলে।
1: হয়,
0: মই আছিলোঁ ৰ'দালিৰ সহকাৰী সম্পাদক, সহযোগী সম্পাদক আছিল নিৰ্মলেশ্বৰ শৰ্মা, তেখেত জনশিক্ষাৰ সম্পাদক আছিল, সম্পাদনা সমিতিত আছিল নৱকান্ত বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, এনেধৰণৰ আছিল। ৰ'দালিখন কিন্তু মানে সকলোফালে উন্নত মানুহৰ আলোচনী কৰিবলৈ চেষ্টা
1: কৰোঁতে সেইখন পঢ়িছিলোঁ। হয়,
0: তাৰপিছত আনকি মোৰ ভাল লাগে এইটো কাৰণতে, তাতেই শান্ত শিষ্ট দুষ্ট এনেধৰণৰ লেখা ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ ওলাইছিল, নিৰ্মল প্ৰভাৱ

0: বৰলৈ বাইদেউ
1: ভালেমান লাগিছিল, মিলাই এনেকুৱা
0: ধৰণৰ এনেধৰণৰ হেৰি লেখা ওলাইছিল। সেয়া প্ৰত্যেকটো ভালদৰে কাম কৰিলে প্ৰত্যেকটো কামৰে স্বীকৃতি পোৱা যায়।
1: আৰু আপুনি সংবাদ মাধ্যমত কাম কৰি থাকোঁতে আপুনি বিশিষ্ট মানুহখিনিৰ অসমৰ বিশিষ্ট সাহিত্যিক আৰু হেৰি তেখেতসকলৰ সান্নিধ্যলৈ আহিবলৈ সুবিধা পাইছিল।
0: সেইটো কিন্তু সাংবাদিকৰ সেইটো ডাঙৰ কথা, সুবিধা পায় বিশিষ্ট লোকক, অতুল হাজৰিকা, অতুল চন্দ্ৰ হাজৰিকা ছাৰ আৰু এনেধৰণৰ লেখক পাইছিলোঁ।
1: আপুনি দৈনিক অসমত কাম কৰি থকাৰ সুবাদতে খুব সম্ভৱ আপুনি ৰাধা গোবিন্দ বৰুৱাৰ সংস্পৰ্শলৈ আহিছিলে নেকি? কাৰণ পৰৱৰ্তী কালত আপুনি এখন কিতাপ লিখিছিলে ৰাধা গোবিন্দ বৰুৱাৰ প্ৰসংগত।
0: লিখিছিলোঁ, হয় লিখিছিলোঁ। মোৰ
1: তেখেতক কেনেকৈ পাইছিলে?
0: সঁচা কথা ক'বলৈ গ'লে মই ৰাধা গোবিন্দ বৰুৱাক পোৱা নাছিলোঁ।
1: হয়,
0: চাকৰিৰ ক্ষেত্ৰত মোক কীৰ্তিনাথ হাজৰিকাই নিযুক্তি দিছিল, গতিকে কীৰ্তিনাথ হাজৰিকাৰ লগতেই মোৰ সম্পৰ্ক। ৰাধা গোবিন্দ বৰুৱাক মই পোৱাই নাছিলোঁ, কিন্তু ৰাধা গোবিন্দ বৰুৱাৰ প্ৰতি তেতিয়া এটা ভাল ভাৱ পৰিছিল, কাৰণ বাতৰি কাকত তেখেত পথ প্ৰদৰ্শক আছিল অসমত, গতিকে তেখেতৰ গুণ আৰু কৰ্মহে মোক মুগ্ধ কৰিছিল। সেইকাৰণে মই এটা কথা চিন্তা কৰিলোঁ যে ৰাধা গোবিন্দ বৰুৱাৰ বিষয়ে মই তেনে হিচাপেই চিন্তা কৰোঁ, এখন জীৱনী ওলাব লাগে। সেইকাৰণে মই ৰাধা গোবিন্দ বৰুৱাৰ বৈচিত্ৰময় জীৱনৰ ৰূপৰেখা বুলি কিতাপ
1: সম্ভৱ ডক্টৰ প্ৰফুল্ল কটকীয়ে কৈছিলে যে আপুনি সেইখনত ৰাধা গোবিন্দ বৰুৱাৰ গোটেই জীৱনটো ভুৰুকাত হাতী ভৰোৱা দিব।
0: হয়, ৰাধা গোবিন্দ বৰুৱাৰ জীৱনটো বৰ বৈচিত্ৰময় নহয়, তেওঁকে মানে নকৰা কাম নাছিল, সকলোৱে কৰিছিল। আৰু ৰাধা গোবিন্দ বৰুৱাই সঁচা কথা, সিংহ পুৰুষী যি সিংহ পুৰুষী, গুৱাহাটীখনক তেওঁ গঢ়ি তুলিছিল।
1: হয়,
0: তাৰপিছত মানে আমাৰ বিহুক তেওঁ ৰাজহুৱা মঞ্চলৈ লৈ গৈছিল প্ৰথম লতাগীত। এয়া অতি গুণী মানুহ আছিল।
1: বিশ্ববিদ্যালয়ত আপুনি শিক্ষক হিচাপে কাক কাক লগ পাইছিলে বাৰু?
0: বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে মোৰতো অলপ দিনেই পাছত আকৌ এইখন খেলি মেলি ডক্টৰ মহাচৰণ হওক ছাৰক,
1: হয়
0: সত্যেন শৰ্মা ছাৰ বৰ গুণী অধ্যাপক আছিল, কিন্তু তেখেতক আমি নাপালোঁ। তাৰপিছত পাইছিলোঁ ডক্টৰ গোলকচন্দ্ৰ গোস্বামী, ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী, এই অসমীয়া বিভাগৰ এই হেৰি এখেতসকলক পাইছিলোঁ।
1: হয়, আপুনি তেখেতসকলৰ বিষয়ে আপুনি লিখিছে, শ্ৰদ্ধেয় ব্যক্তিসকল
0: লিখিছিলোঁ। হয়, নায়ক ছাৰ,
1: নায়ক ছাৰ ছাৰ। তাৰপিছত বিবৰুৱা কলেজত সোমাইছিলে বোধহয়?
0: অঁ,
1: বিবৰুৱা কলেজত অলপ দিন চাকৰি কৰিছিল।
0: অঁ, বিবৰুৱা কলেজত কৰিলোঁ, মোক আগতেও কৈছোঁ, কেইবাবাৰো কৈছোঁ যে মানে কি কথা, মোক চাকৰিয়ে মোক কেতিয়াবা খেদি ফুৰে।
1: হয়,
0: সেইটো বৰ অত্যুক্তি কৰা হ'ল নেকি?
1: হয়,
0: তাৰপিছত আৰু মইতো বিবৰুৱা কলেজত চাকৰি বা হেৰি কৰিম বুলিতো ভবা নাছিলোঁ বা মোৰ মনলৈও অহা নাছিল,
1: কাৰণ দৈনিক অসমত কৰিয়ে আছোঁ।
0: তাৰপিছত মোক এইবিলাক নাম মনত ৰখা উচিত আৰু। বিবৰুৱা কলেজৰ ভাইচ প্ৰিন্সিপাল আছিল পৰমেশ্বৰ শৰ্মা ছাৰ, তাৰপিছত তেখেতো এনে অংশকালীন অধ্যাপকৰ পদ এটা খালী হোৱাৰ কাৰণে তেওঁলোকে চিন্তা কৰিলে, আৰু নবীন পাটোৱাৰী বুলি এজন,
1: হয় তেখেত একাউণ্ট ছেকশ্যনত আছিল, হয়
0: নবীন পাটোৱাৰীও কলেজখনৰ কাৰণে যথেষ্ট চিন্তা কৰিছিল। তেওঁলোকে চিন্তা কৰি মানে মোৰ কথা ভাবিলে যে এওঁক নিযুক্তি দিয়াই ভাল হ'ব অংশকালীন।
1: হয়,
0: তাৰপিছত মোক নৈশ শাখাত দিলে, তাৰপিছত নৈশ শাখাত নিযুক্তি দিয়াৰ লগে লগে মই মোৰ কথাটো সম্পাদকক জনোৱা উচিত দৈনিক অসমৰ, মই তেখেতক সুধিলোঁ ছাৰক, ইমান বহল মনৰ, ইমান হেৰি মন, বোলে আপুনি য'ত যি কৰে কৰি থাকক, মাত্ৰ মোৰ কামত ফাঁকি নিদিলেই হ'ল, আৰু মোৰ কাম নোহোৱাকৈ মানে থাকিব লাগে আৰু কামখিনি যাতে ঠিকমতে। তাৰপিছত মই তেখেতৰ মনোভাৱটো যে অতি উচ্চ সেইটো উপলব্ধি কৰি পেলাই নৈশ শাখাত বিবাহৰ নৈশ শাখাত যোগ দিলোঁ, দহ মাহ কৰিলোঁ।
1: হয়,
0: তেতিয়া মোৰ সমস্যা এটা হৈছিল, কিন্তু সমস্যা এটা হৈছিল, মই হ'লোঁ চেঙেলীয়া বুলি ক'ম নে কি ক'ম, মই ডেকা, মই

0: কম বয়সে 24-25 বছৰ মানুহ আৰু নৈশ শাখাত কাম কৰা আটাইবিলাক বয়সীয়া।
1: অঁ হয়, পঢ়াখিনিও বয়সীয়া আছিলে,
0: পঢ়াখিনিও
1: চাকৰি কৰি পঢ়িবলৈ যায়,
0: চাকৰি কৰি পঢ়িবলৈ যায়।
1: হয়,
0: কি কৰিম মই তেখেতসকলক, আৰু মই মানে এড্ৰেছ কৰিবলগীয়া হ'লে মানে ফোনতে কিবা কৈ সামৰি থওঁ, সময়ত আপুনি বুলিও কওঁ, আপুনি বুলিয়েই কৈছিলোঁ। এয়া এনেকৈ 10 মাহ
1: বিবুৰা কলেজত,
0: বিবুৰা কলেজত কাম কৰিছোঁ।
1: মই এইকেইটা আৰু এটা প্ৰসংগলৈ আহিছোঁ যে আপোনাৰ, আপুনি যেতিয়া বিবুৰা কলেজত পঢ়ি আছিলে আৰু পিছৰ পৰ্যায়ত যেতিয়া আপুনি অধ্যাপক হিচাপে তাত যোগদান কৰিছিলে, সেইখিনি সময়ত আপোনাৰ শিক্ষাগুৰু হিচাপে পোৱা বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক আপোনাৰ সহকৰ্মীও হৈছিলে, তাৰ ভিতৰত যোগেশ দাস ছাৰ এজন, আৰু যোগেশ দাস ছাৰৰ লগত আপোনাৰ পৰৱৰ্তী জীৱনতো সম্পৰ্ক আছিলে,
0: মধুৰ সম্পৰ্ক,
1: মধুৰ সম্পৰ্ক আছিলে। ঠিক সেইদৰে আপোনাৰ প্ৰমোদ ভট্টাচাৰ্য ছাৰৰ লগতো আছিলে। আপোনাৰ যোগেশ দাস ছাৰৰ লগত এই সম্পৰ্কটোৰ কথা অকণমান ক'ব নেকি?
0: অঁ, আচলতে ব্যক্তিত্বই মানুহক আকৰ্ষণ কৰে।
1: হয়,
0: যোগেশ দাস ছাৰৰ ব্যক্তিত্বই মোক আকৰ্ষণ কৰিছিল। যোগেশ দাস ছাৰ বিবুৰা কলেজত ছাৰে অধ্যাপনা কৰা কালচোৱাত তেখেতৰ শিক্ষাদান পদ্ধতিত মই মুগ্ধ হৈছিলোঁ। ছাৰে আনকি মোৰ তেতিয়া অনাৰ্চ বুলি কয়, মেজৰ বুলি কোৱা নাছিল, তেতিয়া অনাৰ্চ ক্লাছত ছাৰে পঢ়াইছিল। আৰু ছাৰে কেতিয়াবা, মোৰ লগত আৰু 6 জন আছিল, এগৰাকী ছাত্ৰীও আছিল, তাৰপিছত আৰু ছাৰে কেতিয়াবা ইমান আন্তৰিকতাৰে যে পঢ়াইছিল, কেতিয়াবা মানে নোট দিয়ে, টকা দিয়ে। এবাৰ ছাৰে মোৰ বহীখন, সেইখন মই এতিয়াও ৰাখি থৈছোঁ, যে মই তোমাৰ বহীত লিখি দিম, বাকীসকলে লিখি ল'ব। মোৰ প্ৰতি ছাৰৰ কিবা স্নেহ, প্ৰীতি, মৰম নথকা হ'লে ছাৰে সেই বহীখনত
1: নিলিখিলে,
0: কীৰ্তনৰ বিষয়ে এটা দীঘলীয়া
1: হয়
0: লিখি দিছিল,
1: সেইসকলক কেনেকৈ পাহৰোঁ, সেই তাত আপুনি এইটো কথা লিখিছে। হয় হয়,
0: গতিকে ছাৰ তেনেকুৱাই আছিল।
1: হয়,
0: ছাৰে আনকি মোৰ লেখাবিলাক উত্তৰত ওলালে পঢ়ে,
1: হয়
0: পঢ়ে, তাৰপিছত এইখিনিতে কথাত কথা ওলাই গৈ থাকে। এইখিনিতে এটা কথা যে বাতৰি কাকত পঢ়া মানুহে বাতৰি কাকত এদিন যদি নাপায় বৰ অশান্তি, ধৃতস্থতা বোধ কৰে। মোৰ সেই বাতৰি কাকত মই নিয়াই পাইছিল, তাৰপিছত দুদিনমান দিয়া নাছিল, মই মানে এই কাকত বিলনীয়াক অলপ টানকৈয়ে কৈছিলোঁ, সেই কথাটো উল্লেখ কৰিছিলোঁ। ছাৰে সেই কথাটো জানিলে, মোৰ লেখাৰ পৰা জানিলে। আৰু তেতিয়া ছাৰে এবাৰ, কি যে মহৎ গুণৰ মানুহ ছাৰে, মানে এই যে ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা
1: তুমি দান, হয়
0: মলিন বৰা,
1: মলিন বৰা, হয়,
0: তাৰপিছত ৰুদ্ৰ বৰুৱাৰ,
1: হয়
0: সেয়া, এওঁলোকৰ বিষয়ে লিখিবলৈ কৈছিল মোক ছাৰে। তাৰপিছত আৰু ছাৰে তেতিয়া সেই তাতে লিখিবলৈ কওঁতে সেইখন চিঠিতে লিখিছিল যে তোমাৰ যদি কাকত বিলনীয়াৰ সৈতে একো মনোমালিন্য হোৱা নাই,
1: হয়,
0: তেতিয়াহ'লে সেই কথাখিনি আনি এটা লিখিব পৰা প্ৰবন্ধ।
1: হয় হয়,
0: ইমানেই ছাৰৰ মোৰ প্ৰতি আন্তৰিকতা। ছাৰ আনকি এনেকুৱা মানে হৃদয়বান মানুহ আছিল, তেখেতসকল ধীমানেই নাছিলে, হৃদয়বানো আছিল।
1: হয়,
0: মই ছাৰক লামডিঙলৈ নিয়াইছিলোঁ বিভিন্ন উপলক্ষত। ছাৰ এদিনাখন লামডিঙত সাধাৰণতে সভা সমিতিবিলাক সন্ধিয়াৰ ভাগত হয়, এবাৰ সন্ধিয়া হ'ল, ৰাতি হ'ল, ছাৰক বাইদেউ হৈছিল, ছাৰ আৰু বাইদেউক মই ৰে'লৰ চিৰিয়েদি খোজকঢ়াই খোজকঢ়াই মোৰ কোৱাৰ্টাৰলৈ, মোৰ থকা ঠাইলৈ লৈ গৈছিলোঁ। তাৰপিছত মই দুখ কৰি লিখিছিলোঁ যে সেইদিনাখন আপোনাক বৰ কষ্ট দিবলগীয়া হ'ল। ছাৰে উত্তৰটো কি লিখিলে জানানে?
1: হয়,
0: আচলতে সেইবিলাক কথাক মই কথা বুলিয়েই নাভাবোঁ, কিমান মহান মনৰ মানুহ হ'ব লাগিব।
1: হয়,
0: সেইজন মানুহে তেনেকৈ মোলৈ চিঠিখন লিখিছিল।
1: হয়,
0: আকৌ আন এবাৰ মই যেতিয়া জখলাবন্ধা হাইস্কুলত শিক্ষকতা কৰিছিলোঁ, তেতিয়া তেখেতক জখলাবন্ধা হাইস্কুলৰ এখন সভালৈ নিছিলোঁ। তাৰপিছত সভালৈ নিওঁতে আমাৰ ঘৰত তেতিয়া তিৰোতা মানুহ নাছিল, মা নাছিল, ভণ্টিজনীয়ে, এনেকৈ আমিয়ে ৰান্ধি বাঢ়ি খুৱাইছিলোঁ।
1: হয়,
0: ছাৰে সেই সাধাৰণ কথাটো মনত ৰাখিছিল, সেইজন ছাৰ।
1: আৰু প্ৰমোদ ভট্টাচাৰ্য ছাৰ,
0: অঁ
1: হয়, তেখেতকো আপুনি পাইছিলে চাগে খুব ঘনিষ্ঠ?
0: অঁ ছাৰ,

0: চাৰ্ভৰ চাৰ্ভৰ বৰ মানে কি ক'ব, অন্তৰখন বৰ কোমল
1: হয়
0: আৰু অতি ধেমালি কৰি থাকে।
1: হয়
0: অতি এবাৰ মানে এতিয়া আৰু এইটো ৰেডিঅ'ত কোৱা কথা হয়নে নহয় মই নাজানো, কিন্তু ছাৰৰ কথাহে এবাৰ মানে আমাৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ আছিলে, বৰ প্ৰসিদ্ধ গীতিকাৰ, সৌভাগ্যৱান যে সেইবিলাককো আমি পাইছিলোঁ।
1: পাইছিলোঁ
0: নিৰ্মল প্ৰভা বৰদলৈ, প্ৰমোদ ভট্ট, যোগেশ দাস,
1: ভগৱীৰ
0: ৰায়চৌধুৰী, তৰুণ ভঁৰাল, এইবিলাক অসমীয়া বিভাগৰ অতি মানে দক্ষ
1: হয়
0: অধ্যাপক আছিল। সেইদৰে পলিটিকেল ছায়েন্সত আছিল প্ৰসিদ্ধ গায়ক, কণ্ঠশিল্পী তাৰ বীৰেন্দ্ৰনাথ দত্ত, লোক সংস্কৃতিৰ বিখ্যাত পণ্ডিত
1: হয়
0: বীৰেন্দ্ৰনাথ দত্তৰ মাত কথা শুনিলেই যে ইমান
1: হয়
0: ভাল লাগে আৰু। বীৰেন্দ্ৰনাথ দত্ত এনেবিলাক লোকক পাইছিলোঁ পৰমেশ্বৰ শৰ্মা। অঁ, প্ৰমোদ ভট্টৰ কথা সুধিছিলে যেতিয়া কওঁ, ছাৰ মানে কি ক'ম, ছাৰে আমি কৈছিলোঁ যে নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ ক্লাছবিলাক আমি তেনেকৈ কৰিবলৈ নাপাওঁ। ছাৰে কি কৈছিল জানানে, যে বাইদেউ নাই মই ভিনদেউ আছো নহয়, মই ভিনদেউ আছো নহয়, মই পঢ়াই দিম দিয়া।
1: হয়
0: প্ৰমোদ ভট্ট তেনেকুৱা, আচলতে অন্তৰ খোলা নহ'লে তেনেকৈ ক'ব নোৱাৰিম। তাৰপিছত এদিন ছাৰৰ ঘৰখনৰ সৈতেও মোৰ বেছ যোগাযোগ আছিল। ছাৰৰ এদিনাখন মই মানে ছাৰৰ ঘৰলৈ গৈছিলোঁ, তাৰপিছত মই ক'লোঁ পাঁচদিনাখন গৈছিলোঁ, ছাৰক মানে আগদিনা দেখিলোঁ এখন বাইক নে স্কুটিত কাৰোবাৰ লগত ক'ৰবালৈ গৈ আছে। মই ঘৰত গৈ ক'লোঁ, ঘৰত গৈ বোলো ছাৰ কালি স্কুটিত কোনে গৈছিল, স্কুটি নে বাইক ক'ব নোৱাৰোঁ দেই পাহৰিলোঁ, পাছফালে কোনে গৈছিল, অঁ তুমি দেখিলা নেকি, মই বোলো অঁ দেখিলোঁ সেইকাৰণে। অঁ, তাৰপিছত বাইদেউ ছাৰৰ পৰিবাৰে দেখিছা দেখিছা, তোমাৰ ছাৰৰ কাৰবাৰ সেয়া বাইকত গৈছেগৈ, সেয়া এনেকুৱা আছিল ছাৰ। কিন্তু সেইজন ছাৰ কি কয়, বড়ো ভাষা সাহিত্যক তেখেতে মানে হেৰি কৰাৰ সেই বিষয়ে গৱেষণা কৰি ডক্টৰেট লৈছিল।
1: হয়,
0: তাৰপিছত নানান লোক সংগীত, লোক সংস্কৃতিৰ বিভিন্ন জনজাতিক লৈ পেলাই ব্যাপক অধ্যয়ন কৰিছিল।
1: হয় ছাৰ, আজি আপোনাৰ লগত আমি আপোনাৰ বিশ্ববিদ্যালয়, তাৰপিছতে বিবুৰা মহাবিদ্যালয়ত আপুনি অংশকালীন প্ৰবক্তা হিচাপে যোগদান কৰা বিষয় লৈ পেলাই কথা পাতিলোঁ। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আপোনাৰ পৰৱৰ্তী জীৱনৰ কথা পাতিম। আজিলৈ আহিছোঁ,
0: ধন্যবাদ, ধন্যবাদ, নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে সাহিত্যিক তথা সাংবাদিক উপেন্দ্ৰ বৰকটকীৰ অনাতাঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে চিদানন্দ দেৱগোস্বামীয়ে। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। এই অনুষ্ঠানৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে। জীৱনৰ দিশপাণী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলো হাৰ্টজত, লগতে নিউজন এআইআৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন।

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ খণ্ডটিত আমি ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ ঠাই বিশেষে হোৱা অধিৱেশনত সেই ঠাইখনৰ ঐতিহ্যক লৈ, বুৰঞ্জীক লৈ লিখা কেইটিমান গীত আপোনালোকক শুনাম। ১৯৭৪ চনত মঙলদৈত বহিছিল অসম সাহিত্য সভাৰ ৪১সংখ্যক অধিৱেশন। এই অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাতে ডক্টৰ ভূপেন হাজৰিকাই মঙলদৈৰ ঐতিহ্য বুৰঞ্জীক লৈ এটি বিশেষ গীত শ্ৰোতা ৰাইজলৈ আগবঢ়াইছিল।
1: অকল মঙলদৈ নাগৰিক হলেই নহব, অতীতটো জানিব লাগিব। মঙলদৈ তোমাৰে নাম হওক মঙ্গল তোমাৰ, অতীত জাতি চাইলে পাবা ঐতিহ্য অপাৰ। মঙলদৈ

পুষ্করিণী তামান্য পেরোইলা নিম

0: নামি জগতে
1: তোমার
0: উঠি লাহার।

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাত আমি আজি শুনি আছোঁ। ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ অধিৱেশন উপলক্ষে কিছু বিশেষ ঠাইৰ ঐতিহ্য বুৰঞ্জীক লৈ লিখা কিছু গীত। মঙলদৈ অধিৱেশনৰ ঠিক দুবছৰ পাছতে অৰ্থাৎ 1976 চনৰ ফেব্ৰুৱাৰী মাহত টিহুৰ লক্ষ্মী পথাৰত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 43 সংখ্যক অধিৱেশন। এই টিহু অধিৱেশনৰ বাবেও ডক্টৰ ভূপেন হাজৰিকাই এটি গীত ৰচনা কৰিছিল। সেই গীতটিৰ আৰম্ভণিত আছিল, টিহু হ'ল তোমাৰে নাম হওক আনন্দ তোমাৰ, লক্ষ্মী পথাৰৰ পৰা কৰোঁ নমস্কাৰ, বড়ো ভাষাৰ দিহু শৱদহে বিষ্ণুৰাভাই কোৱা, দি মানে পানী আৰু হু মানে বোৱা, দিহুক্ৰমে টিহু হ'ল সেই টিহু নদীৰ পাৰে, বাণীকান্ত কাকতিয়ে কয় বাৰে বাৰে, ভূটানগিৰিৰ পাদদেশত হে আছিল এখন বিল, তাৰে পৰা ভালুকডঙা বৈ আহিছিল, শিংৰা নদী নাম ধৰিয়ে কিছু দূৰ বলে, এহি অঞ্চল ভ্ৰমি ভ্ৰমি ন খান্দাত মিলিলে, টিহু নদী সৰু নদী হে সৰু হলে কিনো হ'ল, জলধাৰাৰ পাৰে মহান কৃষ্টি পৰি ৰ'ল, টিহু নদীৰ দুয়োপাৰে হে জীৱন দিয়া সাৰ, সোণালী ধান শস্য আৰু সৰিয়হ অপাৰ, উত্তৰতে শুভি আছে ভূটান পূব ক্ষেত্ৰ, দক্ষিণতে বৈ আছে বাবা ব্ৰহ্মপুত্ৰ, বৰমা আখৰা স্থান হে পূৰ্ব দিশে আছে, পশ্চিমে বজালীৰ কিছু অংশ বিৰাজিছে, টিহু নগৰ কেন্দ্ৰ কৰিয়েই মুঠ মৌজা সাতোখন বাস কৰে জনজাতি নানা জাতিৰ মন, বাগচা শব্দই ভুটীয়া ভাষাৰ দুৱাৰমুখ বুজায়, উত্তৰে বাস্কা অঞ্চল সেয়ে নাম পায়, চতুৰ্দশ পঞ্চদশ শতিকাত হয় ভূত বড়োৰ ৰণ, প্ৰমাণৰূপে বৰবৰীৰ হয় নামকৰণ, মঠ মন্দিৰ সত্ৰ দেৱালয় আছে নানা বিশ্বাসৰ, শাক্ত বৈষ্ণৱ শৈৱ ভক্তৰ এহি স্থানে ঘৰ। এই গীতৰ শেষৰ ফালে আছে, আজি অসমীয়া সাহিত্যৰ দিগদৰ্শন কৰে শাৰদা বৰদলৈ আজি, হে আমাৰ পূজ্য নাট্যকাৰ, ৰামদাসে গুৰি ধৰে গল্প লিখোঁতাৰ, আজি মালিক বহে কবি বহে হে নৱ পদ্মভূষণ, নিৰ্মল প্ৰভাই হাঁহি আছে সোৱাই সভাখন, আকৌ মালিক বহে নৱ বহে আৰু বহে নিৰ্মল প্ৰভা, হিন্দু মুছলমান বহে বহে বড়ো ৰাভা, সুভাষ মুখোপাধ্যায় আজিহে আমাৰ মাজত আছে, বংগ অসমৰে সেতু কবিতাৰে ৰচে, অসমৰে যোগ্যপুত্ৰ এই শ্ৰী ফকৰুদ্দিনে টিহু নগৰ নামিলেহি একচত্ৰ বিমানে, বৰপেটাৰ প্ৰতিনিধিয়ে শ্ৰী ফকৰুদ্দিন নাম, ৰাষ্ট্ৰপতি হৈও কৰে টিহুকে প্ৰণাম, ৰাষ্ট্ৰপতি হৈও কৰে টিহুকে প্ৰণাম। টিহু অধিৱেশনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই লিখা আৰু গোৱা এই গীতটিৰ বাণীবদ্ধ ৰূপ পোৱা নগ'ল। তথাপি এই গীতটিয়ে টিহু অঞ্চলৰ বিশাল ঐতিহ্যক আজিও সামৰি ৰাখিছে। 1982 চনত পাহাৰীয়া জিলা কাৰ্বি

চিয়াংলঙৰ ডিফুত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 49সংখ্যক অধিৱেশন। এই অধিৱেশনতো মঙলদৈ তোমাৰে নাম হওক মঙ্গল তোমাৰ এই গীতটিৰ সুৰৰ আৰ্হিতেই ঠিক নাগাৰা নামৰ সুৰৰ আৰ্হিত ভূপেন হাজৰিকাই আন এটি গীত ৰচনা কৰে। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাৰ কণ্ঠত একোখন বিশেষ ঠাইৰ ইতিহাস লৈ ৰচনা হোৱা এই ধৰণৰ গীতৰ পৰম্পৰা শ্ৰোতা সমাজৰ মাজত অতি জনপ্ৰিয় হৈ পৰে। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই ৰংপুৰত বহা অধিৱেশনৰ বাবেও তেনে এটি গীত ৰচনা কৰে। এই মুহূৰ্তত শুনাবলৈ লৈছোঁ ডিফু অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে ভূপেন হাজৰিকাই গোৱা সেই

1993ত অসম সাহিত্য সভাৰ অধিৱেশন বহে শিৱসাগৰত। তাৰ আগদিনা শিৱসাগৰত অংকিত হোৱা সাহিত্য সভাৰ বুৰঞ্জী লিখি পেলাইছিলোঁ নেগেৰা নামৰ আৰ্হিত, ৰংপুৰ তোমাৰে নাম হওক মংগল তোমাৰ।

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটিৰ পৰাও বিদায় ল'বৰ সময় হ'ল। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ শীৰ্ষ গীতটিৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰা।

0: ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ অধিৱেশনৰ। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।